নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 26 দিন, 1948 শকাব্দৰ জেঠৰ 20 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 10 তাৰিখ। এতিয়া সময় পোৱা 5:33 আৰু 49 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 730 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ বিভিন্ন দায়িত্বত আছে ষ্টুডিঅ'ত মই জ্যোতি হাজৰিকা, মোৰ সৈতে ডিউটি ৰুমত প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, মনোজ হাজৰিকা, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু আছিফ আহমেদ, আৰু এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

গীবৃন্দৰ কণ্ঠৰ নাম, নীলকান্ত ৰাহাঙৰ কণ্ঠৰ লোকগীত, দিলীপ বৰুৱা আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু কবীন্দ্ৰনাথ দাসৰ কণ্ঠত এটি ভজন শুনিলে।

আজিৰ বন্দনা অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে কৰিশ্মা শৰ্মাৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ইতিবৰগীত, কুসুম ৰাজবংশী আৰু

0: targets in the region. Iranian Foreign Minister Abbas Araghchi said that no attack from the US will be left unanswered. Iranian Foreign Minister asked foreign forces to leave Strait of Hormuz or be at constant risk. In men's cricket, India A defeated Sri Lanka A by 8 runs in a close contest in the opening clash of Tri-Nation A series at the Rangiri Dambola International Stadium in Sri Lanka yesterday. Opting to bat first, India scored 277 for 6 in stipulated 50 overs, riding on Rituraj Gaikwad's 101 runs. Fast bowler Mohammad Siraj has been withdrawn from India's squads for the upcoming T20 international series against Ireland and England. The men's selection committee has named Prasidh Krishna as Siraj's replacement for both T20I series. And that is the end of this news bulletin.
1: Eya Akashbani Guwahatir Mahabahu আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত মুকুতামালা
2: ভাৰতীয় সুকুমাৰ কলাৰ বিষয়ে ভূপেন হাজৰিকাই কৈছিল এটা বিশেষ মন কৰিবলগীয়া কথা হৈছে সময়ৰ গতি আৰু তাৰ লগত কলাৰ খোজ মিলোৱা সময়ৰ লগে লগে ভাৰতৰ সুকুমাৰ কলাত ভাৰতৰ বাহিৰৰ প্ৰভাৱ পৰা দেখা গৈছে কি সংগীতত কি চিত্ৰকলাত প্ৰায় সকলোতে পাশ্চাত্য নিয়ম প্ৰণালী ব্যৱহাৰ হ'বলৈ ধৰিছে সংগীতত স্পেনিছ ইংৰাজ প্ৰভাৱ চিত্ৰকলাত কিউবিজিম আদি নানা ধৰণৰ বস্তু সোমাইছে কিছুমানে এনে সংমিশ্ৰণত বুৎপত্তিও দেখুৱাইছে ভাৰতীয় শিল্পীয়ে কিউবিজিমৰ পৰা আৰম্ভ কৰি জাভানিজ ছায়া ক্ৰীড়া মেক্সিকোৰ প্ৰভাৱ পেৰু বা তিব্বতৰ কলাৰ বা আৰু আন কিবাৰ মিশ্ৰণ কৰিবৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে শেষত গোটেই বস্তুটোৱেই যেন ভাৰতীয় সাঁচ লয় ভাৰতৰ সুকুমাৰ কলা সময়ৰ ধুমুহাই উৰাব পৰা বিধৰ দুৰ্বল নহয় কি সংগীত কি নৃত্য কি চিত্ৰ সকলোতে এটি ডাঙৰ শক্তি আছে যাক আমি বাদ দিব নোৱাৰোঁ ৰবীন্দ্ৰনাথে কৈছিল অতীতক একেবাৰে এৰি ভৱিষ্যৎ হ'ব নোৱাৰে অতীতৰ ভাৰতীয় সুকুমাৰ কলাই কি হোৱা উচিত তাৰ আদৰ্শ দাঙি ধৰে কিন্তু এই কথাৰ পৰা আমি বুজা ভুল হ'ব যে কি হৈছে তালৈ চকুকে নিদিয়ে ভাৰতীয় কলাকাৰসকলে সৌন্দৰ্যৰ চিৰন্তন সত্যবোৰৰ গৱেষণা কৰি আহিছে গতিকে তেওঁলোকৰ পক্ষে তেওঁলোকৰ সময়ৰ অসুন্দৰ সত্যবোৰ বাছি উলিয়াই পেলাব পাৰিছে এই শক্তি এক মহান শক্তি কলাশিল্পীৰ কৰ্তব্য হ'ল কলাৰ মহান শক্তিৰে সমাজৰ অসুন্দৰতালৈ আঙুলিওৱা আৰু তাৰ দ্বাৰা জনসাধাৰণৰ মনক জগাই তোলা সুকুমাৰ কলাৰ প্ৰভাৱ কোনেও কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে কোনোৱে এখন চিত্ৰ সম্পূৰ্ণৰূপে নাপাব পাৰে কিন্তু খিৰিকীয়েদি আকাশৰ ৰং বা ধুমুহাৰ আগজাননী দিয়া ক'লা মেঘবোৰ দেখি বেয়া পায় খিৰিকী জপাই পেলাব পাৰে এনে মানুহ নাই চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিও কলাকাৰে বৰ্তমান সমাজ দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈ বেছিকৈ চকু দিয়া উচিত পৃথিৱীৰ বেলেগ বেলেগ ৰাজনীতিজ্ঞসকলে অতীজৰে পৰা সুকুমাৰ কলাক উচ্চ স্থান দি আহিছে গ্ৰীচত প্লেটোৱে তেওঁৰ দাৰ্শনিক ৰজা ভাৰতত কৌটিল্যই অৰ্থশাস্ত্ৰত শাসনকৰ্তাজনক সুকুমাৰ কলাৰ বুৎপত্তি থকা বুলি দেখুৱাইছে আৰু হ'ব লাগে বুলি জোৰেৰে কৈছে বাৰ্নাৰ্ড শ্ব'ই কৈছে কলানুৰাগবিহীন বিশ্ৰাম ভয়ংকৰ সুকুমাৰ কলাই পৃথিৱীৰ বেলেগ বেলেগ ঠাইত হোৱা বিদ্ৰোহ আৰু স্বাধীনতাৰ যুঁজত অসীম পৰিমাণে সহায় কৰি আহিছে ফৰাচী বিদ্ৰোহত আমেৰিকাৰ স্বাধীনতা যুদ্ধত আৰু ৰাছিয়াৰ জনতাৰ বিদ্ৰোহত কলাইহে আগতে নতুন ৰূপ ধৰি জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়ে এই ৰাষ্ট্ৰক জাগ্ৰত কৰা উদ্দেশ্যটিকো সুমুৱাই ল'ব লাগিব শিল্পীসকলৰ সাধাৰণ মানৱতাতকৈ

0: অতিরিক্ত শক্তি থকাটো সঁচা। সুন্দৰ সাধক শিৱৰ বাহন উন্মত্ত সাৰ, এই উন্মত্ত সাৰ সেই অতিৰিক্ত শক্তিৰ প্ৰতিমূৰ্তি বুলি কোনো পণ্ডিতে কৈ আহিছে। পৃথিৱী কঁপাই তোলা তাণ্ডৱ সুন্দৰ শিল্পীৰেই সৃষ্টি। শিল্পীসমূহে কলাৰ মাজেদি এক বৃহৎ শক্তি গঢ়ি তুলিব পাৰে। দেশৰ যিকোনো সন্ধিক্ষণত ভাৰতীয় সুকুমাৰ কলাত ৰাপ থকা প্ৰত্যেক যুৱক যুৱতীয়ে এনেবোৰ কথা ভাবি কৰ্তব্য তাগ নাবাঢ়িলেই আৰু কোনেই বা ভাবিব, কোনেই বা কৰিব।
1: আজিৰ মুকুতামালাৰ কথাখিনি ভূপেন হাজৰিকাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে নিশাদ এছ বাগ্ৰীৰ কণ্ঠসংগীত ৰাগ বাহাদুৰী তৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিশাদ এছ বাকৰীৰ কণ্ঠসংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। বিষয় ফিফা বিশ্বকাপ ফুটবল 2026। নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত জ্ঞানদীপ শইকীয়াৰ গল্প আৰু বৰ্ণালী চৌধুৰীৰ কবিতা। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ প্ৰথম খণ্ড। পাঠ যুগুতাই আগবঢ়াব অংকুমণি বৰাই। বিয়লি 5:25 গঞা মহিলাৰ অনুষ্ঠানত চিপাঝাৰ সাতঘৰীয়াত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইডিউৰ বুলনি অনুষ্ঠানত বনলতা আৰু মছলাৰ স্বাস্থ্যসন্মত দিশ, এই বিষয়ে অময়া দাসৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত শুনিবলৈ পাব গীতেৰে কথাৰে। আগবঢ়াব ভাৰ্গৱ কলিতাই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 8:30 গীতিমালিকাত শুনিবলৈ পাব নলিনী চৌধুৰী, মন্দিৰা লাহিৰী, বীৰেন্দ্ৰ নাথ দত্ত, অৰ্চনা মহন্ত আৰু বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰ গীত। 7:15 আজি পুৱা। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 জিলাৰ ৰেহৰূপ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 11:00

দিনৰ 1:10 আৰু নিশা 7:45 কবীন্দ্ৰনাথ দাসৰ কণ্ঠৰ আধুনিক গীত, 1:20 মুক্তাৰাম শৰ্মা আৰু সংগীসকলে গোৱা উজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত অনুপম চৌধুৰীৰ তত্বাৱধানত সুৰ সমলয়। দিনৰ 1:50 নিৰ্মালী শইকীয়াৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীত, শিল্পী মঞ্জুস্না মহন্ত গোস্বামী, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মাছ পোহা পুখুরীৰ যতন, এই বিষয়ে আলোচ কৰিব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সঞ্জয় শৰ্মাই, আত ধৰিব মেলোডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ, 6:40 আৰু 7:05 বৃন্দগান, 7:20 আকৌ শুনো আহক। নিশা 8:02 ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন, উদয় ভানুৰ চৰিত্ৰৰ 8ম খণ্ড, মামণি ৰয়চম গোস্বামী ৰচিত একে নামৰ উপন্যাসৰ আধাৰত অনাতাঁৰ নাট্যৰূপ আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ, 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত, নিশা 10:00 অভিলেখাগাৰৰ পৰা। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত নতুন ভাৰত

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে সজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে, য'তে ত'তে থুখেকাৰ পিকাদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মৌসুমী বতাহ দ্বিতীয় খণ্ড। মৌসুমী হৈছে ঋতু অনুযায়ী পৰিৱৰ্তন হোৱা এক বায়ু প্ৰবাহ। ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ সমুদ্ৰৰ আশে পাশে থকা যিবোৰ ঠাইত শীত আৰু গ্ৰীষ্মকালৰ উষ্ণতাৰ পাৰ্থক্য যথেষ্ট, তেনেবোৰ ঠাইত মৌচুমী বতাহ বলে। এইবোৰ ঠাই গ্ৰীষ্মকালত কাষৰ সমুদ্ৰতকৈ বহুত বেছি উত্তপ্ত হয় আৰু শীতকালত বহুত বেছি শীতল হয়। ইয়াৰ ফলত গ্ৰীষ্মকালত সমুদ্ৰৰ পৰা স্থলভাগলৈ আৰু শীতকালত স্থলভাগৰ পৰা সমুদ্ৰলৈ নিয়মিতভাৱে বতাহ বলে। ঋতুভেদে এই বতাহৰ দিশ পৰিৱৰ্তন হয় আৰু সেইকাৰণে ইয়াক মৌচিম বা ঋতুত বলা বতাহ অথবা মৌচুমী বতাহ বোলা হয়। ঋতুক আৰবীত মৌচিম আৰু মালায়ালম ভাষাত মনচুন বোলা হয়। এনে শব্দৰ পৰাই মৌচুমী শব্দটো আহিছে বুলি ভবা হয়। আনহাতে ইংৰাজী শব্দ মনচুন পৰ্তুগীজ ভাষাৰ শব্দ। এই শব্দটো আৰবী ভাষাৰ মৌচিম শব্দৰ এক অপভ্ৰংশ বুলি কোৱা হয়। মৌচিম মানে হৈছে ঋতু। এডমাণ্ড হেলি নামৰ এজন ইংৰাজে 1684 চনতে মহাদেশ আৰু মহাসাগৰৰ উষ্ণতাৰ পৰিৱৰ্তনৰ ফলত মৌচুমী বতাহৰ উৎপত্তি হয় বুলি বৰ্ণনা কৰিছিল। গ্ৰীক আৰু ৰোমানসকলে পুৰণিকালতে পূব আফ্ৰিকা, আৰব আৰু ভাৰতবৰ্ষৰ ওপৰেৰে ঋতু অনুযায়ী পৰিৱৰ্তন হোৱা এই বায়ু প্ৰবাহৰ কথা জানিছিল। মধ্যযুগৰ আৰব ভূগোল বিজ্ঞানীসকলে এই বায়ু প্ৰবাহৰ কথা সঠিকভাৱে বৰ্ণনা কৰিব পাৰিছিল আৰু তেওঁলোকৰ দ্বাৰাই মৌচুমী শব্দটোৰ বহুল প্ৰচাৰ হৈছিল। 1498 চনত ভাস্কো দা গামা পূব আফ্ৰিকাৰ পৰা ভাৰতলৈ অহাৰ সময়ত এজন মৌচুমী বায়ু প্ৰবাহৰ জ্ঞান থকা আৰব নাৱিকে তেওঁক পথ প্ৰদৰ্শন কৰিছিল। পৃথিৱীৰ বিভিন্ন ঠাইত মৌচুমী আগমনৰ কাৰণ, অৱস্থানৰ সময় আৰু বৈশিষ্ট্যসমূহৰ মাজতো ভিন্নতা আছে। ভাৰতত বিষুৱ আৰু ভাৰতৰ কাষৰীয়া অঞ্চলত সঘনে পশ্চিমা বতাহ নিম্ন অংশৰে বছৰৰ প্ৰায় সকলো সময়তে বৈ থকা অৱস্থাতে ফেব্ৰুৱাৰী মাহত পৃষ্ঠীয় পূব বতাহ 20 ডিগ্ৰী উত্তৰ অক্ষাংশমানতে থাকে। যদিও ইয়াৰ উত্তৰমুখী গতি আৰম্ভ হয় আৰু উচ্চ স্তৰৰ বায়ুৰ আমূল পৰিৱৰ্তন আৰম্ভ হয়। এইখিনি সময় মৌচুমীৰ দিশ পৰিৱৰ্তনৰ সময়। মাৰ্চ মাহৰ শেষৰ ফালে সূৰ্য বিষুৱ ৰেখাৰ ওপৰত পৰাৰ বাবে বায়ুমণ্ডলত অস্থিৰ অৱস্থা আৰম্ভ হয় আৰু লগে লগে বৰষুণ, ডাৱৰ আদিৰ সৃষ্টি হয়। উত্তৰ ভাৰতৰ ওপৰৰ বতাহ সেই সময়ত উপক্ৰান্তীয় জেট প্ৰবাহে নিয়ন্ত্ৰণ কৰি ৰাখে আৰু পৃষ্ঠীয় বতাহ উত্তৰ পূবমুখী হৈ থাকে। এপ্ৰিল মাহত ভাৰতবৰ্ষ সূৰ্যৰ উত্তৰায়ণৰ বাবে যথেষ্ট গৰম হৈ পৰে, ফলত ইয়াত এটা নিম্ন চাপ কেন্দ্ৰৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। মে মাহত দক্ষিণ পশ্চিম মৌচুমী বতাহ সম্পূৰ্ণকৈ শ্ৰীলংকাৰ ওপৰেৰে বলিবলৈ আৰম্ভ কৰে। মে মাহত উত্তৰ ভাৰতৰ ওপৰত ট্ৰপ'স্ফিয়াৰৰ ওপৰ অংশত এক প্ৰতীপ ঘূৰ্ণীবতাহৰ সৃষ্টি হৈ এক পূবমুখী বতাহৰ আৰম্ভ হয়। উচ্চ অংশৰ ওপৰেৰে বলা এই বতাহ তিব্বত মালভূমিয়ে যথেষ্ট তাপ শোষণ কৰি বিকিৰণ কৰাৰ বাবে এক উচ্চ চাপ কেন্দ্ৰৰ সৃষ্টি হয়। সেই সময়তে ভাৰতৰ উপকূল অঞ্চলৰ আপেক্ষিক আৰ্দ্ৰতা 70% তকৈ বেছি হৈ বৰষুণ দিবলৈ আৰম্ভ কৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলে ঠাইৰে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত স্থল বন্দৰ ব্যৱস্থাপনাৰ বাবে বিনিময় শীৰ্ষক পদক্ষেপৰ শুভাৰম্ভ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ যাব। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীৰ বিৰুদ্ধে কালি এখন মুকলি আলোচনা চক্ৰৰ আয়োজন কৰে আৰু ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলে ঠাইৰে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ বাটত পূৰ্বে পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত থকা অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যুবৰণ কৰা পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেলে ঠাইৰে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব বহন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। উল্লেখযোগ্য যে 30খনতকৈও অধিক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাৰ আৰ্থ সামাজিক পটভূমিৰ পৰা দেশৰ সৰ্বোচ্চ নিৰ্বাচিত পদলৈ এই উত্থান ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাই আগবঢ়োৱা সুযোগ আৰু সামাজিক গতিশীলতাৰ সমুজ্জ্বল দৃষ্টান্ত। শ্ৰীমোদীৰ নেতৃত্বৰ কালচোৱাত ভাৰত বিশ্বৰ ভিতৰতে অন্যতম দ্ৰুত বিকশিত অৰ্থনীতিৰূপে পৰিগণিত হোৱাৰ লগতে দেশে উন্নয়ন, প্ৰযুক্তি, জলবায়ুৰ সৈতে জড়িত কাৰ্যসূচী আদি ক্ষেত্ৰত বিশ্বৰ অন্যতম প্ৰভাৱশালী কণ্ঠৰূপে আত্মপ্ৰকাশ কৰিছে। এই কালচোৱাতে দেশে বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশৰ সৈতে গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তিসমূহো সম্পাদন কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰূপান্তৰকামী শাসন ব্যৱস্থা, গ্লোবেল চাউথৰ প্ৰতি পৰামৰ্শ আৰু এখন সৰ্বাত্মক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ভাৰত নিৰ্মাণৰ প্ৰতি থকা লক্ষ্যৰ বাবে নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কাই এখন পত্ৰযোগে কৈছে যে এই মাইলৰ খুঁটি কেৱল শ্ৰীমোদীৰ কাৰ্যকালৰ বছৰবোৰৰ বাবেই নহয়, ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণে তেওঁৰ নেতৃত্বৰ ওপৰত বাৰে বাৰে দেখুওৱা আস্থাৰ প্ৰমাণ। ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনত আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শ্ৰীমোদীৰ দৃষ্টিভংগীয়ে শ্ৰীলংকাকে ধৰি ভাৰতীয় সীমান্তৰ বাহিৰৰ বহুতকে অনুপ্ৰাণিত কৰিছে। পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপে এটা ব্যক্তিগত ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰ্শ আৰু নেতৃত্বৰ নিদৰ্শন হিচাপে অভিহিত কৰে। তেওঁ কয় যে 20 কোটিতকৈ অধিক লোকক সাম্প্ৰতিক সময়ত দাৰিদ্ৰ্যৰ পৰা এটা ভাল জীৱনলৈ উলিয়াই অনাটো শ্ৰীমোদীৰ চকুত লগা কৃতিত্ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ বাৰ্তাত উভয় দেশৰ বন্ধুত্ব আৰু দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ আশা প্ৰকাশ কৰে।
2: Hello and greetings from Papua New Guinea to my friend Prime Minister Modi. Congratulations on reaching a historic milestone, the longest continuous Prime Minister of the great country of India. You have now surpassed the record as the longest serving Prime Minister of India. India remains a friend of Papua New Guinea. You personally have come here. I give respect to you as a senior leader of the Global South, and I am happy that you have now a whole record as the longest serving Prime Minister of India.
1: ইপিনে ত্ৰিনিদাদ আৰু টবেগৰ প্ৰধানমন্ত্ৰী কমলা পাৰ্চাদ বিশ্বেশ্বৰে শ্ৰীমোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় যে তেওঁৰ নেতৃত্বতে ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত আগশাৰীৰ কণ্ঠৰূপে বিকশিত হৈছে। প্ৰধানমন্ত্ৰীৰূপে 3টা কাৰ্যকালৰ সময়ছোৱাত ভাৰতে বিদেশ নীতি, অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি আৰু আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য অৰ্জন কৰাৰ বিষয়তে উল্লেখ কৰে। কেন্দ্ৰত মোদী চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলে ঠাইৰে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব।

বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশ ল'ব বুলি আশা কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22খন NDA চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কাৰ্যসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত বিনিময় শীৰ্ষক স্থল বন্দৰ ব্যৱস্থাপনা LPMS ব্যৱস্থাৰ উদ্বোধন কৰে। এই ব্যৱস্থাৰ মাধ্যমেৰে সমগ্ৰ দেশৰ স্থল বন্দৰসমূহত কাৰ্গো, যাত্ৰী আৰু বাহন প্ৰক্ৰিয়াকৰণক ডিজিটেল মাধ্যমত একত্ৰিত আৰু সুশৃংখলিত কৰাৰ প্ৰয়াস কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে এই পদক্ষেপে আধুনিক প্ৰযুক্তিচালিত সীমান্ত ব্যৱস্থাপনা গঢ়ি তোলাৰ দিশত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। তেওঁ কয় যে এই মঞ্চখনে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বাণিজ্যৰ সুবিধা, সংযোগ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী কৰিব। শ্ৰীশ্বাহে কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে 4টা দিশৰ কৌশলৰ ওপৰত কাম কৰি আছে আৰু এই দৃষ্টিভংগীত স্থল বন্দৰ কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে বৰ্তমান সমগ্ৰ দেশত 15টা স্থল বন্দৰ কাৰ্যক্ষম হৈ আছে আৰু অহা দুবছৰৰ পৰা 3 বছৰত নতুনকৈ 11টা স্থল বন্দৰ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। প্ৰব্ৰজন হ্ৰাস, স্থানীয় অৰ্থনীতিৰ বিকাশ আৰু সীমান্তৰ সিপাৰৰ জনসাধাৰণৰ লগত সাংস্কৃতিক সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত স্থল বন্দৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বুলগেৰিয়া ভ্ৰমণকালত ডঃ জয়শংকৰে বুলগেৰিয়াৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰি দেশখনৰ আন আন শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ডঃ জয়শংকৰে ফিনলেণ্ডত কুলটাৰাণ্টা আলোচনাৰ চতুৰ্দশ সংস্কৰণত অংশ ল'ব। এইবেলি এই আলোচনাৰ মূল বিষয় হৈছে আন্তঃৰাষ্ট্ৰীয়, আঞ্চলিক আৰু স্থানীয় প্ৰেক্ষাপটত ৰূপান্তৰমুখী বিশ্ব। ভ্ৰমণকালত ডঃ জয়শংকৰে ফিনলেণ্ডৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰাৰ উপৰি দেশখনৰ অন্য নেতাসকলৰ লগতো বৈঠকত মিলিত হ'ব। নতুন দিল্লীত ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীৰ বিৰুদ্ধে কালি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এখন মুকলি আলোচনাচক্ৰ আয়োজন কৰে। আলোচনাৰ অধ্যক্ষতা কৰি আয়োগৰ অধ্যক্ষ ন্যায়াধীশ ভি ৰামা সুব্ৰমণিয়ানে চাইবাৰ জালিয়াতিৰ ফলত উদ্ভৱ হোৱা ভাবুকিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি নাগৰিকৰ অধিকাৰ, মৰ্যাদা আৰু নিৰাপত্তাৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে। শ্ৰীসুব্ৰমণিয়ানে কয় যে বিগত 6 বছৰত চাইবাৰ প্ৰবঞ্চনাৰ ফলত ভুক্তভোগীয়ে 52,900 কোটিৰ অধিক টকা হেৰুৱাইছে। ইয়াৰ ভিতৰত প্ৰায় 8% ধন ডিজিটেল গ্ৰেপ্তাৰৰ ভাবুকিৰে হৰলুকি কৰা হৈছে। এনে অপৰাধ প্ৰতিৰোধৰ বাবে ব্যৱহাৰিক ব্যৱস্থাৰ প্ৰয়োজনৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু ভুক্তভোগীৰ হেৰুৱা ধন উভতাই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰা আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সঁহাৰি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঋতুৰাজ গায়কোৱাড়ে 101 আৰু অধিনায়ক তিলক বাৰ্মাই 60 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ মহম্মদ ছিৰাজে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 7টা বল বাকী থকা অৱস্থাতে 269 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ আৰ্শাদ খান, অনুকুল ৰয়, আয়ুষ বাদনী আৰু বিপ্ৰাজ নিগমে 2টাকৈ উইকেট দখল কৰে। উজ্জীৱিত প্ৰদৰ্শনেৰে অনবদ্য শতক অৰ্জন কৰা ভাৰতৰ ঋতুৰাজ গায়কোৱাড়ক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কাইলৈ ভাৰতীয় দলটো আফগানিস্তানৰ এই দলৰ মুখামুখি হ'ব। ভাৰতৰ মহম্মদ ছিৰাজক আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া সমাগত T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে। পুৰুষৰ দল নিৰ্বাচন সমিতিয়ে ছিৰাজৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণাক 2টা শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে। এটা বিবৃতিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে কয় যে দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় ছিজনৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতামূলক পদক্ষেপ হিচাপে চিকিৎসকৰ পৰামৰ্শ অনুসৰি খেলুৱৈগৰাকীক শৃংখলা 2টাৰ পৰা বিশ্ৰাম দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলেঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত স্থল বন্দৰ ব্যৱস্থাপনাৰ বাবে বিনিময় শীৰ্ষক পদক্ষেপৰ শুভাৰম্ভ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ যাব আৰু ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মায়।

সুপ্রভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছোঁ আজি পুৱা। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ, জেঠ মাহৰ আজি 26 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ 10ম তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:35 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:08

0: কলাৰ তথা ৰোজ কলাৰ আছিল গিৰীশ ৰঘুনাথ কৰ্ণাড। তেখেত ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল। 1960ৰ দশকত নৱ ভাৰতীয় নাট্যজগতত গিৰীশ কৰ্ণাডে কন্নড় ভাষাৰ বিখ্যাত নাট্যকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেখেতৰ সাহিত্যিক অৱদানৰ বাবে তেখেতক 1998 চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। 4 দশকজুৰি গিৰীশ কৰ্ণাডে ঐতিহাসিক আৰু ধৰ্মীয় আখ্যানমূলক কাহিনীক বৰ্তমান সময়ৰ লগত খাপ খুৱাই নাট্যৰ যোগেৰে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিল। তেখেতৰ নাটকসমূহ ইংৰাজীকে আদি কৰি বিভিন্ন ভাষালৈ অনুদিত হৈছে। লগতে বহুতো বিখ্যাত নাট্য পৰিচালকে তেখেতৰ নাটক মঞ্চস্থও কৰিছে। গিৰীশ কৰ্ণাড় ভাৰতীয় চলচ্চিত্ৰ জগতৰ লগতো সক্ৰিয়ভাৱে চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু চিত্ৰনাট্যকাৰ হিচাপে জড়িত হৈ আছিল। তেখেতৰ হিন্দী আৰু কন্নড় বোলছবিয়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। বিভিন্ন শাখাৰ সৰ্বমুঠ 10টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু 7টা ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গিৰীশ কৰ্ণাডে। ভাৰত চৰকাৰে তেখেতক 1974 চনত পদ্মশ্ৰী আৰু 1992 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছিল। আজি গিৰীশ কৰ্ণাডৰ স্মৃতি দিৱস। আজি এগৰাকী বাংলা কবি, চিত্ৰনাট্যকাৰ তথা চলচ্চিত্ৰ নিৰ্মাতা বুদ্ধদেৱ দাসগুপ্তৰ স্মৃতি দিৱস। বাঘ বাহাদুৰ, তাহাদেৰ কথা, চৰাচৰ আৰু উত্তৰা আদি ছবিৰ বাবে বুদ্ধদেৱ দাসগুপ্তই সমাদৰ লাভ কৰিছিল। তেখেতৰ দ্বাৰা নিৰ্মিত 5খন ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ছবিৰ শাখাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিকেইখন আছিল বাঘ বাহাদুৰ, চৰাচৰ, লাল দৰ্জা, মন্দ মেয়েৰ উপাখ্যান আৰু কালপুৰুষ। আনহাতে দূৰত্ব আৰু তাহাদেৰ কথা ছবি দুখনে বাংলা ভাষাত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এগৰাকী পৰিচালক হিচাপে বুদ্ধদেৱ দাসগুপ্তই 2000 চনত উত্তৰা আৰু 2005 চনত স্বপ্নীৰ দিন নামৰ কথা ছবি দুখনৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। এগৰাকী কবি হিচাপেও স্বীকৃতি লাভ কৰা বুদ্ধদেৱ দাসগুপ্তই গভীৰ আৰালে, কফিন কিম্বা চুটকেচ, হিমযুগ, ছাট্টা কাহিনী, ৰবটৰ গান শ্ৰেষ্ঠ কবিতা আৰু ভুম্বলীৰ আশ্চৰ্য কাহিনী আৰু অন্যান্য কবিতাৰ দৰে কাব্য প্ৰকাশ কৰিছিল। চলচ্চিত্ৰ জীৱনৰ প্ৰথম কালচোৱাত বুদ্ধদেৱ দাসগুপ্তই সত্যজিৎ ৰায়ৰ বাস্তৱবাদী ধাৰণাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল আৰু ইয়াৰ প্ৰভাৱ তেখেতৰ ছবিসমূহতো প্ৰতীয়মান হৈছিল। পাছলৈ তেখেতে ভিন্ন বৈচিত্ৰ্যৰ ছবি নিৰ্মাণত হাত দিছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1610 চনত গেলিলিও গেলিলিয়ে শনি গ্ৰহৰ দ্বিতীয় আঙুঠি বা চক্ৰ আৱিষ্কাৰ কৰিছিল। বেঞ্জামিন ফ্ৰেংকলিনে চিলা উৰুৱাই বজ্ৰ বা বিজুলীৰ পৰা বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম হৈছিল 1752 চনত। 1832 চনত জাৰ্মান অভিযন্তা পেট্ৰলিয়াম গেছৰ সহায়ত চলা প্ৰথম 4-ষ্ট্ৰোক ইঞ্জিনৰ নিৰ্মাতা নিকোলাছ অট্টোৰ জন্ম হয়। ফৰাচী পদাৰ্থ বিজ্ঞানী আন্দ্ৰে মেৰী এম্পিয়াৰৰ মৃত্যু হয় 1836 চনত। বিদ্যুৎ প্ৰৱাহৰ এছআই একক এম্পিয়াৰ তেখেতৰ নামতেই দিয়া হৈছিল। 1890 চনৰ 10 জুন তাৰিখটো আছিল দেওবাৰ। সেইদিনাৰ পৰাই ভাৰতত সাপ্তাহিক ছুটীৰ বাৰ হিচাপে দেওবাৰটো নিৰ্ধাৰণ কৰা হৈছিল। ভাৰতৰ প্ৰথম শীত তাপ নিয়ন্ত্ৰিত যাত্ৰীবাহী জাহাজ হৰ্ষবৰ্ধনে সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল 1972 চনত। নোবেল বঁটা বিজয়ী সাহিত্যিক ছিগ্ৰিড উনছেটৰ জন্ম হয় 1949 চনত। ভাৰতীয় বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ জন্ম হয় 1955 চনত। 1956 চনত ষ্টকহোমত 16 অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়। আজি পৰ্তুগাল দিৱস। 2000 চনত প্ৰখ্যাত ৰাজনীতিবিদ, কেন্দ্ৰীয় মন্ত্ৰী ৰাজেশ পাইলটৰ মৃত্যু হয়। দ্য ফাদাৰ অফ ছৌল খ্যাত আমেৰিকাৰ আটাইতকৈ জনপ্ৰিয় শিল্পী ৰে চাৰ্লছৰ মৃত্যু হয় 2004 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।

0: প্ৰথম শিতানত আজি আমাৰ সৈতে আছে যোগ প্ৰশিক্ষক ৰাহুল সরকার।
1: আজিৰ এই খণ্ডটোত মই আপোনালোকৰ আগত আধুনিক যোগ বিজ্ঞানৰ এক অতি বিশেষ মানসিক শিথিলকৰণ পদ্ধতি MSRT অৰ্থাৎ মাইণ্ড চাউণ্ড ৰিজনেন্স টেকনিকৰ সন্দৰ্ভত কিছু প্ৰয়োজনীয় কথা ক'বলৈ ওলাইছোঁ। এই পদ্ধতিটোত ধ্বনি বা শব্দৰ কম্পন ব্যৱহাৰ কৰি আমাৰ মন আৰু শৰীৰৰ এক গভীৰ প্ৰশান্তি প্ৰদান কৰা হয়, যিয়ে মানসিক চাপ আৰু উদ্বেগ মুহূৰ্ততে দূৰ কৰাত সহায় কৰে। এই পদ্ধতিটোত প্ৰথমতে সভাখনত শুই সমগ্ৰ শৰীৰটো শিথিল কৰি ল'ব লাগে। ইয়াৰ পিছত মনতে বা মৃদু স্বৰেৰে আৰু এই তিনিটাৰ সংমিশ্ৰণত ধ্বনি উচ্চাৰণ কৰা হয়। এই ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে শৰীৰৰ নিম্নভাগ, মধ্যভাগ আৰু মূৰৰ অংশত যি কম্পন বা ৰিজনেন্স সৃষ্টি হয় তাক গভীৰভাৱে অনুভৱ কৰিব লাগে। শেষৰ পৰ্যায়ত ওমকাৰৰ এক সুদীৰ্ঘ মানসিক জপ কৰা হয়, য'ত শব্দ লাহে লাহে সম্পূৰ্ণ নিৰৱতালৈ ৰূপান্তৰিত হয়। MSRTৰ উপকাৰিতা অপৰিসীম। বৈজ্ঞানিক গৱেষণাত দেখা গৈছে যে ই আমাৰ মগজুৰ আলফা তৰংগ বৃদ্ধি কৰে, যাৰ ফলত মানসিক চাপ, অতিমাত্ৰা চিন্তা আৰু উদ্বেগ বহুখিনি হ্ৰাস পায়। ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত, অনিদ্ৰা বা টোপনি নহা সমস্যা দূৰ কৰাত আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বিশেষভাৱে সহায়ক। ইয়াৰ উপৰিও কৰ্কট ৰোগী বা দীৰ্ঘদিনীয়া যিকোনো ৰোগত ভুগি থকা লোকসকলৰ মানসিক মনোবল বৃদ্ধি কৰিবলৈ সহায় কৰে। এই ক্ৰিয়াটো সকলো বয়সৰ লোকেই অতি সহজে কৰিব পাৰে আৰু ইয়াৰ তেনেকুৱা বিশেষ নিষেধ নাই। কেৱল তীব্ৰ মানসিক অৱসাদ বা চিভিয়াৰ চাইক'ছিছ ৰোগত আক্ৰান্ত ব্যক্তিয়ে এগৰাকী অভিজ্ঞ যোগ বিশেষজ্ঞৰ প্ৰত্যক্ষ তত্ত্বাৱধানতহে ইয়াৰ অভ্যাস কৰা উচিত। সদায় শান্ত পৰিৱেশত আৰু খালী পেটত বা আহাৰ খোৱাৰ 2-3 ঘণ্টা পিছত ইয়াৰ অভ্যাস কৰিলে সৰ্বাধিক লাভৱান হ'ব পাৰি। সুস্থ থাকক, যোগৰ সৈতে যোগ সূত্ৰ ৰাখক। ধন্যবাদ।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক ৰাহুল সরকাৰ।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: কি হয়
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহাবিদ্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সোণালী পৃষ্ঠাত নিজৰ নাম স্বৰ্ণীল আখৰেৰে লিপিবদ্ধ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আটাইতকৈ দীৰ্ঘকালীন নিৰ্বাচিত চৰকাৰৰ মুৰববী হিচাপে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অসমৰ প্ৰাকৃতিক পৰম্পৰাগত সম্পদক উন্নত প্ৰযুক্তিৰে ইউৰোপৰ বজাৰলৈ নিয়াৰ লক্ষ্যৰে গুৱাহাটীত শুভাৰম্ভণি হ'ল ব্লু ভেলি ক্লাষ্টাৰৰ ইউৰোপৰ 90 বিলিয়ন ডলাৰৰ বজাৰত অসমৰ প্ৰৱেশ। ন্যায়ালয়ৰ চৰ্ত সাপেক্ষ সেউজ সংকেতৰ পাছতে তৎপৰ বন বিভাগ 4খন সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ। অহা দুবছৰৰ ভিতৰত ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ মান দেশৰ ভিতৰতে 10ম স্থানলৈ উন্নীতকৰণ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে। মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়ে ভাগে ভাগে বৈঠক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। 2026-27 বৰ্ষত অনুষ্ঠিত হ'ব গুণোৎসৱ। মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ পৰা বিভিন্ন সামগ্ৰীৰ ৰপ্তানি পথ মুকলি কৰাৰ কথা ঘোষণা গুৱাহাটী কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব কপিল চৌধুৰীৰ। নেশ্যনেল জিঅ'গ্ৰাফিক ছচাইটিয়ে সদৰী কৰা অনুসৰি হাৰগিলা আৰ্মী ডঃ পূৰ্ণিমা দেৱী বৰ্মনসহ বিশ্বৰ 15 গৰাকী পৰিৱেশ কৰ্মী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ এৱাৰ্ড। ওমান উপকূলৰ সমীপত ভাৰতৰ এখন বাণিজ্যিক জাহাজত সংঘটিত ভয়ংকৰ মিছাইল আক্ৰমণৰ পিছত ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু ওমান প্ৰশাসনৰ সমন্বিত পদক্ষেপৰ ফলত জাহাজখনত থকা 24 গৰাকী ভাৰতীয় নাৱিকক সুকলমে উদ্ধাৰ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচি অহা 1 জুলাইত গুৱাহাটীতে শীৰ্ষ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। জাপানৰ পাছত এইবাৰ নেপালৰ মাটিতো নিষিদ্ধ

হল ভাৰতৰ আম মাত্ৰাধিক ৰাসায়নিক কীটনাশক ব্যৱহাৰৰ অভিযোগত ভাৰতৰ আম নিষিদ্ধ কৰা হৈছে। পাৰমাণৱিক অস্ত্ৰনীতিৰ এক বৃহৎ পৰিৱৰ্তনত ভাৰতে প্ৰথমবাৰৰ বাবে 12টা পাৰমাণৱিক অস্ত্ৰ সাজু কৰি ৰাখিছে। খেলৰ পিছত আছে ছিৰিজৰ প্ৰথমখন এদিনীয়া মেচত কালি অষ্ট্ৰেলিয়াক 86 ৰাণত হৰুৱাই বাংলাদেশে। ইংলেণ্ড আৰু ৱেলছত হ'বলগীয়া মহিলাৰ টি টুৱেণ্টি বিশ্বকাপ প্ৰতিযোগিতাৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে ৰেংকিঙৰ শীৰ্ষ 10ৰ ভিতৰত স্থান লাভ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ দ্বিতীয় খণ্ড।
2: শইকীয়া ডাঙৰীয়া নমস্কাৰ।
3: হয় নমস্কাৰ।
2: প্ৰথম খণ্ডত কথা পাতিছিলোঁ আপোনাৰ সৈতে। কথা পাতোঁতে আপুনি মাটিৰ গোন্ধ থকা কথাখিনি শেষৰ পিনে কৈছিল। সেই মাটিৰ গোন্ধ এৰি আপুনি আকাশবাণীৰ ভিতৰত স্বাভাৱিক চাকৰি এটা বুলিয়েই কৈছোঁ, কাৰণ টেবুলত বহি কৰা কাম, তাৰ ভিতৰত ষ্টুডিঅ'ত গীত বাদ্য এইবিলাক অকণমান ৰজাঘৰীয়া বস্তু বুলিয়েই কয়।
3: হয়।
2: গতিকে সেই পৰিৱেশলৈ আহিলে। অহাৰ পিছত আপোনাৰ গুৱাহাটীত কৰ্মকাল একেলেথাৰে কিমান দিনলৈ থাকিল? আপুনি 1999 চনৰ কথা কৈছে।
3: হয়, মই 1999 চনত ইয়াতে যোগদান কৰিলোঁ। এই কথিকাৰ বিভাগটো মই
2: চোৱা চিতা কৰিছিলোঁ।
3: প্ৰথমতে সেই তিনিমাহ নিৰ্মল দত্তৰ লগত থাকিলোঁ, শিকিলোঁ, কাম শিকিলোঁ। তেতিয়া সেই লগতে মোক নিৰ্মল দত্তৰ লগত কাম শিকাৰ লগতে আৰু এটা মোক অতিৰিক্ত দায়িত্ব দিলে, মোক যুৱবাণীও চাবলৈ দিলে। গতিকে অলপ দিনৰ কাৰণে মই যুৱবাণীও চালোঁ। তাৰপিছত নিৰ্মল দত্ত যেতিয়া অৱসৰ ল'লে তেতিয়া মই পুৰাদমে পূৰ্ণ পৰ্যায়ৰ মানে কথিকাৰ বিভাগটো চাব লগা হ'ল। তেতিয়া মোক যুৱবাণীৰ পৰা মই অব্যাহতি ল'লোঁ। সেই তিনিমাহৰ কাৰণে হয়তো মোক যুৱবাণী দিছিল, মোৰ একেক মনত নাই। তাৰপিছত মই কথিকাৰ বিভাগটো চালোঁ। সেই কথিকাৰ বিভাগটো মই 92 চনলৈকে চাইছোঁ। 89 চনৰ পৰা 92 চনলৈকে মই কথিকাৰ বিভাগ চাইছোঁ। আৰু 92 চনত মোক ড্ৰামা বিভাগৰ, নাটক বিভাগৰ অনুষ্ঠান কাৰ্যবাহী হিচাপে দায়িত্ব দিয়ে আৰু তেতিয়াৰ পৰা মই আকৌ নাটক বিভাগ চাব লগা হয়।
2: এতিয়া আপুনি যেতিয়া যুৱবাণীৰ দায়িত্ব মাজতে কিছুদিনৰ কাৰণে লৈছিলে, সেইখিনি সময়ত আমাৰ নবীন বৰুৱা ককাইদেউ আছিলে?
3: নাই নাই নাই, তেতিয়াতো নবীন বৰুৱা সেই 80ৰ দশকত মানে
2: সেইখিনি সময়ত
3: চাকৰি।
2: তাৰ লগতে আমাৰ ডক্টৰ প্ৰদীপ জ্যোতি মহন্তও আছিলে?
3: নাই নাই, তেখেতসকল মোৰ আগতে যুৱবাণী চাইছিলে দিনেশ দাস, ৰাজেন শৰ্মা, তেওঁলোকে চাইছিলে। তাৰপিছত তেওঁলোকে অন্য দায়িত্বত আছিল, ইয়াতে আছিল। মোক মানে সেই নতুনকৈ আহিছোঁ আৰু ডেকা ল'ৰা বুলি ভাবি মোক মানে সেই যুৱবাণী চাবলৈ দিছিল অলপ দিন, বেছি দিন নহয় কিন্তু অলপ দিন। তাৰপিছত কিন্তু মই আকৌ পূৰ্ণ পৰ্যায়ৰ কথিকা বিভাগ চাব লগা হ'ল।
2: কথিকা মানে কথিকাটো এটা মানে তিনিটা আখৰৰ এটা শব্দ।
3: হয়।
2: তাৰপিছত তাৰ লগত আলোচনা বোলা কথাটো আছে
3: তাত বহুত। তাতে সাহিত্য চৰা কথিকা বিভাগৰ অন্তৰ্ভুক্ত, এটা অসমীয়া কথিকা থাকে, এটা আলোচনা থাকে, প্ৰতি মাহত এটা আলোচনা থাকে, সপ্তাহত এবাৰকৈ, আৰু
2: মুখামুখি
3: অনুষ্ঠান এই মাহৰ অতিথি। বহুত ডাঙৰ এটা বিভাগ, সেইটো চম্ভালা দিগদাৰ। হয়।

0: সেই কথিকা বিভাগটোত কাম কৰোঁতে সাধাৰণতে কি হয়, সংগীত নাটক এই ধৰণৰ বা যুৱবাণী এই ধৰণৰ অনুষ্ঠানবিলাকত যেনেকৈ কিছু সাংগীতিক কথা বতৰা আহে আৰু ৰেডিঅ'ৰ আকাশবাণীৰ জৰিয়তে প্ৰচাৰৰ ক্ষেত্ৰত সংগীতৰ প্ৰভাৱটো কোনো না কৰিব নোৱাৰে, তাৰপিছত কিন্তু কথিকাৰ অনুষ্ঠানটি যিখিনি বিষয় আপুনি ক'লে এতিয়া সেইখিনিত সাহিত্য চৰাটোত কিছু ৰসৰ যদি পয়ভৰ থাকেও বাকীবিলাকত আলোচনা এইবিলাক খুব গম্ভীৰ বিষয় আৰু সেইখিনি সময়ত, আৰু যিহেতু আমি এটা চৰকাৰী বিভাগ গতিকে সেই গম্ভীৰ বা এটা পৰিৱেশৰ মাজত আপুনি কাম আৰম্ভ কৰিছিলে ডেকা বয়সত, তেতিয়া সাধাৰণতে আপুনি কোনবিলাক মানুহক লগ পাইছিলে কথিকা, কাৰণ যথেষ্ট উচ্চ পৰ্যায়ৰ খুব মানে তীক্ষ্ণ বুদ্ধি মেধা সম্পন্ন লোকসকলক আপুনি ইয়ালৈ?
1: সাধাৰণতে আমি অনাতাঁৰ মাধ্যমত যিসকল একেবাৰে সমাজৰ আটাইতকৈ মূধা ফটা ব্যক্তি প্ৰতিটো ক্ষেত্ৰতেই মানে তেখেতসকল সিদ্ধহস্ত, তেখেতসকলকেই ইয়ালৈ নিমন্ত্ৰণ কৰোঁ। গতিকে সেই সময়ৰ সাহিত্য আৰু সংস্কৃতিৰ যিসকল লেখত ল'বলগীয়া ব্যক্তি সেইসকলকেই আমি নিমন্ত্ৰণ কৰি আনো সাহিত্যচৰাত, সেই বিশিষ্ট সাহিত্যিকসকলক নিমন্ত্ৰণ কৰি আনিছোঁ কথিকা কাৰণেও। আমি বিশেষ বিশেষ বিষয়ৰ যিসকল পাৰদৰ্শী লোক সেইসকলক আমি মাতোঁ, ঠিক তেনেকৈ আলোচনা এটাৰ কাৰণেও তেনেকৈ সেই বিষয়ৰ যিটো আলোচনা সেই বিষয়ৰ যিসকল বিশেষভাৱে জনা মানুহ সেইসকলক মাতোঁ, তেনেধৰণে মতা যায়।
0: আপোনাৰ নতুন পৰিকল্পনা কিবা আছিল নতুনকৈ আপুনি যে এইখিনি কৌস্তুভমণি শইকীয়া আৰম্ভ কৰিছিল, এই ধৰণৰ কিবা আছিল নেকি বা এটা ধাৰা?
1: কথিকা বিভাগত মই বিশেষ একো নতুন তেনেকুৱা ধৰণৰ আচলতে ফটকে এটা নিজৰ হেৰি এটা দিবও নোৱাৰি, কাৰণ সেই সময়ত এটা ওপৰৰ যিটো আমাৰ
0: নীতি
1: নিৰ্দেশনা সেইটোৰ লগত
0: খাপ খাই চলিব লাগে
1: গতিকে সেই যিখিনি চলি আছিল, কিন্তু যেতিয়া এজন কথিকাৰ মানুহ নিৰ্বাচন কৰোঁ তেতিয়া নিজৰ এটা স্বাধীনতা থাকে যে মই এইবাৰ এইটো বিষয়ে এইজনক মাতিম, সেই স্বাধীনতাটো থাকে, গতিকে তেনেকৈ বহুত মানুহক মাতিলোঁ
0: মই। দৰাচলতে আপোনাক সেই বিষয়টোলৈ আনিব পাৰিছিলোঁ। সাধাৰণতে মানুহে ভাবে আমি যিহেতু স্মৃতিৰ দিনলিপিৰ কথা পাতিছোঁ তাত ৰেডিঅ'ৰ পৰিৱেশটো, ইয়াত আপোনাৰ ওপৰত সহকাৰী কেন্দ্ৰ সঞ্চালক আছিল, কেন্দ্ৰ সঞ্চালক আছিল, তাৰ ওপৰত আনকি আমাৰ DDGও আছিলে, গতিকে আমাৰ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত বা চৰকাৰী নীতি নিয়ম যিখিনি আছে সেইখিনি যথেষ্ট কঠোৰ, তাৰ ভিতৰত আপোনাৰ স্বাধীনতা কিমান আছিল এনেকৈ যদি সোধোঁ? আপোনাৰ ব্যক্তিৰ নিৰ্বাচনৰ ক্ষেত্ৰত নে বিষয়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত নে বিষয়ৰ যিটো পৰিগাঠনি যিটো গাঠনিৰ ভিতৰত আপুনি আলোচনা এটা কৰিব তাতো আপোনাৰ নিজা কিছুমান এলিমেণ্ট থাকে, গতিকে সেইবিলাকত স্বাধীনতাৰ বিষয়টো আপুনি কিমান প্ৰশস্ত বুলি ভাবে?
1: স্বাধীনতাৰ বিষয় আছিল, মই আচলতে ইয়াৰ আগতেও মই যে সাংস্কৃতিক বিভাগত কাম কৰিছিলোঁ মোৰ যথেষ্ট অভিজ্ঞতা হৈছিল, আৰু শিল্পী সাহিত্যিক সেইসকলৰ লগত মোৰ তাতো বহুত এটা সংযোগ ঘটিছিল। ইতিমধ্যে মই তেওঁলোকৰ লগত সেই শিল্পী সাহিত্যিকসকলৰ লগত মোৰ যোগাযোগ আছিলেই, গতিকে অনাতাঁৰ মাধ্যমত যেতিয়া আহিলোঁ সেই সংযোগটো মোৰ আৰু বেছি গভীৰ হৈ গ'ল, দৃঢ় হৈ গ'ল, সেই সংযোগেৰেই মই আকৌ নতুনকৈ এটা বেলেগ মাধ্যমত মই প্ৰৱেশ কৰিলোঁ আৰু তেখেতসকলকো মই আকৌ ইয়ালৈ আনিব পাৰিছিলোঁ। আৰু মই যেতিয়া কিবা এটা বিষয় লৈ কিবা এটা প্ৰস্তাৱ লৈ ভাবোঁ, কিন্তু ওপৰৰ যিসকল ওপৰলা আছিল ওপৰৰ বিষয়া আছিল সেইসকলে কিন্তু কেতিয়াও বিমুখ কৰা নাছিল, না কৰা নাছিল, তেখেতসকলে মোক অনুমোদন কৰিছিল।
0: আৰু আপুনি সেই 1999 চনৰ পিছতো যিটো পৰিৱেশ আছিল অসমৰ, যদিও সেই ক্ৰিটিকেল খুব যিটো জটিল সন্ধিক্ষণখিনি পাৰ হৈ আহিছে 85 চনত অসম চুক্তি হৈছে, গতিকে তাৰ পিছতো কিন্তু অসমত এটা নিৰ্দিষ্ট ধাৰাৰ চিন্তাধাৰা চলি আছিলে আৰু সেই পৰিৱেশত বহুতো নতুন যে কথা ক'ব খোজা মানুহ আমাৰ বুদ্ধিজীৱী, সেই বুদ্ধিজীৱীত নতুন চামে প্ৰৱেশ কৰিছিল বুদ্ধিজীৱীৰ সেই শ্ৰেণীটোত আৰু তেওঁলোকৰ চিন্তাধাৰাত নতুনত্ব আহিছিল আৰু সেই নতুনত্বৰ কথাখিনি কেতিয়াবা একমডেট কৰা বা নিজৰ তাৰ লগত খাপ খুৱাই ল'ব পৰাকৈ অন্ততঃ আকাশবাণীৰ ভিতৰত কিছু কঠিন পৰিস্থিতি এটাৰ সৃষ্টি হৈছে, সেইটো আমি বুজি পাওঁ যদিও মই সেই সময়ত আকাশবাণীত নাই। গতিকে এনেকুৱা কেতিয়াবা হৈছিল নে নাই যে আপুনি ধৰকচোন সহকাৰী কেন্দ্ৰ সঞ্চালক বা কেন্দ্ৰ সঞ্চালক তেখেতসকলৰ লগত অকণ আৰ্গুমেণ্ট কৰিব লগা যে এই বিষয়টো প্ৰয়োজন বা এইটো বিষয়ত আমাৰ আকাশবাণীৰ ক'ব পৰা এক্তিয়াৰ আছে, সেই ধৰণৰ কথা বতৰা
1: নাই? তেখেতসকলক মই সন্মত কৰাইছিলোঁ আৰু তেখেতসকলেও মানি লৈছিল,
0: সন্মত কৰিবলগীয়া হৈছিল।

0: তিনিগতো হয়েই, কেতিয়াবা মানে ধরক মই কিবা এটা প্রস্তাব লৈ যাওঁ, সেই প্রস্তাবটো মই ভাবো মইতো সঠিক প্রস্তাব, কিন্তু আমার যিজন ওপরের বিষয়া তেখেতে মোক বাধা দিয়ে, সন্নিহান হয়, তেনেকুৱা ধরনের হয়, তেনেকুৱা দুই এটা হেৰি হৈছে, তেনেকুৱাৰ সন্মুখীন হৈছো, কিন্তু এইটো পাৰ হৈ গৈছো, একো দিগদার হওয়া নাই, তেনেকুৱা হৈছে।
1: গতিকে শ্রোতা গম পাইছে নহয়, এগৰাকী অভিজ্ঞ ব্যক্তিয়ে জীবনটো এটা দীঘলীয়া সময় আকাশবাণীত কাম কৰি গৈছে, আকাশবাণী সরকারি প্রচার মাধ্যম, ইয়াত কেতিয়াবা কিছুমান কথা মুক্তভাবে কোৱাত আমার বাধা নিষেধ থাকে, মুক্তভাবে মানে আমি কোনো ধরনের কথাবিলাকক সামাজিক বিশৃঙ্খলা সৃষ্টি কৰিব পৰা, সন্ত্রাসবাদক উদগনি দিয়া এই ধরনের কথা বতরালে যাব নোৱাৰো কেতিয়াও। গতিকে আমি সেইবিলাক কথাত কিন্তু কেতিয়াবা সেই ধরনের চিন্তাধারা মানুহকো মাতি আনি এটা বিতর্কত বা এটা সাক্ষাৎকারত আমি অংশগ্রহণ কৰিবলগীয়া হয়, তেতিয়া আমার উপরওয়ালা সন্দেহান হয় যে তেখেতক আমি আমার নিয়ন্ত্রণত রাখিব পাৰিম নে নাই। তেখেতে যদি এনেকুৱা কথা বতরা কয় যে কথা বতরা আমার নীতি নিয়মের পরিপন্থী, গতিকে সেই কথার কারণে, সেই কথাখানি জানিবর কারণে
0: তেনেকুৱা ধরনের হয়েছে। এবার মোর একটা মনত আছে, আমার উপরের একটা নির্দেশ আহিলে, সেই সময় কিন্তু সন্ত্রাসবাদ খুব চলি আছিল, খুব একটা অস্থির পরিবেশ চারিফালে, তেতিয়া আমার একটা, মই যেতিয়া নাটক বিভাগত আমাক নির্দেশ দিয়ে যে সন্ত্রাসবাদ বিরোধী নাটক কৰিব লাগে, আর তেনেকুৱা নাট্যকারর হতুয়ায় সন্ত্রাসবাদ বিরোধী নাটক লিখাব লাগে, আর লিখাই পেলাই প্রযোজনা করে প্রচার কৰিব লাগে। তেতিয়া মই বহুকেইগৰাকী আমার মহেন্দ্র বৰ ঠাকুর, অরুণ শর্মা, ভবেন শইকীয়া স্যার, এনেকুৱা বহুকেইগৰাকী মানে আখাৰী নাট্যকার তেখেতসকলৰ ওচৰত গৈ অনুরোধ কৰিছিলোঁ তেনেকুৱা নাটক লিখিবলৈ, আৰু লিখিছিলোঁ। আমি মই সেই সময়ত কেইবাখনো সন্ত্রাসবাদ বিরোধী নাটক মানে প্রযোজনা কৰিছিলোঁ। আৰু এদিন এবাৰ মই সেই কোৰবাৰ পৰা এটা মই এটা দূৰভাষ টেলিফোনেৰে মই মোক মানে হেৰিও দিছিলে,
1: ধমকি দিছিলে,
0: ধমকি দিছিলে যে এইবিলাক কিয় কৰি আছা সন্ত্রাসবাদ, মানে এইটো একো তুমি এইখন নাটকটো কৰিব নালাগিছিল, এনেকুৱা ধৰণৰ মানে কোনোবাই কৈছে আৰু ভয় খুৱাইছে, তেনেকুৱা ভয় ভাবুকিৰ সন্মুখীন হৈছো, কিন্তু তথাপিও আমি কৰি গৈছিলোঁ নিৰ্ভয়, আৰু সেইটো আৰু মানে দেশৰ হকে মানুহৰ ভালৰ কাৰণেই আমি কৰা বুলি ভাবিছিলোঁ।
1: এটা মই নাটকৰ কথালৈ আহিম, আপোনাক মই কথিকাৰ কথাখিনি আপোনাৰ পৰা পাতি লৈছিলোঁ, আৰু বিশেষকৈ মোৰ কাৰণে এই প্ৰশ্নটো আজি বহুত শিথিল দেই পৰিৱেশটো, কাৰণ আজি সেই আগৰ পৰিৱেশটো নাই,
0: নাই নাই এতিয়া নাই, এতিয়া প্ৰচাৰ ভাৰতী যেতিয়া হ'ল তাৰপিছত আৰু একেবাৰে মুকলি,
1: চৰকাৰী নীতি নিৰ্দেশনাৰ ভিতৰত থাকিয়ে কাম কৰোঁ, কৰিলেও কিন্তু আজি পৰিস্থিতি, অসমৰ পৰিস্থিতি এতিয়া সেই আগৰ পৰিস্থিতি নহয়, আৰু এতিয়া মানুহে আজি আন্তৰ্জাতিক বা বিশ্বায়নৰ সহভাগী হৈছে অসমৰ মানুহ, গতিকে এতিয়া কিছুমান কথা, আৰু এতিয়া মাধ্যম বহুত, গতিকে সেই মাধ্যমবিলাকত যিবিলাক কথা আলোচনা হৈছে তাৰ লগত প্ৰতিযোগিতা থাকিবৰ কাৰণে আমিও কিছুমান কথা কিছুমান মুকলি কৰিবলগীয়া হৈছে, কিন্তু এটা সময়ত এনেকুৱা আছিল যে আকাশবাণীত যদি কিবা এটা শব্দ উচ্চাৰিত হয় সেইটো শব্দ বেদবাণী, বেদবাণী মানে এইটো কাৰণে কৈছে যে চৰকাৰী ভাষ্য, গতিকে সেই কথাত আমি বহুত সাৱধান হ'ব লগা হৈছিল, বিশেষকৈ আপোনালোক, আপুনি কৈছে কেনেকৈ আপোনাক ভাবুকিও দিয়া হৈছিল নাটকৰ, আপোনাৰ আকাশবাণী গুৱাহাটীৰ যিটো গোল্ডেন পিৰিয়ড সেইটোৰ শেষখিনি আপুনি পাইছে, অৰ্থাৎ মহেন্দ্ৰ বৰঠাকুৰ বৰঠাকুৰ এই পৰিৱেশটো পাইছে, আমি সেইখিনি মানুহৰ লগত আপোনাৰ সান্নিধ্য কেনেকুৱা আছিল, তেখেতসকলৰ লগত কামৰ কি ধৰণে আপোনাৰ ভাগ বতৰা হৈছিল বা পৰিচালনা কৰিছিল আপুনি, সেইবিলাক কথালৈ আহিম, কিন্তু আমি দ্বিতীয় খণ্ডটি প্ৰায় শেষ কৰিবলৈ ওলাইছোঁ, গতিকে আমি আকৌ এটা গানৰ কথালৈ আহিম, আৰু গানটো যিহেতু আপুনি সংগীতৰ লগত জড়িত গীতিকাৰ, আপোনাৰ এজন প্ৰতিষ্ঠিত গীতিকাৰ, গতিকে আপুনি এটা গীত কওকচোন, আপোনাৰ নিজে লিখা গীত বহুত আছে, তাৰ ভিতৰত এটা গীত কওক না,
0: নিজৰ গীত আকৌ
1: মই আপোনাৰ পৰা অনুৰোধ কৰিছোঁ আপোনাৰ গীত এটি শুনে নেকি,
0: এটা গীতৰ কথা মোৰ অকণমান ভাল লাগে, গীতটো আমাৰ এগৰাকী বিখ্যাত গায়িকা অনিমা আই চি চক্ৰৱৰ্তী তেখেতে গাইছিলে, আৰু গীতটো এগৰাকী শিপিনীৰ মনৰ কথা আছিল, তাঁতৰে পাততে সপোনৰ সাঁচতে জীৱনৰ ছবিটি আঁকো, সেই গীতটো তেখেতে গাইছিল, সেই গীতটো হয়তো মই শুনিবলৈ ভাল পাম, মোৰ ভাল লাগে আৰু শ্ৰোতাৰো ভাল লাগিব বুলি ভাবোঁ,
1: মই তাঁতৰে পাততে
0: সপোনৰ সাঁচতে
1: জীৱনৰ ছবিটি আঁকো, গীতৰ প্ৰেৰণা কি আপোনাৰ,
0: মই কলো নহয় গাঁৱৰ ল'ৰা, সৰুতে দেখিছিলো মায়ে তাঁত বৈ থাকে, তাঁত লগাই আমাৰ ঘৰৰ সন্মুখত তাঁত বাতি কৰে, গতিকে সেই তেনেকুৱা সেই পৰিৱেশটো দেখি সেইটো মনলৈ আহি পেলাই সেই গীতটো লিখিছিল,
1: অৰ্থাৎ শিপিনী এগৰাকী আপুনি একেবাৰে ওচৰৰ পৰা দেখিছে, তেখেতে যে সপোনৰ ছবি এখন আঁকে তাত সেইটো দেখিছে, জীৱনৰ ছবি

0: অনিমা বেদী তেতিয়া আমেৰিকাত থাকে,
1: কানাডাত থাকে।
0: তেতিয়া এবাৰ আহিলে, আহি পেলাই ৰেডিঅ'ৰ প্ৰগ্ৰেম এটা পালে। তেতিয়া বিপুল বৰুৱা আমাৰ সুৰকাৰ, আমাৰ সহকৰ্মী আছিল, বিপুল বৰুৱাই ক'লে যে শইকীয়া, অনিমা বাইদেউ আহিছে, এটা গান মোক অকণমান গাঁৱৰ পটভূমিত থকা গান আছে নেকি আপোনাৰ, তেখেতৰ মাতত মানে সেইটো শুৱায়। মই বোলো এই গানটো চাওকচোন বাৰু। তেখেতে চালে, বোলে অঁ এইটো হ'ব। তাৰপিছতে বিপুল বৰুৱাই সুৰ দিলে,
1: সুৰ দিছে, হয়,
0: তেখেতে গালে,
1: জীৱন পাই উঠিলে।
0: হয় হয়,
1: আমি গীতটি শুনো, কিন্তু এই যে আপোনাৰ যে কবিতা গীত লিখাৰ এই কথাটো, সেই কথাটো আমি ইয়াৰ পিছৰ তৃতীয় খণ্ডত কিন্তু সেইটো কথা পাতিম। এতিয়া আজি আমি দ্বিতীয় খণ্ডত আপোনাৰ পৰা বিদায় লৈছোঁ। আমি অনিমা আই চি চক্ৰৱৰ্তীৰ কণ্ঠত এই গীতটি শুনো।

0: স্মৃতিৰ দিনলিপি। অনুষ্ঠানটি দিমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
6: আরে বাইদেউ, ব্যাংকর নম্বর লাগে, রিফান্ড অহাই নাই। পাই গলো, এতিয়াই কল করো বাইদেউ।
5: নম্বর পরীক্ষা নকরাকৈ প্রবঞ্চকে প্রায় ব্যাংকর ভুয়া ওয়েবসাইট আর জাল নম্বরের সঙ্গে পয়সার কারণে ঠকবাজি করে।
6: তেন্তে সঠিক নম্বরটো
5: ব্যাংকর অফিসিয়াল ওয়েবসাইট বা কার্ডত।
6: আপনি তো বসাই দিলে বাইদেউ,
5: কামর পড়া নয়।
7: আর বি আই এ কয়
5: সঠিক বিত্তীয় আচরণে আপনার বসাই রাখে।

আজি পুৱা 9:20 পৰা প্ৰচাৰ হ'বলগীয়া প্ৰভাতী তৰংগ অনুষ্ঠানৰ বিষয় ৰোমাঞ্চকৰ বিশ্বকাপ ফুটবল। অতিথি হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ ক্ৰীড়া ধাৰাভাষ্যকাৰ জিতেন শৰ্মা আৰু জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বাৰ্মাই।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

আজি সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত জ্ঞানদীপ শইকীয়াৰ গল্প আৰু বৰ্ণালী চৌধুৰীৰ কবিতা। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰভাল কুমাৰ শৰ্মাৰ। বিয়লি 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ প্ৰথম খণ্ড পাঠ যুগুতাই আগবঢ়াব অংকুমণি বৰাই।

0: এক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকী 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেৰাহে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজির গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো নলিনী চৌধুৰীৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ, প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: পরাগ কুমার ভট্টাচার্যর গীতর কথা আর হেমেন হাজরিকার প্রযোজনারে নলিনী চৌধুরীর কণ্ঠর গীতটি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহাবন্দৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: হীৰেণ গোহাঁইৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী মন্দিৰা লাহিৰী, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: হীরেণ গোহাঁইৰ গীতৰ কথা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাৰে সেয়া আছিল মন্দিৰা লাহিৰী।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। গুৱাহাটীৰ আহোম গাঁৱত থকা SK হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা SK হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। SK হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা অমিত চৰকাৰৰ, প্ৰযোজনা শিল্পীৰ নিজা।

অমিত সরকারৰ গীতৰ কথাৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতটিৰ প্ৰযোজনা আছিল শিল্পীৰ নিজা। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অৰ্চনা মহন্তৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা কেশৱ দত্তৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

অনুষ্ঠানত সেয়া আছিল বিভুৰঞ্জন চৌধুৰী। গীতৰ কথা আছিল শচীন্দ্ৰ কুমাৰ অধিকাৰীৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ন বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অৰ্জন, 22 ৰাজ্য কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত আজি NDAৰ বৈঠক, 2024-25 শিক্ষাবৰ্ষত ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান দ্বাদশ স্থানলৈ উন্নীত, ৰাজ্যৰ 4 সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত আজি পুনৰ 5 লোকৰ সাক্ষ্য গ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014-26 প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952-13 নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964-27 মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেৰাহে 4,398 প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 ভৰি দিছে। ইপিনে কেন্দ্ৰত মোদী চৰকাৰৰ 12 সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপনৰ বাবে NDAই আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়েও

0: গ্ৰহণ কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22খন ৰাজ্যৰ এন ডি এ চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশ ল'ব। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কৰ্মসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ'ব। 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ উপস্থিতিত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰাৰ পাছত ডঃ শৰ্মাই কয় যে ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ'ব। অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ পৰিব। কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে কৰা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব বুলিও তেওঁ কয়। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ইপিনে অহা 1 জুলাইত গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাচি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বৈঠকত মিলিত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সদৰি কৰে। এই বৈঠকেও অসমলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি তেওঁ কয়।
1: The Honorable Prime Minister of Japan and Honorable Prime Minister of India both will have summit level meetings here in Guwahati, which will again strengthen Assam's role in India-Japan relationship.
0: উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে ইউৰোপীয় সংঘৰ সহযোগিতাত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত ইউৰোপীয় ব্যৱসায় সংঘৰ মাজত বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰাৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ এফ ই বি আই ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়ক সংযোগক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে হোৱা অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যৰ যুৱশক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান 2024-25 শিক্ষাবৰ্ষত দ্বাদশ স্থানলৈ উন্নীত হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ তথ্যৰ আধাৰত শেহতীয়াকৈ প্ৰকাশ কৰা পাৰফৰ্মেন্স গ্ৰেডিং ইণ্ডেক্স চমুকৈ পি জি আইৰ তালিকাত অসমৰ শিক্ষা বিভাগে পূৰ্বৰ 27 সংখ্যক স্থানৰ পৰা দ্বাদশ স্থানলৈ উন্নীত হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি এই বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে অহা দুবছৰৰ ভিতৰত ৰাজ্যৰ বিদ্যালয় শিক্ষাখণ্ডক দেশৰ ভিতৰত 10ম স্থানলৈ উন্নীত কৰাৰ বাবে লক্ষ্য লৈ ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এই তালিকাত চণ্ডীগড় প্ৰথম, পঞ্জাব দ্বিতীয় আৰু কেৰালাম তৃতীয় স্থানত আছে। উল্লেখযোগ্য যে পুনৰ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰা ডাঃ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত কালি পৰ্যালোচনা বৈঠকতো মিলিত হয়। মন্ত্ৰীগৰাকীয়ে শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। তেওঁ কয় যে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অহা 2 আগষ্টত অসমতো লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে যাব। এইসকলৰ ভিতৰত শিক্ষকো আছে। ইয়াৰ বাবে শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে আলাপ আলোচনা মৰ্মে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে 2026-27 বৰ্ষত ৰাজ্যত পুনৰ গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে বাজেট ধাৰ্য কৰি প্ৰস্তুতি চলোৱা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডাংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলসমূহৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আবেদনকাৰীসকলে কেইবা দশক ধৰি বনভূমিত বসবাস কৰি অহাৰ লগতে জীৱিকা আৰু সামাজিক সুৰক্ষাৰ বিষয়টো উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে গোচৰসমূহৰ শুনানিত চৰকাৰৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ মুঠ বনাঞ্চলৰ 19.92% দখলকাৰীৰ কবলত থকা বুলি তথ্য দিয়া হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে

0: বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। নবগঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ লৈ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয়। তেওঁ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা জিলাখনৰ 4গৰাকী বিধায়কৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰস্তুতিৰো খতিয়ান লয়। তেওঁ পৰিৱেশ আৰু বন বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা, কৃষি, জনস্বাস্থ্য কাৰিকৰীকে ধৰি বিভিন্ন বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। ইয়াৰ লগত অভিভাৱক মন্ত্ৰীৰ বাবে গোৱালপাৰাত অসম অসামৰিক সেৱা পৰ্যায়ৰ এগৰাকী বিষয়া নিযুক্তি দিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: আজি অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈ পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিছিল। আজি মই ইয়ালৈ আহিলো আৰু সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত, বিষয়াসকলৰ উপস্থিতিত আমি গোটেই জিলাখনৰ কিছু পৰ্যালোচনা কৰিলো। মুখ্যতঃ আমি ফ্লাড প্ৰিপাৰেশ্যন, কাৰণ প্ৰতি বছৰে আপোনালোকে জানে যে বানপানী আহে আৰু বানপানীৰ কাৰণে আমাৰ এটা প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হয়। যোৱা সময়ত যিহেতু নিৰ্বাচন আছিল আৰু চৰকাৰ এই সময়ত মাজতে নিৰ্বাচন চলি থকাৰ কাৰণে সকলোৱে নিৰ্বাচনত ব্যস্ত হৈ আছিল, অফিচাৰ লেভেলতে কিছু প্ৰিপাৰেশ্যন চলি আছিল, আমি পলিটিকেলি বা চৰকাৰখনে চাব পৰা নাছিলো। আজি মই মুখ্যতঃ ইয়াৰ ফ্লাড প্ৰিপাৰেশ্যন, যে বানপানী আহিলে আমি কেনেকে তাক মোকামিলা কৰিম, তাত সকলো ধৰণৰ বস্তু মজুত আছেনে নাই, বানপানীৰ লগত জড়িত ৰেচনৰ পৰা ঔষধৰ পৰা খোৱা পানীৰ পৰা অন্যান্য সকলো বস্তু ঠিকমতে আছেনে নাই, এই গোটেই কথাখিনি আমি চালো। আৰু তাৰ লগে লগে এইখন জিলাত ভৱিষ্যতৰ দিনত আমি কেনেকে কাম কৰিব লাগিব, অভিভাৱক মন্ত্ৰী হিচাপে মোৰ দায়িত্বটো মই কেনেকে পালন কৰিম, বিভিন্ন বিভাগৰ ৰিভিউ ল'লো।
0: শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। মন্ত্ৰী বৰাই কালি ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন কৰি উপৰি পুৰুষক শ্ৰদ্ধাৰে স্মৰণ কৰে। এই পৰিদৰ্শন কাৰ্যসূচীত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুৰুজ দিহিঙীয়াৰ উপৰি জিলা আয়ুক্ত ডঃ নেহা যাদৱো উপস্থিত থাকে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীসভাত দায়িত্ব দিয়াৰ পিছত আমাৰ চৰকাৰৰ যি পৰম্পৰা, একোজন মন্ত্ৰীক 2 বা 3খন জিলা অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰে আৰু সেই দায়িত্ব অনুসৰি মোৰ ভাগত চৰাইদেউ আৰু শিৱসাগৰ এই দুখন ঐতিহ্যমণ্ডিত 600 বছৰীয়া আহোম শাসনৰ ঐতিহ্য বিজড়িত এই জিলা দুখনৰ দায়িত্ব পৰিছে আৰু আহি আজি প্ৰথমে আমি উপৰি পুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকৰ আশীৰ্বাদ কামনাৰে এই ঐতিহাসিক চৰাইদেউ মৈদামত আমি উপস্থিত হৈছোহি। আমাৰ 2খন জিলাৰ জনপ্ৰতিনিধি নাজিৰাৰ ময়ূৰ বৰগোহাঁই, সোণাৰীৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, মাহমৰাৰ সুৰুজ দিহিঙীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি চৰাইদেউ জিলা আয়ুক্ত, আমাৰ অন্যান্য বিভিন্ন দায়িত্বত থকা আমাৰ বিষয়ববীয়াসকল, আমাৰ দলীয় কাৰ্যকৰ্তাসকল সকলোৱে আহি আমাৰ উপপুৰুষৰ আশীৰ্বাদ লৈ আগন্তুক দিনত যাতে এই 2খন জিলাৰ জনসাধাৰণৰ মনৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিসমূহ আমি চৰকাৰৰ মঞ্চত আলাপ আলোচনাৰে আমি নিৰাময়ৰ দিশেৰে আগুৱাই লৈ যাব পাৰোঁ।
0: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি পুনৰ 5জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিব। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি ফাষ্টট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে সাক্ষ্য প্ৰদানৰ বাবে আজি দিন ধাৰ্য কৰা হৈছে। ফাষ্টট্ৰেক আদালতে কালি 2গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে 5গৰাকী সাক্ষীৰ সাক্ষ্যৰ বাবে নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা 2% অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমক এই কথা উল্লেখ কৰি কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে 8 লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভান্বিত হ'ব। ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এ দলক 8 ৰাণত পৰাস্ত কৰে। ৰণগিৰি দাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 7টা বল বাকী থকা অৱস্থাতে 269 ৰাণত 8টা উইকেট হেৰুৱায়। প্ৰতিযোগিতাত কাইলৈ ভাৰতীয় দলটো আফগানিস্তানৰ এ দলৰ মুখামুখি হ'ব।

0: এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰি শিৰোনাম দখল কৰিছে। নগাঁও, হোজাই আৰু গোলাঘাট জিলাৰ চাৰিখন বনাঞ্চলত চৰকাৰে উচ্ছেদ চলাব। ন্যায়ালয়ে চৰ্ত সাপেক্ষে সেউজ সংকেত প্ৰদান কৰাৰ পাছতেই উচ্ছেদৰ বাবে তৎপৰ হৈছে বন বিভাগ। দৈনিক অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিৰ্ধাৰিত সময়ত বেদখলকাৰীয়ে ভূমি খালী নকৰিলে জিলা প্ৰশাসন, আৰক্ষী, বন বিভাগ আৰু ৰাজ্য চৰকাৰক উচ্ছেদ চলাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন কাকতেও এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসম ইউৰোপ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰি গুৱাহাটীত কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত অসম ইউৰোপ সহযোগিতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই ইউৰোপীয় সংঘৰ সহযোগত সুগন্ধি আৰু সোৱাদ, আয়ুষ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ব্লু ভেলী ক্লাষ্টাৰ শুভাৰম্ভণি কৰে। নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ স্থান দিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম ইউৰোপৰ বজাৰত বাৰমাহে উপলব্ধ হ'ব অসমত উৎপাদিত সামগ্ৰী। দি আছাম ট্ৰিবিউন আৰু দি চেণ্টিনেল কাকততো একেটা বাতৰিকে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। অসমীয়া খবৰ কাকতেও বাতৰিটো গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক কেৰিয়াৰত অনন্য মাইলৰ খুঁটি স্থাপন কৰিলে। নেহৰুৰ পাছত তিনিটাকৈ লোকসভা নিৰ্বাচনত জয়ী হৈ প্ৰধানমন্ত্ৰী হোৱা প্ৰথমগৰাকী নেতা হিচাপে অভিলেখ ৰচনা কৰিলে নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মৰ্চাৰ সকলো মুখ্যমন্ত্ৰীৰ উপস্থিতিত এন ডি এ শক্তি প্ৰদৰ্শন কৰিব। দৈনিক জনমভূমি কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। 48খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া সৰ্ববৃহৎ ফুটবল বিশ্বকাপক লৈ সমগ্ৰ বিশ্বতে ব্যাপক উৎকণ্ঠা আৰু উত্তেজনাৰ সৃষ্টি হৈছে। দৈনিক অগ্ৰদূত কাকতে সবিস্তাৰে এই সন্দৰ্ভত যুগুতোৱা এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মঞ্জিৎ। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অৰ্জন। 22খন ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত আজি এন ডি এৰ বৈঠক। 2024-25 শিক্ষাবৰ্ষত ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান দ্বাদশ স্থানলৈ উন্নীত। ৰাজ্যৰ 4খন সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি পুনৰ 5জন লোকৰ সাক্ষ্য গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কার, জিলাৰ ৰেহৰূপত আজি আমি আপোনালোকক লৈ যাম উত্তৰ অসমৰ অন্যতম বিশ্বনাথ জিলালৈ। জিলাখনৰ সদৰ বিশ্বনাথ চাৰিআলিৰ পৰা আমাক সংগ দিছে সংবাদদাতা অম্লান কাশ্যপ সাহায়। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ গোপালপুৰ শিমলুগুৰিত বেকাৰী উদ্যোগৰ দ্বাৰা স্বাৱলম্বী হৈছে এগৰাকী উদ্যমী মহিলা। তেওঁ আন দহগৰাকী লোক কৰ্মসংস্থাপনো প্ৰদান কৰিছে। এই সন্দৰ্ভত সবিশেষ জনাব বিশ্বনাথৰ সাংবাদিক অম্লান কাশ্যপ সাহায়।
2: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ গোপালপুৰ শিমলুগুৰিৰ ৰঞ্জু হাজৰিকা ভূঞা নামৰ মহিলাগৰাকীয়ে বেকাৰী উদ্যোগৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপন দিছে বহুজনক। বিগত বৰ্ষত বুন্দিয়া ভুজিয়া প্ৰস্তুত কাৰখানাৰে আৰম্ভ কৰি পৰৱৰ্তী সময়ত বিভিন্ন অসমীয়া জা জলপান তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে লাভৱান হৈছে মহিলাগৰাকী। চলিত বৰ্ষত এটি বেকাৰী উদ্যোগ স্থাপন কৰি বন ব্ৰেড কেক পপকে ধৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বজাৰত বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে। আশীৰ্বাদ বেকাৰী নামেৰে নামাকৰণ কৰা উদ্যোগটোৰ পৰা প্ৰতি মাহে প্ৰায় 70,000 টকা পৰ্যন্ত লাভাংশ অৰ্জন কৰে মহিলাগৰাকীয়ে। বেকাৰী সামগ্ৰীসমূহ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, লক্ষীমপুৰ আৰু বিশ্বনাথ জিলাত বিক্ৰীৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ক্ষেত্ৰত মহিলাগৰাকীৰ স্বামীয়েও সহযোগিতা কৰে বুলি জানিবলৈ দিয়ে মহিলাগৰাকীয়ে। ইতিমধ্যে মহিলাগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পূব চৈদুৱাৰ উন্নয়ন খণ্ডৰ প্ৰকল্প বিষয়া অজয় হালৈৰ তৎপৰতাত 6 লাখ টকাৰ ঋণ লাভ কৰিছে। মহিলাগৰাকীয়ে উদ্যোগটোত 10 গৰাকী লোকক কৰ্মসংস্থাপন দিছে বুলি জানিবলৈ দিছে।
1: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ উত্তৰ অঞ্চলৰ বহু কৃষক স্বাৱলম্বী হৈ উঠিছে ভোট জলকীয়া খেতিৰ জৰিয়তে। কেইবা সহস্ৰাধিক বিঘা মাটিত ভোট জলকীয়াৰ খেতি কৰি কৃষক স্বাৱলম্বী হৈছে। এই সন্দৰ্ভত সবিশেষ জনোৱা হওক আমাৰ বিশ্বনাথৰ।

0: সাংবাদিক অম্লান কাশ্যপ সাহার পৰা।
1: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমজিলাৰ উত্তৰ অঞ্চলৰ বহু কৃষক স্বাৱলম্বী হৈ উঠিছে ভোট জলকীয়াৰ খেতিৰে। গহপুৰ সমজিলাৰ অন্তৰ্গত অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ধৰমপুৰ, জয়পুৰ, চটং আদি বিভিন্ন গাঁৱৰ কৃষকসকলে কেইবা সহস্ৰাধিক বিঘা ভূমিত প্ৰতি বছৰৰ দৰে এই বছৰো ভোট জলকীয়াৰ খেতি কৰিছে। এই অঞ্চলত উৎপাদিত হোৱা ভোট জলকীয়াসমূহ অসমৰ ভিন্ন প্ৰান্তৰ লগতে ভিন্ন জিলাৰ উপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মণিপুৰলৈও বিক্ৰীৰ বাবে ৰপ্তানি কৰা হয়। প্ৰতি কিলো ভোট জলকীয়া 300 টকাকৈ বিক্ৰী কৰিছে কৃষকসকলে। এনেদৰে এতিয়া গহপুৰ উত্তৰ অঞ্চলৰ কেইবা শতাধিক কৃষক ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী হৈ উঠাৰ লগতে আন আন কৃষকসকলক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে।
0: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত মৎস্য পালনৰ জৰিয়তে দুই ভাতৃয়ে উৎকৃষ্ট স্বনিয়োজনৰ পথ দেখুৱাইছে। বছৰি প্ৰায় 4 কোটি টকা উপাৰ্জনৰ লগতে তেওঁ আন 20 গৰাকী লোকক কৰ্মসংস্থাপন দিছে। এই সন্দৰ্ভত অধিক তথ্য লৈ আমাৰ সাংবাদিক অম্লান কাশ্যপ সাহা।
1: মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমজিলাৰ দুই ভাতৃ অনুপ শৰ্মা আৰু অঞ্জন শৰ্মাই। বিভিন্ন প্ৰজাতিৰ মাছৰ উপৰিও পোনা উৎপাদন কৰি অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিব সক্ষম হৈছে দুই ভাতৃ। গহপুৰ সমজিলাৰ অন্তৰ্গত জকাপাৰাত মহাবাহু ফিচাৰিজৰ নামেৰে মৎস্য পালন কৰা দুই ভাতৃয়ে বছৰি প্ৰায় 4 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা আৰু ভ্ৰূণ ইতিমধ্যে বিভিন্ন ঠাইলৈ ৰপ্তানি কৰিছে দুই ভাতৃয়ে। এই প্ৰকল্পৰ জৰিয়তে প্ৰায় 20 জন লোকক কৰ্মসংস্থাপনৰ বাট প্ৰশস্ত কৰিছে শৰ্মা ভাতৃদ্বয়ে। এনেধৰণে এতিয়া বৈজ্ঞানিকভাৱে মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ দুই ভাতৃ অনুপ শৰ্মা আৰু অঞ্জন শৰ্মাই।
0: প্ৰিয় শ্ৰোতা, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ আমাৰ সময়ো হৈ আহিছে। কাইলৈ এই একে সময়তে আমি আন এখন জিলাৰ ৰেহৰূপ লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। নমস্কাৰ।

0: আমিয়ে নহয়, আমাৰ ঘৰত মাহঁতক বাদ দি খুৰা দেউতা বা অঙহী মঙহী আহিলেও প্ৰত্যেকেই কেৱল ফুটবলৰে আলোচনা কৰিছিল সেই সময়ত। তেনেকুৱা এটা পৰিৱেশৰ পৰা আহি আমি ফুটবলক আচলতে চাৰিওপিনে লৈ পেলাই আমি এই ক্ৰীড়া জগতখনত প্ৰৱেশ কৰিছিলোঁ, যে আহি আহি আজি এই অৱস্থাত উপনীত হৈছোঁ। আৰু এতিয়াতো চাৰিওফালে সংবাদ মাধ্যমত জয় জয় ময় ময়, ৰাতিপুৱা টিভিটো খুলিবই নালাগে, মোবাইলটো খুলিলেই এতিয়া খেলৰ সংবাদ, টিভি পৰ্দাই হওক, সৰু পৰ্দাই হওক, ডাঙৰ পৰ্দাই হওক, সকলোতে, আনকি ফুটবলক লৈ পেলাই চিনেমা পৰ্যন্ত নিৰ্মাণ হৈ গৈছে এতিয়া। গতিকে চাৰিওফালৰ পৰা এতিয়া এই জয় জয় ময় ময় অৱস্থাত আমাৰ কাইলৈৰ পৰা আৰম্ভ হ'ব,
1: মেক্সিকো চিটিত
0: আৰম্ভ হ'ব এইটো ফিফা ফুটবল ক্লাব কাপ, গতিকে টুৰ্ণামেণ্ট, গতিকে এইটো ক'বই নালাগে আৰু।
1: আৰম্ভণিৰ অনুভৱ জানিব খুজিছোঁ।
2: কাইলৈৰ পৰা বিশ্বকাপ ফুটবল আৰম্ভ হ'ব, চাৰি বছৰৰ মূৰত আহে, আমি সকলোৱে ৰৈ থাকোঁ। সৰুকালৰ পৰা ৰৈছোঁ, জিতেন্দ্ৰই ক'লে আমি আমি প্ৰথমতে আমি ফুটবলক লৈয়ে ডাঙৰ হৈছোঁ, ফুটবলক লৈয়ে ডাঙৰ হৈছোঁ। আৰু আমি 1986 যেতিয়া টিভিৰ পৰ্দাত প্ৰথমতে আমি বিশ্বকাপ ফুটবল দেখিবলৈ পাওঁ, তাৰপিছত আমাৰ গোটেই ধ্যানধাৰণাটো আমাৰ সলনি হৈ গ'ল। বিশ্বকাপ ফুটবল লৈ পেলাই মানে আমি যে মানে একান্ত ভক্ত সেইটো প্ৰমাণ হৈ গ'ল। আৰু নিশ্চয় আমাৰ শ্ৰোতা দৰ্শকেও মানে নিশ্চয় সাজু হৈছে কাইলৈ বিশ্বকাপ ফুটবল চাবৰ কাৰণে। আৰু এইখিনিতে এটা কথা কওঁ, 1986 বিশ্বকাপ ফুটবলত মানে দুটা সাংঘাতিক ঘটনা ঘটিছে। আমি দুটা গ'লক লৈ পেলাই আমি সদায় মনত ৰাখিছিলোঁ, এটা হেণ্ড অফ গড আৰু এটা হ'ল বিশ্ব ফুটবলৰ আটাইতকৈ শ্ৰেষ্ঠতম গ'লটো লৈ। গতিকে এই দুটা গ'ল দেখি পেলাই আমি আৰম্ভ হ'লোঁ। আৰু যোৱা বছৰ মই মানে সৌভাগ্যক্ৰমে আমি খেলত লাগি আছিলোঁ কাৰণে নেকি, যোৱা বিশ্বকাপত কাটাৰত অনুষ্ঠিত বিশ্বকাপত মই স্বচক্ষে উপস্থিত থাকিবলৈ সক্ষম হৈছিলোঁ।
1: সেইটো বৰ এটা বেলেগ ধৰণৰ অভিজ্ঞতা,
2: সেইটো সাংঘাতিক ধৰণৰ অভিজ্ঞতা। মানে মই এই
1: ফাইনেলখন
2: মানে মই আউট অফ 64 মেটচ মই 34 মেটচ কাভাৰ কৰিছোঁ। মানে সেইটো মানে সেই মুহূৰ্তবিলাক হয়তো কাহানিও স্পৰ্ট জাৰ্নেলিজিমত নাহে বা ক্ৰীড়া সাংবাদিকতাত নাহে। আৰু বা যিসকল ক্ৰীড়া সাংবাদিকে বিশ্বকাপ ফুটবল কভাৰ কৰিবলৈ গৈছে, ইমান অংশ ফুটবল খেল একেলগে চোৱাৰ সুযোগ নাহে,
1: কাৰণ
2: বিশ্বকাপৰ খেল। আৰু কাৰণ কাটাৰত অনলি 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজত যে বিভিন্ন দলে খেলিছিল, সেইটো সুযোগ আমাৰ সকলোৱে লৈছিলে। ফিফা এটা ঠিক কৰি দিছিলে যে আউট অফ 64 মেটচ এজন জাৰ্নেলিষ্টে মেক্সিমাম 36 মেটচ কভাৰ কৰিব পাৰে। সেইমতে তেওঁলোকে হেৰি দিয়ে, কিছুমানে কভাৰ কৰিছে 36।
0: অসমীয়া ক্ৰীড়া সাংবাদিকতাৰ ক্ষেত্ৰত এইটো এটা ৰেকৰ্ড হ'ব নেকি,
1: অভিলেখ
0: হ'ব নেকি?
2: নিশ্চয়
1: একদম এটা অভিলেখ মানে কিয়গৰাকী হয়তো
2: নাই দিদি, ইমান মানে একেখন বিশ্বকাপত মানে কেনেকুৱা হৈছে কাটাৰত চাওক আপুনি। এই কাটাৰত যদি এটা চাৰিআলিত, আমি চাৰিআলি বুলি কৈছোঁ, চাৰিআলিত যদি গৈ থিয় হওঁ, এফালে যদি চাওঁ এখন হোটেলত আৰ্জেণ্টিনা আছে, এইফালে যদি চাওঁ এখন হোটেলত ফ্ৰান্স আছে, এনেকুৱা ধৰক এখন এটা চাৰিআলিতে 4-5টা টীম আছে, কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব। আৰু সেই এক পৰিৱেশ লৈ পেলাই আজি আমি বিশ্বকাপ চাবৰ কাৰণে সাজু হৈছোঁ। আৰু আচলতে ফুটবলে আমাক বহুখিনি দিছে, আৰু অসমৰ খেলৰ আৰম্ভণি হ'ল ফুটবল, কাৰণ ব্ৰিটিছে অসমীয়া মানুহৰ লগত যোগাযোগ আৰম্ভ কৰিছিল ফুটবলৰ মাজেৰে। শ্বটটো মাৰি দিয়ে খেল, তেওঁলোকে এদিনৰ পৰা বাহিৰলৈ যায়, তেতিয়া অসমৰ মানুহবিলাকে বলটো বিচাৰি আনি তেওঁলোকক দিয়ে। সেই তেনেকৈ মানে গোটেই মানে 1826 পিছত আমাৰ সম্পৰ্কবিলাক গঢ় লৈছিল। গতিকে ফুটবল বুলি ক'লে গোটেই বিষয়টোৱে অনন্য বিষয়, গোটেই বিষয়টোৱে মানুহৰ হৃদয়ত লাগি থকা বিষয় এটা। গতিকে মই আশা কৰোঁ, ভাবোঁ যে আমি ইমানদিন যিটো উপভোগ কৰি আহিছোঁ ফুটবলক লৈ পেলাই, সেই একেটা বস্তুৱেই কাইলৈৰ পৰা আৰম্ভ হোৱা বিশ্বকাপত আমি দেখিবলৈ পাম, ফুটবলৰ নতুন মাদকতা উপলব্ধি কৰিব পাৰিম।
0: বিশ্বকাপৰ মই মানে যিটো প্ৰভাৱ সেইটো মই সুবোধে কোৱাৰ লগে লগে মোৰ মনলৈ আহিছে 1986 আগলৈকে বৰদলৈ ট্ৰফিত লোকে লোকাৰণ্য, আমি টিকট নাপাওঁ, টিকটৰ কাৰণে হাহাকাৰ কৰিব লাগে। ছিয়াশি চনত যেতিয়া টিভিত আমি বিশ্বকাপ দেখিলোঁ তাৰ পৰৱৰ্তী যিখন বৰদলৈ ট্ৰফি সেইটো শ্ল' মোচনত চোৱাৰ দৰে হ'ল আৰু মানুহ একেবাৰে

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এই বিশেষ খণ্ড প্ৰভাতী তৰংগৰ ৰোমাঞ্চকৰ বিশ্বকাপ ফুটবল দুগৰাকীকৈ বিশেষজ্ঞ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে, যিসকলে এই মাত্ৰ হয়তো ৰেডিঅ' ছেট বা আমাৰ এফ বি পেজ যিটোত সংযুক্ত হৈছে তেখেতলৈ জনাইছোঁ। আমাৰ জ্যেষ্ঠ ধাৰাভাষ্যকাৰ জিতেন শৰ্মা ডাঙৰীয়া আছে, লগতে আছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মূল্য বৰুৱা আমাৰ সৈতে উপস্থিত আছে। আমি ৰোমাঞ্চকৰ কথা পাতি আছিলোঁ শৰ্মা ডাঙৰীয়া, আপুনি ৰোমাঞ্চকৰ কথা কৈছিলে যে কেনেদৰে বিশ্বকাপৰ প্ৰভাৱ পৰিছিলে, কিন্তু সেই বিশ্বকাপৰ আৰম্ভণিৰ কথা আপুনি আমাৰ জুলে ৰিমেৰ কথা উল্লেখ কৰিছে, তেখেতে আৰম্ভণি কৰিছিলে, জুলে ৰিমে কাপ আছিলে, তাৰপিছত ৱৰ্ল্ড কাপ হ'ল, অলপ যদি আমি হিষ্ট্ৰী অকণমান যদি জানো কেনেধৰণে আৰম্ভ হ'ল বিশ্বকাপ সেই পৰ্যায়ত ফুটবলৰ ইতিহাস।
1: এইটো বৰ ইণ্টাৰেষ্টিং ষ্টৰি আচলতে। প্ৰথম 1930 চনত এইটো উৰুগুৱেত আৰম্ভ হৈছিল এই জুলে ৰিমে কাপটো। জুলে ৰিমে আচলতে এলফ্ৰেডো জুলে ৰিমে আছিলে ফ্ৰান্সৰ, তেওঁ ক্ৰীড়া সন্থাৰ তেওঁ সভাপতি আছিলে ফুটবল সন্থাৰ, তেওঁৰ নামত এই জুলে ৰিমে কাপটো আৰম্ভ হৈছিল। প্ৰথমতে আছিলে এইটো ভিক্টৰী কাপ, ভিক্টৰী মানে কোপে দে মণ্ডা তেওঁলোকৰ ফৰাচী ভাষাত। সেই কাপটো আৰম্ভ হৈছিলে 1930 চনত জুলে ৰিমে কাপ, আৰু সেইটো আছিল 1.8 কেজি ওজনৰ সোণেৰে নিৰ্মিত আৰু 14 ইঞ্চি ওখ সেইটো ট্ৰফিটো, সেইটো জুলে ৰিমে কাপ। আৰু সেইটো প্ৰথমবাৰ প্ৰথম প্ৰতিযোগিতা জয় কৰিছিল উৰুগুৱে দলে। আৰু তাৰপিছত আজিৰ তাৰিখলৈ যোৱা কাটাৰ প্ৰতিযোগিতালৈকে কাপলৈকে ব্ৰাজিলে সৰ্বাধিক 5 বাৰকৈ এই ট্ৰফিটো অৰ্জন কৰিছে, তাৰপিছতে জাৰ্মানী 4 বাৰ, ইটালী 4 বাৰ, আৰ্জেণ্টিনা 4 বাৰ, উৰুগুৱে 2 বাৰ, ফ্ৰান্সে 2 বাৰ, এনেকৈ প্ৰত্যেকেই এই কাপটো দখল কৰিছে। কিন্তু জুলে ৰিমে কাপটো আজি ফিফা কাপলৈ কিয় পৰিৱৰ্তন হ'ল, কেনেকৈ পৰিৱৰ্তন হ'ল, সেইটো বৰ ইণ্টাৰেষ্টিং কথা। ফিফা মানে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডে ফুটবল এছ'চিয়েশ্যন, তেওঁলোকৰ নামেৰে ফিফা কাপটো হৈছে। এই অধি নিয়ম আছে তেওঁলোকৰ যে 3 বাৰকৈ যদি কোনোবাই বিশ্বকাপ জয় কৰে, জুলে ৰিমে জয় কৰে, তেওঁলোকক পাৰ্মানেণ্টকৈ সেই ট্ৰফিটো দি দিয়া হ'ব। গতিকে যিহেতু ব্ৰাজিল দলে 3 বাৰকৈ এই ট্ৰফিটো নিজাববীয়াকে অৰ্জন কৰিছিল, গতিকে 1958 চন, 1962 চন, 1970 চন 3 বাৰকৈ তেওঁলোকে দখল কৰাৰ পিছত জুলে ৰিমে কাপটো তেওঁলোকক পাৰ্মানেণ্টলি দি দিয়া হ'ল। পাৰ্মানেণ্টলি দিয়াৰ পিছত ফিফা কাপটো ফিফা কাপ নামেৰে নামকৰণ কৰি পেলাই নতুনকৈ আৰম্ভ কৰা হ'ল। আৰু এই বৰ্তমানৰ যিটো ফিফা কাপ ট্ৰফি যিটো, সেই ট্ৰফিটো ডিজাইন কৰিছে ফ্ৰেন্স ফৰাচী শিল্পী এগৰাকী, তেখেতৰ নাম এবেল লেফনিঅ, তেওঁ এইটো নতুনকৈ নিৰ্মাণ কৰিছে। আৰু আগৰটো আছিল, আগৰ প্ৰতীকটো আছিল এগৰাকী গ্ৰীক দেৱী, তেওঁৰ অনুকৰণত, কিন্তু এতিয়া এগৰাকী মহান খেলুৱৈৰ নামত এই প্ৰতিকৃতিটো নিৰ্মাণ কৰা হৈছে। আৰু এইটো বৰ ট্ৰফিটো চাবলগীয়া, 18 কেৰেট গোল্ড আছে তাত, সোণ, 5 কেজি ওজন আৰু 36.5 চেণ্টিমিটাৰ ওখ। এইটো কিন্তু হাতেৰে দাঙি লোৱা, এখন হাতেৰে দাঙি লোৱা অলপ কঠিন। আৰু এটা বৰ ইণ্টাৰেষ্টিং কথা হ'ল, এই যে ট্ৰফিটো জিকাৰ পিছত যে এতিয়া দুইখন হাতেৰে যে দাঙি লয়, সেইটো আচলতে প্ৰত্যেকেই ভাবে যে এইটো মানে অৱলীলাক্ৰমে দাঙি ধৰিছে, কিন্তু সেইটো নহয়, সেইটোৰো এটা হিষ্ট্ৰী আছে, সেইটোৰো এটা বুৰঞ্জী আছে। ব্ৰাজিল দলৰ যিগৰাকী কেপ্টেইন আছিল 1970 চনত, তেওঁ প্ৰথম যেতিয়া হিউৰাল্ডো বেলেনি ব্ৰাজিলিয়ান কেপ্টেইন আছিল ফুটবল দলৰ, তেওঁ প্ৰথম যেতিয়া জুলে

0: মেকআপটো তেওঁ হাতত পৰে, তেওঁ দুইখন হাতেৰে ওপৰলৈকে দাঙি দিছিলে ফটোগ্ৰাফাৰসকলৰ কাৰণে। এই ট্ৰফিটো দাঙি দিয়া হৈছিল যাতে ট্ৰফিটোৰ মূৰৰ পৰা একেবাৰে তললৈকে গোটেইটো যাতে একেবাৰে সুস্পষ্টকৈ কেমেৰাত আহে, কাৰণ সেইটো পৃথিৱীৰ লাখ লাখ অনুৰাগীৰ কাৰণে, কোটি কোটি অনুৰাগীৰ কাৰণে জুৱেলাৰী মেকআপটো আছিল আকৰ্ষণৰ কেন্দ্ৰ, যে সোণেৰে নিৰ্মিত এই কাপটো কেনেকুৱা, চবেই কৈছিলে এবাৰ দেখুৱাওক এবাৰ দেখুৱাওক। গতিকে তেওঁ ইউৰেল্ডো বেলিনি তেওঁ দুইখন হাতেৰে মূৰৰ ওপৰত দাঙি ধৰিছিল কাপটো, আৰু তেতিয়াৰ পৰা প্ৰত্যেকগৰাকী বিজয়ী যিটো কেপ্টেইন, সেই কেপ্টেইনে প্ৰথমবাৰৰ কাৰণে সেই ট্ৰফিটো মূৰৰ ওপৰলৈ দাঙি ধৰে। নিশ্চয় আপোনালোকে বা শ্ৰোতাসকলেও নিশ্চয় এই কথাটো মন কৰিছে। আৰু ইণ্টাৰেষ্টিং আছে জুৱেলাৰী মেকআপৰ সম্পৰ্কে, 1966 চনত যেতিয়া ইংলেণ্ডলৈ এই ট্ৰফিটো অধিকাৰ কৰিলে, লাভ কৰিলে, তেওঁলোকে লাভ কৰাৰ পিছত ৰাজহুৱা প্ৰদৰ্শনীৰ কাৰণে তেওঁলোকে এটা হলত প্ৰদৰ্শনী পাতি পেলাই সেই কাপটো তাত প্ৰদৰ্শন কৰিছিল, আৰু প্ৰদৰ্শন কৰাৰ মুহূৰ্তত সেই উল্লাস উত্তেজনাৰ মাজতে কোনোবাই সেই কাপটো চুৰি কৰি লৈ গ'ল। চুৰি কৰি লৈ যোৱাৰ পিছত বিচাৰি গোটেই হাহাকাৰ চাৰিওফালে, কিন্তু বহুদিনলৈকে সেইটো উদ্ধাৰ হোৱা নাছিল। কিন্তু ইণ্টাৰেষ্টিংলি এখন পাৰ্কত পৰিত্যক্ত এটা জোপোহাৰ আঁৰত বাতৰি কাকতেৰে মেৰিয়াই থোৱা অৱস্থাত সেই জুৱেলাৰী মেকআপটো উদ্ধাৰ হ'ল, আৰু উদ্ধাৰ কৰিছিল এটা কুকুৰে, কুকুৰটোৰ নাম আছিল পিকলছ। সেই কুকুৰটোৱে গৈ পেলাই সকলো বিশ্ববাসী, বিশ্বৰ কোটি কোটি অনুৰাগীক আশ্বস্ত কৰি পেলাই ব্ৰিটিছসকলক চৰম লজ্জাৰ পৰা উদ্ধাৰ কৰি পেলাই সেই কুকুৰটোৱে, পিকল নামৰ কুকুৰটোৱে সেই জুৱেলাৰী মেকআপটো উদ্ধাৰ কৰিছিল। তাৰপিছত কিন্তু আকৌ দ্বিতীয়বাৰৰ কাৰণে 1983 চনত এই কাপটো আকৌ এবাৰ চুৰি হ'ল। আকৌ এবাৰ চুৰি হোৱাৰ পিছত সেইবাৰ ফ্ৰান্সৰ পৰা চুৰি হৈছিলে, ব্ৰাজিলৰ পৰা চুৰি হৈছিল, ক্ষমা কৰিব, ব্ৰাজিলৰ পৰা চুৰি হোৱাৰ পিছত তেতিয়া এটা নিয়ম কৰা হ'ল যে ৰাজহুৱা প্ৰদৰ্শনৰ সলনি ৰেপ্লিকাটো প্ৰদৰ্শন কৰা হ'ব, আৰু এতিয়া যিটো আমি চাৰিওফালে দেখা পাই থাকোঁ সেইটো আচলতে ৰেপ্লিকাহে, অৰিজিন কাপটো নহয় এইটো। আৰু এতিয়া যিটো কাপ সেইটো অৰিজিন জুৱেলাৰী মেকআপটো নহয়, এইটো ফিফা কাপ। এই ফিফা কাপটো এতিয়া তাৰো কিন্তু ৰেপ্লিকাটোহে চাৰিওফালে প্ৰদৰ্শন কৰা হয়, হুবহু একে কিন্তু ৰেপ্লিকাটো, সেই ৰেপ্লিকাটো চাৰিওফালে প্ৰদৰ্শন কৰা হয়।
1: সুভদ্ৰাৰ চলে, সুভদ্ৰা আপুনিতো স্বচক্ষে দেখিছে ফাইনেলৰ কাটাৰত, দেখিছে আৰ্জেণ্টিনাই সেই কাপ দাঙি দিছিলে, যিটো 22 সংখ্যক ৱৰ্ল্ড কাপ যিটো হৈছিলে কাটাৰত। তাৰ আগতে যেতিয়া ধৰক প্ৰথম ৱৰ্ল্ড কাপৰ পৰা সেই যাত্ৰাটোৰ কথা ক'ব খুজিছোঁ, উৰুগুৱেৰ কথা যেতিয়া শৰ্মা ডাঙৰীয়াই কৰে, উৰুগুৱে প্ৰথম চেম্পিয়ন হৈছিল 1930 চনত, তেতিয়া কিন্তু আৰ্জেণ্টিনাক 4-2 গ'লত উৰুগুৱে হৰুৱাইছিলে সেইখন খেলত, আৰু এই যোৱা ৱৰ্ল্ড কাপত আৰ্জেণ্টিনা চেম্পিয়ন হ'ল। আপুনি স্বচক্ষে দেখিছে এই কাপটোৰ কথা কৈছোঁ, এই যে দাঙি দিয়াৰ মুহূৰ্তটো কেনে, আপুনি কওকচোন
2: সেই সেই বিশেষ মুহূৰ্তলৈকে প্ৰতিখন দেশৰ অনুৰাগীসকল ৰৈ থাকে, কেতিয়া দেখিবলৈ পাম যে আমাৰ অধিনায়কৰ হাতত সেই প্ৰাণ পাই উঠিব সেই ট্ৰফিটোৰ ওপৰলৈ দাঙি দি পেলাই। আচলতে সেই সেই মুহূৰ্তটো সকলোৰে কাৰণে আকৰ্ষণীয়। আমিও যেতিয়া ফাইনেল শেষ হয় সেইদিনাখন, মানে এনেকুৱা ধৰণৰ কথা যে প্ৰথমতে মূল 90 মিনিটছ হ'ল, দেন অতিৰিক্ত সময় হ'ল, তাৰপিছত টাই ব্ৰেকাৰত গ'ল, এইটো এটা যথেষ্ট দীঘলীয়া, আমাৰ প্ৰায় 2.5 ঘণ্টা ইতিমধ্যে অতিক্ৰম কৰিলে। তাৰপিছত আমি দেখিছোঁ যে কাপটো মেছিয়ে দাঙি লৈছে এক সুদৃশ্য মঞ্চত, সেই সেই মানে প্ৰতিগৰাকী অনুৰাগীৰ কাৰণে যিটো সেই দৃশ্যটো যেনেকৈ ৰৈ থাকে, দৃশ্যটো চাবৰ কাৰণে ৰৈ থাকে, ঠিক একেদৰে প্ৰতিগৰাকী খেলুৱৈও সেই সেই মঞ্চত থিয় হৈ ট্ৰফিটো দাঙিবৰ কাৰণে ৰৈ থাকে। গতিকে আকৰ্ষণৰ বিষয়বস্তু হ'ল সেই ট্ৰফিটোৱে, কাৰণ এইবাৰ যথেষ্ট সুন্দৰ ট্ৰফি আৰু যথেষ্ট সুদৃশ্য ট্ৰফিটোৱে, মানে কি ক'ম আৰু, মানে এইটো আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে গোটেই কথাটো। মানে কিন্তু কথাটো হ'ল যে এটা ট্ৰফিৰ কাৰণে আমি

0: সকলোৱে মানে ব্যস্ত হৈ পৰোঁ, আৰু এই সেই সুদৃশ্য ট্ৰফিটোৰ মাধ্যমেৰেই খেল জগতৰ অবিসম্বাদী সম্ৰাট হিচাপে কোনখন দেশে পৰিচিতি লাভ কৰিব সেইটো লৈ অপেক্ষা কৰি থাকোঁ। যি নহওক, এটা কথা যে বিশ্বকাপ ফুটবলৰ প্ৰতিখন বিশ্বকাপেই সকলোকে মানে উদ্বাউল কৰি থৈ গৈছে, কাৰণ প্ৰতিখন বিশ্বকাপত সেই ট্ৰফিটোৰ বাবেই প্ৰতিগৰাকী সুদৃশ্য যুৱকে সুন্দৰ পদশিল্পৰে সকলোকে মোহিত কৰে। যে ইনচাইড ষ্টেপিং, আউটচাইড ষ্টেপিং, সুন্দৰ ড্ৰিবলিং, সুন্দৰ পাছিং আৰু মানে অবিশ্বাস্য কিছুমান গলেৰে সেই মুহূৰ্তবোৰ ভৰাই তোলে। গতিকে এনেবোৰ মুহূৰ্তলৈ বিশ্বকাপ ফুটবল, সেইকাৰণে আমি মানে ফুটবলক লৈ পেলাই এনেকুৱা দেখিছোঁ যে বহুতে আত্মজাহু দিয়ে মানে ধৰক এণ্ড্ৰেজ এস্কোবাৰ ওলাই এগৰাকী খেলুৱৈ আছিল 1994ত মানে কলম্বিয়া দলত। তেওঁ কলম্বিয়া দলত তেওঁ চুইচাইড গ'ল এটা হোৱাৰ কাৰণে তেওঁ ঘৰলৈ উভতি যোৱাৰ পিছত তেওঁ সেইখন দেশৰ মানে নিষিদ্ধ জগতৰ সৈতে জড়িত মানে যি লৰ্ড বুলি কয় তেওঁলোকৰ দ্বাৰা গুলিয়াইছিল, আৰু তাৰ ফলত সেই এণ্ড্ৰেজ এস্কোবাৰে সেই ক্ষেত্ৰত মানে এই চুইচাইড গ'ল কৰি মানে হত্যাৰ বলি হোৱা প্ৰথমগৰাকী খেলুৱৈ আছিল। এতিয়া এনেকুৱা এনেকুৱা অলেখ ঘটনা আছে, কিন্তু এটা কথা হ'ল বিশ্বকাপ ফুটবলে এনেকুৱা ধৰণৰ কিছুমান মুহূৰ্ত সৃষ্টি কৰিছে, এনেকুৱা ধৰণৰ অনুৰাগী সৃষ্টি কৰিছে যিটো আমি মানে ভাবিব নোৱাৰোঁ যে সঁচাকৈ বিশ্বকাপ ফুটবলৰ ইয়াৰ আকৰ্ষণটো। এইবাৰো ঠিক আমি এইবাৰো সেই একেটা পৰিৱেশেই বিৰাজ কৰিব বুলি আশা কৰোঁ। যুদ্ধ আছে, যুদ্ধই কিছু প্ৰভাৱ ম্লান পেলাইছে, কিন্তু কিছু প্ৰভাৱ পেলাইছে, কিন্তু তথাপিও ফুটবল সেই নিজস্ব ধ্যান ধাৰণাৰে সেই আকৰ্ষণেৰে এইবাৰ পুনৰ উভতি আহিব, কাৰণ এইবাৰ কথাটো বেলেগ। 48 teams 48টা দল এইবাৰ বিশ্বকাপত, 1248গৰাকী খেলুৱৈ, তাৰপিছত 104খন খেল, আগতে মেক্সিমাম খেল হৈছিল 64, 40খন বেছি খেল অনুষ্ঠিত হ'ব, 40খন বেছি খেল দেখিবলৈ পাব, আৰু 40খন খেলৰ সুন্দৰ সুন্দৰ কাহিনীবিলাক আৰু সুন্দৰ সুন্দৰ পদশিল্পৰ সেই যাদু ফুটবল যাদুটো আমি উপভোগ কৰিবলৈ পাম। গতিকে এইবাৰ নিঃসন্দেহে বিশ্বকাপ ফুটবলে অধিক আকৰ্ষণৰ সৃষ্টি কৰিব বুলি মই ভাবোঁ। আৰু ইণ্টাৰেষ্টিং কেইটামান ইণ্টাৰেষ্টিং মানে পৰিসংখ্যা মানে ফিফাই ৰিলিজ কৰিছে যে এইবাৰ প্ৰথমবাৰৰ কাৰণে 1248গৰাকীৰ ভিতৰত 891গৰাকী নতুন খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেল ৰাউণ্ডত অৱতীৰ্ণ হ'ব। বাকী 357গৰাকীয়ে দ্বিতীয়বাৰৰ বাবে অথবা তাতকৈ অধিক
1: সংখ্যক
0: খেলৰ বাবে অৱতীৰ্ণ হ'ব।
2: এই 40ৰ ওপৰৰ
0: 8গৰাকী
2: খেলুৱৈ বিদ্ধ খেলুৱৈ বুলি কৈছে,
0: বিদ্ধ ঘোঁৰা
2: বুলি কৈছে,
0: আৰু সেইসকলৰ মাজত কিন্তু ক্ৰিষ্টিয়ানো
2: ৰোনাল্ডো
0: আৰু মানে 22গৰাকী খেলুৱৈ 20 বছৰৰ তলত
2: আছে।
0: গতিকে এনেকুৱা বিভিন্ন পৰিসংখ্যা আহিছে, গতিকে আমি কিন্তু আমি লক্ষ্য কৰিম যে এটা কথাই যে এইবাৰ কিন্তু লায়নেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো লাষ্ট বিশ্বকাপ। এইকাৰণে কৈছোঁ ৰোনাল্ডোৰ এই মুহূৰ্তৰ বয়স 41 আৰু মেছিৰ বয়স হ'ল 39। আমি আটাইতকৈ মানে ভাল কথাটো হ'ল 39, আৰু আটাইতকৈ ভাল কথাটো হ'ল যে সুখৰ কথাটো হ'ল যে আজি দেখিছোঁ যে মেছিয়ে সুস্থ প্ৰদৰ্শনীমূলক খেল খেলিব, বিশ্বকাপতো ভালকৈ খেলিব।
2: নেইমাৰ সুস্থ হৈছে
1: শেহতীয়াকৈ কথা হয়। আমি আপুনি ক'লে এই বিষয়ে আমি অকণমান জানিব খুজিম, কিন্তু ইমান বছৰে ধৰি ধৰক 32খন দেশ বা 32টা দল সেই দেশৰ পৰা খেলি আছিলে, তাৰে ভিতৰত ধৰক এইবাৰ 48 সংখ্যক হ'ল আৰু খেলৰ সংখ্যা আপুনি যেনেদৰে বাঢ়ি গ'ল, 64খনৰ পৰা 104খন খেল হ'ল। গতিকে এই যে এটা পৰিৱৰ্তন আনিলে, এইটো 1998চনৰ পৰা এইটো চলি আছিলে, 98চনৰ পাছত আজি এই বৃদ্ধিটো হৈছে 2026ত। এই বৃদ্ধিৰ প্ৰয়োজনীয়তা কিবা আছিল নেকি সুবোধ আপুনি
0: আচলতে ঘটনাটো হ'ল যে ফিফাৰ মেম্বাৰশ্বিপ ইউএনৰ মেম্বাৰশ্বিপতকৈ বেছি, 206, 207.

0: এনেকুৱা সম্ভৱত আকৌ বাঢ়িবাকক দুজন দুখনমান দেখে হেৰি কৰিছে আৰু ফুটবল এনেকৈ শিপাইছে যি কিছুমান ধৰক এতিয়া এই 48খন দেশৰ প্ৰতিখন দেশৰ মাজত ডিফাৰেঞ্চ ষ্টেণ্ডাৰ্ড
1: এইবাৰ এখন আফ্ৰিকাৰ এখন দেশ আহিছে য'ত জনসংখ্যা মাত্ৰ 119,000 তেওঁলোকে
0: আৰু তেওঁলোকে কৰে ষ্টেণ্ডাৰ্ডটো ইমান সমান সমান গতিকে কাকোৱে বাদ দিব নোৱাৰে গতিকে সেই গোটেই দিশটো চিন্তা কৰি ফুটবল আৰু বেছিকৈ মানুহৰ জনসাধাৰণে একেবাৰে ওচৰ চপাই নিয়াৰ বাবেই এই ব্যৱস্থা আৰু ই নিশ্চিতভাৱে ফিফাৰ উত্থানত ফুটবলৰ উত্থানত ফুটবলৰ অনুৰাগী বৃদ্ধিৰ ক্ষেত্ৰত ই সহায় কৰিব এতিয়া এইবাৰ চাওক নতুনকৈ কুৰাকাও নিশ্চয় কুৰাকাওৰ কথা কৈছে তাৰপিছত আৰু তিনিখন নতুন দেশ জৰ্ডান উজবেকিস্তান আৰু কেবো ভাৰ্ডে এই চাৰিখন দেশে প্ৰথমবাৰৰ কাৰণে বিশ্বকাপ ফুটবল এই চাৰিখন দেশ গতিকে এই চাৰিখন দেশৰ পৰাই আমি যে ভৱিষ্যতে আমি ভাল খেলুৱৈ দেখিবলৈ পাম মানে মেছিৰ উত্তৰসূৰি আমি দেখিবলৈ পাম সি নিশ্চিত আৰু আৰু সেই দিশটো মনত ৰাখিয়েই ফিফাই এই ব্যৱস্থাটো কৰিছে আৰু ধৰক এই যে 891গৰাকী প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল খেলিব এই 891গৰাকীয়ে বিশ্বকাপৰ এম্বেচাডৰ হিচাপে ভৱিষ্যতৰ দিনবিলাকত নিশ্চিতভাৱে ফুটবলক আগবঢ়াই লৈ যোৱাৰ বাবে ফুটবলৰ মান উন্নত কৰাৰ বাবে ফুটবলক আৰু আকৰ্ষণৰ থলী হিচাপে প্ৰমাণিত কৰাৰ বাবে বা উন্নীত কৰাৰ বাবে কাম কৰি যাব
2: নিশ্চয়কৈ আদৰৰ শ্ৰোতা আপোনালোকে নিশ্চয় এই আমাৰ যি আজি কথোপকথন শুনিছে দুয়োগৰাকী অভিজ্ঞ আমাৰ ক্ৰীড়া সাংবাদিক লগতে ধাৰাভাষ্যকৰৰ পৰা নিশ্চয় ৰোমাঞ্চিত হৈছে আমিও ৰোমাঞ্চিত অনুভৱ কৰিছোঁ কাইলৈ আমি সাজু হৈছোঁ এই আৰম্ভণিৰ খেল আমি চাবলৈ আপোনাৰ বাৰ্তাসমূহ আহিব ধৰিছে বাৰ্তাসমূহ লিখক ফুটবল সম্পৰ্কীয় যদি কিবা ক'বলগীয়া আছে কেনেদৰে আপোনাৰ পৰিকল্পনা কৰিছে কাৰ কাৰ খেল চাব আৰু আমি আমাৰ যি বিশেষজ্ঞ দুয়োগৰাকী সুধিম কোন কোন দলৰ এইবাৰ ফেভৰেট আৰু ষ্টাৰৰ কথা দুগৰাকী ষ্টাৰৰ কথা কৈছে লগতে আপুনি কৈছে যে তেওঁৰ উত্তৰসূৰীও আছে এই বিষয়ে জানিম কাক চাবলৈ আগ্ৰহ প্ৰতিবাৰে আমি লিষ্ট এখন কৰি লওঁ এইবাৰ আমি মেছিক চাম এইবাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো তেওঁলোকৰ শেষ খেল হ'ব ছবাৰকৈ তেওঁলোকে খেলিব এইবাৰ 2006 চনত দুয়োগৰাকী খেলে আৰম্ভ কৰিছিলে দুয়োগৰাকী বিশেষজ্ঞৰ পৰা আমি জানিব চেষ্টা কৰিম আৰু কোন কোন ষ্টাৰ আছে এই এইখন বিশ্বকাপত আমি যাক চাবলৈ ৰৈ থাকিম অজস্ৰ জনতা দেশ বিদেশৰ জনতা ৰৈ থাকিব গীতেদি শুনিছোঁ জুবিন গাৰ্গৰ কণ্ঠ তাৰপাছত আমি কথা বতৰাখিনি আগবঢ়াই লৈ যাম

0: আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ যে প্ৰভাতী তৰংগ ৰেডি বিশেষ খণ্ড ৰোমাঞ্চকৰ বিশ্বকাপ ফুটবল আৰু দুগৰাকী বিশেষজ্ঞ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে, আমাৰ জিতেন শৰ্মা ডাঙৰীয়া লগতে সুবোধ মল্ল বৰুৱা ডাঙৰীয়া উপস্থিত আছে। এই যে ধৰক কাইলৈ 11 জুন আৰম্ভ হ'ব মেক্সিকো চিটিৰ এষ্টাডিঅ' এষ্টেকত প্ৰথম যেতিয়া খেলখন হ'ব মেক্সিকো ভাৰ্চেছ দক্ষিণ আফ্ৰিকা, সকলোৱে একদম ৰৈ আছে আগ্ৰহেৰে। এনেকুৱা ধৰক এইবাৰ কোন দলক মানুহে চাব ফেভৰেট বুলি যি কয়, এইবাৰ অমুক ফেভৰেট, কোনোবা ডাৰ্ক হৰ্চ আছে, কোন আছে এইবাৰ ডাৰ্ক হৰ্চ বা কোন খেলুৱৈক চাব? আমিতো শেষবাৰৰ বাৰে ভাবিছোঁ যে যিটো কৈছোঁ যে মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো খেলিব, ছবাৰকৈ তেওঁলোকে এইবাৰ অৱতীৰ্ণ হ'ব। আৰু কোন কোন খেলুৱৈ আছে, কোন কোন দল আছে, এক লৈ কেনেদৰে চিন্তা চৰ্চা হৈছে?
1: আচলতে এইবাৰৰ মানে ফেভৰেটৰ তালিকাত
0: হয়
1: আলোচনা হৈ আছে স্পেইন,
0: হয়
1: ফ্ৰান্স,
0: হয়
1: ইংলেণ্ড, ব্ৰাজিল, পৰ্তুগাল, নেডাৰলেণ্ড,
0: হয়।
1: কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং আমোদজনক ঘটনাটো হ'ল যোৱা দুটা বিশ্বকাপত যিগৰাকী জাৰ্মানী গণিতজ্ঞ, তেওঁৰ নাম জোৱাকিম ক্লেমেণ্ট, তেওঁ ভৱিষ্যতবাণী কৰাৰ মতে চেম্পিয়ন ৰাণাৰ্ছ আপ, তেওঁ কোৱা মতে ছেমিফাইনেলত কোনে কোনে খেলিব, গোটেইখিনি হুবহু মিলি গৈছে। আৰু এইবাৰ আশ্চৰ্যজনকভাৱে তেওঁ কৈছে যে এইবাৰ আৰ্জেণ্টিনা বা স্পেইন, ব্ৰাজিল এই কোনোটো দল নহয়, চেম্পিয়ন হ'ব এইবাৰ নেডাৰলেণ্ড,
0: নেডাৰলেণ্ড
1: আৰু ৰাণাৰ্ছ আপ হ'ব পৰ্তুগাল। আপ্ৰাণ চেষ্টা কৰিব ৰোনাল্ডোৱে ট্ৰফি জিতাৰ কাৰণে, কিন্তু নহ'ব, ডাৰ্ক হৰ্চ নেডাৰলেণ্ডে এইবাৰ বিশ্বকাপ জয় কৰিব।
0: আৰু কি ভিত্তি তাৰ ভিত্তিটো কি?
1: তাৰ ভিত্তিটো তেওঁ যিটো কথা কৈছে যে নেডাৰলেণ্ডৰ হ'ল টীম গেম যিটো, আৰু তেওঁলোকক এতিয়া বাকী যিসকল যিটো দল আছে, বিশেষ ফ্ৰান্স দলটো আটাইতকৈ দামী দল হিচাপে এইবাৰ সকলোৱে আলোচনা কৰি আছে, বা ব্ৰাজিলৰ ওপৰত সকলোৱে আস্থা ৰাখিছে বিভিন্ন কাৰণত, কিন্তু নেডাৰলেণ্ডত তেনেকুৱা ধৰণৰ

0: মানে মুধা ফুটা তারকা নোহোৱা সত্ত্বেও টিম গেমৰ ক্ষেত্ৰত কিন্তু তেওঁলোক একেবাৰে অপ্ৰতিৰোধ্য আৰু এতিয়ালৈকে যিখিনি তেওঁলোকে প্ৰস্তুতি মেচ খেলিছে ইখনতকৈ সিখন খেলত তেওঁলোকে যি পাৰদৰ্শিতা দেখুৱাই আহিছে তালৈকে চাই কিন্তু ইউৰোপীয়ান ফুটবলৰ প্ৰত্যেকেই কিন্তু নেডাৰলেণ্ডক আগৰ পৰাই সমী কৰে এইবাৰ আকৌ তেওঁলোকক পুনৰ লাইমলাইটলৈ তুলি আনিছে তেওঁলোকৰ টিম গেম আৰু তেওঁলোকৰ প্ৰশিক্ষণৰ কথাটোৱে আৰু পৰ্তুগালৰ কথাটো সকলোৱে জানে আৰু ৰোনাল্ডোৰ এইবাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ আপ্ৰাণ চেষ্টা থাকিব যে তেওঁ জীৱনত শেষটো বিশ্বকাপৰ কাৰণে তেওঁৰ সকলো ট্ৰফি তেওঁ লৈছে হাতত তুলি লৈছে কিন্তু বিশ্বকাপ তেওঁ এতিয়ালৈকে ল'ব পৰা নাই যিটো মেছিৰ আধৰুৱা সপোন আছিল যোৱাবাৰ তেওঁ পূৰণ কৰিলে এইবাৰ ৰোনাল্ডোৱে সেই প্ৰত্যাশাত তেওঁ সৰ্বস্ব উজাৰি দিব আৰু পৰ্তুগালৰ মিডফিল্ড আজিৰ তাৰিখত আটাইতকৈ শ্ৰেষ্ঠ মিডফিল্ড মানে ক'ব গ'লে হকতাশিলেই আৰু ৰোনাল্ডোৰ কথাটো ক'বই নালাগে আৰু তেওঁ নিখুঁত সময়ত নিখুঁত পাছ যাৰ কাৰণে ৰোনাল্ডো বিশ্ববিখ্যাত তেওঁ একেবাৰে ভৰিত পেলাই দিয়ে গ'ল বক্সৰ সমুখত খালী পুছ কৰি দি পেলাই গ'ল কৰিলে হ'ল যে তেনেকুৱা পৰ্যায়লৈ পৰ্তুগালক অকলে টানি নিছে কিন্তু ৰোনাল্ডোৱে যেনেকৈ আৰ্জেণ্টিনাক মেছিৰ ওপৰত নিৰ্ভৰ কৰি খেলে পৰ্তুগালে ৰোনাল্ডোৰ ওপৰত নিৰ্ভৰ কৰি খেলে আৰু পৰ্তুগালৰো এইবাৰ গোটেই দলগতভাৱে পৰ্তুগাল দলটো অতি শক্তিশালী আৰু বিভিন্ন অংক কৰি পেলাই বিভিন্ন যোগ বিয়োগ কৰি পেলাই তেওঁ জোৱাকিম ক্লেমেণ্টে কালি তেওঁ শেষ ভৱিষ্যত মানে শেষ ঘোষণাটো কৰিছে যে এইবাৰ কিন্তু নেডাৰলেণ্ডে সেই হাঁহিটো মাৰিব আৰু আপুনি এটা কথা সুধিছে যে এইবাৰ কাৰ খেলা আমি চাম সেইটো কথাও নিৰ্ভৰ কৰিব বহুত আৰ্জেণ্টিনাৰ লিঅনেল মেছি সেইটো কথাটো কৈছে মেছিৰটো দুভৰিৰ যাদু যাক পদশিল্প বুলি কয় শিল্পৰ শাৰীলৈ কিয় কৈছে সেই বেগামৰ সেই শ্বট ফ্ৰী কিক মনত পেলাওকচোন ৰুনীৰ সেই বেগ ভুলি বাইচাইকেল কিক তাৰপিছত তাহানি পেলে ইউচুবিয়াও আমি খেলা দেখা নাই কিন্তু তেওঁলোকৰ যিবিলাক কথা শুনিছোঁ বা আমি পৰৱৰ্তী সময়ত আমি ৰীলত যিবিলাক কথা দেখিছোঁ সেইবিলাক চাই পেলাই আমি আচলতে বিমুগ্ধ হওঁ যে কেনেকৈ ভৰি দুখন কেনেকৈ কাম কৰে তেওঁলোকৰ মাৰাডোনাৰ কথাটো ক'ব নালাগে মাৰাডোনাৰ শেষৰ যিটো গ'ল তেওঁ অকলে যে চেণ্টাৰ স্পটৰ পৰা নি পেলাই অকলে গ'ল কৰিছে তেওঁৰ সেই দৌৰটো তাতে বলৰ কণ্ট্ৰলটো যাক হৰিণৰ দৌৰৰ লগত তুলনা কৰা হয় যে হৰিণবিলাকে যেনেকৈ জঁপিয়াই জঁপিয়াই এখন ঠেঙৰ ওপৰত ভৰ দি ইখন ঠেং ইখন ঠেঙৰ ওপৰত ভৰ দি সিখন ঠেং ঠিক অনুৰূপ ধৰণে মাৰাডোনাই সেই যে গ'লটো কৰিছিল সেইটো সেইবিলাক পদশিল্প নহয় কি এইবিলাক শিল্প নহয় কি শিল্পৰ শাৰীলৈ তেওঁলোকে তুলি লৈ গৈছে আচলতে এতিয়া ৰোনাল্ডোৰ যিটো ফুটবলৰ ওপৰত নিজৰ কণ্ট্ৰল বা তেওঁ পিছফালৰ পৰা বলটো সন্মুখত ধৰক ৱাল দি পেলাই মানুহে তেওঁক ব্লক কৰি আছে ডিফেন্সৰ প্লেয়াৰে কিন্তু তাৰে মাজেদি তেওঁ পিছফালৰ পৰা বেগহিল কৰি পেলাই বলটো যেনেকৈ ওপৰেদি মূৰৰ ওপৰেদি তুলি লৈ পেলাই আকৌ তেওঁ সেই বলটো তেওঁ নিজৰ নিয়ন্ত্ৰণলৈ আনে বা তেনেকুৱা আন এগৰাকী ফ্ৰান্সৰ যিগৰাকী এমবাপ্পে
1: হয়
0: তেওঁৰ যিটো দৌৰ বলটো পোৱাৰ লগে লগে যিটো দৌৰ অবিশ্বাস্য দৌৰ আৰু দৌৰৰ লগে লগে তেওঁৰ যিটো বডি কণ্ট্ৰল সেইবিলাকে ফুটবলক আচলতে এটা অবিশ্বাস্য কলালৈ ৰূপান্তৰ কৰিছে আচলতে আৰু সেইটো চাবৰ কাৰণে চাৰি বছৰ মানুহে অপেক্ষা কৰি থাকে
2: নিশ্চয়
0: সেইটোৱে
2: মানে ফুটবলৰ আচল বিশেষণটো জিতেন দাই এই কথাখিনিৰে কৈছে
0: ফুটবলটো কলা ফুটবলটো কলা আৰু ফুটবলৰ যিটো জোৰ আৰু মই নিজে ফুটবল খেলিছিলোঁ এটা সময়ত ফুটবল খেলা হিচাপত মই গ'লকিপাৰ আছিলোঁ গ'লকিপাৰ থকা অৱস্থাত মোৰ নিৰীক্ষণ থাকে সদায় দুভৰিৰ ওপৰত কিন্তু আচৰিত ধৰণে মই আজিও মনত পেলাওঁ কিছুমান বিশেষ বিশেষ শ্বটৰ কথা গিলবাৰ্টছন চাংমাৰ শ্বটৰ কথা মই ভাবি আছোঁ তেওঁ বাওঁহাতে বাওঁ ভৰিখনেৰে শ্বট ল'ব কিন্তু শেষ মুহূৰ্তত তেওঁ যেতিয়া দেখিছে মই বাওঁ ভৰিৰ এণ্টিচিপেশ্যন কৰি পেলাই মই গ'লত পজিশ্যন লৈছোঁ তেওঁ লগে লগে বাওঁ ভৰিৰ পৰা মুহূৰ্তৰ ভিতৰত সোঁ ভৰিলৈ ট্ৰেঞ্চফাৰ কৰি পেলাই যিটো শ্বট মাৰে অবিশ্বাস্য অকল্পনীয় মহম্মেদান স্পৰ্টিঙৰ এজন প্লেয়াৰ আছিল জন বুলি তেওঁৰ এটা বল ধৰি পেলাই মই ডাইৰেক্ট মানে তেওঁ সেই বলটো আয়ত্ত কৰাৰ সময়ত মই বলে মানুহে একেলগে নেটত

0: সোমাই গৈছো। এনেকুৱা মানুহে একেলগে ইমান জোৰ, ইমান শক্তিশালী, আৰু মই তৰ্কিবই নোৱাৰিলো কোন পলকত তেওঁ শ্বটটো লৈছে। তেনেকুৱা কথা এতিয়া যোৱাবাৰ যিটো অবিশ্বাস্যভাৱে এই আৰ্জেণ্টিনাৰ গোলৰক্ষকে যিটো টাই ব্ৰেকাৰত বল শেষৰ শ্বটটো ৰক্ষা কৰিছে, সেইটো আচলতে তেওঁ বাওঁফালে ড্ৰাইভ মাৰিব বুলি আমি সকলোৱে ৰৈ আছোঁ যে বাওঁফালে শ্বটটো মাৰিব, বাওঁফালে ড্ৰাইভ মাৰিব, কিন্তু শেষ মুহূৰ্তত তেওঁ সোঁফাললৈ একেবাৰে উৰি গৈ পেলাই তেওঁ সেই শ্বটটো ৰক্ষা কৰিছিল। এইবিলাক আচলতে অতি মনত ৰাখিবলগীয়া। আৰু শিল্প, এতিয়া আপুনি সুধিছে যে কোন হ'ব এইবাৰ তাৰকা, মহাতাৰকা, লিঅ'নেল মেছি আছে, পৰ্তুগালৰ ৰনাল্ডো আছে, ফ্ৰান্সৰ কিলিয়ান এম্বাপে আছে। এম্বাপে 2022 চনৰ ফাইনেলত হেট্ৰিক কৰিছিল আৰু যোৱাবাৰ তেওঁ 8 গ'ল স্ক'ৰ কৰিছিল। তেওঁ আৰু বোধহয় 4 নেকি 4 গ'ল স্ক'ৰ কৰিলে তেওঁ সৰ্বকালৰ মানে আটাইতকৈ শ্ৰেষ্ঠ মানে
1: সৰ্বাধিক
0: গ'ল কৰাৰ গ'লদাতা হিচাপে তেওঁ
2: এইবাৰ সেই বিশ্বকাপত হোৱাৰ আশা আছে।
0: ইয়াৰ আগতে জাৰ্মানীৰ ক্লজ আছিলে, তেওঁ অতিক্ৰম কৰিব, গতিকে তেওঁ আছে। ব্ৰাজিলৰ ভিনচিয়াছ জুনিয়ৰ আছে, ভিনচিয়াছ জুনিয়ৰ পেলেৰ উত্তৰসূৰী বুলি কোৱা হৈছে এতিয়া। তেওঁলোকৰ হেৰি যিটো ব্ৰাজিলৰ যিটো ফুটবল শৈলী যোগা বুনিটো বুলি যাক কয়, তাৰে আটাইতকৈ এক্সপাৰ্ট বৰ্তমান আজিৰ সময়ত তেওঁ ভিনচিয়াছ জুনিয়ৰ বুলি চবেই অভিহিত কৰিছে। গতিকে তেওঁৰ খেল চাবলৈ সকলো উদ্গ্ৰীব হৈ আছে। পেলেৰ উত্তৰসূৰী, ভৱিষ্যতৰ তাৰকা, মহাতাৰকা হ'ব, গতিকে তেওঁ। তাৰপিছত আছে আলি হলেন নৰৱেৰ, যাক গ'ল মেচিন বুলি কোৱা হয়। তেওঁ গ'ল বক্সত তেওঁৰ ভৰিত বল পৰিলে ৰক্ষা নাই, তেওঁ গ'ললৈ শ্বট কৰিবই। তেওঁ ইংলিছ প্ৰিমিয়াৰ গল্ডেন বুট দুবাৰকৈ তেওঁ পাইছে, অধিকাৰ কৰিছে। গতিকে আলি হলেণ্ড আছে, এটা জুড বেলিংহাম আছে, ইংলেণ্ডৰ মিডফিল্ডাৰ, তেওঁৰ বিশেষকৈ বল কণ্ট্ৰল আৰু দুইখন ভৰি তেওঁ সমানে চলে, বাওঁ ভৰি সোঁ ভৰি। আৰু তেওঁ চবতকৈ লিবেৰ হিচাপে তেওঁ শেষ মুহূৰ্তত উঠি গৈ পেলাই যে তেওঁ গ'ললৈ যিটো শ্বট লয়, সেইকাৰণে তেওঁ জুড বেলিংটন। তাৰপিছত হেৰিকেনৰ কথাটো ক'বই নালাগে, তেওঁ ইণ্টাৰনেশ্যনেল স্তৰত 79 গ'ল ইতিমধ্যে স্ক'ৰ কৰিছে, গতিকে তেওঁৰ কথাটো আমি চিন্তা কৰিব লাগিব। তাৰপিছত ৰাফিনহা আছে ব্ৰাজিলৰ, বাৰ্চিলোনাত তেওঁ আক্ৰমণ বিভাগত খেলে। তাৰপিছত আৰ্জেণ্টিনাৰ জুলিয়াছ আলানজেপ, এইখিনি নতুন তাৰকাৰ ওপৰত চবে চকু ৰাখিব। আৰু আমাৰ হেৰিয়ে যিটো কৈছে, সুবোধে যিটো কথা কৈছে যে কম বয়সীয়া খেলুৱৈৰ ভিতৰত এইবাৰ আৰ্জেণ্টিনাৰ 21 নিকো পাজ, তেওঁ স্পেইনৰ কিম্বদন্তী ফুটবল খেলুৱৈ পাবলো পাজৰ তেওঁ পুত্ৰ আৰ্জেণ্টিনাৰ। তেওঁ স্পেইনত জন্মগ্ৰহণ কৰিলেও কিন্তু এতিয়া আৰ্জেণ্টিনাৰ হৈ খেলে। তেওঁ নিকো পাজৰ খেলা চবে মাৰাডোনা, ৰনাল্ডো, বেগহাম সকলোৰে সংমিশ্ৰণ দেখা পাইছে আৰু কৈছে যে ভৱিষ্যতৰ মহাতাৰকা হ'বলৈ গৈ আছে তেওঁ। গতিকে তেওঁৰ ওপৰত সকলোৰে দৃষ্টি থাকিব, নিকো পাজ। ব্ৰাজিলৰ 18 এনৰিক আছে, তেওঁ কনিষ্ঠতম খেলুৱৈ। স্পেইনৰ ইয়ামালৰ কথাটো ক'বই নালাগে, তেওঁ আটাইতকৈ দামী খেলুৱৈ বৰ্তমান, আটাইতকৈ সম্ভাৱনাপূৰ্ণ খেলুৱৈ। তাৰপিছত তুৰস্কৰ এজন আছে আদ্ৰা গুলাৰু বুলি। এনেকুৱা ডেকা ডেকা যিবিলাক নতুন প্ৰতিভা, সেই নতুন প্ৰতিভাবিলাকৰ মাজৰ পৰাই কিন্তু ভৱিষ্যতৰ ৰনাল্ডো, মেছি, বেগহাম, পেলে ওলাব। গতিকে এই ধৰণৰ খেলুৱৈৰ ওপৰত সকলো দৃষ্টি থাকিব। আৰু আমাৰ ভাৰতীয় হিচাপে

0: ব্ৰাজিলক সকলোৱে ভাবি আছে যে ব্ৰাজিলে শেষ মুহূৰ্তত সেই ঘাঁহি মাৰিব, কাৰণ এইবাৰ ইটালীৰ এনচেনেটি যিগৰাকী প্ৰশিক্ষক ইটালীৰ, বৰ ইণ্টাৰেষ্টিং, ইউৰোপৰ পৰা প্ৰশিক্ষক তেওঁলোকে লেটিন আমেৰিকালৈ নিছে, নি পেলাই তেওঁলোকে ইউৰোপীয়ান ষ্টাইল আৰু লেটিন আমেৰিকান ষ্টাইল এই দুয়োটা ষ্টাইলৰ সংমিশ্ৰণ ঘটাই তেওঁলোকে, তাৰমানে লেটিন আমেৰিকান ষ্টাইলটো ফুটবলটো সদায় ইউৰোপীয়ান ষ্টাইলতকৈ পৃথক বুলি তেওঁলোকে ইমান দিন কৈ আছিলে, ফুটবল বিশেষজ্ঞসকলেও কৈ আছিলে, কিন্তু এইবাৰ তেওঁলোকৰ দুৰ্বলতাটো তাতে বুলি কৈছিলে যে তেওঁলোকে এটাকিংটো তেওঁলোকে খেলি থাকে, মিডফিল্ডত ধুনীয়াকৈ খেলে কিন্তু এটাকিংটো তেওঁলোকৰ নাই, গতিকে এইবাৰ ইউৰোপীয়ান যিগৰাকী প্ৰশিক্ষক ইটালীৰ বিখ্যাত প্ৰশিক্ষক তেওঁ এতিয়ালৈকে পাঁচবাৰকৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় কাপ তেওঁ জয় কৰিছে, গতিকে তেওঁক নি পেলাই এইবাৰ তাত সমাৱেশ ঘটাইছে, গতিকে ব্ৰাজিলে এইবাৰ মানে আপ্ৰাণ চেষ্টা কৰিছে, গতিকে এইবিলাকৰ উপৰি আৰ্জেণ্টিনাৰ কথাটো ক'বই নালাগে, তেওঁলোকে ডিফেণ্ডিং চেম্পিয়ন, তেওঁলোকৰ উপৰি
1: কাপটো চাবই,
0: তাৰ উপৰি এইবাৰ অলেণ্ডে য'ত ৰুট গুলিত আছিল বোধহয় তেওঁলোকৰ প্লেয়াৰ, চুলি দীঘল ৰুট গুলিত, ৰুট গুলিতক আমি প্ৰথম টিভিত দেখিছিলোঁ নেকি, প্ৰথম টিভিত বিশ্বকাপ চাওঁতে আমি ৰুট গুলিতক দেখিছিলোঁ দীঘল চুলিৰ তেওঁ কি দুৰ্দান্ত শ্বট, কি দুৰ্দান্ত ড্ৰিবলিং, কি তেওঁলোকৰ গতি, এই ৰুট গুলিতৰ উত্তৰসূৰী হিচাপে এইবাৰ নেডাৰলেণ্ডে ট্ৰফি উঠাব বুলি সকলো মানে আমাৰ বিশেষজ্ঞগৰাকীয়ে মন্তব্য কৰিছে, গতিকে আমি চাওঁ শেষ মুহূৰ্তত কি হয়।
2: নিশ্চয় মানে আচলতে খুব সুন্দৰ কথা কৈছে এগৰাকী ক্লেমেণ্ট বিখ্যাত, তেখেতে নিজস্ব গণতজ্ঞ হিচাপে নিজস্ব দিছে, কিন্তু এটা কথা যে এই মুহূৰ্তলৈ স্পেইন ফ্ৰান্স সকলোৱে কিন্তু সমানে সমানে খেলি গৈছে, তেওঁ এক্সিবিশ্যন মেটচবিলাকত সকলোৱেই মানে মানে সফলতা লাভ কৰিছে। আৰু এটা কথা আমি এটা কথা ক'ব লাগিব, হিষ্ট্ৰি বা পৰিৱেশ আমি পোনপটীয়াকৈ নাকচ কৰিব নোৱাৰোঁ। আমি মেক্সিকো চিটিত এইবাৰ থাৰ্ড টাইম বিশ্বকাপ হ'ব, আমেৰিকাত ছেকেণ্ড টাইম বিশ্বকাপ হ'ব, কানাডাত প্ৰথমবাৰৰ কাৰণে, আৰু তিনিওখন দেশৰ পৰিৱেশ পৃথক, ৱেডাৰ পৃথক, গতিকে তাৰ লগত কোপ কৰাত ডাঙৰ কথা, এই ডাঙৰ কথা হ'ব প্ৰতিটো দলৰ কাৰণে। আৰু হিষ্ট্ৰীয়ে কৈছে যে আমেৰিকাত দুবাৰ ছেকেণ্ড টাইম হ'ব, মেক্সিকোত থাৰ্ড টাইম হ'ব, কিন্তু প্ৰতিবাৰে কিন্তু তাত চাউথ আমেৰিকান টীম চেম্পিয়ন হৈছে, আমেৰিকাত 1994ত ব্ৰাজিল চেম্পিয়ন হৈছে, মেক্সিকোত 78ত আৰ্জেণ্টিনা চেম্পিয়ন হৈছে, 86ত আৰ্জেণ্টিনা চেম্পিয়ন হৈছে, গতিকে এই দিশবিলাক আমি চাব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা পৰ্তুগালৰ কথা আহিছে, পৰ্তুগাল যদি পৰ্তুগালৰ কাৰণে সাংঘাতিক ধৰণৰ এইবাৰ পৰীক্ষা হ'ব, কাৰণ পৰ্তুগালৰ যদিহে সঠিকভাৱে আগবাঢ়ি যায় তেতিয়াহ'লে কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে আৰ্জেণ্টিনা, গতিকে আৰ্জেণ্টিনা মই মানে
0: ক্লেমেণ্টে কৈছে ছেমিফাইনেলত প্ৰতিদ্বন্দ্বিতা হ'ব আৰ্জেণ্টিনা আৰু পৰ্তুগালৰ, আৰু তাতে আৰ্জেণ্টিনা হাৰিব পৰ্তুগালৰ লগত।
2: আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মেছি সকলোৰে কাৰণে এটা ভয়ংকৰ, কাৰণ মই যোৱাবাৰ বিশ্বকাপত দেখিছোঁ মাত্ৰ এটা এক ফুট গেপ, ছেকেণ্ড গ'ল যোনটো কৰিছে মাত্ৰ এটা ফুটৰ গেপ, ডিফেন্সৰ সেই এটা এক ফুটৰ গেপটোতেই গ'লটো কৰিছে, আৰু কেইটামান ছেকেণ্ড মিছ কৰিছে কাৰণেই সেই গ'লটো কৰিবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে মেছিয়ে এতিয়ালৈকে 26খন খেল খেলি 13টা গ'ল কৰিছে ৱৰ্ল্ড কাপত, আৰু ৰোনাল্ডোৱে 22খন খেল খেলি 8টা গ'ল কৰিছে, আৰু কাইলিয়ান এমবাপে আছেই 12টা গ'ল কৰা, গতিকে মেছিও চেষ্টা কৰিব আমাৰ এক মিৰোস্লাভ ক্লোজৰ 16টা গ'লৰ ৰেকৰ্ডটো ভাঙিবলৈ, তেওঁৰ কাৰণে লাগিব 3টা গ'ল, আৰু তেওঁ হয়তো শেষবাৰৰ কাৰণে খেলিব, শেষবাৰৰ কাৰণে খেলি আৰ্জেণ্টিনাক বিজয়ী কৰাবলৈ চেষ্টা কৰিব, কিন্তু আপুনি ব্ৰাজিলকো এই ক্ষেত্ৰত এৰি দিব নোৱাৰে, কাৰণ ব্ৰাজিলৰ আমেৰিকাত
0: বৰ ইণ্টাৰেষ্টিং কথা, তেওঁলোকে 24 বছৰৰ মূৰত প্রথমবারের পর প্রথমবার তেওঁ বারো বছর

0: অপেক্ষা কৰিব লাগিছিলে, তাৰপিছত চৌব্বিশ বছৰ, এইবাৰ আকৌ চৌব্বিশ বছৰৰ পিছত তেওঁলোকে
1: হেৰিবিলাকে কিন্তু অন্য এটা দিশ দিয়ে। কিন্তু আপুনি আমি গিলবাৰ্টো মৰাৰ কথা আমি ক'ব লাগিব, সোতৰ বছৰীয়া ইয়ামালৰ কথা ক'ব লাগিব, স্পেইনৰ অৱশ্যে এটা কথা, আগৰ সেই ধাৰাটো নাই ৱৰ্ল্ড কাপৰ বিশ্ব ফুটবল ক্লাব ফুটবলৰ। কিন্তু আমি আশা কৰিম, যোৱা ইউৰোপীয়ান চেম্পিয়নশ্বিপতো চেম্পিয়ন হৈছিল স্পেইন, গতিকে স্পেইনে নিজস্ব সেই ধাৰাটো অব্যাহত ৰাখিব।
0: দুৰ্ভাগ্য যে ইটালী নাই,
1: ইটালী নাই,
0: তেওঁলোকৰ টিকি থকা আমি দেখোঁ,
1: গতিকে ফ্ৰান্সৰো সেই একেটা গতি, গতিকে গোটেইখিনি কথা। কিন্তু এটা কথা যে মই নেদাৰলেণ্ড যিকোনো সময়তে ভয়াৱহ হৈ উঠা এটা দল, কাৰণ 74ত তেওঁলোকে ৰাণাৰ্ছ আপ হৈছিল, 78ত ৰাণাৰ্ছ আপ হৈছে, 86ত 88ত ইউৰোপীয়ান চেম্পিয়ন হৈছে, মাৰ্কো ভান ভাষ্টন আছিল, ৰুড গুলিট আছিল, তাৰপিছত ফ্ৰাংকো ৰাইকাৰ্ড আছিল, এই গোটেইবিলাক খেলুৱৈ থকা স্বত্বেও নাই। কিন্তু এইবাৰ কিন্তু দলটোৱে টীম দলগতভাৱে খেলিব বুলি কৈছে, তেওঁলোকৰ ছুপাৰষ্টাৰ নাই। তথাপিও আমি আশা কৰিম নেদাৰলেণ্ডৰ খেলত সাংঘাতিক ধৰণৰ এটা আকৰ্ষণ আছে, সাংঘাতিক ধৰণৰ গতি আছে, সাংঘাতিক ধৰণৰ যিকোনো মুহূৰ্ততে
0: প্ৰতিপক্ষ
1: এই বস্তুবিলাক আছে। গতিকে এইবিলাক দিশৰ পৰাই আমি আশা কৰিব পাৰোঁ যে এক আমি এক সুসংহত আকৰ্ষণীয় বিশ্বকাপ ফুটবলৰ খেল চাবলৈ ৰৈ আছোঁ, আৰু নিশ্চিতভাৱে প্ৰতিটো দলেই আমাক সুন্দৰভাৱে আগবঢ়াই লৈ যোৱা খেল চোৱাত সুযোগ দিব। আৰু এইখিনিতে এটা উল্লেখ কৰিব পাৰিম, এইবাৰ ভাৰতীয় সৌৰভ ইতিমধ্যে জিতেন দাই কৈছে যে চাৰিগৰাকী খেলুৱৈ আছে, আৰু এই চাৰিগৰাকী খেলুৱৈয়ে আমাৰ ভাৰতীয় যদিও ভাৰতীয় দল নাই, এই চাৰিগৰাকী খেলুৱৈ ভাৰতীয় ফুটবলৰ বা ভাৰতৰ সেই জয়গান গাব ফুটবলত। কিন্তু আমি মই কিন্তু অপেক্ষা কৰিছোঁ সেই ৰোনাল্ডো আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ'নেল মেছিৰ সেই যুঁজখন, কাৰণ হয়তো এইবাৰেই অন্তিমবাৰৰ বাবে দুইগৰাকী মহান খেলুৱৈ, কিংবদন্তী খেলুৱৈ মুখামুখি হ'ব। আৰু ইণ্টাৰেষ্টিংলি কিন্তু এটা কথা যে ৰেকৰ্ডে কয় যে ৰেকৰ্ডত 2006 দুয়োগৰাকী খেলুৱৈ আৰম্ভ কৰিছে, ৰোনাল্ডোৱে প্ৰতিখন বিশ্বকাপতে কিন্তু গ'ল দিছে, আনহাতে মেছিয়ে কিন্তু 2010ত গ'ল দিব পৰা নাছিল, তথাপিও তেওঁ যোৱা বিশ্বকাপত সাতটাকে গ'ল দি পেলাই তেওঁ এতিয়ালৈ 13টা গ'ল দিয়াৰ সুযোগ পাইছে। আৰু এইখিনিতে এটা কথা যে আমি নেইমাৰৰ কথা আছে, নেইমাৰ এগৰাকী মানে আনচাং হিৰোজ, মানে তেওঁলোকে মানে ফুটবলৰ সৌৰভ বিলাবলৈ আহিছে কিন্তু সঠিকভাৱে যেন বিলাব পৰা নাই। আৰু গতিকে এইবাৰো মঞ্চখনে হয়তো নেইমাৰ যে এগৰাকী বিখ্যাত খেলুৱৈ, এগৰাকী পেলেৰ দেশৰ খেলুৱৈ, সেইটো প্ৰতিষ্ঠিত কৰাৰ কাৰণে সুযোগ এটা আহিছে, হয়তো সেই সুযোগ গ্ৰহণ কৰিব। লগত আছে ভিনিচিয়াছ জুনিয়ৰ, গতিকে আমি সকলোৱে আশা কৰোঁ ব্ৰাজিলিয়ান ফুটবল পুনৰ উঠি আহক, কাৰণ যিখন দেশে ফুটবলক আজিৰ এই পৰ্যায়লৈ অনাত মানে অনবদ্য বৰঙণি যোগাইছে, সেইখন দেশে কিন্তু নিজৰ দেশত 7 গ'ল খোৱাৰ ৰেকৰ্ড আছে জাৰ্মানীৰ হাতত। আৰু উঠি অহা আশা কৰিছোঁ 2014ৰ চেম্পিয়ন জাৰ্মানীক। গতিকে এই ইয়াৰ মাজতে কিন্তু মই কিন্তু এতিয়াও ডাৰ্ক হৰ্চ হিচাপে মই নেদাৰলেণ্ডত ধৰিছোঁ, ঠিকেই কিন্তু খিতাপৰ দৌৰত আমি মোৰ দৃষ্টিত স্পেইন, ফ্ৰান্স আৰু
2: আৰ্জেণ্টিনা
1: আৰু বিশ্ব শ্ৰেষ্ঠ খেলুৱৈৰ মাজত ইয়ামালক কিন্তু আপুনি এতিয়া কিন্তু মানে তিলিকতে উৰাই দিব পৰা নস্বাত কৰিব নোৱাৰি। কাইলিয়ান এমবাপ্পেৰ 2022ৰ সেই ফৰ্ম নাই, কিন্তু তেওঁ তথাপিও এইসকল খেলুৱৈ বিশ্বৰ সেই মঞ্চখনত সদায় উজ্বলি উঠে, কোন মুহূৰ্তত মানে তেওঁলোকে আচল মানে কি সম্পূৰ্ণ ফুলি সৌৰভ বিলাব ক'ব নোৱাৰে,
2: যিকোনো সময়ত তেওঁলোক মানে ভয়ানক হৈ উঠিব পাৰে।

আমি আপোনাৰ ভাৰতীয় বংশধৰৰ কথা পাইছে, আমি গীত এটি শুনিলোঁ, দীঘলীয়া কথা বতৰা আছে, বাৰ্তাও আছে, দুই চাৰিটা আমি ল'বলৈ চেষ্টা কৰিম। কিন্তু আমাৰ যিটো ধৰক এই বিশ্বকাপতে 9খনকৈ এছিয়া মহাদেশৰ দেশ আছে যে তেওঁলোকে খেলিব, সেই বিষয়ে আপোনাৰ সম্ভাৱনা কি, কিমান দূৰ আগুৱাব? জাপানে খেলি আছে ধৰক, এইবাৰো আছে, ইৰাণ আছে, ছাউথ কোৰিয়া আছে, চৌদি আৰৱ আছে, অষ্ট্ৰেলিয়া, কাটাৰ খেলিব, জৰ্ডান, উজবেকিস্তান, UAE, গতিকে ধৰক এই দেশসমূহ আছে, প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, কিমান সম্ভাৱনা আছে এই বিষয়ে অকণমান আমি জানিবলৈ চেষ্টা কৰিম। বা ভাৰতীয় খেলৰ যিটো ইয়াৰ পাছত ভাৰতে কি প্ৰতিবাৰ আমি আশা কৰোঁ অন্ততঃ কেনেবাকৈ সুযোগ পাব নেকি, পাব নেকি, কেতিয়ালৈ পাব, এনেকুৱা ধৰণৰ কথা বাৰ্তা অকণমান আমাৰ যে মনৰ এটা খুদুৱনি সদায় হৈ থাকে সেইটো জানিবলৈ চেষ্টা কৰিম। গীত এটি শুনিছোঁ, তাৰপাছত আমি এই কথাখিনি পাতিম।

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ ঘূৰি ইংগিত দিছে আমাৰ হাতত আৰু বেছি সময় নাই, মাত্ৰ কেইটামান মিনিট আছে। আমি বাৰ্তা খৰদৰ ধুব যদি কলিতা আৰম্ভণিৰে বাৰ্তা দিছিলে, দেখিছে ফুটবল হৈছে সকলো বয়স আৰু শ্ৰেণীৰ লোকে খেলিব পৰা এটা কম খৰচী খেল, যি খেলত সময় লাগে কম কিন্তু শাৰীৰিক ব্যায়াম হয় প্ৰচুৰ, মানসিক তৎপৰতা বৃদ্ধি কৰে। বিশ্বকাপ ফুটবলৰ বতৰত আমাৰ অনুভৱ, সকলো এলেকাৰ নাগৰিকে সহজে ঢুকি পোৱা দূৰত্বৰ ভিতৰত ফুটবল খেলিব পৰা বৃহৎ সংখ্যক মুকলি খেলপথাৰ সময়ত গঢ়ি তোলা উচিত বুলি লিখিছে। অন্যান্য বাতৰিসমূহ আছে, ফুটবল সম্পৰ্কীয় কিবা কথা আজি ল'ব চেষ্টা কৰিছোঁ। ৰুমি ভট্টাচাৰ্য লিখিছে, সুপ্ৰভাত, সুন্দৰ অনুষ্ঠান শুনি আছে, ৰোমাঞ্চকৰ বিশ্বকাপ উপভোগ কৰিবলৈ আশাৰে বাট চাই আছে বুলি তেখেতে লিখিছে। অনিমা মেধি লিখিছে, অতি সুন্দৰ অনুষ্ঠান, ময়ো ভাল পোৱা এটা খেল, সৰুৰে পৰাই চাইছোঁ এই খেলখন, আমাৰ ঘৰৰ ওচৰতে হাইস্কুল খেলপথাৰত ফুটবল খেল হয়, 25 পইচাৰ পৰা আজি টিকটৰ দাম 2500 টকা হ'ল, আজিও ঘৰলৈ গ'লে এই খেল চাওঁ, ফুটবল খেলৰ মজাই বেলেগ। আজি বিশ্ব ফুটবল বিশ্বকাপৰ এই সময়ত খেলুৱৈ মোৰ হিয়া ভৰা প্ৰাণ ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ বুলি তেখেতে লিখিছে। লগতে কল্পনা কলিতা লিখিছে, নজনা কথাবোৰ জানিব পাৰিলোঁ, ভাল লাগিল, অতিথিক নমস্কাৰ জনালোঁ, ভালেই থাকক বুলি তেখেতসকলে লিখিছে। লগতে দিলীপ ডেকা লিখিছে, আজিৰ আমন্ত্ৰিত দুয়োগৰাকী অতিথি বিশ্বকাপ ফুটবল সম্পৰ্কীয় বিশ্লেষণ শুনি সঁচাই বৰ ভাল লাগিছে, এইবাৰৰ বিশ্বকাপ ফুটবলখন চাবলৈ সাজু হৈ আছে বুলি লিখিছে। ৰুমি ভট্টাচাৰ্য লিখিছে, ফুটবল ভাল লাগে কাৰণে এই অতি ভাল লগা আলোচনা শুনি আপ্লুত হৈছোঁ, বহুত খুটিনাটি নাজানো কিন্তু এই খেলখনৰ বিষয়ে অকণমান জানিছোঁ, পঢ়িছোঁ, এই আলোচনা সঁচাই বৰ ভাল লগা, বহুত বহুত ধন্যবাদ বুলি তেখেতসকলে লিখি পঠিয়াইছে। আপোনালোকে আলোচনা খুব ভাল পাইছে, অকণমান সকলোৱে জানিছে, খেলৰ প্ৰতি আগ্ৰহটো বাঢ়িব। সুবোধ দা, আমি কথা কৈছিলোঁ যে এছিয়া মহাদেশৰ দি দেহ আমি সদায় টানি থাকোঁ, এইখন খেলিছে, তাৰ আশা এটা আছে যে ভাৰতেও খেলিব কাইলৈ নহ'লে পৰহিলৈ, কিমান দূৰ আপোনালোকে দেখে? আপুনিতো
1: মানে ধৰক গ্ৰুপ এছিয়া মহাদেশৰ দেশখনলৈকে খুব আমি দূৰলৈকে আমি এতিয়ালৈকে উদাহৰণ হিচাপে পোৱা নাই, কিন্তু এবাৰে পাইছিলোঁ যে ছেমিফাইনেল খেলিছিল জাপানত 2002 ছাউথ কোৰিয়াই জাপান ছাউথ কোৰিয়া অৰ্গেনাইজ কৰিছিল, গতিকে সেই খেলখনকে আমি দেখিছিলোঁ। কিন্তু এইবাৰো যথেষ্ট সম্ভাৱনা আছে, সম্ভাৱনা নথকা বুলি ক'ব নোৱাৰি, কাৰণ আপোনালোকে ইণ্টাৰেষ্টিংলি এইকেইটা দলক আপুনি কিন্তু অস্বীকাৰ কৰিব নোৱাৰে, আমাৰ ছৌদি আৰবিয়া, জাপান, দক্ষিণ কোৰিয়া, কাটাৰ আৰু উজবেকিস্তান। এতিয়া ছৌদি আৰবিয়া আছে গ্ৰুপ এইচত, কাৰণ তেওঁলোকৰ প্ৰতিদ্বন্দ্বী খুব এটা তেনেকুৱা টাফ নহয়, খুব সাংঘাতিক ধৰণৰ নামী প্ৰতিদ্বন্দ্বী নাই। জাপানো ঠিক একে অৱস্থা, ছাউথ কোৰিয়া আৰু কাটাৰ, আৰু প্ৰথমবাৰৰ বাবে মানে যিটো অৱতীৰ্ণ হ'ব উজবেকিস্তান। উজবেকিস্তানৰ ইতিমধ্যে যথেষ্ট আকৰ্ষণীয় ফুটবল খেলিছে আৰু উজবেকিস্তানে যথেষ্ট নাম কৰিছে, আৰু বিশেষকৈ তেওঁলোকৰ এগৰাকী 21 বছৰীয়া খেলুৱৈ আব্দুল কাদিৰ খুছানভ, এওঁ যথেষ্ট সম্ভাৱনাপূৰ্ণ আৰু প্ৰমিজিং প্লেয়াৰ হিচাপে আগবাঢ়ি আহিছে, গতিকে সেই দিশৰ পৰা আমি আশা কৰিব পাৰোঁ। কিন্তু এটা কথা হ'ল যে ফুটবল অনিশ্চয়তাৰ খেল, কোন মুহূৰ্তত কি হয় ক'ব নোৱাৰে, কাৰণ যোৱাবাৰ বিশ্বকাপৰ প্ৰথমখন খেলতে ছৌদি আৰবিয়াই আৰ্জেণ্টিনাক হৰুৱাইছিল, গ'লত এনেকুৱা এটা ঘটনা ঘটিব পাৰে, মানে আৰ্জেণ্টিনাই যোৱাবাৰ এটা দলৰ লগতে হাৰিছে, চেম্পিয়ন হ'লেও সেইটো হ'ল ছৌদি আৰবিয়া আৰু সেইটো হ'ল এছিয়ান দল, গতিকে এনেকুৱা এটা আমি যে এনেকুৱা ধৰণৰ অপ্ৰত্যাশিত ফলাফল হ'ব পাৰে, আৰু এই ক্ষেত্ৰত এই অপ্ৰত্যাশিত ফলাফল আমি আশা কৰিম এছিয়ান দেশ আৰু আফ্ৰিকান দেশৰ পৰা, আৰু এই ক্ষেত্ৰত মই এই 5টা দলৰ নিশ্চয় আশা ৰাখিছোঁ, তেওঁলোকে এই যিটো দক্ষিণ কোৰিয়া যিটো 2002 চনত আৰম্ভ কৰিছিল, সেই 2002 চনৰ উদাহৰণটোৰ আগ ধৰি পেলাই আগবাঢ়ি যাওক, আৰু এছিয়ান ফুটবলক মানে নতুন দিগন্ত আমি দিয়ক। আৰু এইখিনিতে মই অনুৰোধ কৰিম যে আপোনালোকে অপেক্ষা কৰক, কাইলৈৰ পৰা বিশ্বকাপ ফুটবল চাওক আৰু ফুটবলৰ মাদকতা, ফুটবলৰ শিহৰণ উপভোগ কৰক।
0: জিতেন্দ্ৰ কি বুলি সামৰিব, আমাৰ সময় শেষ হৈছে।
2: মই আটাইকেইটা দললৈকে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিম এছিয়াৰ ভিতৰৰ যিকেইখন দেশ আজখন দেশে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকে নকআউট পৰ্যায়ত যি 30টা দলে প্ৰতিদ্বন্দ্বিতা কৰিব তালৈ 32টা দলৰ ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিব বুলি নিশ্চিতভাৱে আশা কৰিছোঁ। আটাইলৈকে শুভেচ্ছা জনাইছোঁ আৰু দৰ্শক শ্ৰোতা আটাইলৈকে মই অনুৰোধ জনাইছোঁ যে এখন সুস্থ সবল সকলো যুদ্ধৰ দামাম

0: আমাৰ সেই উত্তেজনা সকলো পাহৰি পেলাই তেওঁলোকে খেলত মনোনিৱেশ কৰক আৰু এটা সুস্থ জীৱন যাপন কৰিবলৈ আগবাঢ়ি আহক।
1: খুব সুন্দৰ দুয়োগৰাকী আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সময় প্ৰায় শেষ হৈছে, প্ৰায় মানে ইতিমধ্যে শেষেই হৈছে আৰু শ্ৰোতা আমি সময় অকণমান বেছিকৈ লৈছোঁ। অতি গুৰুত্বপূৰ্ণ আলোচনা চলি আছিলে, ইণ্টাৰেষ্টিং আমাৰ এই তথ্যসমূহ আহি আছিলে আৰু যেনেদৰে জিতেন শৰ্মা ডাঙৰীয়াই কৈছে যে যুদ্ধৰ দাবানল এই যি চলি আছে এইবিলাক খাম কাটিব আৰু কৈছে অকণ ম্লান হোৱা বুলি আমাক কৈছিলে আৰম্ভণিতে সুৰতমণ্ডল বুৰ ডাঙৰ। আমি ওলোটাই ক'ব খুজিছোঁ যে ফুটবলৰ এই যুদ্ধই, বিশ্বকাপ ফুটবলখনৰ যুদ্ধই যেন এই যুদ্ধ যিখন যুদ্ধ চলি আছে সেইখন ম্লান কৰি দিয়ে, সেইখন শেষ হয়, আমাৰ মাজৰ পৰা শান্তি ঘূৰি আহে আৰু আমি এনেদৰে ফুটবলৰ জয়গান গাওঁ আহক। আৰু ৰচুদা ধন্যবাদ জ্ঞাপন কৰিছোঁ, দুয়োগৰাকী অতিথিক লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি ডিম্পল বুঢ়াগোহাঁই অনুষ্ঠান পুনৰ লাইভ কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জ্যোতি হাজৰিকা অনুষ্ঠান চলোৱাত সুন্দৰ সুন্দৰ গীতসমূহ আমালৈ আগবাঢ়ি দিছে, গতিকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা মই হিমান্ত বাৰ্মাই আন এটি জুবিন গাৰ্গৰ কণ্ঠৰ সুন্দৰ গীতেৰে বিদায় ল'ব খুজিছোঁ। শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

0: প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
0: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহাবিদ্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
4: গুৱাহাটীৰ আহোমগাঁৱত থকা এচ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এচ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এচ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: অতিরিক্ত 2% মৰগীয়া বানজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত চৰকাৰী কৰ্মচাৰী মৰগীয়া বানজ বৰ্তমানৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি পাব। উল্লেখযোগ্য যে মন্ত্ৰীসভাৰ শেহতীয়া বৈঠকত ৰাজ্যিক কৰ্মচাৰী মৰগীয়া বানজ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। নগাঁও জিলাত কালি এই উপলক্ষে 166টা স্বাস্থ্যকেন্দ্ৰ, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ FRU, মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিকৰ সন্তান সম্ভৱা মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। তদুপৰি প্ৰসূতিসকলক পুষ্টিকৰ খাদ্য যোগানৰো ব্যৱস্থা কৰা হয়। জিলাখনত 3,596গৰাকী প্ৰসূতিৰ কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ওদালগুৰি জিলাতো কালি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ওদালগুৰি অসামৰিক চিকিৎসালয়, ৰৌতা, মহলীয়াপাৰা, ভেৰগাঁও, ডিমাকুচি, হৰিহিঙা আদৰ্শ চিকিৎসালয়, ওৰাং, টংলা, খৈৰাবাৰী আৰু ওদালগুৰি সামূহিক স্বাস্থ্যকেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰসমূহতো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। জিলাখনত কমেও 2,293গৰাকী সন্তান সম্ভৱা মহিলাক কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। বজালী জিলাতো কালি মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ 10ম বৰ্ষপূৰ্তি পালন কৰা হয়। এই উপলক্ষে জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত বিশেষ কাৰ্যসূচী লোৱা হয়। ইয়াৰ অংশ হিচাপে গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়। শোণিতপুৰ জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আৰু আন কেইবাটাও স্থানত এই কাৰ্যসূচীৰ অংশ হিচাপে সন্তান সম্ভৱাসকলৰ বিশেষ প্ৰসৱ পূৰ্ব যতন তথা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। গোলাঘাট জিলাতো এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভৱাসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। শ্ৰীভূমি জিলাতো এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নেহৰুৱে একেৰাহে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। ইপিনে কেন্দ্ৰত মোদী চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়েও অংশগ্ৰহণ কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22খন NDA ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশ ল'ব। আজাৰা তালুকৰ প্ৰাক্তন সম্পাদক, আজাৰা উন্নয়ন মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰশান্ত মহন্তৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 61 বছৰ। সৰবৰাহী ব্যক্তি মহন্তৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এই অধিৱেশনৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, পপি চন্দ আৰু আনোৱাৰ আলী, FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে দীপামণি ডেকা, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে বিপুল কলিতা আৰু বিজিৎ শৰ্মা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছো পল্লৱী চৌধুৰী। এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ। নিবেদন কৰিছে অঞ্চু ঝায়।

0: নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিৰিষাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছো গীতেৰে কথাৰে অনুষ্ঠানৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে জনাইছো উষ্ম আন্তৰিক আদৰণি। প্ৰিয় শ্ৰোতা, ক্ষণজন্মা শিল্পী ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লেই আমাৰ মনত কল্লোলিত হয় এক জীয়া আৱেগৰ ঢল, তেখেত অসমীয়া জাতিৰ স্বাভিমান। প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই আজিৰ গীতেৰে কথাৰে অনুষ্ঠানটো সজাই তুলিব বিচাৰিছোঁ আগতকৈ কিছু অন্য ধৰণে। আজিৰ খণ্ডত আমি কেৱল ভূপেন হাজৰিকাদেৱৰ গান শুনিম আৰু কথা পাতিম এক বিশেষ বিষয় লৈ, সেয়া হৈছে ভূপেন হাজৰিকাৰ গীতত মানৱ প্ৰেম। প্ৰিয় শ্ৰোতা,

0: এনেকুৱা এটা বিষয় এটা অনুষ্ঠানত সামৰা জানো সম্ভৱ, এয়া কেৱল আমাৰ এক আন্তৰিক প্ৰয়াস। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। আপুনি, মই অথবা আমি কোনোৱে হয়তো মানৱ জীৱনৰ এনেকুৱা এটা বিষয় বিচাৰি নাপাম যি বিষয়ত আমাৰ হেঁপাহৰ শিল্পী ভূপেন হাজৰিকাদেৱে গীত ৰচা নাই। জীৱনৰ এনেকুৱা কোনো মুহূৰ্ত, এনে অনুভৱ হয়তো নোলাব যি অনুভৱৰ ছবি ভূপেন হাজৰিকাৰ গীতত অঁকা নাই। পিছে বিষয় অথবা কথা যিয়েই নহওক লাগিলে, তেখেতৰ প্ৰায়বোৰ গীততেই আমি বিচাৰি পাওঁ মানৱ প্ৰেমৰ এক সচেতন তথা অনুপম চানেকি। মানুহক মানুহৰ প্ৰতি সহানুভূতিৰে জীয়াই থাকিবলৈ সোঁৱৰাই দিয়া ভূপেন হাজৰিকাই সকলোকে এইদৰে প্ৰশ্ন কৰিছিল, দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস তুমি হেৰুৱাবানো কি। এই গীতটিকেই BBCয়ে স্বীকৃতি প্ৰদান কৰিছিল শতিকাৰ শ্ৰেষ্ঠ গীতৰূপে।
1: মানুহে মানুহ

মানৱ প্ৰেমৰ দোলেৰে বান্ধি বিশ্বৰ মানৱক এক কৰিব খোজা ভূপেন হাজৰিকাৰ গীতত শুনিবলৈ পোৱা যায় মানুহৰ কোমল হৃদয়ৰ মানৱীয় স্পন্দন। মানুহৰ অন্তৰত মানুহৰ প্ৰতি প্ৰেমৰ সঞ্চাৰ কৰাটোৱে তেখেতৰ বহু গীতৰ অমীয়া আধাৰ। দুখীয়া, নিচলা, পীড়িত, শোষিত আৰ্তজনৰ শোকলগা পৰিস্থিতিৰ কৰুণ বৰ্ণনা গানেৰে তুলি ধৰাত তেখেত যেন সৰ্বকালৰ অদ্বিতীয় সম্ৰাট। অটৰিক্সা চলাও আমি দুই ভাই গীতটোত দুই ভাতৃৰ সংগ্ৰামৰ কাহিনীৰে প্ৰতিগৰাকী খাতি খোৱা মানুহৰ প্ৰতিচ্ছবি চিত্ৰায়িত কৰিছে। এই গীতটিৰে এটা কলিত ডিগনিটি অৱ লেবাৰ অৰ্থাৎ কৰ্মমৰ্যাদা সম্পৰ্কে তেখেতে সচেতন কৰি থৈ গৈছে। এটা কলিত আকৌ লিখিছে, ৰুগীয়া আয়েছ আগে ৰৈ আছে বাঢ়িলৈ দাইল ভাত দুয়োৰে আমাৰ। শীতৰ কোনোবা সেমেকাৰাতিত থৰথৰকৈ কঁপি থকা বস্ত্ৰবিহীন খেতিয়ক তথা খাদ্যবিহীন দিনমজুৰৰ প্ৰাণত লুকাই থকা ক্ষুধাগনিৰ কথাও ক'বলৈ এৰা নাই জনতাৰ শিল্পীগৰাকীয়ে। মানৱীয়তা অবিহনে জীৱনজুৰি অৰ্জা সকলো যশ নাম যে অসাৰ অমূলক, তাকেই ভবাই তোলে এই গীতটিয়ে।

সাগৰ সংগমত সাঁতুৰি নাদৰি ভাগৰি নপৰা শিল্পী ভূপেন হাজৰিকাই সাগৰ সংগমত গীতটোক চখকিত কৰিছিল তেখেতৰ জীৱনৰ শ্ৰেষ্ঠ গীতৰূপে। সেই গীতটোৰ এটা শাৰীত আছে, অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত। ঠিক একেদৰে কঠীয়াতলিৰ কোনো ৰংমনৰ বেথাৰ প্ৰতিধ্বনি শুনি সজাগ হৈ পৰা ভূপেন হাজৰিকাই প্ৰতিধ্বনি শুনুময় গীতটোত লিখিছে, মানৱ সাগৰত কোলাহল শুনো, নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো। নিজকে উৰণীয়া মৌ বুলি অভিহিত কৰি ধৰাৰ দিহিঙে দীপাঙে লৌৰি ফুৰা ভূপেন হাজৰিকাই পৃথিৱীৰ প্ৰতিটো প্ৰান্তত হোৱা অন্যায়, অবিচাৰ, শোষণ, নিপীড়নৰ ছবিবোৰ তেখেতৰ গীতবোৰত আঁকি গৈছিল। লুইতৰ পৰা মিচিচিপি হৈ ভলগাৰ ৰূপ চোৱা তথা অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ চহৰক সাৱতি ল'ব জনা শিল্পীগৰাকীয়ে মই এটি যাযাবৰ গীতটোত উল্লেখ কৰিছে এইদৰে, মই দেখিছো অনেক গগনচুম্বী অট্টালিকাৰ শাৰী, তাৰ ছাতেই দেখিছো কটনা গৃহহীন নৰনাৰী। আৰু লিখিছে, বহু দেশে দেখে গৃহদাস দেখি চিন্তিত হওঁ বৰ, মনৰ মানুহ বহুতেই দেখো ঘৰতে হৈছে পৰ। 1951 চনৰ কথা। প্ৰখ্যাত অভিনেতা দেৱানন্দে ছবি এখনৰ শ্বুটিঙৰ কামত আমেৰিকালৈ গৈছিল। সেই সময়ত আমাৰ মৰমৰ ভূপেন হাজৰিকা কলম্বিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ। কলম্বিয়া বিশ্ববিদ্যালয়ত এদিন এখন সংগীতানুষ্ঠান হৈছিল আৰু তাত ভূপেন হাজৰিকায়ো গান পৰিৱেশন কৰিব বুলি জানিবলৈ পাই দেৱানন্দৰ মন গৈছিল সেই অনুষ্ঠান উপভোগ কৰিবলৈ। তাৰ পূৰ্বে দেৱানন্দে ভূপেন হাজৰিকাৰ কেৱল নামটোহে শুনিছিল। ভবামতে দেৱানন্দ অনুষ্ঠান চাবলৈ গ'ল আৰু লুইতপৰীয়া ভূপেন হাজৰিকাই এটি দুটিকৈ গীত পৰিৱেশন কৰি গ'ল। কিন্তু পল ৰবছনে গোৱা

উই আর অন দ্য সেম বোট ব্রাদার গীতটো গাবলৈ লোৱাত দৰ্শকৰ ককৰ্থনাৰ বলি হবলগা হল ভূপেন হাজৰিকা। দৰ্শকে মঞ্চলৈ জোতা চেণ্ডেল নিক্ষেপ কৰি নানা গালি পাৰিবলৈ ধৰিলে। ইয়াৰ কাৰণ হল পল ৰবছন হৈছে কৃষ্ণাংগ আৰু তাৰ দৰ্শকসকল আছিল শ্বেতাংগ। সেই সময়ত পল ৰবছনৰ গীত তাত নিষিদ্ধ কৰা হৈছিল। এই দৃশ্য দেখি দেৱানন্দৰ বৰ দুখ লাগিল। দেৱানন্দে কৈছিল, ভূপেনক মই সেই সময়ত ব্যক্তিগতভাৱে চিনি নাপাওঁ, কিন্তু এজন ভাৰতীয় হিচাপে তাক যেনেকৈ গালি পাৰিছিল সেই গালি মোৰ গাতো লাগিছিল। ভূপেন হাজৰিকা কিন্তু এই ঘটনাত অলপো বিচলিত হোৱা নাছিল বা মঞ্চ এৰি গুচিও অহা নাছিল। তেখেতে ততালিকে বাংলাদেশৰ বিখ্যাত গীতিকবি লোকমান ফকীৰৰ আমাই একজন চাদা মানুষ দাও, যাৰ ৰক্ত চাদা, গীতটো ইংৰাজীলৈ অনুবাদ কৰি পৰিৱেশন কৰিলে। এই গীতটো শুনাৰ পাছত সকলো শ্বেতাংগ দৰ্শক আহি ভূপেন হাজৰিকাক ক্ষমা খুজিলে। এই দৃশ্য দেখি আৱেগিক হৈ দেৱানন্দে দৌৰি আহি ভূপেন হাজৰিকাক সাৱটি ধৰি ক'লে, ভূপেন, আজি তই ভাৰতৰ মান বচালি। প্ৰিয় শ্ৰোতা, ভূপেন হাজৰিকাই কেৱল গান গোৱা নাছিল, সেই গানেৰেই কৰিছিল সমাজ সংস্কাৰ।

যাযাবৰী শিল্পী ভূপেন হাজৰিকাই কৈছিল, মই সময়ৰ ঢৌত খৰমাৰি কেতিয়াও গীত গোৱা নাই আৰু লিখা নাই। মোৰ সকলো গীতৰ ৰচনাৰ মূল উদ্দেশ্য হ'ল গানবোৰ মানুহৰ গান হ'ব লাগিব। হয়তো সেয়ে অমৰ প্ৰিয় জনগণ গীতটোত তেখেতে এইদৰে গাইছিল, মানৱতা মোৰ প্ৰিয় বিষয়, ভাবিলেও সুখ আনন্দ হয়, যেন ওৰেটো জীৱন গাই মানুহৰ গান, মানুহক দিওঁ সন্মান। আকৌ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, গীতটোত তেখেতে গাইছিল এইদৰে, বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰসিক্ত। ভূপেন হাজৰিকাই বহু গীতত নিক্ষেপ কৰিছিল শোষণৰ বিৰুদ্ধে এক সবল কণ্ঠ। নতুন অসম গঢ়িম গীতটোত তেখেতৰ কণ্ঠই গুজৰি উঠিছিল এইদৰে, নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম। মেঘে গিৰগিৰ কৰে গীতটোত কৃষকৰ হৈ তেখেতে এইদৰে কৈছিল, ধান নিদিওঁ ঋণ নলওঁ, সুদ নিদিওঁ আৰু, মহাজনৰ নিথুৰ বুদ্ধি হহু কেলেই বাৰু। শোষক শ্ৰেণীৰ বিৰুদ্ধে তেখেতৰ আন এটি গীত ডোলা হে ডোলা। গীতটোত তেখেতে লিখিছে এইদৰে, যুগে যুগে জাপি দিয়ে মেটমৰা বজাতি, কাণ ভাঙো ভাঙো কৰে, বৰবৰ মানুহে ডোলাত টোপনিয়াই আমাৰ হে ঘামবোৰ সৰে। ওখকৈ পাহাৰৰ টিংটিত উঠিছো, ভালকৈ খোজ দি মিলা, আমাৰ কান্ধৰ পৰা পিছলিব লাগিলে বাগৰি পৰিব ডোলা। এইদৰে প্ৰায় প্ৰতিটো গীততেই তেখেতে কৰি গ'ল জনতাৰ জয়গান, তাকেই আকৌ উনুকিয়াই থৈ গ'ল এইদৰে, অ মোৰ প্ৰিয় জনগণ, মই গাম তোমাৰ এই গান।

মানৱপ্ৰেমক আন একৰে সৈতে তুলনা কৰিব নোখোজা ভূপেন হাজৰিকাই মানুহক কেৱল মানুহ হৈ জীয়াবলৈ কৈ গ'ল বাৰে বাৰে। বগা কলা জাতকুল নিৰ্বিশেষে মানুহ কেৱল হ'ব লাগে মানুহ। উচ্চ নিচ তথা দানৱীয় ভেদাভেদৰ প্ৰাচীৰখন মানৱীয় প্ৰেমৰ ওচৰত এদিন সেও মানিবই। পলাশৰ ৰং গীতটিত ভূপেন হাজৰিকাই লিখিছিল এইদৰে, দানৱী বিভেদক মানৱী প্ৰেমেৰে কৰিব এদিন পৰাজিত। একেদৰে শৈশৱতে ধেমালিতে গানটোত মানৱপ্ৰেমী চিন্তাৰ প্ৰতিফলন ঘটিছে এইদৰে, জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। আনহাতে দুখ দুখ ডম্বৰু গীতটোৰ এঠাইত তেখেতে লিখিছে, সমাজেও অনুমতি নিদিলে দুয়োৰে জাত পাত নিমিলে, সৰুদৈ সৰুকণে বিজুলীৰ পোহৰত সৰু সৰু সমাজক এৰে। সেই গীতটিৰেই আন এটা কলিত তেখেতে গাইছে, সৰু সৰু সমাজৰে সৰু সৰু বিচাৰতে ভেকুলীয়ে বৰ লাজ পায়। এই আটাইবোৰ গীতেই কেৱল কৈ যায় এলান্ধুকলীয়া ভেদাভেদ পাহৰি পৃথিৱীৰ মানুহক এক কৰাৰ কথা। তেনে একেই প্ৰতিচ্ছবিলৈ লিখা আন এটি গীত যুৱতী অনামিকা গোস্বামী। গীতটোত তেখেতে লিখিছে এইদৰে, মহাশূন্যত উপগ্ৰহ ৰাখি এয়া গণসংযোগ কৰোৱাৰ যুগ, আৰু আণৱিক শক্তিক দানৱৰ পৰা আনি মানৱৰ সেৱাত লগোৱাৰ যুগ। এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতি কুল নেওচা হোমাগ্নিৰ যুগ। এয়া জনাৰ যুগ, এয়া বুজাৰ যুগ, এয়া জেদ যুগ, আণৱিক যুগ। এয়া সীমাৰ পৰিধি ভঙাৰ যুগ, মন পথাৰ বহল কৰি প্ৰেমৰ ৰসেৰে জীপাল কৰি এয়া মানৱতা কঠীয়া সিঁচাৰ যুগ। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষৰটি গীত আগবঢ়াই মই ভাৰ্গৱ কলিতাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।

আৰু আণৱিক শক্তিক দানৱৰ পৰা আনি মানৱৰ সেৱাত লগোৱাৰ যুগ। এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ। এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ। এয়া জনাৰ যুগ, এয়া বুজাৰ যুগ, এয়া জিত যুগ।

0: ইমান পৰে শ্ৰোতাই গীতাই কথাই অনুষ্ঠানৰ খণ্ডটি শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহা

ছয় মেগাহার্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাৰ পৰা হিন্দীত বাতৰি আৰু 12:05ৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: क्षेत्र अंतर्राष्ट्रीय सुरक्षा सहित हिंद प्रशांत क्षेत्र में वैश्विक संसाधनों के लिए नियम आधारित व्यवस्था बनाए रखने पर विचार विमर्श हुआ। मौसम विभाग ने आज दिल्ली, हरियाणा, चंडीगढ़, पंजाब, हिमाचल प्रदेश, जम्मू और कश्मीर, लद्दाख, उत्तर प्रदेश तथा पश्चिमी राजस्थान में लू चलने का अनुमान लगाया है। कोंकण, गोवा और ओडिशा के कुछ हिस्सों में दिन में गर्म और उमस भरा मौसम रहने की संभावना है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এতিয়া প্রধান বাতৰিসমূহ হল 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অহা 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ আশা প্ৰকাশ। চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি আৰু নগাঁও জিলাৰ নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা। 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। গুৱাহাটীত কালি ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ'ব। অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ পৰিব। কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে কৰা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি উঠিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
2: Last decades, we have seen various kind of infrastructure development, right from human capital to road, digital infrastructure, communication. Everywhere, you have seen lot of support from Government of India and you have seen the kind of transformation. Now, yesterday only, European Union delegation visited Tata Semiconductor facility. They have arrived Guwahati through the new airports. So these things give a strong signal that now Assam infrastructure is of a standard where anyone can come and do business in our state.
1: ইপিনে অহা 1 জুলাইত গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকায়েছি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বৈঠকত মিলিত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সদৰি কৰে। এই বৈঠকেও অসমলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি তেওঁ কয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে ইউৰোপীয় সংঘৰ সহযোগিতাত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত ইউৰোপীয় ব্যৱসায় সংঘৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। অহা 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে। বিভাগটোৰ পুনৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজ পৰ্যালোচনা কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিশ্বৰ ইতিবাচক পৰিৱৰ্তন সাধন হ'ব। শীঘ্ৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ পাছতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ো মুকলি কৰা হ'ব বুলি তেওঁ কয়। অৱশ্যে সৰ্বভাৰতীয় পৰিসংখ্যাতকৈ অসমত কৰ্কট ৰোগীৰ হাৰ বৃদ্ধি পোৱা বিষয়টোক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে।
3: অসমত স্বাস্থ্য বিভাগে কাম কৰি আগবাঢ়ি যাব। এক বজ্ৰ কঠোৰ সংকল্পৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্যখণ্ডত এক যুগান্তকাৰী পৰিৱৰ্তন অনাৰ দিশে আমি কাম কৰিম। মানুহৰ জীৱন আৰোগ্যময় হওক, মানুহৰ জীৱন শান্তিময় হওক, মানুহৰ জীৱন সুখময় হওক, এই চিন্তাৰে অসমৰ 3.5 কোটি লোকৰ কল্যাণাৰ্থে অহা দিনবোৰত স্বাস্থ্য বিভাগে কাম কৰিব। মন্ত্ৰ থাকিব স্পীড, ডেলিভাৰী আৰু কোৱালিটি, ভাল চিকিৎসা, সময়মতে চিকিৎসা আৰু উন্নত মানদণ্ডৰ চিকিৎসা কেনেকৈ আমি দিব পাৰোঁ, এই চিন্তাৰে এই মন্ত্ৰৰে বিভাগে কাম কৰি যাব।
1: উল্লেখযোগ্য যে নৱগঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12 গৰাকী মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসকলে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গোৱালপাৰাৰ জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ লৈ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয়। তেওঁ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী তথা জিলাখনৰ 4 গৰাকী বিধায়কৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ

প্ৰস্তুতিৰ খতিয়ান লয়। তেওঁ পৰিৱেশ আৰু বন বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা, কৃষি, জনস্বাস্থ্য, কাৰিকৰীকে ধৰি বিভিন্ন বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। ইয়াৰ লগতে অভিভাৱক মন্ত্ৰীৰ বাবে গোৱালপাৰাত অসম অসামৰিক সেৱা পৰ্যায়ৰ এগৰাকী বিষয়া নিযুক্তি দিবলৈ জিলা আয়ুক্তক তেওঁ নিৰ্দেশ দিয়ে। চাহ বাগিচা অঞ্চলৰ প্ৰতিগৰাকী শিশু তথা শিক্ষাৰ্থীৰ বিদ্যালয়ত উপস্থিতি নিৰাপদ আৰু নিয়মীয়া কৰাৰ উদ্দেশ্যে আজিৰে পৰা অহা বছৰৰ 31 মাৰ্চলৈ বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন আঁচনি মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এই আঁচনিয়ে হাজাৰ হাজাৰ শিক্ষাৰ্থী বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত, সহজ আৰু সুলভ কৰি তুলিব। ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলিও তেওঁ মন্তব্য কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌদাংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পৰা যাব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰতে দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আবেদনকাৰীসকলে কেইবা দশক ধৰি বনভূমিত বসবাস কৰি অহাৰ লগতে জীৱিকা আৰু সামাজিক সুৰক্ষাৰ বিষয়টো উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে গোচৰসমূহৰ শুনানিত চৰকাৰৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ মুঠ বনাঞ্চলৰ 19.92% দখলকাৰীৰ কবলত থকা বুলি তথ্য দিয়া হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবেদন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। ধুবুৰীৰ পক্সো আদালতে কালি নাবালিকা অপহৰণ আৰু যৌন নিৰ্যাতনৰ গোচৰত এজন অপৰাধীক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। ধুবুৰীৰ অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ তথা বিশেষ পক্সো আদালতৰ ন্যায়াধীশ আলহাজ ছাবিনা মজুমদাৰে এই ৰায় দিয়ে। উল্লেখযোগ্য যে জিলাখনৰ আগমনি থানাৰ অন্তৰ্গত খেৰবাৰী গাঁৱৰ দয়ালশীল ওৰফে ৰাহুল নামৰ যুৱকজনে 2024 চনত এই কাৰ্য সংঘটিত কৰিছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি পুনৰ 5 জন লোকৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰিছে। সাক্ষীসকল ইতিমধ্যে আহি আদালত চৌহদত উপস্থিত হৈছে। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি ফাষ্টট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিয়ে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে আজি সাক্ষ্য দিব। ফাষ্টট্ৰেক আদালতে কালি 2গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে 5গৰাকী সাক্ষীৰ সাক্ষৰ নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। উল্লেখযোগ্য যে সোমবাৰৰ ফাষ্টট্ৰেক আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হয়। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ টানচেন এলেকাত হোৱা ভূমিস্খলনৰ বাবে বৰাক উপত্যকা গুৱাহাটী সংযোগী পথেৰে যান বাহনৰ চলাচল ব্যাহত হৈছে। ভূমিস্খলনৰ ফলত যাত্ৰীবাহী আৰু সামগ্ৰী পৰিবাহী বাহনৰ চলাচলো প্ৰভাৱিত হৈছে। কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে আৰু পথছোৱাৰে পৰিবহন সেৱা পুনৰ স্বাভাৱিক কৰি তোলাৰ বাবে পথৰ পৰা ধবংসস্তূপ আঁতৰোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। নগাঁও নীলাক্ষী শইকীয়াই অলপতে সম্পন্ন কাজিৰঙা ৰাইনো কাপ পেছাদাৰী বক্সিং লীগ প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নীলাক্ষীয়ে নগাঁও জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে। নগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত 16খন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আজাৰা তালুকৰ প্ৰাক্তন সম্পাদক, আজাৰা উন্নয়ন মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰশান্ত মহন্তৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 61 বছৰ। সৰ্বয়সী ব্যক্তি মহন্তৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অহা 5 বছৰ

উত্তৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ আশা প্ৰকাশ। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। আৰু নগাঁও জিলাৰ নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া খৰ সংসাৰ ছবিৰ এটি গীত, শিল্পী সমৰ হাজৰিকা আৰু নমিতা গোস্বামী। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে বৰপেটাৰ পৰা দিগন্ত, জয়শ্ৰী, ঋতু, ভাস্কৰ, ডেভিড আৰু অনুপে।

কল্পতরু অনুষ্ঠানত এইবাৰিয়া কাহোনা পিয়াৰ হে সুবেটি গীত শিল্পী উদিত নারায়ণ, আলকা ইয়াগ্নিক আৰু সংগীসকল। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে যোৰহাটৰ পৰা গীতা সাৰংগ, ৰাজু, প্ৰিয়া, আনন্দ, ৰুমি আৰু চন্দনায়।

0: এইবাৰ বনৰীয়া ফুল ছবি এটি গীত শিল্পী ভূপেন হাজৰিকা। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে ৰঙিয়াৰ পৰা শংকৰ, ৰাজেশ, উদীপ্ত, জুলি, দীতিমা, মনোজ, দীপিকা আৰু গুঞ্জনে।
1: আহিবলৈ আহিছো ঐ নীলাজ পাহাৰ, ঐ শুকান পাহাৰ।

কল্পতৰু আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউ বলনী।

আইডিয়াৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছো। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰৰ দৰে এইবাৰো 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হ'ব। এই বছৰৰ যোগ দিৱসৰ মূল ভাৱাৰ্থ হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। সেয়েহে আমি শিশু তথা বয়োজ্যেষ্ঠসকলেও শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ যোগ অভ্যাস কৰা উচিত।

0: শ্রোতাইদেউসকল, আজি 10 জুন রাষ্ট্রীয় হাড় বাৰু মশলা দিবস। এই দিবসৰ লগত সংগতি ৰাখি আজি আমি আলোচনা কৰিবলৈ লৈছো হাড় বাৰু মশলাৰ স্বাস্থ্যসন্মত উপকাৰিতা। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ বুলনিত উপস্থিত হৈছে খাদ্য বিশেষজ্ঞ অময়া দাস। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
2: আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
2: হয় বাইদেউ, আজি 10 জুন ৰাষ্ট্ৰীয় হাড় বাৰু মশলা দিবস, এই বিষয়ে আমি শ্ৰোতাক কৈছো। এতিয়া এই দিবসৰ বিষয়ে প্ৰথমতে আপুনি আমাক কওকচোন।
1: 10 জুন তাৰিখটো হাৰ্বছ আৰু স্পাইচ ডে হিচাপে উদযাপন কৰা হয়। পোনপ্ৰথমে এইটো আৰম্ভ হৈছিলে আমেৰিকাত। আমেৰিকাত এই দিবসটো পালন কৰিছিলে, পিছত লাহে লাহে ভাৰতবৰ্ষতো কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ভাৰতবৰ্ষত কেতিয়াৰ পৰা হৈছিলে তেনেকুৱা চৰকাৰী তথ্য নাই, কিন্তু কেইবাবছৰ ধৰি দেখা গৈছে যে 10 তাৰিখ যিটো জুনৰ, সেই 10 জুনৰ দিনাখন ৰাষ্ট্ৰীয় হাৰ্বছ আৰু স্পাইচ ডে পালন কৰি আহিছে। তো এই ইতিহাস বুলি কলে আমি এইখিনিয়ে বুজো। আৰু ভাৰতবৰ্ষত আচলতে কিয় আৰম্ভ কৰিলে, আমি জানো যে আমাৰ যি আয়ুৰ্বেদিক চিকিৎসা, এই আয়ুৰ্বেদিক চিকিৎসাখিনি ক'বলৈ গ'লে আমাৰ যি বনশাক হাৰ্বছ আৰু যি স্পাইচ মছলা, তাৰে ওপৰতেই গুৰুত্ব দি পেলাই কৰা হৈছিলে। তো সেই গুৰুত্বখিনি, বিশেষকৈ আমাৰ যি প্ৰাচীন আয়ুৰ্বেদিক জ্ঞান, ভাৰতীয় পৰম্পৰা, এইখিনি যাতে সংৰক্ষণ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দি পেলাই এই দিৱস পালন কৰিবলৈ আৰম্ভ কৰিলে। আৰু প্ৰাকৃতিক আৰু পুষ্টিকৰ খাদ্য ব্যৱহাৰ কৰিবলৈ আমাক উৎসাহিত কৰিবৰ কাৰণে, সচেতনতা আনিবৰ কাৰণেও এই দিৱসটো পালন কৰিবলৈ আৰম্ভ কৰিলে। কাৰণ গম পোৱা গৈছে যে কিছুমান গৱেষণাৰ দ্বাৰা এই মছলা বা হাৰ্বছবিলাক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰণে বহুত উপযোগী সকলোৰে কাৰণে। তো এই গোটেইখিনি যাতে আমাৰ

0: স্বাস্থ্যৰ লগত মিলি আগুৱাই নিবৰ সুযোগ এটা দিয়া যায়। সেয়েহে এই দিৱসটো ৰাষ্ট্ৰীয় হাৰ্বছ আৰু স্পাইচ ডে হিচাপে পালন কৰিবলৈ আৰম্ভ কৰিলে।
1: আৰু আমি যদি অতীতলৈ যাওঁ, আমি যদি আমাৰ বুৰঞ্জীলৈ যাওঁ বা আমি আগৰ সময়ছোৱালৈ যাওঁ, আমি জানো আমাৰ অসমখনত আমাৰ হাবিয়েই বননিয়ে হওক বা আমাৰ বাৰী ঘৰে হওক, আমি জানো বিভিন্ন ধৰণৰ মছলা আৰু আপুনি কোৱাৰ দৰে হাৰ্ব এইসমূহ কিন্তু অধিক বেছি পৰিমাণে পোৱা যায় বা পোৱা গৈছিল সেই সময়ৰ পৰাই। আৰু এটা প্ৰশ্ন মনলৈ আহিছে, আমি আজি কৈছো যে আজি ৰাষ্ট্ৰীয় হাৰ্ব আৰু মছলা দিৱস, এতিয়া বাইদেউ হাৰ্ব আৰু মছলা এই বিষয়ে আপুনি কওকচোন, পাৰ্থক্যটো কেনেকুৱা?
0: হাৰ্বছ আৰু স্পাইচ বুলি যিটো আমি কওঁ, বিশেষকৈ বনশাক আৰু মছলা, ইয়াৰে মাজত পাৰ্থক্য নোহোৱা নহয়। আমি হাৰ্ব বা বনশাক বুলি ক'লে আমি গছৰ সেউজীয়া কোমল অংশ, পাত, এইখিনিক আমি বুজোঁ। আৰু সেই পাতখিনি আমি কোমল কেঁচাকৈও ব্যৱহাৰ কৰিব পাৰোঁ আৰু নহ'লে শুকানকৈও ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণ হিচাপে আপুনি ল'ব পাৰে তুলসীৰ পাত, ধনিয়া পাত, হালধিৰ পাত, আদাৰ পাত, আৰু আমি তেনেকৈ ল'ব পাৰোঁ আমাৰ বহুত বেছি প্ৰয়োজন হয় বা আমি ব্যৱহাৰ কৰোঁ তেজপাত, এই আটাইবিলাক, ধনিয়াৰ পাত, পুদিনা, এই গোটেইবোৰ হ'ল
1: নৰসিংহ,
0: ভেদাইলতা, মানিমুনি, মিঠি শাক যিটো আমাৰ কচুটি মিঠি বুলি কওঁ, মচন্দৰি, এই আটাইবোৰ আমাৰ থলুৱাকৈ পোৱা আমাৰ অসমৰ বনশাক হয়। এই বনশাকবিলাককে আমি হাৰ্বছ বুলি কওঁ। এইবিলাক আমি কেঁচাকৈও ব্যৱহাৰ কৰিব পাৰোঁ আৰু শুকানকৈও ব্যৱহাৰ কৰিব পাৰোঁ। আৰু মছলা বুলি ক'লে আমি বুজোঁ যে আমাৰ যি কিছুমান গছৰ গুটি হ'ব পাৰে, কিছুমান গছৰ ফল, কিছুমান গছৰ ফুল, আকৌ কিছুমান গছৰ বাকলি বা ছাল, সেয়াও মছলা হয়, যেনে ডালচেনি, আকৌ কিছুমান কাণ্ড, কিছুমান শিপা, কিছুমান মূল, এই আটাইবোৰ আমি শুকানকৈ বা বেছিভাগ শুকানকৈয়ে ব্যৱহাৰ কৰা হয়, তথাপি কেঁচাকৈও আমি খাব পাৰোঁ, সেইটো গ্ৰহণ কৰিব পাৰোঁ। তো তেনেকুৱা ধৰণৰ ভিতৰত আমাৰ প্ৰধান হ'ব হালধি, আদা, নহৰু, ডালচেনি, ইলাইচি আৰু লং, বহুতখিনিয়ে তেনেকৈ হাৰ্বছ আছে। কিছুমান হ'ল মানে মছলা আছে, কিছুমান হ'ল শুকান আৰু কিছুমান কেঁচাই আমি গ্ৰহণ কৰোঁ।
1: এতিয়া হাৰ্ব আৰু মছলাৰ পাৰ্থক্য এইখিনিয়ে যে হাৰ্ব মানে হৈছে যিখিনি ভেদাইলতা, নৰসিংহ, এইখিনি আপুনি কৈছে, আৰু মছলাৰ ক্ষেত্ৰত ইলাচি, ডালচেনি বা জালুক, এইখিনি অন্যান্য। এতিয়া আপুনি যেতিয়া হাৰ্বৰ মানে কথা কৈছিলে, কেঁচা কৈছিলে, তেতিয়া হালধিৰ কথা কৈছিলে, হয়, হালধিৰ কেনেধৰণৰ গুণাগুণ আৰু হালধিৰে বিভিন্ন গুণাগুণটো আছেই, লগতে আমি আঞ্জা ৰান্ধি আমি কেনেকে জুতি লগাই খাব পাৰোঁ, এই বিষয়ে আমাৰ এগৰাকী শ্ৰোতা বৰ্ণালী তালুকদাৰ বাইদেৱে আমাক এনেদৰে কৈছিল, আমি শুনো আহক।
2: ৰোৱা মছলাৰ ভিতৰত হালধিও এবিধ। এই হালধি আমাৰ নিত্য ব্যৱহাৰ্য দ্ৰব্য। গাঁও অঞ্চলত প্ৰায় মানুহে হালধিৰ খেতি কৰে। হালধিৰ শিপাবোৰ ৰ'দত শুকুৱাই অলপ সিজাই গুড়ি কৰিব লাগে। এনেদৰে হালধিৰ গুড়ি বনোৱা হয়। হালধি কেইবা প্ৰকাৰৰ আছে, হালধি, পন হালধি, আম হালধি আৰু কলা হালধি। হালধিহে আমি ব্যৱহাৰ কৰোঁ, বাকীবোৰ হাবি জংগলত হয়। হালধিক হৰিদ্ৰা, কাঞ্চনী, পিতা বুলিও কয়। আজি মই হালধিৰ গুণাগুণ ক'বলৈ বিচাৰিছোঁ। হালধিৰ বহুত গুণ সম্পন্ন। ইয়াক বিশেষকৈ ৰন্ধনত ব্যৱহাৰ কৰা হয়। ৰন্ধনত হালধি অকল ৰঙৰ কাৰণে দিয়া নহয়, ই আঞ্জাত থকা দূষিত বীজাণুবোৰ ধ্বংস কৰে। হালধিৰ ৰস গাখীৰ আৰু মৌৰ লগত মিলাই খালে তেজ পৰিষ্কাৰ হয়, শৰীৰৰ উজ্জ্বলতা বাঢ়ে, পিত্ত নাশ হয়। হালধি স্বাস্থ্যৰ কাৰণে খুব উপকাৰী। পেচাবৰ বাবে কেঁচা হালধিৰ ৰস অতি উপকাৰী। লাহে লাহে পেচাব হোৱা বা পেচাবত দুৰ্গন্ধ ওলোৱা আদি ক্ষেত্ৰত হালধিক ব্যৱহাৰ কৰা উচিত। যিকোনো তেজৰ অসুখৰ কাৰণে হালধিৰ ৰস উলিয়াই ৰাতিপুৱা খালী পেটত খাব লাগে। হালধিৰ ৰস আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কৃমি নাশ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। পানী লাগি নাক বন্ধ হ'লে হালধিৰ টুকুৰা জুইত পুৰি নচ্ছ ল'লে নাক সোপা মৰা, ধৰা, মূৰৰ বিষ আদিত আৰাম পোৱা যায়। কেঁচা হালধি কটা চিঙাটো ব্যৱহাৰ কৰিলে ঘা শুকুৱাই। হালধি পেটৰ বিষ বেদনাত ৰাতিপুৱা দুচামুচ খালে বিষ নাইকিয়া হয়। হালধি নাড়ীয়ে মুখত ঘঁহি মুখৰ উজ্জ্বলতা বঢ়াব পাৰে। হালধি অকল ৰং হিচাপে

0: হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও জীয়া মাছেৰে আঞ্জা বনায়ো খাব পাৰি। কেনেকৈ বনাব পাৰি সেই বিষয়ে আপোনালোকক এটা প্ৰণালী দিবলৈ বিচাৰিছোঁ। কেঁচা হালধিৰ জীয়া মাছেৰে আঞ্জা। উপকরণ লাগিব কেঁচা হালধি 3 টুকুৰামান, মিঠাতেল ডাঙৰ চামুচেৰে কেইচামুচমান, তেজপাত 2 খিলামান, শুকান জলকীয়া 2টা, পাঁচফোৰণ অলপ, আদা বটা অলপ, নিমখ আন্দাজ মতে, জিৰা বটা অলপ। এতিয়া প্ৰণালীটো কওঁ। প্ৰথমতে মাছ কেইটুকুৰা কাটি লৈ নিমখ হালধি সানি ল'ব আৰু কেঁচা হালধি কেইটুকুৰা ভালকৈ ধুই বাকলিটো চাচি পেলাই এতিয়া হালধি কেইটুকুৰা মিক্সিত বা পটাত বটি লওক। এতিয়া গেছত কেৰাহীটো বহাই দিয়ক আৰু এতিয়া মাছ কেইটুকুৰা ভাজি লওক। এতিয়া প্ৰয়োজন হয় যদি অকণমান কেৰাহীখনত তেল দিয়ক। তেলত শুকান জলকীয়া, তেজপাত আৰু পাঁচফোৰণ অলপ দিয়ক। অলপ লৰাই বাটি থোৱা হালধিখিনি অলপ পানীত গুলি লৈ কেৰাহীত ঢালি দিয়ক। এতিয়া আদা বটা, জিৰা বটা অলপ অলপ দি দিয়ক। আন্দাজ মতে নিমখ দিয়ক। এতিয়া উতলিব ধৰিলে মাছখিনি দি দিয়ক। কিছু সময় উতলাৰ পিছত আঞ্জাখন যেতিয়া থপথপীয়া হ'ব আৰু মছলাবোৰ মাছত লাগি ধৰিব তেতিয়া আপুনি নমাই থওক আৰু ইয়াক গৰমে গৰমে পৰিৱেশন কৰক।
1: বাইদেৱে আজি যিখিনি ক'লে হালধিৰ ওপৰত, মানে হালধিৰটো গুণাগুণ বহুতেই আছে। হালধিক এণ্টি কেঞ্চাৰ বুলি ক'ব পাৰোঁ, বহু ধৰণৰ এণ্টিবায়'টিক বুলি ক'ব পাৰোঁ। গতিকে সেই হালধিখিনি আমি ভাবোঁ যে কেনেকেনো খাম, বহুতে সেইটো ভাবি থাকিব পাৰে, কেঁচা ইমান খাব নোৱাৰে। আজি তেখেতে যি ব্যঞ্জনৰ কথা ক'লে সেইখিনিৰ পৰা মই ভাবোঁ আমাৰ গৃহিণীসকল ফলপ্ৰসূ হ'ব, কাৰণ আমি হালধি সুন্দৰকৈ বনাই খাব পাৰোঁ।
2: আমি ইতিমধ্যে কৈছোঁ যে যিবিলাক বনশাক বা মছলা এইসমূহ আমাৰ অসমত উভৈনদী আমি পাওঁৱেই নহয় জানো, ঘৰে বাৰীয়ে। এতিয়া অসমীয়া খাদ্য সম্ভাৰত ইয়াৰ ব্যৱহাৰ আৰু উপকাৰিতা কেনেকুৱা, আপুনি যদি কিছুমান বনশাকৰ কথা আমাক ইয়াতে উদাহৰণ হিচাপে কয়।
1: এই যি মছলা আৰু হাৰ্বছ, এই ব্যৱহাৰখিনি আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ সুগন্ধিৰ কাৰণে বা সোৱাদৰ কাৰণে, নহ'লে কিছুমান ৰং যাতে ধুনীয়া হয় আমাৰ ব্যঞ্জনটো তাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। কিন্তু আমি তাৰ লগতে এইটো গম নাপাওঁ যে ইয়াৰ স্বাস্থ্যসন্মত বহুত উপকাৰিতা আছে, কাৰণ আমাৰ যি এইবোৰ হাৰ্বছ বা মছলা আমি পাওঁ আমাৰ অসমীয়া, বিশেষকৈ আমাৰ যিটো জলবায়ু অসমৰ, তাতে শাকনি বাৰীখিনিত আমি সাধাৰণতে গোটেইখিনি পাওঁৱেই। আৰু কিছুমান নাপাওঁ, সেইখিনি আমি শুকানভাৱে বজাৰৰ পৰা ল'ব পাৰোঁ বা আমি ব্যৱহাৰ কৰি আহিছোঁ। এই আটাইবিলাকৰ যিটো উপকাৰিতা স্বাস্থ্যসন্মত, কাৰণ এই গোটেইবোৰ হাৰ্বছ আৰু মছলা বহু ধৰণৰ খনিজ লৱণ পোৱা যায়, বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়, ভিটামিন পোৱা যায়, যাৰ পৰা আমাৰ কিছুমান ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু লগতে আমি এইবিলাকক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। এইবিলাক যদি আমি সুন্দৰকৈ ব্যৱহাৰ কৰোঁ, আমি ভাবোঁ যে কিছুমান ঔষধ ব্যৱহাৰ নকৰিলে হয়। এইবোৰ আমাৰ হ'ল অসমৰ মাটিত পোৱা, প্ৰাকৃতিকভাৱে পোৱা আমাৰ কিছুমান ঔষধ আচলতে। এইখিনিতে মই কওঁ যে মছলাৰ ৰজা বুলি কয় জালুকক। তো জালুকৰ ব্যৱহাৰ আমাৰ অসমীয়া ব্যঞ্জনত বহুত বেছি দেখা পোৱা যায়, যেনে পাৰ জালুকীয়া, যিকোনো মাংস জালুকীয়া বা জালুক দি খোৱা চাহ, পচলাত জালুক, আমি জালুকৰ বহুত ব্যৱহাৰ কৰোঁ। এই জালুকৰ পাচনত হওক বা আমাৰ যি প্ৰতিৰোধ ক্ষমতা বঢ়াই বহুত উপকাৰিতা আছে। আৰু কিছুমান দেখা যায় আমাৰ তিথি পৰ্বত বা কিছুমান উৎসৱ আছে য'ত আমি কিছুমান লাড়ু পিঠা বনাওঁ, তো আমাৰ অসমীয়া যি লাড়ু পিঠা তাতো আমাৰ জালুক ব্যৱহাৰ কৰা হয়, যদিও মিঠা হয়। হয়, গুড়াৰ লাড়ুত আমি জালুক দিওঁ, সুগন্ধিৰ কাৰণেই হওক বা সোৱাদ বঢ়াবলৈ হওক, কিন্তু তাত স্বাস্থ্যৰ উপকাৰিতাও দেখা যায়। যেতিয়া আমাৰ কোভিড সময় হৈছিলে আমি দেখিছিলোঁ যে সকলোৱে ঘৰত কৰোণাৰ সময়ত মানে চাহটো, যিমান আমাৰ মছলা আছিলে সেইবোৰ দি পেলাই পানীত বইল কৰি পেলাই খোৱা দেখা গৈছিলে। সেইটো আচলতে যে সেই সময়খিনিত নহয়, আমি এনেকুৱা ধৰণৰ কিছুমান পনীয়া বস্তু পানীয় খাব পাৰোঁ য'ত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াৰ লগে লগে আজিকালি আমাৰ যি মেদবহুলতা বাঢ়িছে, সেই মেদবহুলতাও নিয়ন্ত্ৰণত এই মছলাখিনিৰ বহুত উপকাৰিতা আছে। আৰু লগতে আজিকালি বাঢ়ি অহা মধুমেহ, হৃদযন্ত্ৰৰ লগত জড়িত থকা বেমাৰ, উচ্চ ৰক্তচাপ, এই আটাইবিলাকৰ উপশম বুলি ক'ব পাৰি।
2: মানে এই যিখিনি আমাৰ শুকান
1: মছলা, শুকান মছলা
2: বাইদেউ আপুনি যেতিয়া শুকান মছলাৰ বিষয়ে কৈছে

0: জালুকৰ বিষয়ে আৰু শুকান মছলা জিৰা পৰে
1: জিৰা কালজিৰা দালচেনি ইলাচি
0: কালজিৰা আৰু দালচেনিৰ বিষয়ে খুব সুন্দৰকৈ
2: আমাৰ শ্ৰোতা এগৰাকী আমাক এনেদৰে কৈছিল
3: কালজিৰা আমাৰ যিবোৰ থলুৱা মছলা আছে তাৰে ভিতৰত কালজিৰাও এবিধ আমি বেছিভাগ মানুহে দাইল তৰকাৰীত পাঁচফোৰণ বুলি এবিধ থলুৱা মছলা ব্যৱহাৰ কৰোঁ আৰু তাৰে ভিতৰত এই কালজিৰা এবিধ হয় কালজিৰা গছ দেখিবলৈ ধনিয়া গছৰ নিচিনা প্ৰথমতে সৰু সৰু ফুল হয় তাৰপিছত বীজ ধৰে যেতিয়া প্ৰথমতে ফুল হয় তেতিয়া দেখিবলৈ বৰ ধুনীয়া লাগে এতিয়া আহোঁ গুণাগুণলৈ আমি আঞ্জা বনাওঁতে পাঁচফোৰণ আমি নিদি কেনে অকল কালজিৰা দিও বনাব পাৰো কালজিৰা গুড়ি কৰি চাটনি বনাইও খাব পাৰি আমি কালজিৰাটোক কালজিৰাও কওঁ আকৌ কলাজিৰা বুলিও ক'ব পাৰো প্ৰতিদিন অলপ কালজিৰা খাব পাৰিলে আপুনি শক্তিশালী হৈ উঠাৰ লগতে ছাল উজ্জ্বল হয় আৰু ব্ৰণমুক্ত হৈ থাকিব পাৰিব কালজিৰাত আইৰণ পোৱা যায় আৰু উচ্চ ৰক্তচাপ কমায় নিয়মিত কালজিৰা খাব পাৰিলে শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগ সতেজ হৈ থাকে কালজিৰা খালে মধুমেহ ৰোগ নিৰাময় হয় কালজিৰাই স্মৃতিশক্তি বঢ়োৱাত সহায় কৰে সৰিয়হৰ তেলৰ লগত কালজিৰা মিহলাই গৰম কৰি মালিচ আমি যদি বডিটো মালিচ কৰোঁ তেতিয়া কাহ চৰ্দি আৰু গাৰ বিষৰ পৰা আমি উপশম পাব পাৰোঁ কালজিৰাৰ লগত মৌ মিহলাই খালে হাঁপানী ৰোগ ভাল হয় কালজিৰা গুড়ি কৰি নাৰিকল তেলৰ লগত মিহলাই চুলি ঠানিলে চুলি গুড়ি মজবুত হয় আৰু চুলিবোৰ ক'লা হয় আমাৰ বহুতৰে গেছৰ সমস্যা আছে তেনে ক্ষেত্ৰত আমি যদি ৰেগুলাৰ কালজিৰা অলপ খাওঁ তেতিয়া আমি গেষ্ট্ৰিকৰ পৰা কিছু পৰিমাণে হ'লেও হাত সাৰিব পাৰিম কালজিৰাত ভিটামিন এ চি বি ওৱান বি টু বি ছিক্স আইৰণ ফলিক এচিড এইবোৰ পোৱা যায় আমাৰ থলুৱা মছলাৰ ভিতৰত দালচেনি এবিধ এই দালচেনি গছ আমাৰ বহুতৰে ঘৰত আছে যেনেকৈ তেজপাত গছ বহুতৰে ঘৰত আছে ঠিক তেনেকৈ দালচেনি গছো আছে তেজপাত আৰু দালচেনি গছ দেখিবলৈ প্ৰায় একে পাতবোৰো একে আমি যেনেকৈ আঞ্জা বনালে তেজপাত ব্যৱহাৰ কৰোঁ ঠিক তেনেদৰে দালচেনি পাতো ব্যৱহাৰ কৰিব পাৰি তেজপাতৰ পাতবোৰ ব্যৱহাৰ কৰা হয় গছডাল নহয় কিন্তু দালচেনিৰ গছডালৰ বাকলি আৰু মাজৰ সকলোখিনি অংশ ব্যৱহাৰ কৰা হয় এতিয়া দালচেনিৰ গুণাগুণখিনি হ'ল আমি মছলা হিচাপে দালচেনি দালচেনি টুকুৰাবোৰো তেলত ভাজি আঞ্জাত দিওঁ আৰু লগতে পাঁচফোৰণৰ লগতে দালচেনিৰ গুড়া কৰিও আঞ্জাত দিওঁ লাল চাহত আদাৰ লগতে দালচেনিৰ গুড়া দিলে চাহকাপ খাবলৈ যিমান ভাল লাগে তাতোকৈ উপকাৰ বহু বেছি পেটৰ কাৰণে দালচেনি খুবেই উপকাৰী গলৰ খুচখুচি কাহ আদিৰ বাবে দালচেনি উপকাৰী বাত বিষ হাড়ৰ বিষ নোহোৱা কৰাত দালচেনিয়ে সহায় কৰে হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ সমস্যা দূৰ কৰে আপোনালোকে যদি বেছি খোজকাঢ়ি বা কাম বেছিকৈ কৰাৰ পিছত ভাগৰ অনুভৱ কৰে তেতিয়া দালচেনিয়ে আপোনালোকক সুফল দিব বেছি সময় বহি থাকিলে হাত ভৰি জিনজিন কৰে তেতিয়াও দালচেনি দিয়া চাহ একাপ খালে ভাল লাগে আমাৰ শৰীৰৰ ইণ্টাৰনেল অৰ্গেনবোৰ সুস্থ কৰি ৰখাত দালচেনিয়ে খুব কাম দিয়ে
2: এয়া আছিল আমাৰ এগৰাকী শ্ৰোতা জিমনি তালুকদাৰ
1: বাইদেৱে খুব সুন্দৰকৈ কৈছে কালজিৰা আৰু দালচেনিৰ উপকাৰিতাৰ লগতেই তাৰ পৰা যি যি আমি ব্যঞ্জন বনাব পাৰোঁ সেইখিনিয়ে মই ভাবোঁ আমাৰ গৃহিণীসকলক কাৰণ আমি জানো যে পাকঘৰত চাবিকাঠি আমাৰ গৃহিণীৰ হাতত থাকে মহিলাসকলৰ হাতত থাকে গতিকে এইখিনিৰে সদব্যৱহাৰ কৰি তেখেতসকলে পৰিয়ালৰ লগতে সমাজক নিৰোগী কৰি ৰাখিব পাৰিব
0: হয় আমি জানো আমাৰ যিখিনি অসমীয়া থলুৱা ৰন্ধন প্ৰকৰণ তাতে মা মছলা ব্যৱহাৰ হোৱা সেই কথাটো আমি জানোৱেই আগৰ পৰা জানো ডাঙৰসকলে আমি জুতিৰ কাৰণে জিভাৰ জুতিৰ কাৰণে আমি মছলা ব্যৱহাৰ কৰোঁ আমি খাওঁ এতিয়া কথা হৈছে আপুনি শিশুৰ কথাও কৈছে অনুষ্ঠানৰ প্ৰথমতে এতিয়া শিশুসকলৰ ক্ষেত্ৰতো তেনেকুৱা বিভিন্ন শুকান মছলাই হওক বা হাৰ্ব বন শাকৰ যিবিলাক মছলা সেইখিনিও আছে যিবোৰ কিছুমান ক্ষেত্ৰত উপকাৰী কিছুমান ক্ষেত্ৰত অপকাৰীও নিশ্চয় আছে এই বিষয়ে বাইদেউ আমাক যদি অকণমান কয়
1: শিশুৰ ক্ষেত্ৰত মছলাৰ ব্যৱহাৰৰ যদি ওপৰত আমি ক'ব খোজোঁ উপকাৰী

0: চিকিৎসাৰ লগতে কিছুমান অপকাৰ আছে, অপকাৰ ঠিক নহয়, আচলতে কি হয় শিশুসকল খুব সংবেদনশীল। তো কিছুমান মছলা যেনে খুব জলকীয়া, ভোট জলকীয়া, জালুক, ডালচেনি সিহঁতৰ পাচনত কিছুমান অসুবিধা কৰে, সিহঁতৰ যি সংবেদনশীল শৰীৰ সহ্য নকৰে, গতিকে তেনেকুৱা ধৰণৰ মছলাখিনি আমি দিব নালাগে। বয়স অনুযায়ী আমি মছলাৰ ব্যৱহাৰটো কৰিব লাগে। আমি দেখিছোঁ যে কাহ চৰ্দিত আমি আগৰ পৰাই ব্যৱহাৰ কৰি আহিছোঁ আদাৰ ৰস, তুলসীৰ ৰস, মৌৰ লগত দিওঁ, আমি খালীকৈ সিহঁতক খাবলৈ নিদিওঁ। গতিকে তেনেকুৱা ধৰণৰ, আৰু আমাৰ যি বনশাক আছে সেই বনশাকবিলাকৰো আমি ব্যঞ্জনবিলাক বনালে দিব পাৰোঁ, কিন্তু তাত আমি জালুক বা জলকীয়া ব্যৱহাৰ কৰিব নোৱাৰিম, কাৰণ সংবেদনশীল হয়। গতিকে সকলো ধৰণৰ মছলা সম পৰিমাণত আমি শিশুক দিব নোৱাৰোঁ। শিশুৰ ভিত্তি কৰি, শিশুজনৰ বয়সৰ ওপৰত ভিত্তি কৰি পেলাই আমি মা মছলাখিনি দিব লাগে। এনেই শিশুটো সাধাৰণতে ছমাহলৈ মাকৰ মাতৃদুগ্ধ পান কৰি থাকে, তাৰপিছত আমি কিছুমান অলপ ধৰক খিচিৰি টিচিৰি দিবলৈ আৰম্ভ কৰোঁ। দুবছৰ তিনিবছৰমানৰ পৰা আমি সিহঁতক আমি যেনেকৈ খাওঁ তেনেকুৱা ব্যঞ্জন বনাই খুৱাব পাৰোঁ, কিন্তু তাত জলকীয়া জালুকৰ ব্যৱহাৰ অলপ কমাব লাগে। আদা, নহৰু, পিঁয়াজ এইবিলাক আমি সিহঁতক দিব পাৰোঁ, আৰু তুলসীৰ ৰস হওক বা নৰসিংহৰ, ভেদাইলতাৰ এইবিলাকৰ যি ব্যঞ্জন আমি বনাওঁ সিহঁতক আমি দিব পাৰোঁ, কাৰণ সৰুৰ পৰা আমি যেতিয়া দিম তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগতে সিহঁতৰ বহুত স্বাস্থ্যৰ উপকাৰিতা হ'ব। কিন্তু সদায় মন কৰিব লাগিব, কিছুমান মানে স্পাইচ আছে, মছলা আছে, ডালচেনি, জলকীয়া, ইলাচি এইবিলাক সিহঁতক বহু বেছি পৰিমাণে দিব নালাগে।
1: আৰু এটা কথা, আমি জানো কেতিয়াবা আমাৰ শিশুৰ যেতিয়া ধৰক পেটৰ অসুখে হওক হয় বা বমি হয় বা অন্যান্য এনেকুৱা আনুষংগিক কিছুমান যেতিয়া বেমাৰ দেখা দিয়ে, তেতিয়া আমি ঘৰুৱা হিচাপে আমাৰ বনশাক বা আপুনি কোৱাৰ দৰে মছলাসমূহৰ ব্যৱহাৰ আমি কৰোঁ, কিন্তু আমি ভাবোঁ বহু ক্ষেত্ৰত এয়া উপকাৰৰ বাহিৰে অপকাৰহে বেছিকৈ কৰা দেখা যায়। আপুনি কোৱাৰ দৰে যিহেতু তেওঁৰ এটা নিৰ্দিষ্ট বয়স হ'ব লাগিব নহয় জানো, এই বিষয়ে জানে প্ৰথমতে আমি ভাবোঁ এই বিষয়টো তেওঁ জনা উচিত
0: নহয়, কাৰণ সংবেদনশীল হয় শিশুৰ পেট বা শিশুৰ শৰীৰটো, গতিকে পাচনত কিছুমানে অসুবিধা কৰা দেখা যায়, সেয়েহে গোটেইখিনি বনশাক আমি শিশুক দিব নোৱাৰোঁ, এটা নিৰ্দিষ্ট বয়সলৈ, বয়সৰ পিছতহে আমি দিব পাৰোঁ।
1: হয়, এতিয়া আমি শিশুৰ কথা পাতিছো, এতিয়া আমাৰ মহিলাসকলৰ এটা সময় হৈছে প্ৰসৱ, আমাৰ গৰ্ভাৱস্থাত আৰু প্ৰসৱোত্তৰ, প্ৰসৱৰ পিছত এই সময় চোৱাটো কিন্তু আমাক পুষ্টিকৰ আহাৰৰ অত্যন্ত প্ৰয়োজন। মা মছলাই হওক বা হাৰ্বয়ে হওক বা বনশাকৰ কথাই হওক, এই ক্ষেত্ৰত বাইদেউ আমাক অকণমান কওকচোন আপুনি, প্ৰসৱৰ সময়ত আমি গৰ্ভাৱস্থাৰ সময়ত আমি কেনেধৰণে নিজৰ যত্ন ল'ব লাগে,
0: যেতিয়া গৰ্ভাৱস্থা হয় মহিলা এগৰাকীৰ, সেইখিনি সময়ত দেখা যায় যে বহুতৰে বমি হয় বা কিছুমানে খাব পাৰে, কিছুমানে খাব নোৱাৰে, তো তেনেকুৱা ক্ষেত্ৰত আমি বনশাকৰ বা মছলাৰ ব্যৱহাৰ কৰিব পাৰোঁ কম পৰিমাণত। আকৌ সেই মছলাখিনিৰ বহুত উপকাৰিতা থাকে, তেখেতসকলৰ বহুত সময়ত দেখা পোৱা যায় যে যেতিয়া বমি ভাৱ হয় তেতিয়া যদি আমি অকণমান পুদিনা চাটনি দিওঁ, ধনিয়া চাটনি দিওঁ, তেখেতসকলে খাব পাৰে। আৰু লগতে যেতিয়া আহে, যেতিয়া গৰ্ভাৱস্থা আৰু গৰ্ভাৱস্থাৰ পিছৰ সময়খিনিত আমাৰ এই বনশাক আৰু মছলাৰ বহুলভাৱে ব্যৱহাৰ কৰাৰ উপকাৰিতাই বেছিকৈ দেখা যায়, কিয়নো দুগ্ধবান অৱস্থাত থাকে আৰু তেতিয়াও গাখীৰৰ যাতে পৰিমাণ বৃদ্ধি পায়, মাকগৰাকী যাতে, মহিলাগৰাকী যাতে সোনকালে আগৰ পুনৰ অৱস্থালৈ ঘূৰি আহিব পাৰে, এইবিলাকৰ কাৰণে আমাৰ যি বনশাক, মানিমুনি হওক, নৰসিংহৰ পাত হওক, ভেদাইলতা হওক, এইবিলাকৰ যি ব্যঞ্জন সেয়া গ্ৰহণ কৰিব লাগে, আৰু লগতে আজোৱাইন খাব লাগে।
1: সেইটো যিটো মানে মাছে হওক বা জোলটো
0: হয়
1: সেইটো মানে শুকাবলৈ ভাল বুলি
0: বহুত হয়, হালধিৰ ৰস খাব লাগে,
1: তেনেকুৱা ধৰণৰ দুগ্ধপানৰ ক্ষেত্ৰত কৈছে, দুগ্ধপানৰ কথা কৈছে, এই ক্ষেত্ৰত কিন্তু কালজিৰাও
0: হয়, আমাৰ আগৰ পৰাই কিছুমান পৰম্পৰাগতভাৱে কিছুমান খাদ্য দিয়ে, তো সেই সকলোবিলাকৰ আচলতে বৈজ্ঞানিক ভিত্তি আছে, তো সেইটোৰ কাৰণে যদিও পৰম্পৰা আমি বৈজ্ঞানিকভাৱে সেই খাদ্যখিনি গ্ৰহণ কৰিব পাৰোঁ।
1: হয় বাইদেউ, আমি যিহেতু আজি বনশাক আৰু শুকান মছলা এই বিষয়ে আমি কথা পাতি আছো, এই ক্ষেত্ৰত কিন্তু আমি বাণিজ্যিকীকৰণৰ কথাও পাতিব পাৰোঁ নহয়।

0: জানো?
1: হয়, বাণিজ্যিকীকৰণৰ কথা পাতিব পাৰোঁ। কাৰণ এতিয়া চাওক, গাঁৱে ভূঞে সকলোৰে ঘৰত এখন শাকনি বাৰী থাকে, আমাৰ বিশেষকৈ অসমীয়া সমাজত। তো আমি বন শাকখিনি তাৰ পৰাই গ্ৰহণ কৰিব পাৰোঁ। আকৌ কিন্তু আমাৰ যি গুৱাহাটী মহানগৰীকে লৈছোঁ, ইয়াতে সকলোৰে তেনেকৈ সুবিধা নাথাকে। কিন্তু আমাৰ যি বজাৰখিনি দেখিবলৈ পাওঁ, সাপ্তাহিক বজাৰ হওক বা মাহেকীয়া বজাৰ হওক, সকলোতে আমাৰ এই বন শাক কেঁচাকৈ বা শুকানকৈ বহুত বেছি দেখা পোৱা গৈছে। পেকেটত সুন্দৰকৈ ৰাখে আৰু বেছিভাগ মহিলাকেই মানে এইখিনি বজাৰত অনা দেখা যায়। তো মহিলাসকল, মই ভাবিছোঁ, এনেকুৱা ধৰণৰ বাণিজ্যিকীকৰণৰ পৰা স্বাৱলম্বী হৈছে, কাৰণ এইবিলাকৰ ব্যৱহাৰ আজিকালি মানুহে সুন্দৰভাৱে কৰিবলৈ লৈছে। সকলোকে মানে তেনেকুৱা ধৰণৰ কিনা মছলাতকৈ বহুতে ভাবে কিনা পেকেটৰ যি এডভাৰ্টাইজমেণ্টত দিয়া মছলা, তাতকৈ যদি আমি গোটাকৈ আমাৰ মছলাখিনি, জিৰাৰ গুড়ি, ধনিয়া গুটি আৰু যি যি তেনেকৈ পোৱা যায়, দালচেনি, ইলাচি, লঙে, আটাইবোৰ আমি বজাৰৰ পৰা লৈ আহোঁ। লৈ আহি ঘৰত যদি আমি সেইখিনি পাউডাৰ হিচাপে গুড়ি কৰি লওঁ, তেতিয়া বেছি ফলপ্ৰসূ হয়, কাৰণ ভেজালীকৰণো আছে। গতিকে বজাৰত যি আমি গুড়ি মছলাবোৰ পাওঁ, সেইবিলাক আমি ভেজালীকৰণ বুলি। গতিকে মই ভাবোঁ গোটাকৈ যিখিনি পোৱা যায় মছলা, আৰু আজি মহিলাসকলে যি লৈ আহে বজাৰলৈ, তেখেতসকলেও স্বাৱলম্বী হৈছে আৰু বাকী মানুহখিনিৰো সেইটো এটা সুবিধা হৈছে।
0: আৰু এই যিখিনি বন শাক বা মছলা হওক, সেইখিনি আমাৰ অসমীয়া জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে। আৰু আমি সকলোৱে জানো, আপুনি ভালকে গম পাব যিহেতু আপুনি এগৰাকী খাদ্য বিশেষজ্ঞ, আমি জলবায়ুৰ ওপৰত আমাৰ খাদ্য প্ৰণালী আমাৰ
1: নিৰ্ভৰ কৰে,
0: জানো, গঢ় লৈ উঠে। হয় বাইদেউ, ঠিক তেনেকৈ তেওঁলোকেও কিন্তু এইটো এটা স্বাৱলম্বনৰ পথ হিচাপে বাছি ল'ব পাৰে, নহয় জানো? তেওঁলোকে বিভিন্ন ঠাইৰ পৰা, তেওঁ যদি গাঁৱত আছে, তাৰ পৰাই বস্তুখিনি তেওঁ আনক, আনি পেলাই মহানগৰীত তেওঁ এটা বাণিজ্য এটা আৰম্ভ কৰিব পাৰে, স্বাৱলম্বনৰ তেওঁ পথ এটা বাছি ল'ব পাৰে। অনুষ্ঠানৰ শেষত বাইদেউ, আপুনি আমাৰ আইডিয়াসকলক কি কয়?
1: অনুষ্ঠানৰ আজি শেষ পৰ্যায় পাইছোঁ। আইদেউসকলৰ, যিহেতুকে এইটো আইদেউ বুলনিৰ অনুষ্ঠান হয়, আইদেউসকললৈ মই এটা অনুৰোধ বা সকলোৱে আমি এটা কাম কৰিব পাৰোঁ, যিহেতুকে আমাৰ পাকঘৰৰ চাবিকাঠি মহিলাগৰাকীৰ হাতত থাকে।
0: আমি অন্যান্য যিকোনো চাকৰি কৰোঁ বা অন্যান্য যি কামেই নকৰোঁ, নহয় জানো বাইদেউ, কিন্তু আহি আমি
1: পাকঘৰটো আমাৰেই হয়। গতিকে সেয়েহে আমি ভাবোঁ, যিকোনো বয়সৰ এটা পৰিয়ালত শিশুৰ পৰা বৃদ্ধালৈ থাকে, তো সকলোৱে যাতে সুস্বাস্থ্য হয়, সকলোৱে যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, বেছি ঔষধ পাতিবোৰ আমাৰ প্ৰাকৃতিক ঔষধেৰেই যাতে তেখেতসকলে জীৱনটো উন্নত কৰিব পাৰে, সুস্বাস্থ্যৰ হ'ব পাৰে। গতিকে মই ভাবোঁ আমাৰ যি ৰন্ধন প্ৰণালী, আমাৰ যিখিনি পৰম্পৰাগত ৰন্ধন প্ৰণালী বা আমাৰ যি খাদ্য, আমাৰ অসমীয়া থলুৱা খাদ্য, আমাৰ যি থলুৱা মছলা, এই আটাইবোৰৰ যদি আমি সৎ ব্যৱহাৰ কৰিব পাৰোঁ অলপ সময় দি পেলাই, তেতিয়াহ'লে মই ভাবোঁ এখন সুন্দৰ মানে সুস্বাস্থ্যৰ নিকা সমাজ এখন গঢ়িব।
0: আৰু আমি এনেকে যদি আমি গাঁৱত আছো, আমাৰ ঘৰত মাটি আছে, তেতিয়া খুব ভাল, সৌভাগ্যৱান। আৰু যদি এনেকে মহানগৰত আমি এতিয়া বাস কৰি আছো, তেতিয়া সৰুকে এখন যদি বাগিচা কৰি,
1: বাগিচা হয়,
0: তাতে আমি যদি কিছু বস্তু, পদিনা, নৰসিংহ, তাৰপিছতে ধনিয়া, এনেকুৱা কিছুমান জলকীয়া অকণমান অকণমান যদি আমি আমি ৰোপণ কৰোঁ। হয় বাইদেউ, আপুনি আজি ইমান সময় উলিয়াই আমাৰ বুলনিলৈ আহিলে, আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
1: ধন্যবাদ, আপোনালৈও জ্ঞাপন কৰিছোঁ।
0: হয়,
2: সাৰ বাৰু মছলাৰ স্বাস্থ্যসন্মত উপকাৰিতা, এই বিষয়ে আলোচনাটি শুনিলে। ইয়াত ভাগ ললে খাদ্য বিশেষজ্ঞ অময়া দাসে। অনুষ্ঠানটি আঁত ধৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়া

দাসৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে সুধীৰ দাস আৰু মুক্তিনাথ বৰদলৈৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুক্তাৰাম শৰ্মা আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

ইমানপুৰি মুক্তাৰাম শৰ্মা আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি সুৰ সমলয়, পৰিচালনা অনুপম চৌধুৰীৰ।

0: ইমান পৰে এটি সুৰ সমলয় শুনিলে, পৰিচালনা আছিল অনুপম চৌধুৰীৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। আফগানিস্তানৰ পুনৰ খোজ আৰু পাকটিকা প্ৰদেশত পাকিস্তানৰ সামৰিক বিমান আক্ৰমণত কমেও 13 লোকৰ মৃত্যু হৈছে। আৰু শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা 3খন দেশৰ ক্ৰিকেট শৃংখলাত কাইলৈ ভাৰত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্ব প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। অমিত শ্বাহ, ডঃ এছ জয়শংকৰ, পীয়ুষ গোৱেল, নিৰ্মলা সীতাৰমন আৰু শিৱৰাজ সিং চৌহানকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে সবাতোকৈ বেছি সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গৌৰৱ ঘূৰাই আনিছে, সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰিছে আৰু দাসত্বৰ মানসিকতাৰ পৰা দেশক মুক্ত কৰিছে। তেওঁ কয় যে এই সময়ছোৱাত সংসদৰ নতুন ভৱন নিৰ্মাণ কৰা হৈছে, 3খন নতুন আইন ৰূপায়ণ কৰা হৈছে, নতুন শিক্ষানীতিয়ে মাতৃভাষাত চিকিৎসা আৰু অভিযান্ত্ৰিক শাখাৰ শিক্ষাৰ পথ প্ৰশস্ত কৰিছে আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াটো প্ৰতিগৰাকী ভাৰতীয়ৰ সংকল্পত পৰিণত হৈছে।

শ্ৰীশ্বাহে কয় যে মোদীৰ কাৰ্যকালত দেশৰ সীমান্তসমূহ সুৰক্ষিত হৈছে, কাশ্মীৰৰ পৰা সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছে, ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, নক্সালবাদ উৎখাত কৰা হৈছে আৰু প্ৰতিটো সন্ত্ৰাসবাদৰ ঘটনাৰ সমীচীন প্ৰত্যুত্তৰ দিয়া হৈছে। ডঃ জয়শংকৰে কয় যে এই সাফল্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব, দৃষ্টিভংগী আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি জনসাধাৰণৰ অটুট বিশ্বাসক প্ৰতিফলিত কৰিছে। একেদৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে যোৱা 12 বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত হোৱা পৰিৱৰ্তনে দেশৰ বিকাশক নতুন গতি দিছে। তেওঁ কয় যে কৃষকৰ পৰা উদ্যমীলৈ, মহিলাৰ পৰা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈ আৰু যুৱ প্ৰজন্মৰ পৰা মধ্যম শ্ৰেণীলৈ মোদী চৰকাৰৰ প্ৰতিটো বৃহৎ উদ্যমৰ সুফল তৃণমূল পৰ্যায়ৰ লোকেও লাভ কৰাত দেশৰ লাখ লাখ লোক সফল হৈ উঠিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাৰ্তাত কয় যে এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত NDA চৰকাৰে সাহসী সংস্কাৰ সাধন কৰিছে আৰু অভূতপূৰ্ব পৰিসৰত ভালেমান উদ্যম ৰূপায়ণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভালেমান প্ৰত্যাহ্বানপূৰ্ণ ক্ষণত দেশক নিৰ্ণায়ক আৰু শক্তিশালী নেতৃত্ব দিছে বুলিও তেওঁ উল্লেখ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নিজৰ বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীৰ 4,399 দিনৰ এই যাত্ৰা শক্তিশালী, সবল, সমৃদ্ধিশালী, উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সোণালী অধ্যায়ৰূপে পৰিগণিত হৈছে। মোদীৰ যুগক উন্নয়ন আৰু ঐতিহ্যৰ সংগম বুলি তেওঁ অভিহিত কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, শক্তিমন্ত্ৰী মনোহৰ লাল, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত, আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেহৱালে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো একেৰাহে সৰ্বাধিক সময়ৰ বাবে ক্ষমতাত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱা নৰেন্দ্ৰ মোদীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই গৌৰৱময় ক্ষণে শ্ৰীমোদীৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসকে প্ৰতিপন্ন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যকাল সুপ্ৰশাসন, অৰ্থনৈতিক স্থিৰতা আৰু সামাজিক ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি তেওঁ কয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে চৰকাৰে গ্ৰহণ কৰা ব্যাপক কল্যাণকামী পদক্ষেপে সৰ্বাম্মক উন্নয়ন আৰু সমবিকাশ নিশ্চিত কৰাৰ লগতে তৃণমূল পৰ্যায়লৈ চৰকাৰী সা সুবিধাসমূহ লৈ যোৱাত সহায় কৰিছে। এই সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী পদক্ষেপৰ ভিতৰত প্ৰধানমন্ত্ৰী জনমন আৰু ধৰতী আৱাস জনজাতীয় গ্ৰামীণ উৎকৰ্ষ অভিযান তেওঁৰ দৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ বুলি শ্ৰীমতী মুৰ্মুৱে কয়। শ্ৰীমোদীৰ এই অনুপ্ৰেৰণাদায়ক যাত্ৰাই ভাৰতৰ শক্তিশালী গণতান্ত্ৰিক পৰম্পৰাত নতুন আশা আৰু আস্থা প্ৰোথিত কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই একেৰাহে অধিক সময়ৰ বাবে ক্ষমতাত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাৰ সদস্যসকলে শ্ৰীমোদীক থিয় হৈ সম্ভাষণ জনায়। বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰূপান্তৰকামী শাসন ব্যৱস্থা, গ্লোবেল ছাউথৰ প্ৰতি পৰামৰ্শ আৰু এখন সৰ্বাম্মক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ভাৰত নিৰ্মাণৰ প্ৰতি থকা লক্ষ্যৰ বাবে নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কাই এখন পত্ৰযোগে কৈছে যে এই মাইলৰ খুঁটি কেৱল শ্ৰীমোদীৰ কাৰ্যকালৰ বছৰবোৰৰ বাবেই নহয়, ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণে তেওঁৰ নেতৃত্বৰ ওপৰত বাৰে বাৰে দেখুওৱা আস্থাৰো প্ৰমাণ। ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনত আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শ্ৰীমোদীৰ দৃষ্টিভংগীয়ে শ্ৰীলংকাকে ধৰি ভাৰতীয় সীমান্তৰ বাহিৰৰ বহুতকে অনুপ্ৰাণিত কৰিছে। পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপেই এটা ব্যক্তিগত ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীক আদৰ্শ আৰু নেতৃত্বৰ নিদৰ্শন হিচাপে অভিহিত কৰে। তেওঁ কয় যে 20 কোটিতকৈ অধিক লোকক সাম্প্ৰতিক সময়ত দাৰিদ্ৰৰ পৰা এটা ভাল জীৱনলৈ উলিয়াই অনাটো শ্ৰীমোদীৰ এটা চকুত লগা কৃতিত্ব। ইপিনে ত্ৰিনিদাদ আৰু টবেগৰ প্ৰধানমন্ত্ৰী কমলা পাৰ্চাদ বিশ্বেশ্বৰে শ্ৰীমোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় যে তেওঁৰ নেতৃত্বতে ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত আগশাৰীৰ কণ্ঠৰূপে বিকশিত হৈছে। প্ৰধানমন্ত্ৰীৰূপে 3টা কাৰ্যকালৰ সময়ছোৱাত ভাৰতে বিদেশ নীতি, অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি আৰু আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য অৰ্জন কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্ৰবীণ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল। আফগানিস্তানৰ কুনাৰ, খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানৰ সামৰিক বিমান আক্ৰমণত কমেও 13 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত অধিকাংশ

শিশু বুলি জানিব পৰা গৈছে। এটা বিবৃতিত তালিবানৰ মুখপাত্ৰ জাবিউল্লা মুজাহিদে এই আক্ৰমণক গৰিহণা দিয়ে। তেওঁ পাকিস্তানী সেনাই পুনৰ আফগানিস্তানৰ আকাশমাৰ্গত অবৈধভাৱে প্ৰৱেশ কৰি কৰা এই আক্ৰমণ অমানৱীয় আৰু অপৰাধী কাৰ্যকলাপ বুলিও মন্তব্য কৰে। বিগত কেইমাহমান ধৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈ থকাৰ ফলত জনজীৱন বিপৰ্যস্ত হৈছে। দুয়োখন ৰাষ্ট্ৰই পৰস্পৰক এই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি আহিছে। এনেধৰণৰ সংঘাত ৰোধ কৰিবলৈ ৰাষ্ট্ৰ দুখনৰ কূটনৈতিক আৰু চৰকাৰী মধ্যস্থতাই সফলতা লাভ কৰিব পৰা নাই। নতুন দিল্লীত কাইলৈ প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয়, প্ৰতিৰক্ষা খণ্ডত উৎকৰ্ষতাৰ বাবে উদ্ভাৱন, ষ্টাৰ্টআপ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ অৰ্থাৎ এম এছ এম ইৰ বাবে পৰীক্ষণ প্ৰক্ৰিয়া আদি বিষয়ত এখন কৰ্মশালা অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা খণ্ডত ষ্টাৰ্টআপ আৰু এম এছ এম ইৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই কৰ্মশালাই উদ্যোগ ক্ষেত্ৰৰ প্ৰতিনিধিসকলক প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয়, পৰীক্ষণ আৰু প্ৰত্যাহিতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত স্পষ্টভাৱে অৱগত কৰিব। শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা তিনিখন দেশৰ এ দলৰ ক্ৰিকেট শৃংখলাত কাইলৈ ভাৰত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অহা 21 জুনত শৃংখলাটোৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। শৃংখলাটোৰ আটাইকেইখন খেলে ডাম্বুলাত খেলোৱা হ'ব। ভাৰতৰ পুৰুষৰ এ দলটোৱে প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এ দলক 8 ৰণত পৰাস্ত কৰে। ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঋতুৰাজ গাইকোৱাৰে 101 আৰু অধিনায়ক তিলক বাৰ্মাই 60 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ মহম্মদ ছিৰাজে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 7টা বল বাকী থকা অৱস্থাত 269 ৰাণত 8টা উইকেট হেৰুৱায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্যপদ ত্যাগ কৰিছে। আফগানিস্তানৰ পুনাৰ খোষ্ট আৰু পাকটিকা প্ৰদেশত

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা

0: প্ৰতিষ্ঠানত।
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
0: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে নিৰ্মালী শইকীয়াৰ কণ্ঠত।

0: নির্মালী শইকীয়াৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপেহাৰী সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashwani. I am Anuja Kumar with the Midday News.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ চাহ বাগিচা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহন উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ বেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন বিকশাই তোলা হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ অধীনত চাহ বাগিচা অঞ্চলত বাস কৰা উপান্ত আৰু দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পৰিবহন সুবিধা প্ৰদান কৰা হ'ব আৰু ই বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায় কৰিব। ৰাজ্যৰ 11খন জিলাত অহা বছৰৰ 31 মাৰ্চলৈ ৰূপায়িত হ'বলগীয়া এই কাৰ্য আঁচনিৰ জৰিয়তে 198খন বিদ্যালয়ৰ 9000ৰ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি তেওঁ মন্তব্য কৰে। আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষটোত 5,400 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহনৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আঁচনিখন সন্দৰ্ভত মত প্ৰকাশ কৰি আজি কয় যে ইয়াৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত আৰু সহজ হৈ উঠিব। তেওঁ কয় যে

ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। অহা পাঁচ বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তৰকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। বিভাগটোৰ পুনৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজ পৰ্যালোচনা কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে পৰৱৰ্তী পাঁচ বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিস্তৰ ইতিবাচক পৰিৱৰ্তন হ'ব। শীঘ্ৰেই বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ পাছতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ো মুকলি কৰা হ'ব।

0: দিবা বিষয়টক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে।
1: অসমত স্বাস্থ্য বিভাগে কাম কৰি আগবাঢ়ি যাব এক বজ্র কঠোর সংকল্পরে মুখ্যমন্ত্রী ডাঙরিয়ার নেতৃত্বত স্বাস্থ্যখণ্ডত এক যুগান্তকারী পরিবর্তন আনার দিকে আমি কাম করি। মানুষের জীবন আরোগ্যময় হোক, মানুষের জীবন শান্তিময় হোক, মানুষের জীবন সুখময় হোক, এই চিন্তারে অসমৰ 3.5 কোটি লোকর কল্যাণার্থে আহা দিনবোৰত স্বাস্থ্য বিভাগে কাম করব। মন্ত্র থাকিব স্পীড ডেলিভারি আর কোয়ালিটি, ভাল চিকিৎসা, সময়মতে চিকিৎসা আর উন্নত মানদণ্ডর চিকিৎসা কেনেকে আমি দিব পারো, এই চিন্তারে এই মন্ত্রে বিভাগে কাম করে যাব।
0: তৃণমূল কংগ্রেসের সাংসদ সুস্মিতা দেবে রাজ্যসভার সদস্যপদ ত্যাগ করেছে। শ্রীমতী দেবে রাজ্যসভার সভাপতি সিপি রাধাকৃষ্ণলৈ পদত্যাগ পত্র প্রেরণ করেছে। পদত্যাগের পাছতে আজি নতুন দিল্লিত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ করে। উল্লেখযোগ্য যে তৃণমূল কংগ্রেসের প্রবীণ নেতা তথা রাজ্যসভার সাংসদ সুখেন্দু শেখর রয়ে সোমবার রাজ্যসভার দলের সদস্যপদ ত্যাগ করেছিল। জুবিন গার্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি তৃতীয় দিনাও সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। সময়ৰ অভাৱত কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি প্ৰথমে সাক্ষ্য প্ৰদান কৰে। ইয়াৰ পিছত বীৰেঞ্চি বৰা আৰু ৰাজা অসমে সাক্ষ্য দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদী আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ 3.5 কোটি জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডক্টৰ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱনা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত তোমাৰ দুচকুতে এলবামখনিৰ পৰা দুটি গীত শুনাবলৈ লৈছো মঞ্জুস্না মহন্ত গোস্বামীৰ কণ্ঠত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে মঞ্জুস্না মহন্ত গোস্বামীৰ কণ্ঠত।

ইমান পৰে মঞ্জুস্না মহন্ত গোস্বামীৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ নেপালী অনুষ্ঠান।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটিৰ মত জুলি দেৱী আৰু কৰিশ্মা মহন্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ধীৰাজ বৈশ্য, ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু বিজয় দাস, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই কৰবী হাজৰিকা। এতিয়া 5:15 বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। বাতৰি আৰম্ভ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম CSR ৰাউণ্ডটেবুল 2.0 শীৰ্ষক অনুষ্ঠান। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব আছিল। তেওঁ একেৰাহে 4398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 দিনত ভৰি দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ 3,50,00,000 জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰতে গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱনা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমানৰ নতুন অসমৰ এই যাত্ৰা শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় প্ৰেৰণাৰ উৎস হৈ ৰব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যৰ স্বাস্থ্যখণ্ডক অধিক উন্নত, প্ৰযুক্তি নিৰ্ভৰ আৰু বিশ্বমানৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম CSR ৰাউণ্ডটেবুল 2.0 শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। স্বাস্থ্য, পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আনুষ্ঠানিকভাৱে এই অনুষ্ঠান উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি কয় যে টাটা গোটৰ সহায়ত গঠন কৰা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ জৰিয়তে ৰাজ্যজুৰি কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ ফলত ৰোগীসকলে ৰাজ্যৰ ভিতৰতে উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি তেওঁ উল্লেখ কৰে। বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবসমূহৰ ভূমিকাত আলোকপাত কৰি তেওঁ কয় যে সুস্থ সমাজ গঢ়াৰ বাবে বিদ্যালয় পৰ্যায়ৰ পৰাই স্বাস্থ্য সচেতনতা সৃষ্টি কৰিব লাগিব। শ্ৰীসিংহলে উল্লেখ কৰে যে স্বাস্থ্যখণ্ডৰ চৰকাৰৰ বৃহৎ বিনিয়োগ অব্যাহত আছে যদিও কোনো কোনো ক্ষেত্ৰত দ্ৰুত বিকাশৰ বাবে কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অংশীদাৰিত্বও অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে তেওঁ প্ৰযুক্তি প্ৰতিষ্ঠান, চিকিৎসা সঁজুলি নিৰ্মাতা সংস্থা, বিনিয়োগকাৰী শিক্ষানুষ্ঠান আৰু ষ্টাৰ্টআপসমূহক ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ৰূপান্তৰমূলক যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ চাহবাগিচা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহণ উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন বিকশাই তোলা হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ জৰিয়তে চাহবাগিচা অঞ্চলত বাস কৰা দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পৰিবহণ সুবিধা প্ৰদান কৰা হ'ব আৰু ই বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায় কৰিব। ৰাজ্যৰ 11খন

0: জিলাত অহা বছৰৰ 31 মাৰ্চলৈ ৰূপায়িত হ'বলগীয়া এই আঁচনিৰ জৰিয়তে 198খন বিদ্যালয়ৰ 9000ৰ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষটোত 5,400 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহণৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই আঁচনিখনৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত আৰু সহজ হৈ উঠিব। তেওঁ কয় যে ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি অভিভাৱক মন্ত্ৰী চৰণ বড়োৱে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বাক্সা জিলাৰ বিধায়কদ্বয় মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰী, বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য আগষ্টো ষ্টিগা, বেগম আখতাৰ আহমেদ, জিলা আয়ুক্ত কিমনে ছেংচন, অতিৰিক্ত আয়ুক্তকে ধৰি ৰাজনৈতিক নেতা আৰু জিলাখনৰ গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। জিলাখনত সঘনাই অব্যাহত থকা হাতী মানুহৰ সংঘাত, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, খোৱাপানী আৰু জলসিঞ্চনৰ সমস্যাৰ বিষয়ে আলোচনা কৰে। ইফালে বিটিএডিৰ ওদালগুৰিৰ পৰা বাক্সা চিৰাঙৰ মাজেৰে কোকৰাঝাৰলৈ এটা ৰেলপথ নিৰ্মাণৰ কাৰণে ৰাইজৰ দাবীৰ কথা বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।
1: মন্ত্ৰী দায়িত্ব পোৱাৰ পিছত বাক্সা জিলালৈ প্ৰথম আহিছো। মোক এনে তিনিখন জিলাৰ দায়িত্ব দিছে আৰু তিনিখন জিলাও আমাৰ বিটিচিৰ ভিতৰতে পৰিছে। কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। বাক্সাত ইতিমধ্যে আমি বিভিন্ন ডিপাৰ্টমেণ্টক লৈ ৰিভিউ কৰিলোঁ। খুব ভাল মিটিং হৈছে আৰু আজি এটা ইন্ট্ৰডাকশ্যন চেৰিমনিও হ'ল। বিভিন্ন সমস্যাৰ ওপৰত আমি আলোচনা কৰি ইয়াৰ সমাধানৰ ব্যৱস্থা আমি ওলাইছোঁ। যিহেতু এতিয়া বাৰিষাৰ সময়, ফ্লাড হ'ব পাৰে, তো ফ্লাডৰ কাৰণে আমি কি প্ৰিপাৰেশ্যন ল'লে ভাল এতিয়া ক্ষেত্ৰত আমি আলোচনা কৰিছোঁ। আমাৰ এছ ডি এমে আজি খুব ধুনীয়াকৈ ৰিপৰ্ট দিলে। হাতী মানুহৰ সংঘাত এই বিষয়ে ওলাইছে, এই বিষয়ৰ ওপৰত আমি আলোচনা কৰিছো। আৰু যিহেতু বৰ্ডাৰ এৰিয়াত এই ঘটনাটো হয় আৰু বাক্সা জিলাটো যিহেতু বৰ্ডাৰ এৰিয়া হিচাপেও এটা স্কিম পাই আছে, বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা। আৰু এতিয়া নতুন স্কিম আহিছে আৰ্বান ভিলেজেছ, ইয়াৰ দ্বাৰাও কিছুমান কাম কৰিব পৰা স্কোপটো আছে।
0: ইফালে মন্ত্ৰীগৰাকীয়ে অভিভাৱকৰ দায়িত্ব পোৱা চিৰাং জিলাও আজি ভ্ৰমণ কৰে। জিলাখনৰ কাজলগাঁৱত বিয়লিৰ ভাগত উপস্থিত হৈ তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱে 2021 চনত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। শিলচৰ লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। দলত্যাগৰ পাছত সাংবাদিকৰ আগত শ্ৰীমতী দেৱে এইদৰে কয়।
2: This is my personal decision and I have the right as in a free country and a democracy to decide which party I will go to and what kind of politics I will do and whether I will do politics or not. It's my decision. So I don't need anybody's validation and I will not speak against anybody in the Trinamool or any other.
0: কামৰূপ জিলাৰ আমিনগাঁৱৰ আয়ুক্তৰ কাৰ্যালয়ত আজি নৱনিযুক্ত অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জিলাখনৰ সদৰ আমিনগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰীগৰাকী উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰববীসকলৰ লগত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ঐতিহাসিক জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহ খৰতকীয়া আৰু সম উন্নয়ন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। লগতে জিলাখনৰ সকলো উন্নয়নমূলক আঁচনি তথা জিলাখনৰ সকলো কাম কাজ সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সকলো বিষয়া কৰ্মচাৰীক নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে পৰ্যালোচনা সভাত কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ দাসো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ

0: প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম চি এছ আৰ ৰাউণ্ড টেবুল 2.0 শীৰ্ষক অনুষ্ঠান। চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৰাজ্যসভাৰ সদস্য পদ ত্যাগ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো গয়া মহিলাৰ অনুষ্ঠান।
2: সমূহ গয়া মহিলাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো দৰং জিলাৰ চিপাজাৰৰ হাতঘৰীয়া অঞ্চলত থলিতে মানিবদ্ধ কৰা এটি অনুষ্ঠান।
3: মই বৰ্তমান উপস্থিত আছো দৰং জিলাৰ চিপাজাৰৰ হাতঘৰীয়া অঞ্চলত আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী স্বাৱলম্বী মহিলা। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপুনি আপোনাৰ পৰিচয়টো জনাব।
4: নমস্কাৰ, মোৰ নাম শ্ৰী পুতুলি হাজৰিকা। মই চিপাজাৰ হাতঘৰীয়া ঘোঁৰাবন্ধাতে ঘৰ। মই বহুতৰ লগতে জড়িত। মই ডেন্স কৰোঁ। মই 83 চনৰ পৰা ডেন্স কৰিছোঁ স্বৰ্গীয় ললিত চন্দ্ৰ ওজাৰ লগত। তেখেতৰ লগত মই দিল্লী, বোম্বাই, কলিকাতা এইবিলাকত গৈছোঁ। মোৰ এখন দোকানো আছে চিপাজাৰ পি ডি কলেজ। তাৰপিছত মই মানে চব কামতে হেৰি কৰোঁ।
3: মোৰ আপুনি যিহেতু দোকান থকা বুলি ক'লে, আপোনাৰ দোকানখন কিহৰ?
4: মোৰ দোকানখন ফাষ্টফুডৰ।
3: আপুনি নিজে চলাই?
4: মই নিজে চলাওঁ। মোৰ এজনী ভতিজা ল'ৰা আছে, ল'ৰাজনেও মোক অলপ হেল্প কৰে বাৰু, হ'লেও মই অকলেও প্ৰায় বেছিখিনি কৰোঁৱে মানে।
3: এই দোকানখন আপুনি কেতিয়াৰ পৰা চলাই আছে?
4: মোৰ দোকানখন চলোৱা আজি 14 বছৰমান হৈছে।
3: 14 বছৰ হ'ল আপুনি এই দোকানখন চলাই আছে।
4: তাৰ পৰা মই বহুত স্বাৱলম্বী। মোৰ গোট আছে, গোটত মই সেই তাৰ পৰা ইনকাম কৰা।
3: আত্মসহায়ক গোটৰ কথা সুধিম বাৰু। আপুনি যিহেতু উল্লেখ কৰিছে আপুনি নৃত্যৰ সৈতে জড়িত, আপুনি কেতিয়াৰ পৰা নৃত্য শিকিছে?
4: মইতো 8 বছৰ বয়সৰ পৰাই নৃত্য শিকিছোঁ। স্বৰ্গীয় ললিত চন্দ্ৰ ওজাৰ লগত দেওধনী নৃত্য কৰিছিলোঁ। মই দিল্লী, বোম্বাই গোটেই ঘূৰিছোঁ। মই
3: বৰ্তমান কি কি নৃত্যৰ সৈতে জড়িত আপুনি?
4: মইতো নামত যাওঁ, বিহু নৃত্য নাচোঁ, আধুনিক নাচোঁ, নাম কৰোঁ। মই প্ৰত্যেক হেৰিতে কৰোঁ তাৰমানে।
3: যিহেতু আপুনি আত্মসহায়ক গোটৰ কথা উল্লেখ কৰিছে, গোট থকা বুলি কৈছে, আপোনালোকৰ আত্মসহায়ক গোটটোৰ নাম কি?
4: আমাৰ আত্মসহায়ক গোটৰ নাম মিলনজ্যোতি হাবালক গোট।
3: আপুনি সেই গোটটোৰ সদস্য নে কিবা বাবদ আছে?
4: নাই, সদস্য। মই
3: সদস্য। অকণমান গোটটোৰ বিষয়ে কওকচোন, কি কি কাম কৰি আছে গোটটো?
4: গোটটোত আমি হাঁহ পালন কৰোঁ। হাঁহ পালন কৰি আমি মানে 10 জনী মহিলা, 10 জনীৰ আমাৰ হাঁহ আছে। আমি আচাৰ কৰোঁ, আমৰ বতৰত আমি আম আনো। আনি আম আমি গোটেইকেইজনী একে লগ লাগি হেৰি কৰোঁ, মানে আমটো আচাৰ কৰোঁ। আমি হালধি কিনো, আমাৰ ঘৰৰ বন্ধাত দৈল আছে, দৈলৰ পৰা আমি কেঁচা হালধিটো কিনো। কিনি আমি গোটেইবিলাকে হেৰি উহাওঁ, উহাই শুকাই মেলি আকৌ আমি সেইখিনি মানে মিলিং কৰি আনো। মিলিং কৰি আনি আমি পেকেট কৰি তেনেকৈ আমি 50 টকাকৈ
3: মানে নিজাকৈ আপোনালোকে হালধি গুড়ি প্ৰস্তুত কৰে?
4: প্ৰস্তুত কৰোঁ
3: বিক্ৰীৰ বাবে।
4: হ্যাঁ, বিক্ৰী।
3: গোটটোত উৎপাদন কৰা সামগ্ৰীসমূহ কেনেধৰণে বিক্ৰীৰ বাবে উলিয়াই দিয়ে?
4: বিক্ৰী আমি দোকানবিলাক আছে আমাৰ ওচৰত, আমি আৰু লাড়ু পিঠাও বনাওঁ। লাড়ু পিঠাও কৰোঁ আমি গোটৰ সদস্যবিলাকে গোটেইখিনি একেলগতে লগ লাগো। আজি যদি ধৰ আমি 4 জনীয়ে কৰোঁ, আমি আকৌ কালি আকৌ 5 জনীয়ে কৰোঁ। তেনেকুৱাকৈ আমি ভগাই লওঁ তাৰমানে বস্তুটো। ভগাই লৈ আমি গোটেইখিনি তাৰমানে যিটো আমাৰ লাভৰ অংশ আমি গোটেইখিনি জমা কৰোঁ। কৰি মেলি আমি তাৰপিছতহে আমি বস্তুটো মানে বিক্ৰীৰ বাবে হেৰি কৰি দিওঁ।
3: আপোনালোকৰ আত্মসহায়ক গোটটো কেতিয়া স্থাপন কৰা হৈছিল, কেতিয়াৰ পৰা চলি আছে এই গোটটো?
4: সেইটো আজি বৰ্তমান মই এতিয়া চনটো মনত নাই, পাহৰিছোঁ বাৰু। 12-14 বছৰমান হৈছে।
3: 14 বছৰ হৈছে। যিহেতু আপুনি উল্লেখ কৰিছে যে আপোনালোকৰ আত্মসহায়ক গোটটোৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা হয়, এই সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে নিশ্চয় মূলধনৰ প্ৰয়োজন হয়। সেই মূলধনখিনি আপোনালোকে ক'ত পায়?
4: সেই মূলধনটো আমি এতিয়া আমি বেছি কৰিছোঁ। আমি চৰকাৰৰ পৰা আমি 10,000 টকা পাইছোঁ। সেই 10,000 টকাটো আমি প্ৰত্যেকে তাৰমানে 5,000-5,000 টকা আমি তাত মানে মজুত কৰিছোঁ। সেইমতে
3: মানে গোটটোৰ
4: প্ৰত্যেক আমি হেৰি মহিলাই 5,000 টকা আমি তাতে গোটটোত আমি হেৰি কৰিছোঁ তাৰমানে। কৰি উঠি আমি সেই হেৰি 5,000টোৰ আমি এতিয়া বৰ্তমান আমি পইচা ভগা মেলা কৰা নাই। আমি মানে ইনকামটো কিমান হয় আমি সেইটো চাই আছোঁ তাৰমানে।
3: উৎপাদন
4: হ'ব
3: আপোনালোকে ভগাব
4: ভগাম হয়।
3: মই এইখিনিতে আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ। আজিকালি আত্মসহায়ক গোটবিলাকৰ দেখা যায় যে সচৰাচৰ মেলাবিলাক হ'লে বিপণী দিয়ে, আত্মসহায়ক গোটবিলাকে বিপণী দিয়া দেখা যায়। আপোনালোকৰ তেনেকুৱা কিবা কৰা হৈছে?
4: দিবই নালাগে, আমাৰ দোকানবিলাক ওচৰতে আছে নে, আমাৰ মেইন চকতে যেতিয়া ঘৰ, আমি আমাৰ প্ৰত্যেক দোকানীয়ে আমাক লাড়ু পিঠাবিলাক মানে যোগাযোগ কৰোঁ, তাৰমানে

0: আমি আমি টিপটত মুখত দি গিলাস পিঠা তেনেকে দেওঁ, তাৰপিছত আমি তেল পিঠা বনাওঁ, তাৰপিছত আমি হেৰি নাৰিকল দিয়া পিঠা বনাওঁ, আমি 4 টকাকে বিক্ৰী কৰোঁ, তেওঁলোকে 5 টকাকে বিক্ৰী কৰে, তেনেকুৱা কৰোঁ, আৰু আমি চুজি আৰু এনেকুৱাকে লাড়ু বনাওঁ, বনাই তেনেকুৱা কৰি আছো আৰু বৰ্তমান।
1: আপোনালোকৰ গোটটোৱে কেতিয়াবা লোন লৈছিল নে? সচৰাচৰ দেখা পোৱা যায় গোটত যিসকল মহিলা থাকে 10 গৰাকীয়ে হওক বা 12 গৰাকীয়ে, তেওঁলোকে কিবা এটা পৰিমাণত মাহিলী হিচাপত জমা কৰে, এটা
0: পইচা আমি জমা কৰো।
1: হয়, এইটো কিমান আপোনালোকে জমা কৰে?
0: আমি এতিয়া 100কে থওঁ মাহত, আমি 100কে থওঁ
1: 10 গৰাকী
0: মহিলা।
1: আমি পইচাখিনি কি কৰে আপোনাৰ?
0: আমি বেংকত থৈ আছোঁ, এতিয়া বৰ্তমান বেংকত থৈ আছোঁ, জমা হিচাপে থৈ আছোঁ। আমাৰ মূলধনটো অলপ বেছি হ'লে তাৰমানে গোটেইখিনি আমি দুখীয়া মানুহ নে, গতিকে যেতিয়া হাঁহ মুৰ্গী বিক্ৰী কৰা পইচাকেইটাহে আমি ধৰ হেৰি কৰিব লাগে, আৰু যিটো আমাৰ বেপাৰতটো সেইটো আমাৰ বেলেগকে থোৱা যায় তাৰমানে।
1: এইখিনিতে আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ, আপোনালোকৰ গোটটোৰ নাম কৈছে আপুনি মিলন জ্যোতি
0: হাঁহপালক
1: আত্মসহায়ক গোট, যিহেতু ইয়াতে নামটোৰ সৈতে হাঁহ পালক বুলি এটা শব্দ জড়িত হৈ আছে, কিবা হাঁহ পালনৰ
0: আছে? আছে, আমাৰ হাঁহ আছে, আমি ৰুম বনাই লৈছো, আমি ৰুম বনাই লৈছো।
1: একদম প্ৰথমতে আপোনালোকে কেনেকৈ এইটো চিন্তা আহিল, এতিয়া বৰ্তমান কেনেকুৱাকৈ কৰি আছে?
0: সেইটো আমাৰ ইয়াত এটা সত্ৰ আছিলে, ফাৰ্ষ্টতে আমাৰ সেই ননী চকীয়াৰ এটা সত্ৰ আছিলে, সত্ৰই আমাক মানে 5 জনীকে হাঁহ দিছিলে, হাঁহ দিওঁতে আমি তেতিয়া গোটটো দিছিলে আমাৰ আমাৰ তেতিয়া এইগিলা চৰকাৰৰ পৰা আমি একো পোৱা নাছিলো, তেতিয়া আমাক যেতিয়া হেৰিয়ে দিলে আমাক এই ননী চকীয়া বুলি, তেখেতে দিয়াৰ পিছত আমি কি কৰিলোঁ, আমি মানে গোটেইকেইটাই 500-500 টকা উঠাই আমি হাঁহৰ এটা ঘৰ বনালোঁ। ঘৰ এটা বনাই তাৰমানে আমাৰ ডিউটি দিলোঁ প্ৰত্যেকৰে, আৰম্ভণিতে আমি প্ৰত্যেকে আমি ডিউটি দিলোঁ, মানে 2 জনী যদি ৰাতিপুৱা যাব লাগিব, 2 জনী দুপৰীয়া যাব লাগিব, আৰু 2 জনী গধূলি হাঁহ বান্ধিব যাব লাগিব, তেনেকুৱা। তাৰপিছত ওচৰতে আমি অলপ মাটি ললোঁ, তেওঁলোকৰ অৱশ্যে মাটি ভাড়া চাৰা লোৱা নাই, আমাক হাঁহখিনি পালন কৰি গৈছে, তেওঁলোকৰ আকৌ আমি যদি কোনোবা যাব নোৱাৰোঁ, তেওঁলোকৰে হেৰিয়ে মানে যিজনী আছে তেখেত আমাৰ লগত একেবাৰে দুখীয়া, তেখেতে কয় তেহেঁতৰ আজি নাহিলেও হ'ব দে, ময়ে কৰিম দে এইবুলি কয়। তাৰপিছত হাঁহ যেতিয়া কণী পাৰিব তেতিয়া আমাৰ তেওঁ কণীখিনি এটা মানে বেলেগ বাচনত থৈ দিয়ে, সেই ওচৰৰে আমাৰ
1: 5 জনী হাঁহৰ পৰা মানে আৰম্ভণি কৰিছিল,
0: আমি 5 জনীৰ পৰা আমি হেৰি 160 জনী হাঁহ কৰিলোঁ,
1: বৰ্তমান আপোনালোকৰ
0: এতিয়া 60টা হাঁহ আছে এতিয়া বৰ্তমান।
1: যিহেতু আপোনালোকৰ 10 গৰাকী মহিলা, হাঁহ কেইজনী ক'ত ৰাখিছে?
0: আমি ক'লো নাই, ওচৰতে হেৰি দুখীয়া মহিলা এজনী আছে, তেওঁলোকৰ বহুত মাটি আছে, তেওঁলোকৰ ঘৰতে আমি দিছিলোঁ, হাজিৰা মানুহ মাতিলেও আমি ঘৰ বনালোঁ, বনাই আমি আমি নিজায়ে পইচা দিছোঁ বাৰু, আমাৰ গোটৰ পইচাৰে দি।
1: বৰ্তমান হাঁহ কেইজনীক চোৱা চিতা কোনে?
0: আমি ক'লো নাই, ডিউটি দিওঁ, ৰাতিপুৱা যদি 2 জনী যায়, আকৌ দুপৰীয়া 2 জনী যায়, আকৌ আৰু গধূলি আকৌ 2 জনী যায়, আমি 3 টাইমে দিওঁ আধাৰ।
1: আৰু সেই হাঁহৰ পৰা যিখিনি উৎপাদন হয় কণীয়ে হওক বা
0: আমি হাঁহ বিক্ৰী কৰোঁ, ধৰি চব মতা হাঁহ হেৰি কৰিব নোৱাৰিতো, আমি আৰু তাৰপিছত আমি উমনিও দিওঁ তাত, উমনি দিলে ধৰ আমি এটা হাঁহত আমি 16টা 15টা 20টা এনেকুৱাকৈ কণী দিওঁ, দিলে কোনোবা কোনোবা দিনা যদি ধৰ 10টা হেৰি যোগে আৰু কোনোবা দিনা 8টামান যোগে এনেকুৱা হয়নে, আকৌ সেইখিনি পালন কৰোঁতেও আমাৰ সময় লাগে, তেনেকুৱা।
1: তেনেদৰে আপোনালোকৰ গোটটো
0: চলি আছে,
1: বিশেষকৈ হয় বুজিছোঁ, বিশেষকৈ আপোনালোকে হাঁহ পালনৰ ক্ষেত্ৰত বেছি গুৰুত্ব প্ৰদান কৰে। এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি আমাক ইতিমধ্যে জনালে আপুনি নৃত্যৰ সৈতে জড়িত, আত্মসহায়ক গোটৰ সৈতে জড়িত, আৰু ইয়াৰ বাদেও আপুনি বেলেগকৈ কিবা কৰে নেকি, নিজাকৈ কিবা আপোনাৰ আছে?
0: মোৰ দোকান আছে,
1: ঘৰত নিজাকৈ গৰু ছাগলী
0: আছে মোৰ দোকানো আছে, মাংসৰ দোকানো এখন আছে, মাংসৰ দোকানো আছে মোৰ এখন, ল'ৰাই চলাই,
1: মাংস মানে আপোনাৰ
0: ছাগলীও থাকে বিকি, ব্ৰইলাৰ মুৰ্গী থাকে, হাঁহ থাকে, লোকেল মুৰ্গী থাকে, গোটেইখিনিয়ে থাকে, সেইখিনি মোৰ ঘৰতে থাকে, আকৌ ছাগলী তাগলীক ধৰ গোটেই আকৌ সেইখিনিও ব্যৱস্থা কৰিব লাগে আমি গধূলি।
1: মই সেয়াই জানিব বিচাৰিছোঁ যে আপোনাৰ যিহেতু আপুনি ছাগলী মুৰ্গী থকা বুলি কৈছে, ছাগলী কেইজনী আছে?
0: ছাগলী এতিয়াতো আমাৰ কেইজনী বুলি ক'লেতো হেৰি হ'ব, কেতিয়াবাতো আমাৰ একেবাৰে 20-25 জনী হৈ যায়, আকৌ কেতিয়াবা আকৌ 3 জনী মানে হৈ যায়, এনেকুৱা হৈ থাকে, তাৰমানে
1: বেচা কিনা
0: চলি থাকে।
1: হাঁহ কেইজনী আছে আপোনাৰ ব্যক্তিগত?
0: ব্যক্তিগত হাঁহ মোৰ এতিয়া 7 জনী আছে,
1: 7 জনী আছে। কুকুৰা?
0: কুকুৰাটো মোৰ আছে 14টামান আছে।
1: এই হাঁহ ছাগলী কুকুৰা আপুনি কেনেকৈ চোৱা চিতা কৰে?
0: মই আৰু ৰাতিপুৱা 9 বজাতহে দোকানত যাওঁ, তাৰ পৰা আহি আৰু 3 বজাত পাওঁ, 3 বজাৰ পৰা মই হাঁহ ছাগলী মুৰ্গীৰ লগতে লাগি থাকোঁ,
1: আধাৰ দিয়া।

0: ইয়াৰ পৰা গোটেইখিনি ময়ে কৰোঁ, মোৰ বোৱাৰী আছে, বোৱাৰীয়ে কৰে।
1: পৰিয়ালৰ কথা সুধিছোঁ অকণমান, যিহেতু বোৱাৰীৰ কথা উল্লেখ কৰিছে, ল'ৰাৰ কথা উল্লেখ কৰিছে, আপোনাৰ পৰিয়ালত কোন কোন আছে?
0: পৰিয়ালত দুজন ল'ৰা, দুটা বোৱাৰী, দুটা নাতিনী আৰু মোৰ ভতিজা দুটা আছে। ভতিজা দুটাৰ মা দেউতা নাই, ময়ে পালি আছোঁ, বৰ্তমান পালি আছোঁ। এতিয়া সৰুজন ল'ৰা অলপ হেৰি বিকলাংগ, সি মানে মোৰ লগতে মোকে মা বুলি মাতে। বৰ্তমান চলাই ৰাখি আছোঁ, সেই ল'ৰাজনে থাকে মোৰ লগত দোকানত। মা দেউতা সৰুতে ঢুকাইছে, 21 দিনাই ঢুকাইছে, তাৰপিছত ময়ে পালি আছোঁ। মোৰ মালিক ঢুকাবলৈও 14 বছৰ হৈছে এতিয়া, এনেকে চলি আছো আৰু।
1: আপুনি বহল ভিত্তিতে আচলতে ব্যৱসায়
0: কৰি আছে।
1: যিহেতু আপুনি কৈছে নৃত্যৰ সৈতে জড়িত, নাম প্ৰসংগৰ সৈতেও জড়িত, আপুনি এই ব্যৱসায় লগতে আত্মসহায়ক গোট, এই সকলোবোৰৰ মাজত সাংস্কৃতিক দিশটো আপুনি কেনেদৰে আপুনি বজাই ৰাখিছে?
0: মই তাৰমানে মোৰ সাংস্কৃতিক মানে বুলি ক'লে মোৰ মানে সেইটো মানে ভাবিব নোৱাৰা কথা। মোৰ এনেকুৱা লাগে তাৰমানে মই মানে সাংস্কৃতিকটো মানে কোনোবাই ক'লে মই তাত যামে তাৰমানে, আৰু মোৰ
1: আপুনি চলিব
0: নোৱাৰোঁ। মই তাৰমানে যিমান নহ'লে মই দোকান বন্ধয়ে কৰি দিম, মই সাংস্কৃতিকত যামে তাৰমানে। বহুত ভাল পাওঁ, বহুত ভাল পাওঁ মই। মই বিহুৰ সময়ত বিহু মাৰিব লৈ যাওঁ মোৰ ল'ৰা ছোৱালীৰ লগত, এই ওচৰ চুবুৰীয়া সেইবিলাকৰ লগত। এতিয়া মই জেং বিহু মাৰি আছোঁ, বৰ্তমানো মাৰি আছোঁ, আছে মোৰ লগত 15 জনীমান আছে জেং বিহুৰ দল। আৰু মই এতিয়া কি ক'ম, মই গধূলি আকৌ এই ইমানৰ মাজতো মই গধূলি শিৱ মন্দিৰত যাওঁ। মই ৰবিবাৰে বৃহস্পতিবাৰে মাজে মাজে মই শিৱ মন্দিৰ চাফাও কৰোঁ যায় তাৰমানে। মই শিৱ মন্দিৰৰ মানে সভানেত্ৰী, তাৰে মাজতো মই শিৱ মন্দিৰো চলাই থাকোঁ। তাতে নাম চাম হ'লে মোকে গোটেইখিনি দায়িত্ব দিয়ে, তেনেকৈ কৰি থাকোঁ। এতিয়া চৰকাৰৰ পৰা আমাক 3000 টকা দিছিলে মন্দিৰৰ বাবদ, তাৰপিছত আকৌ গোটেই নাম চাম মাতি ময়ে নাম চাম ধৰি দিলোঁ, তেনেকুৱা হৈছে আৰু। এতিয়া
1: তেনেকৈ আপোনাৰ ব্যৱসায়ৰ মাজত
0: গোটেইখিনি
1: খুব সুন্দৰ কথা ক'লে, গোটৰ কথা ক'লে, লগতে আপোনাৰ নিজৰ ব্যক্তিগত জীৱনৰ কথাও জনালে। মই আশা কৰিছোঁ আমাৰ যিসকল গয়া মহিলা অনুষ্ঠানৰ মহিলা শ্ৰোতা আছে, তেওঁলোকে আপোনাৰ এই কথাখিনিৰ যোগেদি নিশ্চয় উপকৃত হ'ব আৰু কাম কৰিবলৈ তেওঁলোকে উৎসাহ পাব। আৰু আপোনালৈ অশেষ ধন্যবাদ, আপুনি এইদৰে কাম কৰি গৈ থাকক।
2: অনুষ্ঠানত এইবাৰ শুনক ভুলু ডেকা আৰু সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত দিহানাম।

0: আমাৰ আজিৰ গয়া মহিলা অনুষ্ঠানটি ইমানতে সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

পুনেতে আজি প্ৰচাৰিত হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে কৈছো। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ যুগুতাইছে অংকুমণি বৰাই। 6:10 কৃষি জগত অনুষ্ঠানত মাছ পোহা পুখুৰীৰ যতন সম্পৰ্কে শুনিবলৈ পাব। 7:20 আকৌ শুনো আহক। 7:35 পূবালীৰ সুৰত যোগেন বৰদলৈ আৰু লগৰীয়াসকলৰ কণ্ঠৰ তিৱা গীত, কবীন্দ্ৰনাথ দাসৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:45। 8:02 বুধবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন, ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ অষ্টম খণ্ড, মামণি ৰচন গোস্বামীৰ মূল উপন্যাসৰ অনাতাঁৰ নাট্যৰূপ আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ, 8:30 শ্ৰব্য সংকলনৰ পৰা লোৱা আধুনিক গীত, 9:00 চিত্ৰগীত, 9:30 সাহিত্য চোৰা অনুষ্ঠানত জ্ঞানদীপ শইকীয়াৰ গল্প আৰু বৰ্ণালী চৌধুৰীৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ, 9:30 অভিলেখাগাৰৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে যুগুতোৱা অনুষ্ঠানৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এতিয়া শুনক কাইলৈ প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। কাইলৈ সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 চৰকাৰৰ 12 বছৰ এই বিষয়ে এটি আলোচনা শুনিবলৈ পাব। 8:02 নতুন দিগন্ত অনুষ্ঠানত বৈজ্ঞানিক উৎকৰ্ষ সাধনত বিজ্ঞান নগৰীৰ ভূমিকা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডঃ জয়দীপ বৰুৱা আৰু ৰমেন্দ্ৰ মেধিয়ে, আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 অজন্তা গোস্বামীৰ কণ্ঠৰ আধুনিক গীত, সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডঃ ৰুণিমা শৰ্মাৰ সংস্কৃত কথিকা, ভাস্কৰ চৰিতা কাব্যস্য বৈশিষ্ট্যতম, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন, এই বিষয়ে আলোচ কৰিব ডঃ শৰৎ শইকীয়া আৰু ডঃ অঞ্জন বৰাই, আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন দুৱৰাই যুগুতোৱা কথিকা ইংৰাজী লিখন কৌশলৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব।

সন্ধিয়া 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত মৃণালিনী কলিতাৰ কথিকা অৰুণোদয় য়োগে অসমীয়া সাহিত্য এক অৱলোকন। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত অনুপম শইকীয়া, নিবেদিতা শৰ্মা বৰা, জীৱেন্দ্ৰ মোহন দেৱশৰ্মা, মিনতি ভূঞা, আৰিফুল হক আৰু শিখা চৌধুৰীৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 পোনপটীয়া ফোন ইন কল্পতৰু। দিনৰ 12:30 আইদৌৰ বুলনি অনুষ্ঠানত স্বাস্থ্য এই শিতানত বিশ্ব ৰক্তদান

0: দিবস উপলক্ষে রক্তদান জীবনদান এই বিষয়ে ভিক্টর রাজকুমারৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। দিনৰ 1:20 ৰাজেন্দ্ৰনাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ উজাপালি। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ হাতে হাত ধৰি আগবঢ়াব প্ৰাঞ্জিৎ প্ৰীতম কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটী,
2: বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: অসমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পাঠ্যপুথিৰ পোহৰৰ প্ৰতিফলন আৰু গোলাকাৰ দাপোন এই পাঠটি আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে অংকুমণি বৰাই। তোমালোকে শুনাচোন।
1: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰো তোমালোক আটাইয়ে ভালে আছা। আজি তোমালোকৰ সৈতে পোহৰৰ প্ৰতিফলনৰ বিষয়ে কথা পাতিম দেই। ধৰি লোৱা, হঠাৎ আমাৰ ক্লাছৰুমৰ লাইটবোৰ বন্ধ হৈ গ'ল আৰু খিৰিকীবোৰো সম্পূৰ্ণ আন্ধাৰ কৰি দিয়া হ'ল। তোমালোকে আশে পাশে থকা বস্তুবোৰ দেখা পাবানে বাৰু? একো দেখা নাপাবা, সম্পূৰ্ণ আন্ধাৰ হৈ পৰিব, নহয় জানো? কিন্তু আকৌ যেতিয়া লাইটটো জ্বলাই দিওঁ বা খিৰিকীবোৰ মুকলি কৰি দিয়া হয়, কি হ'ব বাৰু? সকলো আকৌ দেখা পাবা। এতিয়া আচলতে কি ঘটিল জানানে? যাৰ বাবে লাইটটো জ্বলাই দিলে আমি বস্তুবোৰ দেখা পাওঁ, লাইটৰ পোহৰ আহি বস্তুৰ ওপৰত পৰে আৰু তাৰপিছত বস্তুৰ পৰা আমাৰ চকুলৈ আহে আৰু আমি দেখা পাওঁ। বিজ্ঞানৰ ভাষাত এই পৰিঘটনাটোক আমি কওঁ পোহৰৰ প্ৰতিফলন। ইংৰাজীত যাক ৰিফ্লেকশ্যন অফ লাইট বুলি কোৱা হয়। দিনৰ ভাগত সূৰ্যৰ পোহৰ বস্তুৰ পৃষ্ঠত আপতিত হৈ প্ৰতিফলিত হয় আৰু আমাৰ চকুত পৰিলেহে আমি বস্তুবোৰ দেখা পাওঁ। পোহৰে সদায় কেনেকৈ গতি কৰে জানানে? ধৰা এটা সৰল টৰ্চ লাইট জ্বলালে পোহৰ কেনেকৈ যায়? সেই পোহৰ সদায় পোনে পোনে যায়, মানে সৰল ৰেখাত গতি কৰে। অৰ্থাৎ পোহৰৰ গতি সাধাৰণতে সৰলৰৈখিক। কিন্তু এটা কথা মনত ৰাখিবা, পোহৰৰ পথত যদি অতি ক্ষুদ্ৰ বস্তু এটাও আহি পৰে, পোহৰ পোনে পোনে নোযোৱাকৈ তাৰ কাষেদি অলপ লেকা হৈ যায়। ইয়াক পোহৰৰ অপবৰ্তন বা ডিফ্ৰেকশ্যন বুলি কোৱা হয়। আধুনিক কোৱাণ্টাম তত্ত্ব অনুসৰি পোহৰ একেলগে তৰংগ আৰু কণা দুয়োটা ধৰ্মৰে এক যোগসূত্ৰ বুলি ক'ব পাৰি। এই বিষয়ে তোমালোকে ডাঙৰ হ'লে ভালকৈ পঢ়িবলৈ পাবা। পোহৰৰ প্ৰতিফলনৰ দুটা অতি গুৰুত্বপূৰ্ণ নিয়ম আছে। তাৰ বাবে তোমালোকে প্ৰথমে এটি আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু একেটা বিন্দুতে লম্ব এডাল অংকন কৰি ল'ব লাগিব। তেতিয়া দেখিবা আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয়। এইটো হ'ল প্ৰথমটো সূত্ৰ। আৰু দ্বিতীয়টোৰ মতে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা লম্বডাল সদায় একেখন সমতলতে থাকে। এতিয়া তোমালোকে ঘৰত মুখ চোৱা আইনাখন কি দাপোন ক'ব পাৰিবানে বাৰু? সেইখন হৈছে সমতল দাপোন। সমতল দাপোনত আমাৰ চেহেৰাটো কেনেকুৱা দেখা যায় জানানে? সোঁহাতখন দাঙিলে আইনাখনত কোনটো হাত দেখা যায় যেন লাগে বাৰু, বাওঁহাতখন যেন লাগে, নহয়নে বাৰু? কিন্তু প্ৰতিবিম্বটো একেই সমান আৰু থিয় হয়। ইয়াক পাৰ্শ্বীয় পৰিৱৰ্তন বা লেটাৰেল ইনভাৰ্চন বুলি কোৱা হয়। এই প্ৰতিবিম্বটো অসৎ আৰু থিয় হয় কাৰণ ইয়াক পৰ্দাত ধৰিব নোৱাৰি। এতিয়া তোমালোকক মই এটা আমোদজনক খেলৰ কথা ক'ম দেই। ঘৰত ব্যৱহাৰ কৰা চামুচখনলৈ এবাৰ মন কৰাচোন। ইয়াৰ ভিতৰৰ ফালটো অলপ সোমাই থাকা আৰু বাহিৰৰ ফালটো ওলাই থাকা, নহয়নে বাৰু? এতিয়া তোমালোকে চামুচখনৰ ভিতৰৰ ফালটোলৈ মুখখন আনি চোৱাচোন। দেখিবা তোমালোকে

নিজকে উল্টা কৈ দেখা পাইছা আৰু মূৰলৈ নিলে সৰু হৈ যোৱা দেখা পাবা। কিন্তু চামুচখন ওলোটাই বাহিৰৰ পিঠিখন চালে নিজকে থিয় আৰু সৰু দেখা পাবা। এই বক্ৰপৃষ্ঠবোৰেই গোলাকাৰ দাপোন, ইংৰাজীত স্ফেৰিকেল মিৰৰ বুলি কোৱা হয়। এতিয়া আমি গোলাকাৰ দাপোন কেই প্ৰকাৰৰ সেই বিষয়ে কথা পাতো আহা। গোলাকাৰ দাপোন প্ৰধানকৈ দুই প্ৰকাৰৰ, অৱতল দাপোন বা কনকেভ মিৰৰ, যাৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ অৰ্থাৎ চামুচৰ ভিতৰৰ পিঠিখনৰ দৰে, উত্তল দাপোন বা কনভেক্স মিৰৰ, যাৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰৰ দিশলৈ বক্ৰ অৰ্থাৎ চামুচৰ পিছফালৰ পিঠিখনৰ দৰে। এতিয়া কিছুমান সংজ্ঞালৈ মন কৰা। দাপোনখনৰ ঠিক সোঁমাজৰ বিন্দুটোক আমি কওঁ মেৰু বা পোল। এই দাপোনখন যিটো গোলাকাৰ অংশ আছিল তাৰ কেন্দ্ৰটোক কোৱা হয় ভাঁজকেন্দ্ৰ বা চেণ্টাৰ অফ কাৰ্ভেচাৰ। মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী সৰল ৰেখাডালক কোৱা হয় মুখ্য অক্ষ মানে প্ৰিন্সিপাল এক্সিছ। ইয়াৰ মাজতে তোমালোকে জানিব লাগিব ফোকাছ মানে কি। মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰৰ ৰশ্মিবোৰ দাপোনত খুন্দা খাই প্ৰতিফলিত হোৱাৰ পাছত মুখ্য অক্ষৰ ওপৰৰ এটা নিৰ্দিষ্ট বিন্দুত মিলি যায়। সেয়া অৱতল দাপোনৰ ক্ষেত্ৰত বা এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে সেয়া উত্তল দাপোনৰ ক্ষেত্ৰত হয়। সেই বিন্দুটোক মুখ্য ফোকাছ বোলে। মেৰুৰ পৰা ফোকাছলৈ অহা দূৰত্বক ফোকাছ দৈৰ্ঘ্য আৰু মেৰুৰ পৰা ভাঁজকেন্দ্ৰলৈ অহা দূৰত্বক ভাঁজ ব্যাসাৰ্ধ বোলে। মনত ৰাখিবা ভাঁজ ব্যাসাৰ্ধ সদায় ফোকাছ দৈৰ্ঘ্যৰ দুগুণ হয় অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ আৰ ইকুৱেল টু টুৱাইছ এফ। এতিয়া আমি ৰশ্মিচিত্ৰ অংকনৰ নিয়মসমূহ শিকো আহা। প্ৰথম নিয়মটো মতে যদি ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে প্ৰতিফলনৰ পিছত ই মুখ্য ফোকাছৰ মাজেদি যাব সেয়া অৱতল দাপোনৰ ক্ষেত্ৰত বা ফোকাছৰ পৰা অহা যেন লাগিব উত্তল দাপোনৰ ক্ষেত্ৰত। দ্বিতীয় নিয়ম মতে যদি ৰশ্মিডাল ফোকাছৰ মাজেদি আহে প্ৰতিফলনৰ পিছত ই মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব। আনহাতে তৃতীয় নিয়ম মতে যদি ৰশ্মিডাল ভাঁজকেন্দ্ৰৰ মাজেদি আহে ই যি পথেৰে আহিছিল সেই পথেৰে ঘূৰি যাব কাৰণ ই দাপোনৰ ওপৰত লম্বভাৱে আগতিত হয়। চতুৰ্থ নিয়ম মতে যদি ৰশ্মিডাল পোনে পোনে মেৰুত আপতিত হয় তেন্তে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান কৰি ই সমমিতভাৱে ঘূৰি যাব। এই গোটেইখিনি নিয়মতে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ মানি চলা হয়। এই ক্ষেত্ৰত লম্বডাল সদায় ভাস্কেন্দ্ৰৰ মাজেদি আমি অংকন কৰিব লাগিব। তেতিয়া দেখা যায় প্ৰতিফলনৰ সূত্ৰসমূহ প্ৰতিটো নিয়মতে মানি চলা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এই পাঠৰ আটাইতকৈ আমোদজনক আৰু গুৰুত্বপূৰ্ণ অংশটোলৈ আহিছো দেই। আমি জানো যে অৱতল দাপোনৰ সন্মুখত লক্ষ্যবস্তু এটা বেলেগ বেলেগ দূৰত্বত ৰাখিলে দাপোনখনে গঠন কৰা প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতিও সলনি হৈ যায়। আহা এতিয়া আমি লক্ষ্যবস্তুৰ স্থান সলনি হ'লে দাপোনখনত কি কি পৰিৱৰ্তন ঘটে চাওঁ। প্ৰথমে তোমালোকে এটা সৰল কথা মনত ৰাখি লোৱা যে আমি লক্ষ্যবস্তুটো যিমান দাপোনৰ ওচৰলৈ আনিম তাৰ প্ৰতিবিম্বটো সিমান দাপোনৰ পৰা দূৰলৈ আঁতৰি যাব আৰু ই ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকিব। এতিয়া এটা এটাকৈ অৱস্থানৰ বিষয়ে জানো আহা। ধৰি লোৱা দাপোনখনৰ ভাঁজকেন্দ্ৰ বা চি বিন্দুৰ কিছু পিছফালে আমি এটা বস্তু থিয় কৰি ৰাখিছো। এতিয়া পোহৰৰ ৰশ্মিচিত্ৰৰ নিয়ম অনুসৰি প্ৰথম সমান্তৰাল ৰশ্মিডাল ফোকাছৰ মাজেদি পাৰ হ'ব আৰু দ্বিতীয়ডাল ৰশ্মি ভাঁজকেন্দ্ৰৰ মাজেদি পাৰ হৈ একে পথেৰে ঘূৰি যাব। এই প্ৰতিফলিত ৰশ্মি দুডাল ক'ত কাটিব জানা? ইহঁতে দাপোনৰ সন্মুখত থকা চি আৰু এফৰ ঠিক সোঁমাজত কটাকটি কৰিব। গতিকে প্ৰতিবিম্বটো গঠিত হ'ব চি আৰু এফৰ মাজত। যিহেতু পোহৰৰ ৰশ্মিবোৰ প্ৰকৃততে কাটিছে গতিকে ইয়াৰ প্ৰকৃতি হ'ব সত আৰু ওলোটা অৰ্থাৎ প্ৰতিবিম্বটো তললৈ মূৰ কৰি কৰা হৈ থাকিব আৰু ই আকাৰত লক্ষ্যবস্তুতকৈ সৰু হ'ব। এতিয়া ধৰা আমি বস্তুটো অলপ আগুৱাই আনি ঠিক ভাঁজকেন্দ্ৰ অৰ্থাৎ চিৰ ওপৰত বহুৱাই দিওঁ। আমাৰ নিয়ম মতে এইবাৰ প্ৰতিবিম্বটো অলপ পিছলৈ পিছুৱাই আহিব আৰু ঠিক চি বিন্দুৰ তলতেই গঠিত হ'ব। এই অৱস্থাটো প্ৰতিবিম্ব সত আৰু ওলোটা হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াৰ আকাৰ লক্ষ্যবস্তুৰ একেবাৰে সমান

0: বস্তু যিমান ডাঙৰ, আয়নাৰ ভিতৰত ওলোটা প্ৰতিবিম্বটো ঠিক সিমান ডাঙৰেই হ'ব। এইবাৰ বস্তুটো আমি আৰু অলপ ওচৰলৈ লৈ আনো আহা, অৰ্থাৎ ভাস্কেন্দ্ৰ আৰু মুখ্য ফকাছৰ সোঁমাজত থিয় কৰাই দিওঁ। নিয়ম অনুসৰি প্ৰতিবিম্বটো আৰু পিছলৈ আঁতৰি যাব, অৰ্থাৎ ই চি প্লাছ ফালে গঠিত হ'ব। ইয়াৰ প্ৰকৃতি হ'ব সত আৰু ওলোটা, কিন্তু আকাৰত এইবাৰ লক্ষ্যবস্তুতকৈ ডাঙৰ বা বিবৰ্ধিত হৈ পৰিব। ইংৰাজীত তাক কোৱা হয় মেগনিফাইড। এতিয়া যদি বস্তুটো একেবাৰে গৈ ঠিক ফোকাছৰ ওপৰতে থাকে, তেন্তে প্ৰতিফলিত ৰশ্মিবোৰ ইখন সিখনৰ সমান্তৰাল হৈ পৰে। সমান্তৰাল ৰশ্মিবোৰ সমুখত অতি সহজে কটাকটি নকৰে, সিহঁত বহু দূৰলৈ গুচি যায়। অৰ্থাৎ আমি ধৰি ল'ম ইহঁত গৈ অসীমত মিলিব, গতিকে প্ৰতিবিম্ব অসীমত গঠিত হ'ব। ই সত আৰু ওলোটা হ'ব আৰু আকাৰত অতিশয় ডাঙৰ বা বিবৰ্ধিত হ'ব, মানে হাইলি মেগনিফাইড হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি দেখা পালোঁ অৱতল দাপোণে কেৱল সত আৰু ওলোটা প্ৰতিবিম্বই গঠন কৰি আহিছে, কিন্তু এতিয়া যদি আমি বস্তুটো দাপোণৰ নিচেই ওচৰলৈ লৈ যাওঁ, অৰ্থাৎ মুখ্য ফোকাছ আৰু দাপোণৰ মেৰুৰ একেবাৰে মাজত ৰাখোঁ, তেতিয়া কি হ'ব জানা? এই অৱস্থাত দাপোণৰ পৰা প্ৰতিফলিত হোৱা পোহৰৰ ৰশ্মিবোৰ সমুখৰ পৰা কটাকটি নকৰি ক্ৰমে মেল খাই আঁতৰি যায়। যিহেতু ইহঁত সমুখত কেতিয়াও কটাকটি নকৰে, আমি যদি মনতে ইহঁতক কাল্পনিকভাৱে দাপোণৰ পিছফাললৈ বহাই দিওঁ, তেন্তে দেখা যাব যে দাপোণৰ পিছফালে এটা নিৰ্দিষ্ট বিন্দুত ইহঁত মিলি যোৱা যেন লাগিছে। অৰ্থাৎ এই ক্ষেত্ৰত প্ৰতিবিম্বটো গঠিত হ'ব দাপোণৰ পিছফালে। যিহেতু ৰশ্মিবোৰ প্ৰকৃততে কটা নাই, আমি পিছফালে কাল্পনিকভাৱেহে মিলাইছোঁ, গতিকে এই প্ৰতিবিম্বটো হ'ব সম্পূৰ্ণ ব্যতিক্ৰম, অৰ্থাৎ অসত আৰু থিয়, আৰু ই আকাৰত বস্তুতকৈ বহুত ডাঙৰ বা বিবৰ্ধিত হ'ব। সেইবাবেই দন্ত চিকিৎসকে দাঁত পৰীক্ষা কৰোঁতে বা দাড়ি খুৰোৱা আইনা হিচাপে অৱতল দাপোণ ওচৰৰ পৰা ব্যৱহাৰ কৰে, যাতে ডাঙৰ আৰু থিয় প্ৰতিবিম্ব দেখা যায়। আকৌ টৰ্চ লাইট, চাৰ্চ লাইট আৰু গাড়ীৰ হেডলাইটত শক্তিশালী সমান্তৰাল পোহৰৰ ৰশ্মি পাবলৈও অৱতল দাপোণ ব্যৱহাৰ কৰা হয়। সৌৰবাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি উত্তাপ বহাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এতিয়া নিশ্চয় তোমালোকে পাঠটো ধুনীয়াকৈ বুজি উঠিছা। এতিয়া তোমালোকে সুধিব পাৰা যে উত্তল দাপোণৰ ক্ষেত্ৰত কি হ'ব। মনত ৰাখিবা, উত্তল দাপোণৰ পিছফালেহে বক্ৰ থাকে, গতিকে ইয়াৰ সমুখত লক্ষ্যবস্তু য'তেই নাৰাখা কিয়, প্ৰতিবিম্ব সদায় দাপোণৰ পিছফালে পি আৰু এফৰ মাজত গঠিত হ'ব। ই সদায় অসত আৰু থিয় হ'ব আৰু আকাৰত বস্তুতকৈ সৰু হ'ব। উত্তল দাপোণে যিহেতু ডাঙৰ এলেকা এটাৰ সৰু আৰু থিয় প্ৰতিবিম্ব দেখুৱাব পাৰে, সেইবাবে ইয়াক গাড়ীৰ পিছলৈ চোৱা দাপোণ বা ৰেয়াৰ ভিউ মিৰৰ হিচাপে ব্যৱহাৰ কৰা হয়। দাপোণৰ বস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাছ দৈৰ্ঘ্যৰ মাজত আমি এটা সম্বন্ধ বিচাৰি পাওঁ। সেই সম্বন্ধটো হৈছে ওৱান বাই এফ ইকুৱেল টু ওৱান বাই ভি প্লাছ ওৱান বাই ইউ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি পোহৰৰ প্ৰতিফলন আৰু গোলাকাৰ দাপোণৰ বিষয়ে বহুত কথাই শিকিলোঁ। এতিয়া মই তোমালোকক দুটা চুটি প্ৰশ্ন সোধোঁ দেই। এটা গোলাকাৰ দাপোণৰ ফোকাছ দৈৰ্ঘ্য যদি 10 চেণ্টিমিটাৰ হয়, তাৰ ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব বাৰু? যিহেতু আমি জানো যে আৰ ইকুৱেল টু টুৱাইচ এফ, গতিকে তাৰ ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব? 20 চেণ্টিমিটাৰ। আকৌ আনটো প্ৰশ্নলৈ আহোঁ আহা, গাড়ীৰ হেডলাইটত কোনবিধ দাপোণ ব্যৱহাৰ কৰা হয়? আগতে মই কৈছোৱেই সেইটো হৈছে অৱতল দাপোণ, নহয় জানো? এতিয়া তোমালোকে চাগৈ পাঠটো ভালদৰে বুজি পাইছা। সকলোবোৰ চিত্ৰ ভালদৰে অংকন কৰিবলৈ তোমালোকে অভ্যাস কৰিবা দেই। তোমালোকলৈ মৰম আৰু শুভেচ্ছা যাচি আজিলৈ ইমানতে সামৰিছো।
1: পোহৰৰ প্ৰতিফলন আৰু গোলাকাৰ দাপোণ পাঠটিৰ আলোচনা শুনিলা। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়ালে অংকুমণি বৰাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: এয়া আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা। এতিয়া শুনক সন্ধিয়া ছয় বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। ছয় বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। বাতৰি আৰম্ভ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক আৰু ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 দিনত ভৰি দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ 3,50,00,000 জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱনা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমানৰ নতুন অসমত এই যাত্ৰা শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় প্ৰেৰণাৰ উৎস হৈ ৰব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ চাহবাগিচা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহণ উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন বিকশাই তোলা হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ জৰিয়তে চাহবাগিচা অঞ্চলত বাস কৰা দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পৰিবহণ সুবিধা প্ৰদান কৰা হ'ব আৰু ই বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায় কৰিব। ৰাজ্যৰ 11খন জিলাত অহা বছৰ 31 মাৰ্চলৈ ৰূপায়িত হ'বলগীয়া এই আঁচনিৰ জৰিয়তে 198খন বিদ্যালয়ৰ 9,000ৰো অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষটোত 5,400 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহণৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আঁচনিখন সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত আৰু সহজ হৈ উঠিব। তেওঁ কয় যে ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহবাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত 2027-28 শিক্ষাবৰ্ষ আৰু 2026-27 বিত্তীয় বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ কাগজ ক্ৰয়, মুদ্ৰণ, পৰিবহণ আৰু বিতৰণ সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি বিভিন্ন কাৰ্যসূচীৰ সময়সীমা, শিক্ষা সেতু, দৰ্পণ পৰ্টেল আদিৰ জৰিয়তে নামভৰ্তিৰ তথ্য, প্ৰাথমিক

0: আৰু মাধ্যমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় বিত্তীয় সাহায্য, নতুনকৈ প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহৰ মুদ্ৰণ ব্যয় তথা পাঠ্যপুথি সহজে লাভ কৰাটো নিশ্চিত কৰাৰ বাবে ই বুকৰ ব্যৱস্থাকে ধৰি অন্যান্য ডিজিটেল পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। ডাঃ পেগুৱে বিষয়াসকলক সকলো কাৰ্যসূচী নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ আৰু তথ্যভিত্তিক পৰিকল্পনাত স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। ৰাজ্যসভাৰ সদস্য পদ ত্যাগৰ পাছতে তেওঁ আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱে 2021 চনত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। শিলচৰ লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। দলত্যাগৰ পাছত সাংবাদিকৰ আগত শ্ৰীমতী দেৱে এইদৰে কয়।
1: মেৰে ব্যক্তিগত কাৰণ হে মেৰে ৰাজনীতি

0: 2021 চনত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। শিলচৰ লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। দলত ত্যাগৰ পাছত সাংবাদিকৰ আগত শ্ৰীমতী দেৱে এইদৰে কয়,
1: মেৰে ব্যক্তিগত কাৰণ হে, মেৰে ৰাজনৈতিক কাৰণ হে, আৰু এক স্বতন্ত্ৰ দেশ মে কোই ভি ৰাজনীতিবিদ কোই ভি নিৰ্ণয় লে সকতা হে আপনে ৰাজনৈতিক জীৱন মে। ইছে জ্যাদা কাৰণ কো লেকৰ মে কোই টিপ্পনী নহি কৰনা চাহতি। দেখিয়ে, মেৰি ৰাজনীতি আসাম মে হে। মই বংগাল কি জনতা কে প্ৰতি আভাৰ ব্যক্ত কৰি হওঁ, কিয়নো ৰাজ্যসভা মে ইনডাইৰেক্ট ইলেকশ্যন হোৱা হয়, পৰ লোক হি ইনডাইৰেক্টলি ইলেক্ট কৰে। তো মই বংগাল কি জনতা কে প্ৰতি আভাৰ ব্যক্ত কৰি হওঁ, পৰ মেৰে ৰাজনৈতিক জীৱন মে জিতনি সমজ হে, মুঝে তো আসাম মে হি কাম কৰনা হে। তো উসকো সামনে ৰখকৰ মেনে ইয়ে নিৰ্ণয় লিয়া হে।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডংগা, নামবৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 400+ আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আবেদনকাৰীসকলে কেইবা দশক ধৰি বনভূমিত বসবাস কৰি অহাৰ লগতে জীৱিকা আৰু সামাজিক সুৰক্ষাৰ বিষয়টো উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে গোচৰসমূহৰ শুনানি চৰকাৰৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ে দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ মুঠ বনাঞ্চলৰ 19.92% দখলকাৰীৰ কবলত থকা বুলি তথ্য দিয়া হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশিষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছে। গুজৰাটৰ ট্ৰান্স ষ্টেডিয়ামত যোৱা 4 জুনৰ পৰা অনুষ্ঠিত প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ 14 বছৰ অনুৰ্ধ শাখাত সোণৰ পদক অৰ্জন কৰা আদৃত কাশ্যপক আজি যোৰহাটত আদৰণি জনোৱা হয়। মৰণী প্ৰতিভাৱান কিশোৰ আদৃত কাশ্যপে প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি অসম তথা যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্ব যোগাসন, যোগাসন ভাৰত, ছাই আৰু ভাৰত চৰকাৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে যৌথভাৱে এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈ আজি চিলাপথাৰ পৌৰসভাত পদেন সদস্য হিচাপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। চিলাপথাৰ পৌৰসভাৰ সভাকক্ষত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিধায়কগৰাকীয়ে জনসেৱা, উন্নয়ন আৰু সুশাসনৰ পথত নিজকে সমৰ্পিত কৰি সকলোৰে সহযোগিতাত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে জনসাধাৰণৰ আস্থা, সহযোগিতা আৰু আশীৰ্বাদক শক্তি হিচাপে লৈ চিলাপথাৰৰ সৰ্বাংগীন উন্নয়ন, জনকল্যাণ আৰু সমৃদ্ধিৰ লক্ষ্যত সততাৰে কাম কৰি যোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাবিৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এনডিএ চৰকাৰ 12 বছৰ সম্পূৰ্ণ হোৱা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এনডিএ এখন বৈঠক অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী মোদীকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা তথা এনডিএ মিত্ৰজোঁটৰ নেতাসকলে এই বৈঠকত অংশ লৈছে। বৈঠকত এনডিএ শাসিত 22খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আটাইবোৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও অংশ লৈছে। বৈঠকত অংশগ্ৰহণ কৰা নেতাসকলৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, টিডিপিৰ মুৰববী চন্দ্ৰবাবু নাইডু, জেডিইউৰ নেতা সঞ্জয় ঝা, শিৱসেনাৰ মুৰববী একনাথ সিন্দে, জেডিএছৰ নেতা এছ ডি কুমাৰস্বামী আৰু আৰএলডিৰ নেতা জয়ন্ত চৌধুৰী অন্যতম। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কাৰ্যসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ দিশত মোদী চৰকাৰ দৰ্শনৰ পৰ্যালোচনা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক আৰু ৰাজ্যসভাৰ

0: সভাপতি চি পি ৰাধাকৃষ্ণনৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45।
1: এয়া আকাশবাণী গুৱাহাটী কৃষি জগত।
2: আজিৰ কৃষি জগত অনুষ্ঠানলৈ মই মেলোডী পাটগিৰিয়ে শ্ৰোতাক আদৰিছোঁ। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে মাছ পোহা পুখুৰীৰ যতন। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
3: নমস্কাৰ।
2: আৰু আমাৰ লগত আছে কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মা।
4: নমস্কাৰ।
2: আপোনালোক দুয়োজনকে আমাৰ অনুষ্ঠানলৈ আদৰিছোঁ।
3: ধন্যবাদ।
2: আজি আমাৰ আলোচনাৰ বিষয় যিহেতু হৈছে মাছ পোহা পুখুৰীৰ যতন। সাম্প্ৰতিক কালত অসমৰ মীন পালনত যথেষ্ট অগ্ৰগতি হোৱা বুলি কোৱা হয় নহয় জানো? ৰাজ্যখনৰ এজন জ্যেষ্ঠ মীন বিষয়া হিচাপে ডক্টৰ শৰ্মাক মই সুধিব বিচাৰিছোঁ এই বিষয়ত আপোনাৰ মতামত কি বাৰু?
4: নিশ্চয়কৈ, আমাৰ ৰাজ্যখন যোৱা দুটা দশকত মীন ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু আমাৰ যিখিনি বৰ্তমান ৰাজ্যখনৰ প্ৰয়োজনীয় মাছ যিটো চাহিদা প্ৰায়খিনি আমি স্থানীয় উপলভ্য মাছৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি জলাশয় আছে মানে আমাৰ সাধাৰণতে ৰাজ্যখনত বিভিন্ন যিবিলাক উৎস আছে সেই উৎসবিলাকক ধৰিলে আমি প্ৰায় 500,000 হেক্টৰ আমাৰ জলকালি আছে আমাৰ ৰাজ্যখনত। বিশেষকৈ নদ নদী বিল খাল পৰিপূৰ্ণ আৰু মূলত আমাৰ ইয়াত যিখিনি পুখুৰী সাধাৰণতে সৰু বৰ যিখিনি পুখুৰী প্ৰায় 110,000 হেক্টৰ এনেকুৱা যি জলকালি আছে পুখুৰী আছে এই পুখুৰীসমূহৰ পৰাই প্ৰধানত এই মাছখিনি উৎপাদন হয়। যদিও প্ৰাকৃতিক উৎসৰ পৰা উৎপাদন হয় তথাপি আমি সাধাৰণতে পুখুৰীৰ পৰা যিখিনি মাছ উৎপাদন হয় সেইখিনিকে মূলত আমাৰ ৰাজ্যখনৰ চাহিদা পূৰণ কৰাৰ কাৰণে সম্ভৱ হৈ উঠিছে। আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ ৰাজ্যখনত প্ৰায় 25,00,000 মানুহ প্ৰত্যক্ষভাৱে এই মীন পালনৰ লগত জড়িত হৈ আছে আৰু আমাৰ যিখিনি গ্ৰাম্যাঞ্চলত আমি বিভিন্ন কাৰণত যেতিয়া গ্ৰাম্যাঞ্চলত আমি যাওঁ যে মীন ক্ষেত্ৰ পৰিদৰ্শন কৰিবৰ কাৰণে তেতিয়া আমি আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল তেওঁলোকেও এই ক্ষেত্ৰটোৰ জৰিয়তে স্বাৱলম্বী হ'বৰ কাৰণে আগবাঢ়ি আহিছে আৰু তেওঁলোকে বহুতকেইটি কাৰিকৰী জ্ঞানৰ কথা আমাক সোধে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে মীন পালনৰ জৰিয়তে যিটো স্বাৱলম্বিতা যিটো পোষকতা কৰে সেইকাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু আমি দেখিছোঁ যোৱা দশকটোত আমাৰ বহুতো শিক্ষিত নিবনুৱা আৰু বিভিন্ন কাৰিকৰী ডিগ্ৰীধাৰী যুৱক যুৱতীও এই ক্ষেত্ৰখনলৈকে আহিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে স্বনিয়োজনীয় হ'ব পাৰিছে আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনত মীন উৎপাদনৰ ক্ষেত্ৰটো বাঢ়িছে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদো বহুখিনি টনকিয়াল হৈছে।
2: গুৰুত্বপূৰ্ণ কথা ক'লে। আৰু এই মীন পালনৰ বাবে বিজ্ঞানসন্মত পুখুৰী বা মীন পাম নিৰ্মাণ কৰাটো খুব প্ৰয়োজন বুলি ধৰা হয়। এই ক্ষেত্ৰত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আপুনি কি ক'ব?
5: মীন পালনত বিচৰা ধৰণে সফলতা পাবলৈ তাৰ দ্বাৰা ভাল উৎপাদন পাবৰ কাৰণে বা তাৰ পৰা ভাল ধৰণৰ আমাৰ মীন পালকসকলে লাভালাভ কৰিবৰ কাৰণে এটা বিজ্ঞানসন্মত মীন পাম বা পুখুৰী নিৰ্মাণ কৰাটো অতি প্ৰয়োজনীয়। এইটো কৰোঁতে তেখেতৰ যিখিনি প্ৰয়োজনীয় যিখিনি সম্পদ আছে যেনেকৈ কিমানখিনি মাটিকালি আছে মাটিখিনিৰ আকাৰ আকৃতি এই গোটেইবিলাক দিশৰ ওপৰত ভিত্তি কৰি কিমান টা পুখুৰী কেনেধৰণৰ বনাই ল'লে বৰ ভাল হ'ব। আমাৰ মীন পালন যিটো বিজ্ঞানসন্মত বা আমাৰ ব্যৱসায়িক ভিত্তিত মীন পালনত তিনি ধৰণৰ পুখুৰী থাকে। প্ৰথমটো হ'ল যে নাৰ্চাৰী বা পোনা পালন পুখুৰী প্ৰতিপালন পুখুৰী একেবাৰে সৰু সৰু পোনাবিলাক প্ৰায় মানে ফ্ৰাই আকাৰলৈ ডাঙৰ কৰা সেই পুখুৰীকেইটা সৰু সৰু হয় সাধাৰণতে সেইটো প্ৰায় এক কঠাৰ পৰা দুই কঠা তিনি কঠামান ডাঙৰ হ'ব পাৰে। ভ্ৰূণ পোনা যিটো ডাঙৰ কৰে আমাৰ বাতি পোনা বুলিও কয় সেইখিনি ডাঙৰ কৰে সেইটো 15 দিনমান লাগে। তাৰ দও কম লাগে মোটামুটি 2.5 ফুটৰ পৰা 3 ফুটমান দ লাগে। তাৰপিছতে এই পোনাখিনি যিটো আমাৰ ফ্ৰাই বুলি ক'লোঁ যিটো প্ৰায় আমাৰ 8-40 মিলিমিটাৰ ডাঙৰ প্ৰায় 1.5 ইঞ্চি ডাঙৰ হয় 1.5 ইঞ্চি সেইখিনি আকৌ ৰিয়াৰিং পুখুৰী বুলি কোৱা যায় বা প্ৰতিপালন পুখুৰী তাত মেলি দিব লাগে 2-3 মাহ ৰাখিলে ভাল তেতিয়া এইখিনি

0: আঙুলি দীর্ঘৰ হয় 4-6 সেন্টিমিটাৰ মান দীঘল হয়। সেই পুখুরীকিটা রিয়ারিং বা প্রতিপালন পুখুরীকিটা একটা ধরনের হেৰি হলে এইকিটা অল্প ডাঙর হয়, এইখানে প্রায় 2-3 কথার পরা গো 1 বিঘা মানুষ হব পারে। তাইকিটা দ 3 ফুটৰ পৰা প্রায় 5 ফুটলে হব পারে। ইয়ার পিছত সেইকিটা ভরাল পুখুরী বা যেকিটা মানে আমি বিক্রির কারণে বা খোৱাৰ কারণে করো, ভরাল পুখুরী যেকিটা এৰি দিয়া হয় তাত 6 মাহৰ পৰা 1 বছৰলৈ কিছুমান 2 বছৰলৈ রাখে। এই পুখুরীটা ডাঙর হয়, এইকিটা 1 বিঘাৰ পৰা গৈ একেবাৰে 15 বিঘালৈকে বা তাতকৈ ডাঙৰ পুখুৰী হ'ব পাৰে। এইকিটা 2.5 মিটাৰ বা 5 ফুটৰ পৰা 8 ফুট মানলৈ হ'ব পাৰে। গতিকে এই 3 ধৰণৰ পুখুৰী হ'লে আৰু পুখুৰীকেইটা সাধাৰণতে নতুন পুখুৰীৰ ক্ষেত্ৰত এইটো নহয় যে এইটোৱেই লাগিব, নতুন পুখুৰীৰ ক্ষেত্ৰত বৰ্গাকাৰ বা আয়তাকাৰ হ'লে তাত ব্যৱস্থাপনা সহজে জাল টনা বা কিবা তাত সাৰ খাদ্য প্ৰয়োগ কৰা সকলো সুবিধা হয়। আৰু সেইকেইটাত তলটোত অকণমান ঢাল থাকিলে, এফালে দ বেছি থাকিলে বছৰৰ শেষত পানীটো বাকী বছৰ মানুহবোৰত পানী পুৰণা পানীখিনি উলিয়াই দিব লাগিলে সুবিধা হয় এইটো। কিন্তু এইটোও নহয় যে পুখুৰীকেইটা ঠিক এই আকাৰৰ লাগিব, যি ধৰণৰ আমাৰ খাল বিল পুখুৰী সকলোতে মীন পালন কৰিব পাৰি।
1: সাধাৰণতে আমি বিভিন্ন কামত আমি যেতিয়া মীন পালকসকলৰ লগত যোগাযোগ কৰোঁ তেওঁলোকৰ মানে ধৰক অৱস্থিতি যেনে কেতিয়াবা তাৰমানে তেওঁলোকে হয়তো আয়তাকাৰ বনাব পাৰিছে, কেতিয়াবা বৰ্গাকাৰ পাৰিছে, কেতিয়াবা কিছুমান গছ গছনি থাকে বা কিবা অসুবিধা থাকে, সেইকাৰণে তেওঁলোকে তেওঁলোকৰ সুবিধা মতে কৰি লয়। তথাপি এজন বিজ্ঞানী হিচাপত আপুনি পৰামৰ্শ দিয়ে যে আয়তাকাৰ বা বৰ্গাকাৰ হলে যিসকলে পাৰে তেনেকুৱা হলে সুবিধা হয় আৰু তেতিয়া তাক মানে ৰ'দটো প্ৰত্যক্ষভাৱে পৰাৰ সুবিধা হয়। এই ক্ষেত্ৰত আমি এটা কৈছো যে আমাৰ সাধাৰণতে উত্তৰ পাৰটোত আমি ডাঙৰ গছ গছনি
0: উত্তৰ আৰু পূব ফালে হয় ভাল কথা,
1: গতিকে নহলে মানে কেতিয়াবা কি হয় তাত মানে পুখুৰীটো চেচু হৈ পৰে আৰু গছৰ পাতবিলাক পৰিও কেতিয়াবা নষ্ট হয়। গতিকে আমি মীনপালকসকলক এইটোৱে পৰামৰ্শ দিওঁ যে তেওঁলোকে যাতে পুখুৰীটো অন্তত যিখিনি ৰ'দ পৰে সেনেকুৱা ধৰণৰ ৰ'দ ঘাই অঞ্চলত ঠাইতে যাতে তেওঁলোকে নিৰ্মাণ কৰে। আৰু যিটো নাৰ্চাৰী পুখুৰী আৰু ৰিয়াৰিং পুখুৰী এই ক্ষেত্ৰত মানে পানীৰ যিটো গভীৰতা 3 ফুট বা 4 ফুটহে আমি নাৰ্চাৰী পুখুৰীত ৰখাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ তাত কিছুমান প্লৱক কিছুমানৰ প্ৰাকৃতিক খাদ্য সৃষ্টি হ'ব লাগিব আৰু সঘনাই আমি তাত জাল মৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু সূৰ্যৰ ৰশ্মি প্ৰত্যক্ষভাৱে মাটিৰ তললৈকে যাতে পৰ্যবেক্ষিত হ'ব পাৰে এই ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব, যাতে 3 ফুটৰ বা 4 ফুট মানেহে যাতে পানী থাকে আমাৰ নাৰ্চাৰী পুখুৰীটোত। আৰু আমি তেনেকুৱা নাৰ্চাৰী পুখুৰীবিলাকত একঠা পানীকালি সাধাৰণতে 1 লাখ ফুনপনা যিটো স্পন বুলি কোৱা হয় এই ফুনপনা আমি প্ৰতিপালন কৰিব লাগে। আৰু তাৰপিছত লাহে লাহে যেতিয়া 21 দিন পিছত যেতিয়া পৰ্যায়ক্ৰমে যেতিয়া ফুনপনাখিনি ফ্ৰায়াকাৰৰ যেতিয়া হৈ যাব তেতিয়াহ'লে আমি ৰিয়াৰিং পুখুৰীলৈকে নি তাৰ ভিতৰত তেনেকুৱাকৈ আমি ৰিয়াৰিং পুখুৰীত প্ৰতিপালন কৰাৰ ব্যৱস্থা কৰিব লাগে।
0: আৰু এটা কথা মোৰ অনুভৱ ভাল হ'ব যে পুখুৰীটোৰ বহুতৰে এনেধৰণৰ থাকে পুখুৰী বা খাল থাকে কিন্তু পাৰটো নাথাকে। পাৰটো দৰকাৰ যাতে বাহিৰৰ পৰা পানী বা অলাগতিয়াল জীৱ আহিব নোৱাৰে আৰু পুখুৰীৰ পৰা মাছটো বানপানী হলে সহজতে ওলাই যাব নোৱাৰে।
2: আপুনি 3বিধ পুখুৰীৰ কথা ক'লে, নাৰ্চাৰী পুখুৰী, ৰিয়াৰিং পুখুৰী আৰু ভৰাল
0: পুখুৰী বা ভৰাল পুখুৰী।
2: এই 3বিধ পুখুৰীৰ দূৰত্ব কিমান হ'ব লাগে ইটোৰ পৰা সিটো?
0: দূৰটো কথা নাই, একেটা পাৰৰ মাজত থাকিব পাৰে, কাৰণ মই কৈছো যে সম্পদৰ সদ্ব্যৱহাৰ দৰকাৰী। খালি এটা তাৰ এটা অনুপাত থাকে, বেছিভাগ আমাৰ ডাঙৰ পুখুৰীয়ে লাগে ভৰাল পুখুৰী, কিয়নো কাৰণ প্ৰডাকশ্যন তাতে হয়, মাছৰ উৎপাদনটো মূল। সেই তাত যিখিনি মাছ লাগে সেইখিনিহে তাত মেলি দিব পৰা যিখিনি ডাঙৰ আঙুলি দৰকাৰ ফিংগাৰলিং, সেইখিনি কৰাৰ কাৰণে কম পৰিমাণৰ মাটিকালিৰ ৰিয়াৰিং পুখুৰী লাগে আৰু তাতকৈও কম মাটিকালিৰ আমাৰ তাতে নাৰ্চাৰী পুখুৰী থাকে। নাৰ্চাৰীত খুব বেছি হাৰত পোনা মেলি দিয়া যায়, তাৰ পৰা আধামান বাচে, তাতকে অলপমান আৰু সেইখিনি নি ৰিয়াৰিঙত দিয়া যায়, তাতো প্ৰায় 20-30% বাচে আৰু শেষত এইটো ভঁৰাল পুখুৰী ডাঙৰ কৰি লোৱা যায়।
2: এতিয়া আপুনি ক'লে যে নাৰ্চাৰী পুখুৰীত আপোনালোকে মাছৰ পোনা মেলি দিয়ে, এই মাছৰ পোনা মেলাৰ আগৰ ব্যৱস্থাপনাৰ বিষয়ে অলপ জনাব নেকি?
1: আমাৰ যিটো নাৰ্চাৰী পুখুৰী, এই নাৰ্চাৰী পুখুৰীখিনি যিহেতু তাত ফুনপনা থাকে, কাৰণ ফুনপনা মানে কণীৰ পৰা যিটো ফুটি পোনা ওলায় 3 দিন মানে প্ৰায় 72 আৱাৰ্ছ বুলি কয় বা 70 ঘণ্টাৰ যিখিনি ফুনপনা, গতিকে যথেষ্ট চালুকীয়া অৱস্থাত থাকে, গতিকে পানীখিনি বা তার যদি পুখুরীটোর পরিচর্যা মেলার আগতে যদি খুব ভাল নহয় তেনেহলে যিকোনো কারণতে তাত মাছখিনি মরি যাওয়ার সম্ভাবনা থাকে। গতিকে আমি এই নার্সারি পুখুরীখিনি প্রথমতে খুব ভালকৈ তার তলিখন শুকায় মার্চ এপ্রিল মাহতে আমার এইটো আটাইতকৈ উপযুক্ত সময় তলিখন খুব ভালকৈ

0: চিকুণ কৰি ৰ'দত শুকাই যেতিয়া পানী হ'ব বা অন্য উৎসৰ পৰা আমি পানী দিয়াৰ ব্যৱস্থা কৰিলোঁ আমি তাত পানী দিব পাৰোঁ। পানী দিয়াৰ পিছত আমি যিহেতু তলিখনত শুকাই তাত চূণ প্ৰয়োগ কৰিব লাগে তলিখনতে যাতে তাত কোনো ধৰণৰ মানে অনুজীৱ বা পৰজীৱী প্ৰাণী এইবিলাক যাতে থাকিব নোৱাৰে। আৰু যদি পুৰণি পুখুৰী হয় যদি তাত ইতিমধ্যে পানী আছিলে তথাপি আমি পানীখিনি আঁতৰাই দি আমি তলিখন খুব ভালকৈ শুকোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু তাত অকণমান চূণৰ পৰিমাণটো বেছিকৈ দি যাতে তাত তাৰমানে কোনো পৰভক্ষী মাছ সাধাৰণতে আমাৰ মানে মাছেই মাছৰ শত্ৰু হয় কেতিয়াবা পৰভক্ষী মাছ কিছুমান থাকে বিশেষকৈ সৰু আকৃতিৰ হলেও গৰৈ মাছ পাতিমুতুৰা মাছ বা এনেকুৱা ধৰণৰ খাব পাৰে গতিকে সেই তেনেকুৱা মাছখিনি আমি সম্পূৰ্ণভাৱে আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু তাত মানে এবিধ পোক পতংগৰ সৃষ্টি হয় আৰু তাত যেতিয়া কেঁচা গোবৰ যেতিয়া আমি প্ৰয়োগ কৰিম যিহেতু ইয়াত প্ৰাকৃতিকভাৱে প্লৱকৰ সৃষ্টি হ'বৰ কাৰণে প্ৰাকৃতিক খাদ্যৰ কাৰণে যিটো প্লৱকৰ সৃষ্টি আৰু সেই তাৰে সমান্তৰালভাৱে আমাৰ কিছুমান লাগতিয়াল পোক পতংগৰ সৃষ্টি হ'ব পাৰে গতিকে এই পোক পতংগবিলাকৰ আমি নিয়ন্ত্ৰণ কৰাৰ কাৰণে ফুলপোনাখিনি মেলাৰ ঠিক 8-10 ঘণ্টা আগতে আমি তাত কেৰাচিন তেল আৰু চাবোন ইয়াৰ মানে এটা সংমিশ্ৰণ কৰি আমি প্ৰয়োগ কৰিব লাগে যাতে এই পোক পৰুৱাখিনি তাৰমানে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এদিন আগতে 24 ঘণ্টা আগতে দিব পাৰিলে বেছি ভাল আৰু পুনপুনাখিনি মেলাৰ পিছতে কিন্তু তাত আমি সৰিয়হৰ খলিহৈ যিখিনি সেই সৰিয়হৰ খলি দি থলে হ'ল আৰু আমি প্ৰত্যেক দিনতে 2-3 বাৰ আমি এনেকুৱা ধৰণৰ খলিহৈ প্ৰয়োগ কৰিম যাতে মাছখিনি কাৰণ সেইখিনি যথেষ্ট চালুকীয়া অৱস্থাত থাকে সেই পুনপুনাখিনি যাতে কোনো কষ্ট নোপোৱাকৈ তাত খাদ্যখিনি খাব পাৰে সেইকাৰণে আমি দিনত 3-4 বাৰ পৰ্যন্ত আমি তেনেকুৱাকে তেওঁলোকৰ যতন ল'ব লাগে খাদ্য প্ৰয়োগ কৰিব লাগে যাতে তেওঁলোকে অন্তত তাৰ পৰা খাদ্যখিনি খাব পাৰে। আৰু এনেদৰে যতন দিলে আমি যদি 50-60% ছাৰ্ভাইভেল পাওঁ যদি মানে জীয়াই থাকে এই ভ্ৰূণপনাখিনি সঠিকভাৱে লাভান্বিত হ'ব পাৰে।
1: আৰু নাৰ্চাৰী পুখুৰীৰ পৰা পোনাখিনি কেতিয়া আনটো পুখুৰীত দিয়া হয়?
0: প্ৰায় 21 দিন সময় আমি যেতিয়া ইয়াত ৰাখিম বা 3 সপ্তাহ আমি যেতিয়া ইয়াত ৰাখিম তেতিয়া দেখিম যে পোনাখিনি অন্তত অকণমান ডাঙৰ হৈছে আৰু এইখিনিকে আমি সাধাৰণতে ফ্ৰাই মীন পোনা বুলি কম তাৰমানে যিখিনি হৈছে এই ফ্ৰাই মীন পোনাখিনি তেতিয়া যিটো ঘনত্ব বেছি ঘনত্বত যদি থাকে তেনেহ'লে তাত বিভিন্ন কাৰণতে অক্সিজেনৰো অকণমান অসুবিধা হয় খাদ্যৰ কাৰণে তেওঁলোকে যুঁজ দিবলগীয়া হয় প্ৰতিযোগিতা হয় গতিকে আমি আমাৰ যিটো ৰিয়াৰিং পুখুৰী অলপ যিটো ডাঙৰ পুখুৰী প্ৰায় 2 কঠাৰ প্ৰায় 2.5 কঠা তেনেকুৱা তাৰমানে প্ৰায় 1/2 বিঘামানৰ যিটো পুখুৰী সেইটো ৰিয়াৰিং পুখুৰী সেই ৰিয়াৰিং পুখুৰীত এই মীন পোনাখিনি যেতিয়া আমি তাত অলপ পাতলকৈ যদি মেলি দিয়াৰ ব্যৱস্থা কৰোঁ আৰু তাত ইতিমধ্যে খুব ধুনীয়াকৈ শুকাই মেলি তলিখন চাফ চিকুণ কৰি তাতো মানে আগতীয়াকৈ 1 সপ্তাহ আগৰ পৰা যাতে খাদ্যৰ যথেষ্ট থাকে একে পৰিচৰ্যা কৰি তাত যাতে প্ৰাকৃতিক খাদ্য যথেষ্ট পৰিমাণত থাকে আৰু এটা ব্যৱস্থা কৰিব লাগে তাৰ পাৰত যদি কিবা গছ গছনি থাকে সেই গছ গছনিৰ ডালবিলাক কাটি মেলি তাত যাতে ৰ'দ ঘাই পৰে আৰু তাত যাতে কোনো ধৰণৰ চৰাই চিৰিকটি আহিব নোৱাৰে সেইটোৰ কাৰণে আমি অলপ ব্যৱস্থা কৰিব লাগে কাৰণ আমি দেখিছোঁ মাছখোৱা চৰাই বা অন্যান্য আজিকালি বগলী বা এনেকুৱা ধৰণৰ আহে এইটোৱে আমাৰ প্ৰধান শত্ৰু হয়
2: কেতিয়াবা সেইটো হয় সেইবিলাকৰ কাৰণে কিছুমান ঠাইততো উপায় নাই যে তেওঁলোকে এই ফিল্ম দিব লগা হয় বা আইনা টাইপৰ দিব লগা হয় বৰ বেছি যিবিলাক অতি উন্নত মানৰ পৰা তেওঁলোকেতো ওপৰত জালেই দিয়ে এইটো কাৰণে
0: কিছুমান আমি দেখিছো যে স্বীকৃতি হিচাপত কিছুমান জাল দিয়াৰ ব্যৱস্থা কৰে কাৰণ নহলে জাকে জাকে কেতিয়াবা চৰাই আহি
2: পানী কাউৰি যদি আহে বহুত মাছ খাই দিব পাৰে
0: গতিকে আমি সেই ৰিয়াৰিং পুখুৰীত তেনেকুৱা ধৰণৰ আমি যতন ল'ব লাগে আৰু এনেকুৱা ধৰণৰ যতন ল'লে আমি প্ৰায় 50% তাৰমানে যিখিনি পোনা আমি ৰাখিছিলোঁ যিখিনি ফ্ৰাই আকাৰৰ পোনা সেই 50% তাৰমানে তাত আমি জীয়াই ৰাখিব পাৰিম আৰু এইখিনিক যদি খুব ভালকৈ খাদ্য দিয়াৰ ব্যৱস্থা কৰোঁ কাৰণ খাদ্যটো
2: বহুত খাদ্য
0: দিব লগা
2: বেছি পৰিমাণে যেতিয়া আমি তাত মজুত কৰোঁ
0: আৰু লগত আমি অকণমান ভিটামিনো প্ৰয়োগ কৰিবলগীয়া হয় যিহেতু যথেষ্ট চালুকীয়া অৱস্থাতে থাকে গতিকে খাদ্যৰ লগতে আমি 1-2% ভিটামিনৰ প্ৰয়োগ কৰোঁ যাতে তেওঁলোকৰ বাঢ়ন ক্ষমতাটো অকণমান ভাল হয় আৰু পানীৰ যিটো pHৰ পৰিমাণ সেইটো আমি খুব গুৰুত্ব দিব লাগে pHৰ পৰিমাণটো আমি অনুকূল অৱস্থাত অৰ্থাৎ পানী যিটো আম্লিক যিটো হয় আৰু এলকালিনো যাতে নহয় এইটোৰ কাৰণে আমি পানীৰ pHৰ পৰিমাণ 7-8 ৰখাটো নিতান্ত প্ৰয়োজনীয়
2: 6.5-8 ভিতৰত থাকে পানীৰ সেইটো সেইটো মানে সুচাই যে মানে এইটো এচিডিক নহয় আমাৰ এইটো অলপ এচিডিক সাধাৰণতে সেইকাৰণে যিটো আগতে ডক্টৰ হোমায়ে কৈছে চূণ দিয়া চূণ দিলে তাৰ আমাৰ যিটো আম্লিক গুণ মাটি বা পানীৰ সেইটো প্ৰসমন হয় হ'লে ইয়াৰ মাছৰ ওপৰত প্ৰতিস্থাপনো কৰে তাৰ বৃদ্ধিটো সহায় কৰে আৰু খাদ্য জীৱ স্বাভাৱিক খাদ্য জীৱ যিটো ক'লে যে আমি সাৰ বা আমি গোবৰ দি খাদ্য জীৱ কৰোঁ সেইটোতো

0: বৃদ্ধিটো এই চূণে সহায় কৰে।
1: ডক্টৰ ভট্টাচাৰ্যক সুধিব বিচাৰিছে পোনা মেলাৰ ক্ষেত্ৰত কোনকেইটা দিশত আমি গুৰুত্ব দিয়া উচিত।
0: হয়, যিখিনি আমি মাছ আমি পালন কৰোঁ সেই মাছখিনি আমি প্ৰথমতে কেইটামান দিশৰ ওপৰত গুৰুত্ব দিয়া উচিত, যে মাছখিনি কম সময়ৰ ভিতৰত ঠিকমতে আৰু বৃদ্ধিৰ হাৰ আশানুৰূপ হোৱা উচিত। যিবিলাক মাছ সোনকালে বাঢ়ে সেনেধৰণৰ মাছে আমি দিয়া যায়, তাতে উৎপাদন বাঢ়ে বা তাৰ পৰা লাভালাভ বাঢ়ে, সেইটো এক নম্বৰ। দ্বিতীয়তে মাছবিধৰ অকল ডাঙৰ হ'লেই নহ'ব, মাছবিধৰ তাৰ বজাৰ মূল্য থাকিব লাগিব, মানে বজাৰত যিবিধৰ মাছৰ তাৰ মূল্য বেছি সেই মাছে আমি পালন কৰিলে লাভান্বিত হয়।
2: চাহিদাটো আচল কথা, তাৰমানে কিছুমান মাছ হয়তো অলপ ডাঙৰ আকৃতি হৈছে কিন্তু চাহিদা কম,
0: চিলভাৰ কাপ বা গ্ৰাছ কাপৰ পৰিমাণ বজাৰ মূল্য অলপ কম, ৰৌ ভকুৱাৰ বেছি বজাৰ মূল্য, সেই গোটেইখিনি মিলাই পেলাই কৰা যায়। আৰু এটা বৰ গুৰুত্বপূৰ্ণ, এতিয়া কিছুমান ঠাইত যে মাছৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল থাকিলে ভাল, নহ'লে ৰোগ হ'লে মাছৰ তাত উৎপাদন কমি যায়। তাৰপিছত আকৌ মাছবিধ কেইবিধ যিকেইটা মাছ আৰু আমি সাধাৰণতে কেইবাবিধ মাছৰ সংমিশ্ৰণ কৰি আৰু সেই মাছবিধ ইটো সিটোৰ লগত প্ৰতিযোগিতা নাথাকিলে ভাল, খাদ্য বা ঠাইৰ কাৰণে এনেধৰণৰ দিশত আমি গুৰুত্ব দিয়া ভাল। তাৰপিছতে ডক্টৰ শৰ্মাই অলৰেডি ইতিমধ্যে কৈছে যে মাছত কিমান এৰি দিম আমি প্ৰমাণে, এইটো তাৰমানে পোনা মেলাৰ ঘনত্ব সেইটো নাৰ্চাৰীত 15 লাখলৈকে পাৰি এক বিঘাত, আৰু সেইটোৱে আমাৰ যিটো ৰিয়াৰিং পুখুৰীত সেইটো আহি পেলাই আমি প্ৰায় 1 থান 1 থান ৰাখিব পাৰি। আৰু আমি যেতিয়া পোনা ডাঙৰ কৰিবৰ কাৰণে যিটো অৰুভোজ প্ৰণালী সেইটোত আৰু 4,500-10,000 এক হেক্টৰত এৰি দিওঁ, এইটো গণত্বত আহিল। তাৰপিছত প্ৰজাতিৰ অনুপাতটো গুৰুত্বপূৰ্ণ, যিবিলাক মাছ ওপৰ ভাগত খাদ্য খায় যেনেকুৱা আমাৰ ভকুৱা আহিল, তাৰপিছতে চিলভাৰ কাপ আহিল, সেইখিনি মুঠ মাছৰ এই যে ক'লোঁ যে আমাৰ 10,000 ধৰিলোঁ, তাৰে 40% মাছে ওপৰত থকা মাছটো দিয়া যায়, কাৰণ ওপৰতে সূৰ্যৰ পোহৰ পৰে, ডক্টৰ শৰ্মাই কোৱাৰ নিচিনা তাত প্ৰাকৃতিক খাদ্যযোগৰো বেছি হয় আৰু তাত অক্সিজেনটো দ্ৰৱীভূত অক্সিজেনটো আমি বতাহৰ পৰাই পাওঁ, তাত পৰিমাণ বেছি থাকে। মাজৰ অংশটোত ৰৌ আৰু আমি গ্ৰাছ কাপ দিওঁ, এইটোত 30% দিওঁ, তাৰ ভিতৰত আমি মিলাই লওঁ, আৰু তলৰ অংশটোত সেইখিনিত কমন কাপ আৰু মিৰিকা সেনেধৰণৰ মাছ আমি দিওঁ, এইটো হ'ল প্ৰজাতিৰ অনুপাত। তাৰ ভিতৰত আমি মিলাই দিয়া যায় যেনেকে ভকুৱা সাধাৰণতে দামটো বেছি কোৱাৰ নিচিনা, গতিকে ভকুৱা 25% দি পানী উদ্ভিদ প্লাৱকৰ বেছি অতিপাত বৃদ্ধি হ'লে সেইটো মানে নিয়ন্ত্ৰণ কৰাৰ কাৰণে চিলভাৰ কাপো 15% দিওঁ। এই দুটাই কম্পিটিশ্যন নকৰে, ভকুৱাই সাধাৰণতে সৰু সৰু পোক যাক আমি প্ৰাণী প্লাৱক বুলি কওঁ সেইটো খায়, আৰু চিলভাৰ কাপে উদ্ভিদ প্লাৱক খায়, সৰু সৰু উদ্ভিদ, সেইটো আমি খালি চকুৰে মনিব নোৱাৰ। এইকেইটা দিশত গুৰুত্ব দিয়া উচিত। আৰু মাছৰ পৰা মেলি দিওঁতে সাধাৰণতে পুৱাৰ ভাগতে বা দিয়া ভাল,
2: উষ্ণতাটো কম থাকে তেতিয়া সেই সময়তে পোনাখিনি মেলি দিয়া ভাল। আৰু মই এই ক্ষেত্ৰত এটা সংযোজন কৰিব বিচাৰিছোঁ, বহুতে আমাৰ মীনপালকসকলে সাধাৰণতে আমি ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকে অকণমান লাভৰ কাৰণে কেতিয়াবা কি কৰে, বিগ হেড কাৰ্ভ, যিটো বিগ হেড কাৰ্ভটো তেওঁলোকে পুখুৰীত মেলিব চায় সাধাৰণতে বাহিৰৰ পৰা অহা। কিন্তু যে বিগ হেড কাৰ্ভ আৰু আমাৰ যিটো ভকুৱা স্থানীয় আমাৰ থলুৱা ভকুৱা, এই ভকুৱাৰ এই দুটাৰ মানে খাদ্য অভ্যাস একে হয়, গতিকে ভকুৱাই যিটো খায় প্ৰাণীপ্লৱক বিঘেট কাৰ্ভ, এইটোৱে প্ৰাণীপ্লৱকটো খায়, তাৰমানে সিহঁতৰ খাদ্যৰ কাৰণে তাৰমানে তেওঁলোকৰ মানে এটা কম্পিটিশ্যন প্ৰতিযোগিতা হয়, আৰু এই প্ৰতিযোগিতা হোৱাৰ কাৰণে তাৰমানে আমাৰ ভকুৱাটোৰ কেতিয়াবা বাঢ়ানটো কম হয়, কাৰণ বিঘেট কাৰ্ভে ইতিমধ্যে খায়। সেইকাৰণে ভাৰত চৰকাৰে গোটেই ভাৰততে বিঘেট কাৰ্ভ পালনৰ ক্ষেত্ৰত কিছুমান নিষেধাজ্ঞা কৰিছে, প্ৰতিবন্ধক কৰিছে, আৰু হয় আমিও বিভিন্ন প্ৰশিক্ষণ পাতি এইবিলাকত যেতিয়া আমাৰ প্ৰশিক্ষণ হয়, মীনপালকসকলক প্ৰশিক্ষণ দিয়াৰ আমাৰ ব্যৱস্থা আছে, সেই প্ৰশিক্ষণত আমি এই কথাটোৱে কওঁ যে যিহেতু এইটো আমাৰ ভকুৱা মাছটো আমাৰ থলুৱা মাছ, দুগুণ হয় বেছি হয়, গতিকে আমি বিঘেট কাৰ্ভ যিটো সেই বিঘেট কাৰ্ভৰ সলনি তাৰমানে ভকুৱা মাছৰ পুখুৰীত মেলাটো সেই পোষকতা কৰিব লাগে। আৰু যিহেতু ভাৰত চৰকাৰে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে, গতিকে আমি কোনো কাৰণতে যাতে আমি পুখুৰীত অন্তত বিঘেট কাৰ্ভটো নেমেলো, আৰু সম পৰিমাণৰ আমি যদি ভকুৱাটোহে মেলো তেতিয়াহ'লে ভকুৱাৰ গ্ৰথটো আৰু তেখেতে কোৱাৰ দৰে 15% আমি চিলভাৰ কাপটো মেলিব পাৰোঁ। চিলভাৰ কাপে কিন্তু আমাৰ ভকুৱাৰ লগত কোনো ধৰণৰ কম্পিটিশ্যন নকৰে, যদিও এইটো উৰ্ধ স্তৰতে থাকে,
0: গতিকে কিন্তু খাদ্যৰ প্ৰতিযোগিতা নাই,
2: প্ৰতিযোগিতা যিহেতু নাহে, গতিকে আমি মীনপালকসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ পুখুৰীত অন্তত উৰ্ধ স্তৰত যিটো 40% কথা তেখেতে ক'লে, এই 40% 25% অন্তত ভকুৱা আৰু 15% আমি চিলভাৰ কাপৰ দ্বাৰাহে পূৰাব লাগে।
1: অলপ আগতে ডক্টৰ ভট্টাচাৰ্যই ক'লে বজাৰৰ

0: কথা, চাহিদাৰ কথা। এই ক্ষেত্ৰত ৰাজ্যৰ সম্ভাব্য মীন পালকসকলক বিভিন্ন প্ৰকাৰৰ মীন পালনত হ'ব পৰা আৰ্থিক লাভালাভৰ বিষয়ে অলপ যদি কৈ দিয়ে।
1: নিশ্চয়কৈ, কাৰণ আমি এইটো কথা লক্ষ্য কৰিছোঁ যে আমাৰ মীন পালকসকল, আমাৰ যিখিনি শিক্ষিত যুৱক যুৱতীসকল এই ক্ষেত্ৰখনত আগবাঢ়ি আহিছে আৰু তেওঁলোকে এইটো অনুধাৱন কৰিছে যে মীন পালন এটা লাভজনক ব্যৱসায়, কাৰণ ইয়াত প্ৰকৃত বজাৰ চাহিদা আছে। বিশেষকৈ কিছুমান মাছৰতো খুব ভাল বজাৰ চাহিদাই আছে, বিশেষকৈ ভাৰতীয় মূলৰ যিখিনি মাছ যেনেকৈ ৰৌ, বাহু আৰু মিৰিকা, এই তিনিবিধ মাছৰ খুব বজাৰ মূল্য আছে। আৰু শেহতীয়াকৈ যিটো আমাৰ আমৰ কাপ, এই আমৰ কাপৰো এটা ভাল বজাৰ চাহিদা আছে।
2: কমন কাপতকৈ তাৰ দামটো বেছি, একে কমন কাপৰে এটা ভেৰাইটি, এইটো বেছি
1: বেছি দাম। গতিকে এজন মীন পালকে যদি মীন পালন কৰে, তেওঁলোকৰ যদি পুখুৰীটো সাধাৰণতে আমি দুবিঘা আকৃতিৰ পুখুৰী হোৱাটো পোষকতা কৰোঁ, যিটো ভঁৰাল পুখুৰী দুবিঘামান হ'লে তেওঁলোকৰ ব্যৱস্থাপনাটো সুবিধা হয়। কেতিয়াবা ঊৰ্ধতম তেওঁলোকে মই আমি ক্ষেত্ৰত দেখোঁ যে তেওঁলোকে ডাঙৰ মাছ উৎপাদন কৰিব লাগিলে, ডাঙৰ আকৃতিৰ মাছ, কাৰণ ডাঙৰ আকৃতিৰ মাছৰ আজিকালি বজাৰ চাহিদা বেছি আৰু বিবাহ সভা এইবিলাকত মানে ডাঙৰ আকৃতিৰ 3-4 কেজি বা 5 কেজি ওজনৰ মাছটো আজিকালি বিচাৰে। গতিকে তেনেকুৱা মাছ কৰিবৰ কাৰণে পুখুৰীটো অকণমান বেছি ডাঙৰ হোৱাটো উচিত। আমি সাধাৰণতে বজাৰ মূল্যৰ কথা ক'লে আমি আটাইতকৈ বেছি বজাৰ মূল্য হয় আমাৰ বাহু মাছৰ, আমাৰ ভকুৱা মাছটো, আৰু তাৰপিছতে আমাৰ ৰৌ মাছটো, এই দুটা মাছৰ মানে আমাৰ বজাৰ মূল্য বেছি হয়, যদিহে এই মাছটো তাৰমানে 2 কেজিত বা 2.5 কেজিতকৈ ওপৰৰ আকৃতিৰ হয়। দুবিঘা পালন পুখুৰীৰ এটাৰ পৰা বছৰেকত প্ৰায় 1.5 লাখমান টকা তেওঁলোকে আয় কৰিব পাৰে। আমি হিচাপ কৰি চাইছোঁ যে যিটো বজাৰ মূল্য বৰ্তমান যে 250 300 টকা তেওঁলোকে তাৰমানে ফাৰ্ম গেট প্ৰাইচ, তেওঁলোকে বজাৰত আহি কেতিয়াবা মাছটো বিক্ৰী কৰাৰ কাৰণে অকণমান অসুবিধা হয়, গতিকে 250 টকা প্ৰতি কেজিত মাছৰ মূল্য তেওঁলোকে পায়। আৰু এনেকুৱাকৈ আমি হিচাপ কৰিলে তেতিয়া দুবিঘা পানীকালী পুখুৰীত তেওঁলোকে 1.5 লাখৰ পৰা 2 লাখ টকালৈকে তেওঁলোকে আয় কৰিব পাৰে সকলো খৰচ চৰচ বাদ দি। নাৰ্চাৰী পুখুৰীৰ ক্ষেত্ৰতো মই এই ক্ষেত্ৰতে অনুধাৱন কৰোঁ যে নাৰ্চাৰী আৰু ৰিয়াৰিং পুখুৰী প্ৰায় 3 মাহ বা 4 মাহহে আমি সেই পুখুৰীকেইটা সময়তে কম সময়ৰ ভিতৰতে তেনেকুৱা এবিঘা যদি নাৰ্চাৰী পুখুৰীত তাৰমানে এবিঘাত হয়তো 3-4টামান তেনেকুৱা ধৰণৰ নাৰ্চাৰী পুখুৰী হ'ব, গতিকে এবিঘা পানীকালি তাৰমানে 3টাই হওক বা 4টাই হওক তেনেকুৱা ধৰণৰ নাৰ্চাৰী পুখুৰীৰ পৰাও কিন্তু 4-5 মাহতে এজন মীন পালকে প্ৰায় 1 লাখমান টকা আয় কৰিব পাৰে সকলো খৰচ চৰচ বাদ দি। যে 4 মাহতে তেওঁলোকে যিহেতু 1 বিঘা পানীকালিতে 1.5 লাখ টকাৰ মাছৰ পোনা বিক্ৰী কৰিয়ে তেওঁলোকে লাভান্বিত হ'ব পাৰে, যিহেতু পোনাৰ ব্যৱস্থাটো বেছি লাভজনক, এই ক্ষেত্ৰত মই এইটো কথাই ক'ব বিচাৰোঁ, আৰু কম দিনৰ ভিতৰতে যিহেতু বেছি লাভ কৰিব পাৰি, গতিকে অকণমান তাত কিন্তু বিজ্ঞান ভিত্তিক হিচাপত তেওঁলোকে কৰিব লাগিব, কাৰণ পোনাটো যথেষ্ট চালুকীয়া অৱস্থাত থাকে, গতিকে তাক আমি খুব ধুনীয়া যত্ন ল'ব লগা হয় আৰু তেওঁলোকৰ পৰিচৰ্যাটোতো অকণমান বেছি, গতিকে অকণমান যদি যত্ন লয় তেনেহ'লে এবিঘাৰ এনেকুৱা ধৰণৰ এখন সৰু নাৰ্চাৰী পুখুৰীৰ পৰাই তেওঁলোকে বা ৰিয়াৰিং পুখুৰীৰ পৰাই তেওঁলোকে 1.5 লাখ টকা 4 মাহ পানীকালিতে তেওঁলোকে লাভ পাব পাৰে। কিন্তু যিটো আমাৰ ষ্টকিং পণ্ডৰ কথা কোৱা হৈছে বা ভঁৰাল পুখুৰীৰ কথাটো কোৱা হৈছে, এই ভঁৰাল পুখুৰীটো আমি সাধাৰণতে পালন কাল আমাৰ
2: দীঘল হয়,
1: অলপ দীঘল হয়, কেতিয়াবা ডাঙৰ মাছ কৰিব লাগিলে 2 বছৰলৈকে যাব লগা হয়। যিবিলাকৰ তাৰমানে ধৰক মীন পামখন ডাঙৰ বা তেওঁলোকৰ মানে বেলেগ বেলেগ কিবা ব্যৱসায় আছে, তেওঁলোকে তাৰমানে 2 বছৰৰ কাৰণে ৰৈ থাকিব পাৰে, কাৰণ মাছটো বিক্ৰী কৰি 2 বছৰলৈ
2: অসুবিধা
1: নহয়, কেইটামান পুখুৰীত তেওঁলোকে ৰাখিব পাৰে, যিহেতু তাত মাছটো 2 বছৰ পালন কৰিলে এটা মাছ 3 কেজিৰ পৰা 4 কেজি ওজন প্ৰাপ্ত হ'ব, গতিকে তাত সিহঁতক বজাৰ মূল্য ভাল পাব, বজাৰত মানে তেওঁলোকে এটা ভাল দাম পায়, সেইকাৰণে ডাঙৰ মাছটো সাধাৰণতে লগে লগে বজাৰত লৈ যোৱাৰ লগে লগে সেইটো মানে লগে লগে বিক্ৰী হৈ যায়।
2: আৰু যাৰ অলপ বেছিকে ৰিচোৰ্চ সম্পদ আছে, এখন যদি ভাল মীন পাম হয় 3টা কম্বিনেশ্যন থাকে, তেওঁতো প্ৰফিটৰ গোটেই বছৰ ধৰি তেওঁ প্ৰফিটটো
1: লাভ আহিছে। কিন্তু বহুত মীন পালকৰ কিন্তু আমি দেখিছো যে তেওঁলোকৰ নাৰ্চাৰীও থাকে, ৰিয়াৰিঙো থাকে আৰু তেওঁলোকৰ ভঁৰাল পুখুৰীও থাকে, তেনেকুৱা যদি কম্বিনেশ্যনত কৰিব পাৰে তেতিয়াহ'লে আটাইতকৈ ভাল।
0: আৰু পুখুৰীত মাছৰ পোনা মেলাৰ পিছত পুখুৰীটো নিশ্চয় বিশেষ যতন ল'ব লগা হয়, কি ধৰণৰ যতন ল'ব লগা হয় ডক্টৰ ভট্টাচাৰ্য ক'ব নেকি?
2: অঁ, ইয়াৰ দুটামান বস্তু আগতে উনুকিয়াইছে ডক্টৰ শৰ্মাই, যে প্ৰথমতে চূণ দিয়াটো আমাৰ চলি থাকে, প্ৰতি মাহে দিব লাগে, প্ৰথমতে 3 ভাগৰ 1 ভাগ দিয়া গ'ল, সেইটো মাটিৰে দিব পাৰিলে ভাল, তাৰপিছতো বাকীখিনি যিমান আছে সেই কিস্তি হিচাপত প্ৰতি মাহে মাহে মাহিলী কিস্তিত যেতিয়া 10টা কিস্তি হ'ব, 9টা হ'ব 10টা হ'ব দি থাকিব লাগে চূণটো, তাক যদি আমি তাৰ pHৰ পৰিমাণ চাব পাৰোঁ সেইমতে দিলে ভাল, নহ'লেও এটা অনুমানিক কিস্তিত তাক দি থাকিবলৈ অনুমোদন দিয়া হয়। পানীৰ গুণাগুণ

0: কিন্তু মাজে মাজে চাই থাকিব লাগে, বিশেষকৈ অক্সিজেন, তাৰ পিএইচ বা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ এইখিনি চাই থাকি সেইমতে ব্যৱস্থা লোৱা যায়। মাছৰ ৰোগৰ কিবা হেৰি লক্ষণ ওলাইছে নেকি সেইখিনি মাজে মাজে চাই সেইমতে বিহিত ব্যৱস্থা লৈ থাকিব লাগে। কেতিয়াবা কেতিয়াবা পিছতো তাত মেটেকা আদিৰ দৰে অপতৃণ জন্মে বা পানীৰ তলত থকা শেৱাল পতল আদি সেইবিলাককো নিয়ন্ত্ৰণ কৰি থাকিব লাগে।
1: কেনেকৈ চাফা কৰা যায়?
0: আমাৰ সাধাৰণতে যেনেকে যদি তলত থকাবিলাক হয় শেৱাল পতল হওক হাইড্ৰা আদি এইবিলাক হ'লে আমাৰ গ্ৰাছ কাপ, আমাৰ কোৱাই গ্ৰাছ কাপ আছেই, সেইটোৱেই ডাঙৰ জাতি এইটো নিয়ন্ত্ৰণ কৰে। এইখিনি উদ্ভিদখিনিও অলাগতিয়াল উদ্ভিদখিনি খাদ্যলৈ পৰিৱৰ্তন কৰে। আৰু যদি মেটেকা আদিটো হ'লেতো হাতেৰে গুচাই দিয়াই ভাল, কেমিকেলো পায় 2,4-D বুলি, কিন্তু সেইটো মাছ থকা তাত দিব নোৱাৰি, মাছৰো তাত বিৰূপ প্ৰতিক্ৰিয়া কৰিব পাৰে। আৰু বিভিন্ন ধৰণৰ পদ্ধতি আছে, মাজে মাজে মাছখিনি জালেৰে টানি এমাহমানৰ মূৰত কৰি তাৰ চালে মাছৰ স্বাস্থ্য ঠিকে আছে নেকি, ৰোগৰ লক্ষণ ওলাইছে নেকি চাব পৰা যায়। আৰু তাৰ মাছৰ তেতিয়া মাছৰ বৃদ্ধিটো গম পায়, সেই অনুপাতে আমি খাদ্যৰ পৰিমাণ, খাদ্য সাধাৰণতে 2% তাৰ মুঠ মাছৰ ওজনৰ হিচাপত আমাৰ দিয়া যায়, যিটো কৃত্ৰিম পৰিপূৰক খাদ্য। স্বাভাৱিক খাদ্য হ'লে খুব ভাল, মাছৰ বৃদ্ধি ভাল হয়, তাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও ভাল হয়, মাছৰ তাৰ সোৱাদো ভাল হয়। কিন্তু যেতিয়া বেছি পৰিমাণে আমি তাত মাছৰ পৰা দিম ব্যৱসায়িক ভিত্তিত, তেতিয়াহ'লে তাক পৰিপূৰক খাদ্যও দিব লগা হয়। কিন্তু
1: আমাৰ সময় শেষ হৈ আহিছে, সমন্বিত মীন পালনত আগ্ৰহী হোৱা দেখা গৈছে মীন পালকসকলক, এই বিষয়ে ক'ব নেকি?
2: নিশ্চয়কৈ, আমি যেতিয়া মীন পালকসকলক বিজ্ঞানসন্মত মীন পালনৰ কথা কওঁ, তেতিয়া তেওঁলোকে তাৰমানে একত্ৰিতভাৱে একেলগে পশু পক্ষী বা উদ্যান শস্য বা বিভিন্ন ধৰণৰ ধান খেতিৰ লগত মাছ পালন, এইটো ক্ষেত্ৰত তেওঁলোকে তাৰমানে যিহেতু আমাৰ এটাই তেওঁলোকৰ লক্ষ্য যাতে উৎপাদন ব্যয়টো কমাব পাৰে, তাৰমানে খৰচটো মাছৰ 1 কেজি মাছৰ উৎপাদন ব্যয়টো যাতে কমাব পাৰে। কাৰণ আমি শেহতীয়াভাৱে লক্ষ্য কৰিছোঁ যে 1 কেজি মাছ উৎপাদন যদি খাদ্য তাদ্য প্ৰয়োগ কৰি মাছ উৎপাদন কৰিব লগা হয় প্ৰায় 70 টকা খৰচ পৰে 1 কেজি মাছ উৎপাদন কৰিবৰ কাৰণে। গতিকে এই যদি সমন্বিত পদ্ধতিত একেলগে পশু পক্ষী বা উদ্ভিদ উদ্যান শস্যৰ লগত মাছ পালন কৰে, তেতিয়া তাৰ উৎপাদন ব্যয়টো কমি প্ৰায় 30-40 টকা প্ৰতি কেজিত উৎপাদন ব্যয়টো হয়। গতিকে সেইকাৰণে সমন্বিত মীন পালনৰ প্ৰতি আজিকালি মীন পালকসকল বেছি আগ্ৰহী হোৱা
0: দেখা গৈছে। আৰু ইয়াৰ ফলত মানে যিখিনি সম্পদ আছে, মাটি অকণমান আছে, গৰু ছাগলী বা হেৰি কৰিলে, মুৰ্গী পালন কৰিলে, গোটেই ঠাইখিনি সদব্যৱহাৰ হয় বিজ্ঞানসন্মতভাৱে কৰি ল'লে, আৰু ৰিস্কটো কমি যায়, ৰেগুলাৰ উৎপাদন হয়, ইনকামো ৰেগুলাৰ আহি থাকে।
1: শেষত আমাৰ ৰাজ্যখনৰ মীন পালকসকলৰ উদ্দেশ্যে আপোনালোকে কিয় পৰামৰ্শ দিব নেকি চমুকৈ?
0: আমাৰ ৰাজ্যখন মীন সম্পদত যথেষ্ট চহকী, ইতিমধ্যে উন্নীপ্ৰিয় হৈছে, কিন্তু যিটো মীন পালকসকলৰ হাতত থকা সম্পদ অনুযায়ী, তাৰ পৰিস্থিতি অনুযায়ী, তাৰ বজাৰ চাহিদা বা তাত কি ধৰণৰ মাছৰ পোনা পায়, এই ধৰণে কৰি অকণমান পৰিকল্পিতভাৱে মীন পালনত আগবাঢ়ি গ'লে, বিজ্ঞানসন্মতভাৱে কৰিলে মীন পালনত আশানুৰূপ মাছৰ উৎপাদন হ'ব, আশানুৰূপ লাভালাভ হ'ব, আৰু তাত লোকচান হোৱাৰ সম্ভাৱনা কমি যাব।
2: আৰু আমি মীন পালকসকলক আৰু এটা পৰামৰ্শ দিব বিচাৰোঁ, তেওঁলোকে যিখিনি মীন পালন কৰিব আহিলে বিজ্ঞানসন্মতভাৱেহে যাতে তেওঁলোকে মীন পালনটো কৰে, আৰু আমাৰ যিটো বজাৰ চাহিদা, বজাৰে কি কয় তাৰমানে বজাৰ চাহিদা মতেহে যাতে তেওঁলোকে প্ৰজাতিটো নিৰ্বাচন কৰে, এই ক্ষেত্ৰত আমি কওঁ। আৰু তেওঁলোকে কম খৰচতে উৎপাদন কৰিবৰ কাৰণে তেওঁলোকে যাতে সমন্বিত পদ্ধতিৰ মীন পালনত বেছি মনোযোগ দিয়ে, এইটো আমি পৰামৰ্শ দিব বিচাৰোঁ তেওঁলোকক।
1: এতিয়া যদি আমাৰ নতুন প্ৰজন্মৰ কোনোবা যদি আগবাঢ়ি আহিব বিচাৰিছে মীন পালনৰ ক্ষেত্ৰত, আজি এই আলোচনাটিয়ে তেওঁলোকক যথেষ্ট সহায় কৰিব। আপোনালোক আহি আজি এই বহুমূলীয়া পৰামৰ্শ দিলে, আপোনালোকলৈ অশেষ ধন্যবাদ।
3: কৃষি জগত অনুষ্ঠানত আজি শ্ৰোতাসকলে শুনিলে মাছ পোহা পুখুৰীৰ যতন, এই বিষয়ে এটি আলোচনা। আলোচনাটিত ভাগ ললে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডঃ সঞ্জয় শৰ্মাই। আলোচনাটিৰ আঁত ধৰিলে মেলডি পাটগিৰিয়ে। কৃষি জগত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰায়ে।
4: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গ'ল। হৈ গ'ল বাজেট? অ,

0: 5000 বাছি গল নতুন মেখেলা সাদর লৈ লওঁ
1: নলওঁ
0: জুৱা মাহতেটো লৈছিলো
1: আৰু এজোৰ
0: নলওঁ প্ৰথমে বাজেট বনাওক তাৰ পিছত কম কম কৈ বসুৱা ধন বেংকত জমা কৰক আৰু পইচা কেনে কৈ বাঢ়িছে চাওক বৰ জ্ঞানী এতিয়া জুৱা
2: আৰবিআই কয়
0: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা
3: আকাশমণি গুৱাহাটীৰ এয়া মহাবাহু এতিয়া শুনক এটি বৃন্দগান ৰচনা তফজুল আলীৰ

0: বৃন্দগান শুনিলে। প্ৰিয় শ্ৰোতা, আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: মোৰ এজন জেডি চুবুৰী আছে, গোটেই চুবুৰীটোৱে ছলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হল PM সূৰ্য ঘৰ মুফটো বিজুলী যোজনা। তাৰ পিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফট বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in ত।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ। বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্ট ট্ৰেক আদালতত আজি তৃতীয় দিনাও সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1966 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 দিনত ভৰি দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ 3,50,00,000 জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱনা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমানৰ নতুন অসমৰ এই যাত্ৰাত শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় প্ৰেৰণাৰ উৎস হৈ ৰব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যৰ চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে চৰকাৰে বিনামূলীয়া পৰিবহণ ব্যৱস্থা মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে পৰিবহণ সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে চাহবাগিচা অঞ্চলত বাস কৰা প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পৰিবহণ সুবিধা প্ৰদান কৰা হ'ব আৰু ইয়াৰ ফলত বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায়ক হ'ব। ৰাজ্যৰ 11খন জিলাত অহা বছৰৰ 31 মাৰ্চলৈ ৰূপায়িত হ'বলগীয়া এই আঁচনিৰ জৰিয়তে 198খন বিদ্যালয়ৰ 9,000ৰো অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা বৰ্ষটোত 5,400 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহণৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আঁচনিখন সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত আৰু সহজ হৈ উঠিব। তেওঁ কয় যে ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহবাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। ৰাজ্যসভাৰ সদস্য পদ ত্যাগৰ পাছতে তেওঁ আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱে 2021 চনত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। শিলচৰ লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। দল ত্যাগৰ পাছত সাংবাদিকৰ আগত শ্ৰীমতী দেৱে এইদৰে কয়।
1: মেৰে ব্যক্তিগত কাৰণ হে, মেৰে ৰাজনৈতিক কাৰণ হে, আৰু এক স্বতন্ত্ৰ দেশ মে কোই ভি ৰাজনীতিবিদ কোই ভি নিৰ্ণয় লে সকতা হে আপনে ৰাজনৈতিক জীৱন মে। ইছসে জ্যাদা কাৰণ কো লেকৰ মে কোই টিপ্পনী নহীঁ কৰনা চাহতি। দেখিয়ে, মেৰি ৰাজনীতি আসাম মে হে। মে বংগাল কি জনতা কে প্ৰতি আভাৰ ব্যক্ত কৰতি হু, ক্যোঁকি ৰাজ্যসভা মে ইনডাইৰেক্ট ইলেকশ্যন হোতা হে, পৰ লোগ হি ইনডাইৰেক্টলি ইলেক্ট কৰতে হে। তো মে বেংগল কি জনতা কে প্ৰতি আভাৰ ব্যক্ত কৰতি হু, পৰ মেৰে ৰাজনৈতিক জীৱন মে জিতনি সমজ হে, মুঝে তো আসাম মে হি কাম কৰনা হে, তো উসকো সামনে ৰখকৰ মেনে ইয়ে নিৰ্ণয় লিয়া হে।
0: কামৰূপ জিলাৰ আমিনগাঁৱত আয়ুক্তৰ কাৰ্যালয়ত আজি নৱনিযুক্ত অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জিলাখনৰ সদৰ আমিনগাঁৱৰ আয়ুক্ত কাৰ্যালয়

0: মন্ত্ৰীগৰাকী উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰববীসকলৰ লগত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ঐতিহাসিক জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহ খৰতকীয়া আৰু সমন্বয়ন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: মই আজি অভিভাৱক মন্ত্ৰী হিচাপে জিলাখনলৈ প্ৰথমবাৰৰ কাৰণে আহিলো আৰু ইয়াৰ জিলাখনৰ যিবিলাক উন্নয়নমূলক কাম কাজ আছে প্ৰত্যেকটো বিভাগৰে আজি উপায়ুক্ত ডাঙৰীয়াৰ লগতে ইয়াৰ স্থানীয় বিধায়কসকলক লৈ এখন আমি পৰ্যালোচনা সভা অনুষ্ঠিত কৰিলো আৰু পৰ্যালোচনা সভাখনত আমি বিভাগবিলাকৰ কাম কাজবিলাকৰ সম্পৰ্কে আমি বুজ ললো। মই বিষয়াসকলক কৈছো বৰ্তমান যিবিলাক কাম চলি আছে সেই কামবিলাক খৰতকীয়া কৰিব লাগে আৰু দ্বিতীয়তে বানপানীৰ যিমানখিনি ল'ব লগা সতৰ্কতামূলক কাম কাজবিলাক আছে সেইখিনি কৰিব লাগে। যথেষ্টখিনি ডাঙৰ ডাঙৰ প্ৰকল্প এই জিলাখনত লোৱা হৈছে সেইখিনি তাতে সময়ৰ ভিতৰতে সেই প্ৰকল্পবিলাক আমি শেষ কৰিব লাগে। বিষয়াসকলক মই নিৰ্দেশ দিছো তেওঁলোকৰ সমষ্টিৰ এখন ৰোডমেপ প্ৰত্যেকজন বিষয়াই যাতে বিধায়কসকলক দিয়ে যাতে বিধায়কসকলে নিজৰ সমষ্টিটোৰ গোটেইখিনি কাম কাজ বা সমস্যাসমূহ তেওঁলোকে চাব পাৰে।
0: জিলাখনৰ সকলো উন্নয়নমূলক আঁচনি তথা জিলাখনৰ সকলো কাম কাজ সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সকলো বিষয়া কৰ্মচাৰীক তেওঁ নিৰ্দেশ দিয়ে। পৰ্যালোচনা সভাত বিধায়ক দিগন্ত কলিতা আৰু প্ৰকাশ দাসো উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
2: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত 2027-28 শিক্ষাবৰ্ষ আৰু 2026-27 বিত্তীয় বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ কাগজ ক্ৰয় মুদ্ৰণ পৰিবহণৰ বিতৰ সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি বিভিন্ন কাৰ্যসূচীৰ সময়সীমা শিক্ষা সেতু দৰ্পণ পৰ্টেল আদিৰ জৰিয়তে নামভৰ্তিৰ তথ্য প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় বিত্তীয় সাহায্য নতুনকৈ প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহৰ মুদ্ৰণ ব্যয় তথা পাঠ্যপুথি সহজে লাভ কৰাটো নিশ্চিত কৰাৰ বাবে ই বুকৰ ব্যৱস্থাকে ধৰি অন্যান্য ডিজিটেল পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। ডাঃ পৈগুৱে বিষয়াসকলক সকলো কাৰ্যসূচী নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ আৰু তথ্যভিত্তিক পৰিকল্পনাৰ স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি অভিভাৱক মন্ত্ৰী চৰণ বৰুৱাই জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বাক্সা জিলাৰ বিধায়কদ্বয় মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰী, বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য আগষ্টোছ টিগ্গা, বেগম আখতাৰ আহমেদ, জিলা আয়ুক্ত কিমনে চেংচান, অতিৰিক্ত আয়ুক্তকে ধৰি ৰাজনৈতিক নেতা আৰু জিলাখনৰ গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। জিলাখনত সঘনাই অব্যাহত থকা হাতী মানুহৰ সংঘাত, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, খোৱাপানী আৰু জলসিঞ্চনৰ সমস্যাৰ বিষয়ে বৈঠকত আলোচনা কৰে। ইফালে বিটিআইডিৰ ওদালগুৰিৰ পৰা বাক্সা চিৰাঙৰ মাজেৰে কোকৰাঝাৰলৈ এটা ৰেলপথ নিৰ্মাণৰ কাৰণে ৰাইজৰ দাবীৰ কথা বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।
3: আমাৰ বিটিচিৰ ভিতৰতে পৰিছে কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। বাক্সাত ইতিমধ্যে আমি বিভিন্ন ডিপাৰ্টমেণ্টক লৈ ৰিভিউ কৰিলোঁ, খুব ভাল মিটিং হৈছে আৰু আজি এটা ইন্ট্ৰডাকশ্যন চেৰিমনিও হ'ল। বিভিন্ন সমস্যাৰ ওপৰত আমি আলোচনা কৰি ইয়াৰ সমাধানৰ ব্যৱস্থা আমি ওলাইছো। যিহেতু এতিয়া বাৰিষাৰ সময়, ফ্লাড হ'ব পাৰে, তো ফ্লাডৰ কাৰণে আমি কি প্ৰিপাৰেশ্যন ল'লে ভাল এতিয়া ক্ষেত্ৰত আমি আলোচনা কৰিছো। আমাৰ এছ ডি এমে আজি খুব ধুনীয়াকে ৰিপৰ্ট দিলে হাতী মানুহৰ সংঘাত, এই বিষয়ে ওলাইছে, এই বিষয়ৰ ওপৰত আমি আলোচনা কৰিছো। আৰু যিহেতু বৰ্ডাৰ এৰিয়াত এই ঘটনাটো হয় আৰু বাক্সা জিলাটো যিহেতু বৰ্ডাৰ এৰিয়া হিচাপেও এটা স্কিম পাই আছে বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা, আৰু এতিয়া নতুন স্কিম আহিছে আৰ্বান ভিলেজেছ, ইয়াৰ দ্বাৰাও কিছুমান কাম কৰিব পৰা স্কোপটো আছে।
2: ইফালে মন্ত্ৰীগৰাকীয়ে অভিভাৱকৰ দায়িত্ব পোৱা চিৰাং জিলাও আজি ভ্ৰমণ কৰে। জিলাখনৰ কাজল গাঁৱত বিয়লিৰ ভাগত উপস্থিত হৈ তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত আজি তৃতীয় দিনাও সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি বেবী বৰা, অনুজ কুমাৰ বিষয়া আৰু প্ৰভাকৰ ফুকনে সাক্ষ্য প্ৰদান কৰে। সময়ৰ অভাৱৰ বাবে আন দুগৰাকী সাক্ষী বিৰিঞ্চি বৰা আৰু ৰাজা অসমে আজি আদালতত সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে বুলি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনাইছে। ৰাজ্যৰ স্বাস্থ্যখণ্ডক অধিক উন্নত, প্ৰযুক্তি নিৰ্ভৰ আৰু বিশ্বমানৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম চি এছ আৰ

0: কাউণ্টেবল 2.0 শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। স্বাস্থ্য পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আনুষ্ঠানিকভাৱে এই অনুষ্ঠান উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি কয় যে টাটা গোটৰ সহায়ত গঠন কৰা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে ৰাজ্যজুৰি কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ ফলত ৰোগীসকলে ৰাজ্যৰ ভিতৰতে উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি শ্ৰীসিংহলে উল্লেখ কৰে। বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবসমূহৰ ভূমিকাত আলোকপাত কৰি তেওঁ কয় যে সুস্থ সমাজ গঢ়াৰ বাবে বিদ্যালয় পৰ্যায়ৰ পৰাই স্বাস্থ্য সচেতনতা সৃষ্টি কৰিব লাগিব। শ্ৰীসিংহলে উল্লেখ কৰে যে স্বাস্থ্যখণ্ডৰ চৰকাৰৰ বৃহৎ বিনিয়োগ অব্যাহত আছে যদিও কোনো কোনো ক্ষেত্ৰত দ্ৰুত বিকাশৰ বাবে কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অংশীদাৰিত্বও অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে তেওঁ প্ৰযুক্তি প্ৰতিষ্ঠান, চিকিৎসা সঁজুলি নিৰ্মাতা সংস্থা, বিনিয়োগকাৰী শিক্ষানুষ্ঠান আৰু ষ্টাৰ্টআপসমূহক ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ৰূপান্তৰমূলক যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি মঙলদৈত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মঙলদৈ থানা গাঁওৰক্ষী সংগঠনৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত তেওঁ গাঁওৰক্ষী বাহিনীৰ পৰিয়ালৰ 18 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা দুটা বাঘে কলিয়াবৰৰ কামাখ্যা পাহাৰৰ নামনিৰ চাহ বাগিচাত আতংকৰ সৃষ্টি কৰিছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে আজি দিন দুপৰতে বাঘে এটা গৰু আক্ৰমণ কৰে। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই বাঘে গৰু নিধন কৰা ঠাই পৰিদৰ্শন কৰি জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনায়। জিলা প্ৰশাসনে বাঘে যাতে গাঁওবাসীৰ কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। ইপিনে চাহ বাগিচাৰ কৰ্মচাৰীসকলে যাতে নিশ্চিতভাৱে কাম কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বন সুৰক্ষা কৰ্মীসকলেও কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত বজাৰৰ সামূহিক গৃহত আজি উন্নয়ন মেলা অনুষ্ঠিত হয়। হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহযোগত আয়োজিত এই মেলাত জিলাখনৰ 8টা পঞ্জীয়নভুক্ত সমিতিয়ে প্ৰস্তুত কৰা বস্ত্ৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক খান্দেলকাৰ নুৰুল ইছলামে এই মেলা মুকলি কৰি শিপিনীসকলক উৎপাদিত সামগ্ৰীৰ জৰিয়তে স্বাৱলম্বী হবলৈ আহ্বান জনায়। গোলাঘাট জিলাৰ বোকাখাট নাট্য মন্দিৰত আজি দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম নাট যোগী ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি পুৱা সন্থাৰ কেন্দ্ৰীয় সভাপতি অভিজিৎ নাথে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ কেইবাটাও ছাত্ৰ সংগঠনে অংশগ্ৰহণ কৰে।
1: হাতিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, মানকাচৰৰ বিধায়ক মহিবুৰ ৰহমান আৰু জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাকে ধৰি প্ৰায় 25টা বিভাগৰ মুৰববী আৰু বিষয়াসকল উপস্থিত থাকে। বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণমূলক আঁচনিৰ অগ্ৰগতি তথা জনসাধাৰণৰ সুবিধাৰ সৈতে জড়িত বিষয়সমূহ পৰ্যালোচনা কৰা হয়। বোকাখাটত আজি বজ্ৰ পৰি এজন লোকৰ মৃত্যু হয়। মৃত লোকজন ৰজাবাৰী ভকতচাপৰিৰ নুমল পেগু বুলি চিনাক্ত কৰা হৈছে। লোকজনৰ ঘগৰা পিটনি পথাৰত কাম কৰি থকা অৱস্থাত বজ্ৰ পৰি লোকজনৰ মৃত্যু হয়। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক দীনেশ চন্দ্ৰ বৈৰাগীৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 77 বছৰ। তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ। বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্ট ট্ৰেক আদালতত আজি তৃতীয় দিনাও সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: সমবেত কণ্ঠত বিষ্ণুপ্রসাদ ৰাভা ৰচিত গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে নৌসেনা বাহিনীৰ বাবে উচ্চ সামৰ্থ্যৰ 20টা GNSS-MR ক্ৰয় কৰাৰ বাবে 449 কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে। ৰাজ্যসভাৰ সভাপতি চিপি ৰাধাকৃষ্ণনে আজি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে আৰু ভাৰতৰ PV সিন্ধু আৰু তানভি শৰ্মাই অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ

0: চেনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 দিনত ভৰি দিছে। অমিত শ্বাহ, ডঃ এ জয়শংকৰ, পীয়ুষ গোৱেল, নিৰ্মলা সীতাৰমন আৰু শিৱৰাজ সিং চৌহানকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে সবাতোকৈ অধিক সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয় যে বিগত 12 বছৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গৌৰৱ ঘূৰাই আনিছে, সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰিছে আৰু দাসত্বৰ মানসিকতাৰ পৰা মুক্ত কৰিছে। তেওঁ কয় যে এই সময়ছোৱাত সংসদৰ নতুন ভৱন নিৰ্মাণ কৰা হৈছে, 300 নতুন আইন ৰূপায়ণ কৰা হৈছে, নতুন শিক্ষানীতিয়ে মাতৃভাষাত চিকিৎসা আৰু অভিযান্ত্ৰিক শাখাৰ শিক্ষাৰ পথ প্ৰশস্ত কৰিছে আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াটো প্ৰতিগৰাকী ভাৰতীয়ৰ সংকল্পত পৰিণত হৈছে। শ্ৰীশ্বাহে কয় যে মোদীৰ কাৰ্যকালত দেশৰ সীমান্তসমূহ সুৰক্ষিত হৈছে। কাশ্মীৰৰ পৰা সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছে, ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, নক্সালবাদ উৎখাত কৰা হৈছে আৰু প্ৰতিটো সন্ত্ৰাসবাদৰ ঘটনাৰ সমীচীন প্ৰত্যুত্তৰ দিয়া হৈছে। ডঃ জয়শংকৰে কয় যে এই সাফল্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব, দৃষ্টিভংগী আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি জনসাধাৰণৰ অটুট বিশ্বাসক প্ৰতিফলিত কৰিছে। একেদৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে যোৱা 12 বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত হোৱা পৰিৱৰ্তনে দেশৰ বিকাশক নতুন গতি দিছে। তেওঁ কয় যে কৃষকৰ পৰা উদ্যমীলৈ, মহিলাৰ পৰা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈ আৰু যুৱ প্ৰজন্মৰ পৰা মধ্যম শ্ৰেণীলৈ মোদী চৰকাৰৰ প্ৰতিটো বৃহৎ উদ্যমৰ সুফল তৃণমূল পৰ্যায়ৰ লোকেও লাভ কৰাত দেশৰ লাখ লাখ লোক সবল হৈ উঠিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে তেওঁৰ বাৰ্তাত কয় যে এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰে সাহসী সংস্কাৰ সাধন কৰিছে আৰু অভূতপূৰ্ব পৰিসৰত ভালেমান উদ্যম ৰূপায়ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভালেমান প্ৰত্যাহ্বানপূৰ্ণ ক্ষণত দেশক নিৰ্ণায়ক আৰু শক্তিশালী নেতৃত্ব দিছে বুলি তেওঁ উল্লেখ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নিজৰ বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীৰ 4399 দিনৰ এই যাত্ৰা শক্তিশালী, সবল, সমৃদ্ধিশালী, উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সোণালী অধ্যায়ৰূপে পৰিগণিত হৈছে। মোদীৰ যুগক উন্নয়ন আৰু ঐতিহ্যৰ সংগম বুলি তেওঁ অভিহিত কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, শক্তিমন্ত্ৰী মনোহৰ লাল, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত, আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো একেৰাহে সৰ্বাধিক সময়ৰ বাবে ক্ষমতা থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ বাবে নৰেন্দ্ৰ মোদীক ওলগ জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই একেৰাহে অধিক সময়ৰ বাবে ক্ষমতা থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাৰ সদস্যসকলে শ্ৰীমোদীক থিয় হৈ সম্ভাষণ জনায়। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই প্ৰস্তাৱে ৰাষ্ট্ৰৰ প্ৰতি নিৰন্তৰ সেৱাৰ ক্ষেত্ৰত শ্ৰীমোদীৰ ঐতিহাসিক মাইলৰ খুঁটিক প্ৰতিফলিত আৰু ভালেমান প্ৰতিশ্ৰুতিবদ্ধতা তথা সাফল্যৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে মন্ত্ৰীসভাই এই অভূতপূৰ্ব সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনোৱা উদ্দেশ্যে এটা 7 দফীয়া প্ৰস্তাৱ গ্ৰহণ কৰিছে।
1: आज श्री नरेंद्र मोदी जी निर्वाचित प्रधानमंत्री के रूप में सर्वाधिक अवधि तक निरंतर देश की सेवा करने वाले प्रधानमंत्री बन गए हैं। उन्होंने निर्वाचित पीएम के तौर पर 4399 दिन की निरंतर सेवा का कीर्तिमान स्थापित किया है, जो स्वतंत्र भारत के इतिहास में पहली बार हुआ है। इससे पूर्व श्री जवाहरलाल जी नेहरू ने 1952 से लेकर 1964 तक निरंतर 4398 दिन तक इस पद को सुशोभित किया था। मुख्य बात यह है, यह अवसर भारत की लोकतांत्रिक चेतना, जन विश्वास और जन

0: ভাগিদারী কি শক্তি কা প্রতীকে।
1: জনসাধারণৰ কল্যাণৰ ক্ষেত্ৰত চৰকাৰে কৰি অহা গুৰুত্বৰ বিষয়ে আলোকপাত কৰি দুখীয়া জনসাধাৰণক প্ৰশাসনৰ ক্ষেত্ৰত ৰখা হৈছে বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে পকীঘৰ, বিদ্যুৎ, বিশুদ্ধ খোৱাপানীৰ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ সুবিধা প্ৰদান কৰাৰ বাবে অভূতপূৰ্ব প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। 80 কোটিৰো অধিক জনসাধাৰণে বিনামূলীয়া খাদ্য সামগ্ৰী লাভ কৰাৰ বিপৰীতে 60 কোটিৰো অধিক হিতাধিকাৰীয়ে বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰিছে বুলি তেওঁ মন্তব্য কৰে। প্ৰস্তাৱটোত প্ৰকাশ কৰা মতে এই উদ্যমসমূহে ৰাষ্ট্ৰৰ আত্মবিশ্বাস দৃঢ় কৰি তুলিছে আৰু 25 কোটিৰো অধিক লোকক দৰিদ্ৰতা গ্ৰাসৰ পৰা ওলাই অহাত সহায় কৰিছে। প্ৰস্তাৱটোত লগতে জনসাধাৰণৰ সবলীকৰণৰ সবিশেষ বিৱৰণ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰস্তাৱটোত যুৱ প্ৰজন্মকেন্দ্ৰিক নীতিয়ে ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্ট আপ ব্যৱস্থাৰ দেশৰূপে পৰিগণিত কৰা আৰু চন্দ্ৰযান মিছনকে ধৰি বিজ্ঞান জগতত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰাত সহায় কৰিছে বুলি উল্লেখ কৰা হৈছে। ধোঁৱামুক্ত ৰান্ধনীঘৰ, লাখপতি বাইদেউ অভিযান আৰু সংসদ তথা বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ বিধেয়কৰ দৰে উদ্যমৰ জৰিয়তে মহিলাৰ নেতৃত্বত হোৱা বিকাশৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে প্ৰস্তাৱটোত কোৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি নৌসেনা বাহিনীৰ বাবে উচ্চ সামৰ্থ্যৰ 20 গোলকীয় দিক নিৰ্দেশক প্ৰণালী GNSS-JMR ক্ৰয় কৰাৰ বাবে 449 কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত স্বদেশী ডিজাইন, বিকাশ আৰু নিৰ্মাণ শাখাৰ অধীনত এই চুক্তি স্বাক্ষৰিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই জেমাৰ প্ৰণালীয়ে উপগ্ৰহৰ জৰিয়তে লাভ কৰা সংকেত গ্ৰহণ আৰু নিৰ্ধাৰিত পথত বাধা প্ৰদান কৰে আৰু পথ সলনি কৰি ভুৱা সংকেতৰ জৰিয়তে শত্ৰুপক্ষৰ GNSS প্ৰণালীৰ ৰিচিভাৰৰ কাম বিঘ্নিত কৰে। এই প্ৰণালীৰ অন্তৰ্ভুক্তিৰ ফলত বিপদৰ সময়ত নৌসেনা বাহিনীৰ জাহাজৰ পৰিচালন নিৰাপদ হৈ উঠিব। ৰাজ্যসভাৰ সভাপতি শ্ৰীপি ৰাধাকৃষ্ণনে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। উচ্চ সদনৰ সদস্য পদ ত্যাগ কৰাৰ পাছতেই সাংসদগৰাকীয়ে আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্ৰবীণ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰায়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল। ভাৰতৰ পি ভি সিন্ধু আৰু তন্বি শৰ্মাই ছিডনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অলিম্পিকত দুবাৰৰ পদক বিজয়ী পি ভি সিন্ধুৱে আজি প্ৰথম ৰাউণ্ডত এখন খেলত পেৰুৰ ইনেছ কেষ্টিলক 21-13, 21-11 পোনপটীয়া গেমত পৰাস্ত কৰে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত সিন্ধু ভাৰতৰ আন এগৰাকী খেলুৱৈ ঈশাৰাণী বৰুৱাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ঈশাৰাণীয়ে আজি প্ৰথম ৰাউণ্ডৰ আন এখন খেলত চীনৰ হান কুৱানচিক 21-20, 10-21, 21-14 গেমত পৰাস্ত কৰে। একেদৰে বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত যোৱা বছৰ ৰূপৰ পদক বিজেতা তন্বি শৰ্মাই প্ৰথম ৰাউণ্ডৰ এখন খেলত চীনা টাইপেইৰ চিউ পিন চিয়াঙক 21-12, 21-12, 20-21 গেমত পৰাভূত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে নৌসেনা বাহিনীৰ বাবে উচ্চ সামৰ্থ্যৰ 20 GNSS-JMR ক্ৰয় কৰাৰ বাবে 449 কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে। ৰাজ্যসভাৰ সভাপতি চিপি ৰাধাকৃষ্ণনে আজি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে আৰু ভাৰতৰ পি ভি সিন্ধু আৰু তন্বি শৰ্মাই অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: হঠাৎ কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
3: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।

0: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
4: প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আকৌ শুনো আহক অনুষ্ঠানৰ আৰম্ভণিতে ৰঞ্জিত কুমাৰ দাসৰ কণ্ঠত লোহেন্দ্ৰ কুমাৰ শইকীয়া ৰচিত গীত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক নমিতা গোস্বামীৰ কণ্ঠৰীতি গীতে কথা প্ৰশান্ত বৰদলৈৰ প্ৰযোজনা অসীম হাজৰিকাৰ।

আকৌ শুনো আহক অনুষ্ঠানটি নিউজ অন এআইআর এপত শুনি থাকিব পাৰিব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে ফিফা ৱৰ্ল্ড কাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰিব।

0: আকৌ শুনোৱা হওক। অনুষ্ঠানটি আজিলৈ সামৰিলোঁ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানী।

0: নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাঁচিব আমাৰ প্ৰাণ। নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: পূবালীৰ সুৰত আজি নিবেদন কৰিছো যোগেন বৰদলৈ আৰু সংগীবৃন্দৰ কণ্ঠৰ তিৱা গীত।

0: প্ৰণালীৰ সুৰতিমানপুৰে যোগেন বৰদলৈ আৰু সংগীবৃন্দৰ কণ্ঠৰ তিৱা গীত শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হ'ল চাই।
5: হঠাৎ

0: পানী ওখ ঠাই লৈ যাব। বেছি পানীত গাড়ী চলে বিপদ মাতি নল'ব।
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়। বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
0: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ। নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী কবীন্দ্ৰনাথ দাস। শিল্পীৰ কণ্ঠত পুনতেই শুনক ডিম্বেশ্বৰ দাস ৰচিত এই গীতটি।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: কবীন্দ্ৰনাথ দাসৰ কণ্ঠত শুনক আন এটি গীত, গীতিকাৰ ধ্ৰুৱ তালুকদাৰ।

আকাশবাণী গুৱাহাটীৰ এমহাবাহু এতিয়া শুনক নিশা 8 বজাৰ মুখ্য বাতৰি। নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দেহিনিয়া। এনডিএ চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা আৰু প্ৰধানমন্ত্ৰী মোদী দীৰ্ঘ সময়ৰ বাবে শাসনত থকা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি এনডিএৰ এখন বৈঠক অনুষ্ঠিত হয়। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি কৰিছে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে। বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কে

0: বুঝিছো আপোনাৰ হেজিটেশ্যনৰ কাৰণটো। ঠিকেই বুলিব পাৰিছো চাগে। ষ্টেণ্ডাৰ্ড হোটেল এখনলৈ যাব, অথচ আপুনি পিন্ধি থকা পুৰণা বুৰ চাৰ্ট আৰু মলিয়ন ট্ৰাউজাৰটোক লৈ আপোনাৰ হেজিটেশ্যন হৈছে, ৰাইট?
1: অভিব্যক্তি আৰু মুখৰ তিনিটা শব্দ শুনি আপোনাক মানিছো, কিন্তু দেই আপুনি মোৰ মনৰ কথা ইমান সহজে কেনেকৈ পঢ়ি পেলালে। চাওক, ইয়াৰ আগতেওতো মই বহুত ছোৱালীক লগ পাইছো, আপোনাৰ দৰে বহুত ছোৱালীৰ লগতে কথা পাতিছো, কিন্তু
0: কোনো আপোনাৰ মনৰ কথা পঢ়িব পৰা নাছিল, তাকেইতো ক'ব খুজিছে।
1: নট অনলি দেট কোনে খুদি কোনে
0: কওকচোন,
1: এই ব্ৰেইন এণ্ড বিউটি যিটো সমাহাৰ মই কিন্তু কাৰো মাজতে পোৱা নাছিলো।
0: থেংকচ। আহক আহক, মই সৌ ৰিক্সাখন ৰখাই থৈছো, আহক না সোনকালে। এই দুখৰ বাট আমি ৰিক্সাত যাম, বাকী ওপৰলৈ উঠাখিনি খোজকাঢ়িয়ে যাম। বৰ ভাল লাগিব ন, সঁচাকৈ বৰ ভাল লাগিব। কিন্তু এটা কথা, আপুনি কষ্ট পাব নেকি?
1: নাই, কষ্ট কিয় পাম, ভালহে লাগিব।
0: আচ্ছা শুনক, মই বহুত ঠাই ফুৰিছোঁ। এবাৰ কেইজনমান শিল্পীৰ লগত মই দক্ষিণ পূব এছিয়াৰ ভ্ৰমণ কৰি আহিছো।
1: মোৰ সেইটো সৌভাগ্য হোৱা নাই, মই আচলতে ফৰেন কাণ্ট্ৰি বুলি ক'লে কি বুলি ক'ম, ভূটান, বাংলাদেশ, নেপাললৈ দুবাৰমান গৈ পাইছোঁ।
0: আৰে কি হ'ল, সেইবোৰতো ফৰেন কাণ্ট্ৰি।
1: নহয় নহয়, আপুনি দেখাৰ নিচিনাকৈ মই দক্ষিণ পূব এছিয়া এতিয়ালৈকে ভ্ৰমণ কৰা নাই, কিন্তু
0: ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ফুৰিলে মোৰ মনত যি ভাৱ হয় তেনে ভাৱ কিন্তু কোনোৱে হোৱা নাই জানে। ই এক অনন্য অনুভৱ, আমাৰ তেজত জন্মভূমিৰ অনু পৰমাণুৱে সৃষ্টি কৰা এক ৰহস্যময় ভাৱ।
1: হয় হয়, এক্সেক্টলি তুমি ঠিকেই কৈছা, কোনো কোনো স্থানক যেন আমাৰ শৰীৰৰ ভিতৰৰ আত্মাইও চিনি পায়। স্বয়ং মৌজাত এটা শিৱ মন্দিৰ আছে জানা, কিয় ক'ব নোৱাৰো, সেই ঠাইত উপস্থিত হ'লে মোৰ মনত এক অনন্য অনুভূতি হয়, বুজাব নোৱাৰো, শব্দৰে এই অনন্য অনুভূতিক কোনোদিনেই বুজোৱা নাযায়। কি সুন্দৰ পৰিৱেশ চৌদিশে, মনমনাই থকা ধূপৰ গোন্ধত, মনমনাই থকা দোনাৰ গোন্ধত যেন এক নতুন আবিৰ সানিছে সেই চৌদিশৰ সেউজ বুলিয়া পাহাৰখনে। বাহ, কিয় ক'ব নোৱাৰো, যিটো মই আগতে কৈছো, এক অনন্য অনুভূতিৰ মাজত মই হেৰাই যাওঁ, মই যেন আৰু মই হৈ নাথাকো। এই অনুভূতিক ধৰি ৰাখিবলৈ মই সেই মন্দিৰটোক লৈ এটা কাম কৰিছো, কৈছো মই মন্দিৰটোক লৈ এবাৰ গোটেই দিনটো মই মন্দিৰটোত মন্দিৰটোৰ কাষতে বহি আছিলো, বহি হাতত ৰং আৰু তুলিকা লৈ এখন মন্দিৰটোৰ সুন্দৰ ছবি আঁকিলো।
0: ছবি ছবিখন কিন্তু আপুনি মোক দেখুৱাব লাগিব।
1: ছবিখন দেখুৱাব লাগিব, আপুনি আপুনি মোক এনেকুৱা এটা কথা ক'লে, টুথপেষ্ট আচলতে উলিয়াবলৈ সহজ, কিন্তু আকৌ সেইখিনি টুথপেষ্টকে টুথপেষ্টত ভৰোৱাটো প্ৰব্লেম হৈ যায় নহয়, মই কি ক'ব খুজিছো জানে, ছবিখন ক'ত আছে ৰাইট ৰাইট ৰাইট ৰাইট, মনত পৰি গৈছে, মোৰ ঘৰৰ নিশ্চয় এচুকত এতিয়াও ছবিখন পৰি আছে, হয়তো ধূলিৰ চামনি বান্ধিছে, মই চফা কৰি আপোনাক নিশ্চয় দেখুৱাম।
0: দেখুৱাব ন,
1: নিশ্চয়।

0: দেবিলতা, মই ভাবিছো এতিয়া আৰু ৰিক্সাত যোৱাৰ প্ৰয়োজন নাই।
1: কিয়?
0: খোজকাঢ়িয়ে যাওঁ। আৰু এটা কথাটো গম পাইছোঁ, তুমি খোজকাঢ়ি ভাল পোৱা। আৰু চোৱাচোন, ইমান সুন্দৰ বতাহ বৰি আছে আৰু ইমান সুন্দৰ দৃশ্য। ৰিক্সাখনত গ'লে প্ৰথমেতো এটা ভাবি দুখ লাগিব, বেচেৰা ৰিক্সাৱালাজনে কষ্ট কৰি টানি এই ওখৰমুখৰ পথটো পাৰ কৰিব লাগিব ন। সেইকাৰণে আমি লাহে লাহে খোজকাঢ়ি যাম। আৰু ব্ৰহ্মপুত্ৰৰ
1: পাৰে পাৰে
0: পাৰে পাৰে আৰু আৰু চোৱা, সোঁতৰ বিপৰীতে আমি কিন্তু যাম। বতাহটো সিফালৰ পৰাই বলিছে, কিবা প্ৰব্লেম হ'ব? মাধৱীলতা, আই ডন নো, মই এই কথাটো তোমাক কোৱা উচিত হ'বনে নহয় প্ৰথমতে ক'ব নোৱাৰো। মনৰ ভিতৰৰ পৰা যেন এটা প্ৰম্পটিং আহিছে, মই কথাটো তোমাক কোৱাই ভাল হ'ব।
1: কওকচোন
0: এটা কথা, মই কিন্তু তোমাক এতিয়াই কৈ থৈছোঁ দেই, এইটো সকিয়নি নহয়। প্লিজ ডোণ্ট টেক ইট আদাৰৱাইজ। মই আচলতে খোলাকৈ ক'বলৈ বিচাৰিছোঁ।
1: ঠিক আছে কওক।
0: তুমিতো জানাই মই মদাহী মানুহ বুলি, তুমিও কিয় সকলোৱে জানে। এইখন চহৰত মোক যিয়েই চিনি পায় মোৰ পৰিচয় এটাই, সেই মদাহী শিল্পীটো বা সেই মদাহী উদয় ভানু। মোৰ লগত তুমি এনেদৰে নিসংকোচে ফুৰিলে মানুহে কিন্তু তোমাক বেয়া বুলিও ক'ব পাৰে। আৰু চোৱা, পাছলৈ তোমাৰ সেইটোতো সেইটোতো হ'বই মই জানো, কাৰণ তুমি ছোৱালী, তুমিতো আৰু সমাজৰ ৰীতি নীতিক বাদ দিব নোৱাৰা। তোমাৰতো বিয়া বাৰু হ'বই নহয় জানো? তোমাৰ বিয়া বাৰুৰ সময়ত মোৰ ভয় হয় এইটো কথাই, মানে আমি ইমান খোলাকৈ ঘূৰি ফুৰা কথাই, ইজনে সিজনৰ অন্তৰৰ কথা পতা কথাটোৱে
1: কিবা ডিষ্টাৰ্ব কৰিব,
0: একজেক্টলি আমনি কৰিব নেকি?
1: চাওক, অতীতটো আমাৰ পাৰ হৈ গ'ল,
0: একজেক্টলি
1: ভৱিষ্যতটো আমিতো দেখা নাই।
0: কাৰেক্ট কাৰেক্ট কাৰেক্ট, আমিতো সঁচাকৈ ভৱিষ্যতটো নাজানো।
1: বাকী থাকিল বৰ্তমান,
0: ৰাইট?
1: আৰু মই বৰ্তমানো গুৰুত্ব দিয়া ছোৱালী, মোৰ জীৱনৰ ফিলচফিও তেনেকুৱাই।
0: তোমাৰ জীৱনৰ ফিলচফি কোৱাচোন কোৱা।
1: চাওক, মই বৰ্তমানক বিশ্বাস কৰোঁ, কাৰণ বৰ্তমানৰ বুকুতে এটা ভৱিষ্যত লুকাই থাকে।
0: অ' মাই গড,
1: আনে মোৰ বিষয়ে কি ভাবে কি কয় সেইলৈ মই চিন্তিত নহওঁ, মানে মই মোৰ নঘমাওঁ।
0: এই ক্ষেত্ৰত কিন্তু সাংঘাতিক ধৰণে মই মিলিছোঁ দেই, আনে কি কয় কি ভাবে তাক লৈ মই খুব চিন্তিত নহয়। এই ক্ষেত্ৰত মই অলপ ফিলচফি ফিলচফিকেল বুলি ক'লে ভাল হ'ব।
1: আচলতে আমাৰ দুয়োৰে ফিলচফি মাজত মানে কিছু সাদৃশ্য আছে কাৰণে চাগে আজিৰ এই সময়খিনিত মই আপোনাৰ কাষত বা আপুনি মোৰ কাষত আছে।
0: তেতিয়াহ'লে মই এটা কথা নিশ্চয় বুজিছোঁ, তুমি ক'বা গতিকে চিন্তা নাই,
1: চিন্তা নাই। আচলতে কি জানে, মই মোৰ নিজৰ ওপৰত মোৰ বিশ্বাস আছে, আৰু মই যিবোৰ কাম কৰোঁ সেই কামৰ ওপৰত মোৰ আস্থা আছে। মই যিটো বাটেৰে গতি কৰিছোঁ, জীৱনৰ গতি যিটো বাটেৰে মই আগবাঢ়িছোঁ, মই জানো সেইটো সঠিক বাট, তাত মোৰ কোনো কনফিউজন নাই। গতিকে আনে কি কয় বা আনে কি ধৰণে মোক লৈছে সেইটো ডাঙৰ কথা নহয়, মই মোৰ বিবেকে যি কয়, বিবেকে যিটো শুদ্ধ বুলি ভাবে মই সেইটোৱে কৰি যাওঁ।
0: ৱাও ৱাও ৱাও,
1: গতিকে আপুনি মিছাতে একো চিন্তা নকৰিব।

0: ভাল লাগিল তোমাৰ ফিলোসফিৰ কথা শুনি।
1: থ্যাংক
0: ইউ। কি কবলৈ মন গৈছে জানা?
1: কওকচোন।
0: A man is composed of three persons.
1: Yeah.
0: First, what he thinks about him. Second, what others think about him. And third, what exactly he is.
1: It's a great philosophy. Yeah.
2: তুমি ভবাৰ দৰে শেষ ফলটো যদি ভাল হয়গৈ তেতিয়াতো ভালেই। মইও ভাবো ভাল ছোৱালী এজনীক বিয়া বাৰু কৰায় যদি উদয় ভানু শেঠী হয় সি হয়তো মদেৰি আকৌ ভাল পথলৈ ঘূৰি আহিব। কিন্তু যদি কথাটো যামিনীৰ দৰে হয়গৈ মাধৱীলতায়ো ঠিক এতিয়া উদয় ভানুৰ লগত নিঃসংকোচে ফুৰা চকা কৰাৰ দৰে যামিনীয়েও ফুৰা চকা কৰিছিল। তাক জনাৰ আৰু ছবি অঁকাৰ দাৰুণ সুতাহ তাইৰো আছিল। লোকনিন্দাত তাই ভ্ৰূক্ষেপ নকৰিছিল, কিন্তু শেষত যি কাৰণতেই নহওক তাই তাক বিশ্বাসঘাতকতা কৰিলে।
3: নাই নাই, এয়া বিশ্বাসঘাতকতা কেনেকৈ হ'ব? সৌ সিদিনা ভৰলী দলঙৰ ওচৰৰ পৰা কিছুমান মানুহে তাত ধৰি মেলি আনিছিল। হৰেণৰ লগত পৰি সি সেইদিনা বৰ বেছিকৈ মদ খাইছিল। যামিনীয়ে উদয় ভানুৰ অৱস্থাৰ কথা গম পায়েই দলঙৰ ওচৰ পাইছেগৈ। তাইৰ মনৰ দুখত উদয় ভানুক একো কথা ক'ব পৰা নাছিল, কিন্তু তাইৰ দুচকু চকুৰ পানীৰে উপচি পৰিছিল। তেতিয়াহ'লে তাই জানি বিশ্বাসঘাতকতা কৰিছিল। আমাৰ চিন্তাৰ জগত সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত নে?
1: উদয়দা, শিল্পীৰ জগতখন মানে শুনিছো খুবেই ৰহস্যময়। নাজানো মই কিমান দূৰ জানো, ক'ব নোৱাৰো, হয়তো মোৰ কনচেপশ্যন ক্লিয়াৰ নহ'বও পাৰে। কিন্তু আপুনি যিহেতু এই বিষয়ত অভিজ্ঞ, গতিকে আপোনাৰ পৰা মই অকণমান মানে মোৰ কনচেপশ্যনটো ক্লিয়াৰ কৰি ল'ব
0: খুজিছো। আৰু এইটো মোৰ সৌভাগ্য বুলি ভাবিম তোমাৰ কনচেপ্টটো যদি মই ক্লিয়াৰ কৰি দিব পাৰো,
1: কাৰণ আপুনি এই জগতখনত একেবাৰে ডুবি আছে। গতিকে ইউ আৰ দ্য ৰাইট পাৰ্চন টু এনচাৰ মাই কুৱেশ্যন।
0: থেংক ইউ, থেংক ইউ।
1: শিল্পীৰ জগতখন উদয়দা কেৱল কল্পনাৰ ভিত্তিত ৰচিত জগত নেকি?
0: একেবাৰে নহয়। তেনেকৈ ক'বলৈ গ'লে আমি বিগ বেং থিয়ৰীৰ কথাও যদিও চায়েন্স হয় কল্পনা বুলিয়েতো ক'ব লাগিব, নহয় জানো? এতিয়ালৈকেতো 100% কোনেও সেইটোক সত্যৰূপে প্ৰমাণ কৰা নাই। ইট ইজ ষ্টিল এ থিয়ৰী, নহয় জানো? আৰু ডাৰউইনৰ কথা ভাবাচোন, ডাৰউইনৰ কথা আমি সকলোৱে মানি লৈছোঁ, চাইণ্টিষ্টসকলেও মানি লৈছে, কিন্তু ডাৰউইনৰ থিয়ৰীও থিয়ৰীয়ে। কিন্তু মই সেইটোতে ভেজাদি ক'বলৈ বিচাৰিম, কল্পনা আৰু সত্যই শিল্পীৰ জগতখন কৈছো প্ৰেমী প্ৰেমিকাৰ দৰে আলিংগন কৰি থাকে।
1: কল্পনা আৰু সত্যই শিল্পীৰ জগতখন, আকৌ কওকচোন।
0: কল্পনা আৰু সত্যই শিল্পীৰ জগতখন প্ৰেমিক প্ৰেমিকাৰ দৰে আলিংগনহে কৰি থাকে।
1: সঁচাকৈ বুজি পাইছো এতিয়া কিছু কিছু কিছু কিছু। আচ্ছা উদয়দা, কোন সময়ত বাৰু আপুনি সাধাৰণতে ছবি আঁকি ভাল পায়? মানে দিনটোৰ ধৰক ৰাতিপুৱা, দিনৰ ভাগত নে গধূলি নে গভীৰ নিশা, কোনটো সময়ত?
0: শুনা শুনা শুনা, যেনেদৰে যিকোনো সময়ত মই মদ খাব পাৰো ঠিক তেনেদৰেই যিকোনো সময়তে মই ছবি আঁকিব পাৰো।
1: সঁচা?
0: ইয়া এক্সেক্টলি।

0: স্তন্যপেলত তেওঁ প্ৰখ্যাত ফ্লেক্সিবল চায়হাৰ মোৰ বহুত দিনৰ স্বপ্ন। কিন্তু স্বপ্ন হলে কি হ'ব, হাতত টকা থাকিব লাগিব, ৰোমলৈ যাব পাৰিব লাগিব, তেতিয়াহে মই সেই প্ৰখ্যাত ফ্লেক্সিবল চাব পাৰিম। আৰু মোৰ আজিৰ তাৰিখৰ দিবা স্বপ্ন পূৰ্ণ হ'ব। আৰু ৰাফেলৰ বিষয়ে নাজানো আপুনি পঢ়িছে নে নাই, তেওঁ মাত্ৰ 37 বছৰ জীয়াই আছে। কিন্তু কিন্তু সেইটো মই খুব এটা ডাঙৰ কথা বুলি নাভাবো, দূৰলৈ যাবই নালাগে। আমাৰ আমাৰ শিল্পী জ্যোতি প্ৰসাদ কিমান দিন জীয়াই আছে নহয় জানো? অকল শিল্পীয়ে কিয়, আলেকজেণ্ডাৰৰ কথা যদি ভাবি দিওঁ, তেওঁ কিমান দিন জীয়াই আছে?
1: গণেশ গগৈ
0: তেওঁ কিমান দিন জীয়াই আছে? কিন্তু কি কি অবিস্মৰণীয় সৃষ্টি নহয় জানো? আৰু হেৰি কি আছিল জানে, এই ৰাফেল মাইকেল এঞ্জেলোৰ প্ৰায় সমসাময়িকেই আছিল। মোৰ মনত আছে ৰাফেল জন্ম হৈছিল 1483 খ্ৰীষ্টাব্দত।
1: মাই গড, আপোনাৰ চন তাৰিখবোৰো মনত থাকে, এই ক্ষেত্ৰত আপোনাৰ সঁচাকৈ দেই ইউ আৰ ৰিয়েলি ভেৰি এক্সেপশ্যনেল। মই আচৰিত হৈছোঁ আপুনি কেনেকৈ ইমানবোৰ কথা মনত ৰাখে।
0: নাই নাই চাওক, মই এক্সেপশ্যনেল নহয়, কিন্তু এটা কথা আছে, মই যাক ভাল পাওঁ তেওঁ সকলো কথাই মোৰ মনত থাকে। যাক ভাল পাওঁ আৰু আৰু যদি মই সকলো কথাই মনত ৰাখিবলৈ চেষ্টাই নকৰোঁ, মোৰ ভাল পোৱাটো অৰ্থহীন নহ'ব জানো। তাত মেটেৰিয়েলিজম থাকিব নহয় জানো?
1: ডেফিনেটলি।
0: আৰু কাৰোবাক ভাল পালে মই অন্তৰৰ পৰা ভাল পাওঁ।
1: ইয়া ইট শ্বুড বি ভেৰি ট্ৰু।
0: ইয়া ৰাইট। আৰু এই পুৰুষ নাৰীৰ পবিত্ৰ প্ৰেমৰ অভিজ্ঞতা লাভ কৰিব নোৱাৰি আপুনি জানেনে কেনেদৰে মাইকেল এঞ্জেলোৰ আত্মদহন ঘটিছিল? সেই কাহিনী মাজে মাজে মই যেতিয়া ভাবোঁ তেতিয়া ক'ব নোৱাৰো, মোৰ মনটো স্থবিৰ হৈ নাথাকে, জগমগ হৈ যায়। আৰু সেই সেই কাহিনীটোত ক'ব নোৱাৰাকৈ মই মাজে মাজে দুখন দাপোন এখনৰ দৰে মোৰ নিজৰ প্ৰতিবিম্বটো দেখা পাওঁ।
1: বুজি পাইছোঁ। আচলতে কি জানে, আচলতে আমি সকলো মানুহ, মানুহৰ আৱেগ অনুভূতিবোৰৰ আচলতে বিশেষ এটা পাৰ্থক্য নাথাকে, এটা ইউনিফৰ্মিটি ক'ৰবাত নহয় ক'ৰবাত থাকি যায়। আৰু সেইকাৰণে হয়তো আমি আমাৰ বহুতৰ মানে আৱেগ অনুভূতিৰ মাজত আমি কেতিয়াবা নিজক বিচাৰি পাওঁ, বহুত চৰিত্ৰৰ মাজত আমি কেতিয়াবা নিজক বিচাৰি পাওঁ। দেট ইজ এ টোটেলি মানে কমন হিউমেন নেচাৰ। আৰু প্ৰেম কথাটোৱে হৈছে, ইয়াৰ কোনো আচল ডেফিনিশ্যন দিব নোৱাৰি। ইট কেন বি ফেল্ট অনলি it cannot be expressed in words.
0: Right.
1: Baru dada apunak to bahut prashna mo khudi bolgi asle bahut prashna yar kono khek nai kintu ba jodi iman bo prashna khudi thaku tena hole samay ekebare hatot nai deri ho jabo rati ho jabo ge ke karone moi ajir karone apuna khek prashna to koribo khoisu
0: nichoy kono please kono
2: উদয়ভানু চৰিত্ৰৰ অষ্টম খণ্ডটি শুনিলে। খণ্ডটিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ'ল পূৰ্বাণী গোস্বামী, ডাক্টৰ দীপালী দাস, সাই স্বপ্নিল, দীপাঞ্জল বৰুৱা, যোগেশ দাস, বিপ্লৱ বৰা, সুভিত বৰা, কল্যাণ চমুৱা, প্ৰবীণ ভট্ট, আবু নাছেৰ ইফতিকাৰ হুছেইন বৰা, বসন্ত হাতীমৰীয়া আৰু ব্ৰজন বৰা।
3: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
4: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
3: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
4: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী

0: sole tipot mati nolobo.
1: Matro soy inci panitu manu utizai barhoni pani dekhile ghuri ohatoe upai.
0: Bijuli khutar pora durote thakibo. Hatot edal lathi loihe panit namibo.
1: Nije khojag hoi thakile he basibo amar pran nogoriya banor pora hok sodai sabodhan.
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অসমীয়া শ্ৰব্য সংকলনৰ পৰা লোৱা কেইটিমান গীত। প্ৰথমে শুনক ৰাজেন গোহাঁইৰ কণ্ঠৰ গীত, গীতিৰ কথা নবকান্ত বৰুৱাৰ।

0: ৰাজেন গোহাঁইৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: মেঘে গাজে চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
6: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
5: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
6: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
5: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
6: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
5: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
7: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: এবাৰ শুনো আহক সুৰেশ হাতীমুৰিয়াৰ কণ্ঠত সূৰ্যকুমাৰ ৰাজাৰ ৰচনা।

0: আৰু সদায় সাৱধান।
1: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
2: এতিয়া আগবঢ়াইছো চিত্ৰগীত। অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰথম ৰাগিনী চিনেমাখনৰ এই গীতটি মালবিকা বৰাৰ কণ্ঠত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনোৱা হওক বহাগৰ দুপৰীয়া চিনেমাখনৰ এই গীতটি মনীষা হাজৰিকাৰ কণ্ঠত।

0: ঘৰত পানী সোমালে ছুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
0: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব,
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
0: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। এইবাৰ শুনো আহক অগ্নিবৃষ্টি ছবিখনৰ এটি গীত তৰালী শৰ্মাৰ কণ্ঠত।

0: অগ্নিবৃষ্টি ছবিখনৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো ককাইদেউ বিন্দাস ছবিখনৰ এই গীতটি, নীল আকাশৰ কণ্ঠত।

0: চিত্রগীত অসমীয়া ছবির গীতর অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰে। নলবাৰীৰ কনভেনশ্যন চেণ্টাৰত এই উপলক্ষে আয়োজিত বৈঠকত অংশ লৈ শ্ৰীদৈমাৰীয়ে বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে জিলাখনৰ উন্নয়নমূলক কাম কাজৰ শেহতীয়া স্থিতিৰ বুজ লয়। তেওঁ জিলাখনৰ বানৰ কবলৰ পৰা লোকসকলৰ বাবে প্ৰয়োজনীয় খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে বিভিন্ন ক্ষেত্ৰত থকা সমস্যাসমূহ দূৰ কৰিবলৈ তেওঁ চেষ্টা চলাব বুলি আশ্বাস দিয়ে। ইপিনে নৱগঠিত অসম মন্ত্ৰীসভাত পৰিবহণ আৰু বড়োলেণ্ড উন্নয়ন বিভাগৰ দায়িত্ব লাভ কৰা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী চৰণ বড়োৱে আজি বিয়লি কাজলগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ লয়। শ্ৰীবড়োৱে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা চিদলি চিৰাং আৰু বিজনী বিধানসভা সমষ্টিৰ বিধায়ক দুগৰাকীৰ সৈতে জিলাখনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সম্ভাৱ্য বান পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰস্তুতিৰো বুজ লয়। নগাঁও জিলাৰ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত শিলঘাট অঞ্চলত দুটাকৈ বাঘৰ উপস্থিতিয়ে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰাৰ বাতৰি পোৱা গৈছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে, কলিয়াবৰৰ শালনা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত স্থানীয় লোকে দুটাকৈ ৰয়েল বেংগল টাইগাৰৰ উপস্থিতি প্ৰত্যক্ষ কৰে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কলিয়াবৰৰ সমজিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি শিলঘাটৰ কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা সোণাৰী গাঁও সংযোগী লোক নিৰ্মাণ বিভাগৰ নতুন পথত যিকোনো লোকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি কলিয়াবৰ চাহ বাগিচাৰ 2 নম্বৰ বাগান, নগাপথাৰ আদিত বিয়লি 2 বজাৰ পৰা পুৱা 9 বজালৈ আহ যাহ নকৰিবলৈ কোৱা হৈছে। এই সময়ছোৱাত শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ সমীপৰ পৰা ত্ৰিশূলধাৰী মন্দিৰলৈ যোৱা পথতো চলাচলত বাধা আৰোপ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব। মৰিগাঁও জিলাৰ ভোৰবন্ধাত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি খাদ্য আন্দোলনৰ দুগৰাকী শ্বহীদৰ স্মৃতিত ছাত্ৰ সংহতি দিৱস পালন কৰা হয়। এই কাৰ্যসূচীত ভালেসংখ্যক ছাত্ৰ ছাত্ৰী আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আঁচু পতাকা উত্তোলন, স্মৃতিচাৰণ সভা, সম্বৰ্ধনা আদি অনুষ্ঠিত হয়। উল্লেখযোগ্য যে 1974 চনত খাদ্য সংকটৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যজুৰি খাদ্য আন্দোলন আৰম্ভ হৈছিল। মৰিগাঁও জিলাৰ ভোৰবন্ধাৰ ঔগুৰি মাধ্যমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ

0: গজেন ইংটি আৰু পুতুল শইকীয়াও এই আন্দোলনত অংশ লৈছিল। কিন্তু আন্দোলনকাৰীক বাধা দিবলৈ আৰক্ষীয়ে নিৰ্বিচাৰ গুলীচালনা কৰাত এই ছাত্ৰ দুগৰাকীৰ মৃত্যু হয়। তেওঁলোকৰ ত্যাগ আৰু সাহসক সোঁৱৰি আজি এই দিৱস পালন কৰা হয়। অনুষ্ঠানত শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়। নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই আজি হাতীমুৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ বিভাগে গ্ৰহণ কৰা খহনীয়া প্ৰতিৰোধমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জিলা আয়ুক্তগৰাকীয়ে নগাঁও জলসম্পদ সংমণ্ডলৰ বিষয়াসকলৰ সৈতে খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে খহনীয়াৰ কবলত পৰা জনবসতি, কৃষিভূমি আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ সুৰক্ষাৰ বুজ লয়। তেওঁ ক্ষতিগ্ৰস্ত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সময় উপযোগী আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। তদুপৰি খহনীয়া প্ৰবল ঠাইসমূহ নিৰন্তৰ নিৰীক্ষণ কৰি থকাৰ লগতে প্ৰয়োজনীয় সুৰক্ষামূলক কাম কাজ শীঘ্ৰে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আজি জালিজুৰি, জালিগুটি আৰু ডিফু ছোৱালী মহাবিদ্যালয়ৰ পৃথকে পৃথকে দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰস্তুতিমূলক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ জৰিয়তে যিকোনো দুৰ্যোগ বা জৰুৰীকালীন সময়ত অগ্নি নিৰ্বাপক যন্ত্ৰৰ সঠিক ব্যৱহাৰ আদিৰ বিষয়ে অৱগত কৰোৱা হয়। তদুপৰি জৰুৰীকালীন সময়ত উচ্চ স্বৰৰ সতৰ্কতামূলক শব্দ শুনিলে কেনেদৰে সজাগ হ'ব সেই বিষয়েও অৱগত কৰোৱা হয়। বেংগালুৰুত অনুষ্ঠিত 26 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু ছাব জুনিয়ৰ পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সূৰ্য শইকীয়াই 3টা সোণৰ পদক লাভ কৰাৰ লগতে য়াছমিনাই 2টা সোণ আৰু 1টা ৰূপৰ পদক লাভ কৰে। নাৰ্জিমা খাতুনে 1টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি আটাইকেইগৰাকী খেলুৱৈকে অভিনন্দন জ্ঞাপন কৰে। ইপিনে পঞ্জাৱৰ জলন্ধৰত হ'বলগীয়া ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ছাব জুনিয়ৰ শাখাৰ বাবে যোৰহাট জিলাৰ বক্সাৰ অভিজ্ঞান গগৈয়ে বাছনি লাভ কৰিছে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাহিত্য চোৰা।

সাহিত্য অনুৰাগী সমশ্ৰোতাকে নমস্কাৰ জনাই আজিৰ চোৰা মুকলি কৰিছো। আজিৰ চোৰা সজোৱা হৈছে জ্ঞানদীপ শইকীয়াৰ এটি চুটি গল্প আৰু বৰ্ণালী চৌধুৰীৰ এমুঠি কবিতাৰে। নতুন প্ৰজন্মৰ গল্পকাৰ জ্ঞানদীপ শইকীয়া, তেখেতৰে এটি গল্প আজিৰ চোৰাত শুনাবলৈ লোৱা হৈছে। গল্পৰ শিৰোনাম বুটলা মাষ্টৰৰ সাধু। আহকচোন গল্পটি শুনো।

কালি মাঘৰ সংক্ৰান্তিতে কলহৰ কাণে ধলা বৰষুণ জাক আহিল। বেছি পৰৰ বৰষুণ নাছিল যদিও গোটেই পকা সৰিয়হ সোপা চেপেটা কৰি থৈ গ'ল। আজিকালি বৰষুণৰ একোৱে যেন লাগবান্ধ নোহোৱা হৈছে। আগতে খেতি খোলাৰ লগত বৰষুণজাকৰ কিবা অকণ তালমিল থাকে, এতিয়া আহোঁ বুলিয়েই বৰষুণজাক আহে আৰু নাই বুলিলে দেখা সাক্ষাৎ নাই। ফুল ধৰাৰ আগে আগে এইজাক বৰষুণ দিলে গুটিকেইটামান বেছিকৈ লাগিলহেঁতেন, কিন্তু নাই, যোৱা তিনিমাহে বৰষুণ নাই। কালিহে হুৰমুৰাই বৰষুণজাক আহি গোটেইখন পণ্ড কৰি পেলালেহি। তথাপি আজি পুৱাৰে পৰা পাতলকৈ ৰ'দজাক ওলাইছে, সেয়ে জানকীয়েও সৰিয়হকেইডাল তুলিয়ে পেলাওঁ বুলি পথাৰলৈকে ওলাই আহিল। উদংহেন ঘৰখনত সোমাই থাকি কৰিবনো কি, পথাৰত মানুহ নাই। অৱশ্যে বৰষুণত চেপেটা লগা সৰিয়হসোপা তুলিবলৈ আহিবনো কোন? দুপৰৰ পথাৰখন এতিয়া তেনিয়ে নিজান। আজি ধূলি নাই, বতাহো নাই, চৌদিশে নিজান, শান্ত হৈ আছে। কেৱল ত্ৰিভুজ এটাৰ আকৃতিৰে সুউচ্চ আকাশেদি মাজে মাজে খৰালিৰ জাক দুটামান উৰি গৈছে। জানকীয়ে

0: অলসভাৱে সৰিয়হকেইডাল তুলি আছে। বৰষুণত ভিজা যদিও পুৱাৰে পৰা ৰ'দজাক পাই সৰিয়হকেইডাল শুকাবলৈ আৰম্ভ কৰিছে। তেনেতে দীননাথ বুঢ়া আহি কেংকেঙাই উঠিল।
1: পাত বেঙীজনীৰ নিচিনাকৈ জঁপিয়াই আছকে লৈ পজালিকেইটা ডাঙৰ ডাঙৰ কৰ, দেখা নাই বৰষুণত কুকুৰ পিঠা হৈ মৰহি যোৱা সৰিয়হ? চবেই মোৰ তেজটোপা খাবলৈহে জনম ধৰিছে।
0: জানকীয়ে বুঢ়াৰ কথাত কাণসাৰ দিয়া নাই। বুঢ়া বাম উকালতিক গুৰুত্ব দিব লাগে বুলিও ভবা নাই। সময় নাই, অসময় নাই, বুঢ়াৰ এই বৰমতা দেখুৱাই থকা স্বভাৱটো আজিৰ নহয়, বাপ কালৰে ধন। হাততকৈ মুখখন বেছিকৈ চলে, আগ নাই, গুৰি নাই, ওপৰতে আহি হুলস্থুলখন লগাইহি। বৰষুণত গেলেপা লাগি থকা সৰিয়হসোপা যে ডাঙৰ পজালি একোটা কৰি দমাই থলে ভেঁকুৰহে উঠিব, বুঢ়াৰ মগজুৱে এই সৰু কথাটো ঢুকিয়েই পোৱা নাই। জানকীয়ে বুঢ়ালৈ কেৰাহীকৈ চালে। বুঢ়াই ইফালে সিফালে চাই কিবা বিচাৰি ঘূৰমুটিয়াই আছে।
2: সাতপুৰুষত নাই গাই কৰিয়ালৈ খীৰাবলৈ যায়, হাতত তমাল এডাল নাই, বেতৰ বকটো এডাল নাই, কাৰ সৰলা কতলাখন লৈ পথাৰত পৰ দিবলৈ আহিছে?
0: হয়তো বুঢ়াৰ দপদপনি নিমিষতে খাম কাটিল। হাতখন গৈ মূৰৰ ওপৰত উঠিল, চকু দুটা ডাঙৰ হল। এৰাটো সৰিয়হৰ ডাঙৰি বান্ধিবলৈ দোল বৰতি একো এডাল নানিলে। নানিলে মানে খৰধৰকৈ আহোঁতে বেতৰ সুতমুঠি ঘৰতে এৰি থৈ আহিল, নহ'লে বা বাটতে পৰিল।
2: যাওক যাওক, সৰিয়হ এনেও আধ্যা পৰিছে, এদিন ৰ'দতে থাকক, অকণ হলেও ফৰফৰীয়া হ'ব।
0: বুঢ়াই ভাবিছিল বুঢ়ীয়ে আজি এফালৰ পৰা নি সিফালে থবগৈ, পাছে বিধিৰ কি বিপাক। বুঢ়ীৰ খঙো দেখোন থাউকতে জামৰিল। সেই দীননাথ বুঢ়ায়ো কথা বঢ়াই থকাৰ কথা নাভাবিলে, চেক বুজি আঁতৰ হৈ অহাৰ বাটেদিয়ে ঘৰৰ ফালে ঢাল ল'লে। থিয় থিয় আচলতে বুঢ়ীৰ টেটু শুকাইছে। পুৱাৰ পৰা এই কঁকাল ভগা সৰিয়হসোপা এডাল এডালকৈ বুটলি থকাটো মুখৰ কথা নহয়। তাই হয়তো ভাবিছিল বুঢ়াই কিবা এটা খোৱা বস্তু আনিব, তামোল এখন, ভীমকল দুটা, বা গাখীৰ দিয়া চাহ এবাতি। এতিয়া নাই যি নাই, বুঢ়াৰ হাতত ঠাণ্ডা পানীৰ মগটোও নাই। বুঢ়ীৰ বোধহয় ঠেহ লাগিল, সেয়ে বৰ বিশেষ একো নকলে।
1: চেহ, পুৱাতেই আহিছিল, মইনো ঠাণ্ডা পানীৰ মগটোও এৰি থৈ আহিব লাগেনে?
0: ইয়াকে ভাবি বুঢ়াৰ মনটো বেয়াহে লাগিল, দুখী দুখী অনুভৱ হল।
3: হেড ছাৰ পথাৰৰ পৰা আহিলে।
0: কাৰ এই অমিয়ামাত? দীননাথ বুঢ়াই থাউকতে সলাই পেলালে বুঢ়াৰ মুত আৰু ৰূপ ল'লে হেড ছাৰৰ। আজি বুঢ়াৰ দিনেই ভাল নেকি? বুঢ়ীৰ গোৱালগালি নাই, আকৌ সোতৰ বছৰৰ আগতে এৰি থৈ অহা মাষ্টৰী পোছাকযোৰ কোনে আহি পিন্ধালেহি? ভৰ দুপৰৰ এই দেওলগা পথাৰৰ মাজৰ পৰা কোনে মাতিলে হেড ছাৰ বুলি? গাঁৱত অথবা কোনো পুৰণি চিনাকিয়ে কেতিয়াবা কোনোবাই বুঢ়াক মাষ্টৰ বুলি নমতা নহয়, কিন্তু তাহানিৰ দৰে মাষ্টৰ বুলি মতা মাতটোত সম্ভ্ৰম, সন্মান বা আগ্ৰহ নাথাকে। বুঢ়াৰ সেই মাষ্টৰী অবয়বটো এতিয়া পাহৰণিৰ গৰ্ভত।
1: ৱাহ, মই না দেখোন, তই আকৌ বোলে হায়দৰাবাদলৈহে গৈছিলি, ভৰ দুপৰীয়া পথাৰৰ মাজত কি কৰিছহি? গাৰ বৰণে কি হল? অৱস্থা নাই।
0: দীননাথ বুঢ়া মইনাৰ কাষ চাপি গল।
3: কলা পৰিলো ছাৰ, ৰদে পৰিলে, টকা ঘটিবলৈ গৈ চালচুতাহে আধ্যা পেলালো, আপুনি কিন্তু সেই একেই আছে।
1: একেই নে? একেই, লাও লোৱা টুকাৰী টুকুনা মাষ্টৰ। বাইদেউৰাৰ গাজত লগা কথাকেইটা শুনিছই চাগে?
0: বুঢ়াই যেন ছমাহ ধৰি সাঁচি থোৱা হাঁহিৰ হাঁচতিখন আজিহে খুলি দিছে। মইনাক পিঠিত ঢকিয়াই ঢকিয়াই তেওঁ বেছ প্ৰফুল্লিত হৈ পৰিল।
3: আগৰ কামেই আৰম্ভ কৰিছোঁ ছাৰ, মাছতেই লাভ আছে। মাছমৰীয়াই মাছ এৰি হায়দৰাবাদত ঘৰ ৰখি আহিবলৈ গ'লে কিডাল হ'ব?
1: এৰাটো মই কতবাৰ ক'লো, হাল এৰি শিয়াল নেখেদিবি, একো নহয়, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছ, ভাল হ'বই হ'ব।
3: আশা কৰিছোঁ এইবাৰ নন্দনাথ বৰতাৰ দুইটা ডুবা ময়েই লৈছোঁ, কি হয় আৰু সময়ে ক'ব।
1: বৰ ভাল,

0: বৰ ভাল, ঢেৰ মাছ আছে, ঢেৰ মাছ। এইবাৰ মেটেকা পৰিছেতো, কাৱৈ, কলিয়াজোৰা, মৰথি, শল, মাগুৰ গোটেই ঠাহ খাই আছে।
1: হয় দিয়ক ছাৰ, পাছে মই যাওঁ ছাৰ, অহাৰ সময় অকণ হ'ল।
0: হয়নে? যাব পাই, কাম কৰিব লাগে, কৰি গৈ থাক, যি হয় সময়ত এনেও হ'ব।
2: দীননাথ বুঢ়া ৰোমাঞ্চিত হ'ল, মইনা যোৱাৰ ফালে চাই ৰ'ল। মইনা বাৰু কোনটো বেটছৰ আছিল এই মুহূৰ্তত বুঢ়াই ধৰিব পৰা নাই। ই কেতিয়া মেট্ৰিক পাছ কৰিছিল বাৰু? এই ভাৱনাৰ পম খেদি হাতে সজা তোলা ভৰোৱা দাস্তাৰ এটালৈ বুঢ়া যেন আকৌ সোমাই গৈছে শ্ৰেণীকোঠা এটালৈ। মাষ্টৰ সোমাই যোৱাত মইনাহঁতৰ কথাৰ গুমগুমনি কমি আহিছে ক্ৰমশঃ। বৰষুণত ভিজা উদং পথাৰখনৰ সোঁ মাজতে ৰৈ বুঢ়াই অতীতৰ কোলাহলমুখৰ ৰাতিপুৱা এটা খেপিয়াই চালে। এৰি থৈ অহা দিনবোৰলৈ উভতি গৈ হ'বনো কি? কাণ তাল মাৰি যোৱা সেই সমস্বৰ, সেই উলাহ, সেই প্ৰভাতৰ সজীৱতাই এতিয়া কেৱল মনটোক ক্ষণিক ভাল লগাই যায়। তাৰ বাহিৰে সকলো মিছা। কত গোট গৰুক মেট্ৰিক পাছ কৰালে, ফ্ৰীতে পঢ়ুৱালে, কতই চাকৰিও পালে, সমাজত ডাঙৰ মানুহ হ'ল। দীননাথ মাষ্টৰৰ কি গতি হ'ল কোনে মনত ৰাখিছে? সকলোৰে উত্তৰ কেৱল এটি মহাশূন্য। জানকীয়েহে মাজে মাজে এনেই নকয়,
3: বোলো আপোনাৰ জীৱটোৱে খেকেটি খোৱা, গাৰ চালেৰাই যোৱালৈকে কোনেনো কৈছিল, যা ফেঞ্চাৰ স্কুলত গেবাৰী খেতি মৰগৈ।
2: কোনো মনত নাৰাখিলেও পিছপৰা সমাজ এখনৰ ল'ৰা ছোৱালীবোৰক স্কুললৈ ঘূৰাই অনা মানুহটো হৈছে দীননাথ মাষ্টৰ। এই কথাই সঁচা, যি কথা দীননাথ মাষ্টৰে জানে, নিজক চিনি পায়, নিজৰ কামৰ গুৰুত্ব কিমান আনে নুবুজিলেও বুঢ়াই মৰ্মে মৰ্মে উপলব্ধি কৰে। জানকীয়ে কি ভাবি গেবাৰী খটাৰ কথা কয় সেই কথা বুঢ়াই নুবুজে, সেয়ে জানকীয়ে কোৱা কথাষাৰ মিছা বুলিবই পাৰি। স্কুলত মৰগাধ ল'ৰা ছোৱালীসোপাক বাক্য দুটামান লিখিবলৈ পঢ়িবলৈ শিকোৱাটোক গেবাৰী খটা কাম বুলি নকয়। খাটি খোৱা দৰিদ্ৰ সমাজ এখনৰ পৰা দুটাকৈ ল'ৰা ছোৱালীক প্ৰথমবাৰ মেট্ৰিক পাছ কৰোৱাটোক গেবাৰী খটা বুলি নকয়। দীপা আৰু মৃগেনেই আছিল সেইখন গাঁৱৰ প্ৰথম মেট্ৰিক পাছ মানুহ। তাকো ডিভিজন ধৰি পাছ, ছেকেণ্ড ডিভিজন। ৰাতি এডোখৰলৈকে দুয়োটাৰে লগ লাগি বাৰখনকৈ ইংৰাজী ৰচনা মুখস্থ কৰাই পৰীক্ষালৈ সাজু কৰা মানুহটো আছিল এই বুঢ়া। জ্যামিতিৰ উপপাদ্য, বীজগণিতৰ সূত্ৰবোৰ মুখস্থ কৰোৱাই অংকত গোটা নম্বৰ আনি দিয়া মানুহটো আছিল তাহানিৰ দীননাথ মাষ্টৰ, আজিৰ দীননাথ বুঢ়া। আমি নেদেখিলেও বুঢ়াই কি কৰি আহিছে বুঢ়াই নিজেই নিজক দেখিছে, বুজি পাইছে। সমীকৰণৰ অংককেইটা শিকি, জ্যামিতিৰ উপপাদ্যকেইটা মুখস্থ মাৰি, সমাজ বিজ্ঞানত মানচিত্ৰখন আঁকি কিদৰে পাছ কৰি যোৱা মাৰ্কটো পাব পাৰি তাৰ কিতিপটো দীননাথ মাষ্টৰে ভালকৈয়ে জানে। 30 নম্বৰহে লাগে? ইংৰাজীত ফেইল কৰি দুবাৰ তিনিবাৰে মেট্ৰিকৰ দেউনাখন পাৰ হ'ব নোৱাৰা ল'ৰা ছোৱালীবোৰক কমন ৰচনাকেইখন মুখস্থ কৰোৱাই পৰীক্ষাটো হেঁচুকি হেঁচুকি আগবঢ়াই দিয়াৰ দায়িত্ব দীননাথ বুঢ়াই নিজাকে মূৰ পাতি লৈছিল। কাহিলি পুৱাতে উঠি তিনি কথা মাতি সমাৰ বাই 9 বজাৰ আগতে মাষ্টৰ গৈ স্কুলত হাজিৰ হৈছিলগৈ। তেতিয়া মাষ্টৰৰ গাত শক্তি আছিল, এই মাষ্টৰৰো চাহিদা আছিল। বাটত যাকেই পায় তাকেই ধৰি ধৰি নি শ্ৰেণীকোঠাত বহুৱাই দিছিলগৈ। এনেদৰে ল'ৰা ছোৱালীবোৰ বুটলি বুটলি নি স্কুললৈ নিয়া দীননাথক গঁয়া ৰাইজে বুটলা মাষ্টৰ নাম দিছিল। এই কথা মনত পৰিলেই দীননাথ বুঢ়াৰ মুখখন উজ্জ্বলি উঠে, মিঠাকৈ হুমুনিয়াহ এটা সৰে আৰু বীৰবীৰাই এনেদৰে,
0: কি যে দিন আছিল দেহি, একালৰ বৃন্দাবন একালত পৰেচন।
2: এবাৰ গাঁৱৰে এজনীক চোতাল সাৰি থকাৰ পৰাই নি স্কুল পোৱাইছিলগৈ, আকৌ আন এদিনাখন পথাৰত জলপান দিবলৈ গৈ থকা কোনোবা দুটামানক জলপানৰ

0: টোপোলাৰ সৈতে শ্ৰেণীকোঠাৰ বেঞ্চত বহুৱাই দিছিলগৈ। ল'ৰা ছোৱালীবোৰ বুটলি বুটলি স্কুলৰ জপনাৰ ভিতৰ কৰে মানে দীননাথ বুঢ়াৰো অৱসৰৰ সময় আহি পাইছিলহি। সৌৱা মইনা গৈ মূল ৰাস্তাত উঠিছেগৈ। এজাক স্কুলীয়া ল'ৰা ছোৱালীৰ ৰাস্তাইদি দেও দি দি পাৰ হৈ গৈছে। এৰাটো হয় মইনাক বুঢ়াই পঢ়োৱা নাছিল। বুঢ়াৰ স্মৃতি ইমানো কমজোৰৰ নহয়। মনত পৰিছে, খুব ভালকৈয়ে মনত আছে, যি বছৰ বুঢ়াই অৱসৰ লৈছিল সেইবাৰ এই মইনা এল পি পাছ কৰি হাইস্কুলত নাম লগাইছে। বুঢ়াই বিনা বেতনে মাষ্টৰ কৰি কৰি অৱসৰ লোৱাৰ কথাটো খবৰ কাগজত ওলাইছিল। বিদায় সভাৰ পিছদিনা আবেলি মইনাই স্কুলৰ পৰা খবৰ কাগজখন আনি বুঢ়াক দিছিলহি। বিদায় সভাৰ ফটোৰে সৈতে খবৰটো ছপা হৈছিল। গৰমৰ দিন, আম জামুকৰ চেকা লগা মূলিয়ন গেঞ্জি এটা আৰু সুলুক ঢুলুক পেণ্ট এটা পিন্ধি এইটো মইনাই দৌৰি দৌৰি খবৰ কাগজখন আনি দিছিলহি। তাৰ এহাতত কটাহী জামুক এমুঠি আছিল। হাতৰ জোৰত জামুকৰ ৰস ওলাই গৈছিলগৈ। বুঢ়াই তাক শিকাইছিল সৰু সৰু কটাহী জামুকবোৰ কিদৰে কচুপাত এখিলাত লৈ খাব পাৰি, আৰু পাত এখিলা ছিঙি আনি জামুক মুঠি থান ঠিত লগাই দিছিল।
1: মেট্ৰিকত ডিভিজন ধৰি পাছ কৰিব পাৰিবিনে?
0: বুঢ়াই মইনাক সুধিছিল সেইদিনা। ঠিক সোধা নহয়, মেট্ৰিকৰ সপোন দেখুৱাইছিল, ডিভিজন বোলা শব্দটোৰ লগত চিনাকি কৰি দিছিল। মইনাই সেমেনা সেমেনি কৰিছিল। মেট্ৰিক আৰু ডিভিজন, এই দুয়োটা শব্দ তাৰ বাবে গধুৰ আছিল, বেছ গধুৰ আৰু অপৰিচিত।
1: অংক সদায় কৰিবি, গ্ৰামাৰৰ ক্লাছ পাছবেলা থাকে, তাৰ আগতেই ঘৰলৈ গুচি নাহিবি। তহঁতৰ গাঁৱত আজিকালি চবেই মেট্ৰিক পাছ কৰে, ডিভিজন ধৰি পাছ হয়, তয়ো পাছ কৰিব লাগিব, বুজিছনে?
2: ও মোৰ কণা গোসাঁই, দেখিছানে দুকথা মাটিৰ ককা লগা সৰিয়হ দৰা তুলি হৈ গলগৈ। এই চদকা খোৱা বুঢ়াটোৰ গাত বজ্ৰপাত পৰিলে নেকি?
0: দীননাথ বুঢ়াই থতমত খালে। বুঢ়াৰ গাৰ পৰা মাষ্টৰৰ চোলাটো যেন হুৰমুৰাই খহিহে পৰিল। আকৌ এবেলা বুঢ়ীৰ খেচ খেচনি হজম কৰিবৰ হলেই এথোন। মইনাও বোধহয় ঘৰ পালেগৈ। বুঢ়াই মইনা যোৱাৰ ফালে চাই চাই তধা লাগিয়ে থাকিল।
1: চে কণা বিধাতাই চকুটো মেলিছিলহে, আকৌ জাপ খালেই হবলা।
2: আহক আজি গৰুৱে ছাগলীয়ে গোটেই জঞ্জাল লাগি আছে, ভাত খোৱাম বাপেৰে।
0: জানকীয়ে ঘৰৰ ফালে বেগাই খোজ দিলে। পাছে পাছে নিৰ্বিকাৰ হৈ দীননাথ বুঢ়া। কি আচৰিত, এই একেই সুৰতে জানকীয়ে বুঢ়াক সেইদিনাও গালি পাৰিছিল, যিদিনা মইনাই খবৰ কাগজখন আনি বুঢ়াক দিছিলহি।
2: ও মোৰ কণা গোসাঁই, কালি ৰিটায়াৰ হৈছিলহে, আজি দেখোন স্কুলখন আনি ঘৰ পোৱালেহি। মোৰ দুপাচি ধানজাৰি হৈ গ'ল, তেওঁৰ লৰচৰে হবৰ হোৱা নাই।
0: বুঢ়ায়ো সেইদিনা থতমত খাইছিল। বুঢ়ীৰ ৰণচণ্ডী মূৰ্তি দেখি মইনা মূল ৰাস্তাত উঠিছিলগৈ। আজিও সি খৰধৰ কৰি মূল ৰাস্তাত উঠাৰ দৰে।
1: মইনাই বা মেট্ৰিকটো পাছ কৰিলে নে নাই, দশমলৈকে পঢ়িবলৈ পাৰিলে নে নাই, এ যা বেলেগ এদিনাই সুধিম।
0: বুঢ়াই বুঢ়ীৰ পাছে পাছে ঘৰলৈ বুলি খোজ দিলে।
3: বুটলা মাষ্টৰৰ সাধু জ্ঞানদীপ শইকীয়াৰ চুটিগল্পটি শুনিলে। গল্পটি পাঠ কৰিলে মেলোডী পাটগিৰিয়ে। চোৰাত এইবাৰ শুনাবলৈ লৈছো বৰ্ণালী চৌধুৰীৰ কেইটিমান কবিতা। আহকচোন কবিতা কেইটি ৰসাস্বাদন কৰো।
4: মোৰ দেউতা, তুমি আছা বাবেই মূৰত ছাতিটো আছে, প্ৰখৰ ৰ'দত জিৰাবলৈ, চিকিমিকি বিজুলীটো সাহসী হ'বলৈ। তুমি আছা বাবেই নিৰাপত্তা আছে অ দেউতা, তোমাৰ চকুৰে আমি জগত চালোঁ,

কৃষ্টিহীন হব গৈ আছা, অথচ আমি একো কৰিবও নোৱাৰো। তুমি আমাক আঙুলিত ধৰি খোজকাঢ়িবলৈ শিকাইছিলা আৰু আজি তুমি নিজেই অৱশ হৈ গৈ আছা। আমি কেনেকৈ চাই থাকো দেউতা? কেতিয়াও হয়তো কোৱা নাই, কিন্তু মাক কৰাতকৈ কম মৰম কোনোদিনে তোমাক কৰা নাই। তোমাৰ পদধ্বনিত স্পন্দন পাওঁ জীৱনৰ। তুমি নোকোৱা যদিও জানো, আমি নজনাকৈয়ে তুমিও চিন্তা কৰা আমালৈ। সময়বোৰ কেনেকৈ উৰি গ'লো দেউতা? পুনৰ যদি পালোহেঁতেন কণমানিজনী হবলৈ, তোমাৰ কোলাতে উঠি থাকিলোঁ হয়, তোমাৰ দাবীবোৰ বাৰে বাৰে শুনিলোঁ হয়। তোমালৈ বৰ মনত পৰে অ দেউতা, দূৰণিত থাকোঁ, দায়িত্বৰ বোজা বহুতো, সঘনাই যাবও নোৱাৰো। তুমি কুশলে থকাটো বিচাৰো, তোমাৰ কিবা হ'ব বুলি বৰ ভয় কৰোঁ। ৰুগীয়া দেহাটোৰে কিমান যে কষ্ট তোমাৰ, কেনেকৈ বা সময়বোৰ পাৰ কৰিছা তুমি বৰ মনত পৰে অ দেউতা। মোৰ শৈশৱৰ তোমাৰ সেই ছবিটি বাৰে বাৰে চকুত ভাঁহি উঠে। কিমান ধুনীয়া সেই ছবিখন, যেন ৰখাই দিম সময়ক, সেই ছবিখন বাৰে বাৰে চাম, বাৰে বাৰে তোমাক দেউতা বুলি মাতি যাম। আত্মসন্ধান। আজি এপাক ওলাই যাম মই নিজক বিচাৰি, নীলা আকাশৰ সৈতে কথা পাতি হাঁহিব চাম এবাৰ নিজৰ হাঁহিটি। বতাহে চাগে পাহৰা নাই মোৰ সেই আলহুৱা ডেউকাৰ কথা, সেয়েহে সুধি চাম তাকো এবাৰ, ক'তনো পৰি ৰ'ল মোৰ ডেউকা? কিমান দিন যে হ'ল মাতটোৱে শুনা নাই মই নিজৰ। বৰ কোলাহল, বাহিৰৰ কোলাহলবোৰে এতিয়া ভিতৰতো তৰা নৰা ছিঙি দৌৰি গৈ আছে। অচিনাকি ছাঁটোৰ অভিলাষবোৰে গছবোৰে চাগে জানিব মোৰ বুকুৰ কপৌশালীৰ খবৰ। বহুদিন হ'ল দেখা দেখি নাই সিহঁতৰ, নাইবা সুধি চাম ৰান্ধনি বেলিটিক, সি যে আজিও আছে জিলিকি। কিজানি সি মোক বিচাৰি পায়, কিজানি মোৰ মাজত মোক বিলাই দি যায়। নোকোৱাকৈয়ে থাকি গ'ল, নোকোৱাকৈয়ে থাকি গ'ল ক'ব খোজা বহুখিনি। সপোনৰ আঁতিগুৰি মাৰি স্বগৌৰৱেৰে ওলাই যোৱা বাস্তৱখিনিৰ মাজবাটতে কেনা আছিল পথবিহীন এটি পদূলি, লগতে চকামকা বিজুলী। অৱশ্যেই অন্তিমৰ অন্তিম ধ্বনি ৰৈ যোৱাবোৰৰ কান্দোনৰ ৰোল, ব্যক্তি বিচাৰি ভাগৰি ৰোৱা সমস্ত বক্তব্যখিনিয়ে মাৰিলে এটি ব্যংগ হাঁহি আৰু নিশ্চুপ হৈ ৰল। স্বাৰ্থৰ বলিশাল, অনিচ্ছা সত্ত্বেও আগুৱাই যাওঁ, সন্মুখত এটি আধা পোৰা আলিবাট, পোকে খোৱা ভৰি দুখনেৰে ধৰক বৰক খোজ মোৰ, মোৰ লক্ষ্যস্থান এখনি সেউজীয়া দলিচা। দৃষ্টিশক্তি কমি অহা দুচকুৰে বহুত দেখিলোঁ, ইচ্ছাকৃত নোহোৱা অভিনয় এনেকৈয়ে আৱেগহীন হৈ পৰিলে দিন। আৱেগিক মন ক'ব লগা বহুত আছে, কিন্তু শুনাজনৰ অভাৱ। প্ৰেমহীন ব্যক্তিসত্তা আছে মাথো প্ৰয়োজনৰ চাহিদা, সেই গতি কৰিছোঁ অনন্তলৈ। ইয়াত আৰু মোৰ একো নাই, অস্তমিত সূৰুজৰ কোলাত আজি নিশাৰ নষ্ট কাহিনী, স্বাৰ্থৰ বলিশালত বলি হোৱা মোৰ আত্মাৰ কক বকনি। অবিচ্ছেদ্য, দূৰণিৰ পৰা মাতিছোঁ তোমাক, স্বপ্নৰ দিশলৈ যাওঁ বোলা। এখোজ দুখোজকৈ সোণালী আবিৰ সানি জিলিকিব তাতে তৰা, প্ৰেমৰ মল্লিকাই বুকু উপচাই দিব, কপৌজুৰি উৰিব শুভ্ৰ আচল উৰুৱাই। সেই মিলনস্থলীত মই ভালপোৱা সেই গীতটি গাবা তুমি, আৰু মই শুনাম তুমি ভালপোৱা এটি কবিতা। মৰম সূতাৰে বেৰিম দুয়োৰে মাজত থকা দূৰত্বখিনি, আৰু মিলি যাম বিচ্ছেদবিহীন এটি চিৰযুগমীয়া সুতি হৈ। সেইদিনাৰ ধুমুহাজাক, সেইদিনাৰ ধুমুহাজাক বৰ বেয়াকৈ আহিছিল। মোৰ পোনাটো তেতিয়া শুই আছিল মোৰ কলিজাৰ কাষত।

0: সি তিতি গৈছিল। চালিখনৰ ঠাইত প্ৰলয় দেখিও মই তাক নিৰ্ভয় দিছিলোঁ। কপি কপি কোচাই নিয়া হাত ভৰিবোৰ মই কাপোৰেৰে মচি মচি সাৱটি ধৰিছিলোঁ। ক্ৰমান্বয়ে তাৰ মুখখন শেঁতা আৰু গাটো চেঁচা হৈ পৰিছিল, পোনাটি জঠৰ হৈ গৈছিল। সেইদিনা ধুমুহাজাক বৰ বেয়াকৈ আহিছিল। তুমি দিয়া ৰুমালখনি এতিয়া জাপে জাপে চিৰি যাব ধৰিছে। তুমি দিয়া ৰুমালখনি উমালটো পিছে গুচা নাই তোমাৰ আঙুলিৰ ভাজৰ। সূতাবোৰ ছিকি গৈ আছে, টানকৈ গঢ়া আলিটোৰ পৰা সেইবোৰ হেনো উৰি যাব। অপেক্ষাৰ অন্ত পেলাই এদিন অদৃশ্য হ'ব। আলফুলি দিয়া গাঁঠিবোৰ নিব সময়ে, মই নিবিচৰা সত্ত্বেও। তুমি দিয়া ৰুমালখনি মই হেৰুৱাব লাগিব, ঠিক তোমাক হেৰুৱাৰ দৰে। তেজ ৰঙা চকুৰ চকুপানী, তোমাৰ বেদনাবিভোৰ মুখখনি মই এতিয়াও পাহৰা নাই। তোমাৰ তেজ ৰঙা চকুৰ চকুপানী মই মুচিও মুচি দিব পৰা নাই। তোমাৰ ঠোকা ঠুকি মাতত বুকুখন ঠেকেচি ঠেকেচি কান্দো। তোমাৰ বুকুৰ জুইকুৰাত মই পলে পলে জ্বলি উঠোঁ। পিছে তুমি ভাঙি যাবা বুলি ভয় কৰোঁ। দুখবোৰ কলিজাৰ মাজত আঁতি আঁতিকৈ বান্ধো, তথাপিও যে শেষ নহয় ই। তোমাক থিয় কৰি ৰখাৰ প্ৰয়াসেৰে তোমাৰ আগে আগে খোজকাঢ়োঁ। কিজানি মোৰ সাহসে তোমাৰ দুভৰিৰ খোপনি সবল কৰি ৰাখিবই পাৰে। মই ভালপোৱা জোনৰ বাবে সেই গ্ৰীষ্মৰ বতাহ শীতল হৈ বোৱা, ৰ'দত তেওঁৰ গাত ঘাম বিৰিঙিব। সি শীতল ৰবি উষ্ম ঢালি দিয়া, জাৰত তেওঁৰ দেহত ঠেৰেঙা লাগিব। সুশোভিত সুগন্ধি পুষ্প সুবাসিত কৰা তেওঁৰ প্ৰতিটো উশাহ, সুখৰ জোনাকে পোহৰাওক তেওঁৰ অন্ধকাৰ প্ৰতিটো নিশা। পখিলাৰ উলাহেৰে উমৰক তেওঁ, প্ৰতিটো সপোন ফলিয়াওক। যি বিচাৰি তেওঁ ব্যাকুল হয় সেয়াই তেওঁৰ কাষত ৰওক। মোৰ ওঠৰ প্ৰতিটো হাঁহি তেওঁৰ ওঠত বিৰিঙি উঠক। মোৰ নামৰ প্ৰতিটো সুখ তেওঁৰ নামত লিপি হৈ ৰওক। প্ৰেমৰ নিজৰা যাওক সদায় তেওঁৰ বুকুৱে দিবই, নাথাকে যেন তেওঁ কোনোদিনে নিৰহ কলিজালৈ। চকুলোৱে পাহৰি যাওক তেওঁৰ ঠিকনা, বিৰহে নিচিনক হিয়া। নহওক ৰজনী পুৱা তৰা লেখি লেখি নিদ্ৰাৰাণী নিদ্ৰা ঢালি দিয়া। সেউজীয়া বসনেৰে বসন্ত আহক তেওঁৰ বাবে মাতক কুলি। ৰঙৰ সঁফুৰালৈ তেওঁৰ বাবেই আহক বহাগ, ৰঙীন হওক পুৱা গধূলি। পাখি মেলি উৰক উৰণীয়া পক্ষী, তেওঁৰ অৱসাদ উৰুৱাই নিয়ক। পক্ষীৰ কাকলিৰ লহৰে লহৰে তেওঁ নতুন প্ৰেৰণা পাওক। প্ৰেমৰ বৃষ্টিৰে জীপাল হওক জীৱন, প্ৰফুল্লতাৰে প্ৰতিপল ভৰি থাকক মন। সুৰুচ যেন জিলিকক সদায়ে সদায় প্ৰিয় হৈ ৰওক, কেতিয়াও যেন তেওঁ নিঃসংগ হৈ নৰওক। নচুৱক তেওঁক কোনোদিনে কোনো দুখৰ প্ৰভাৱে। মৰমৰ অভাৱ নহয় যেন কেতিয়াও মই ভালপোৱা জোনৰ বাবে। ক্ৰমান্বয়ে অৱশ্যই ভাঙি পৰিল গছডাল, কঠিন শিপাৰ খামোচবোৰ আজিও দৃঢ়জনেই হৈ আছে, কিন্তু সেইবোৰ ক্ৰমান্বয়ে এন্ধাৰত হেৰাই গৈ আছে। মধ্যভাগতে লগা ঘাটুকুৰাত মাজনিশাৰ নীৰৱতাই এটাৰ পাছত এটাকৈ আৰ্তনাদ খচি দিছে। লাহে লাহে আঙুলিৰ খামোচবোৰ লেহুকা যেন লাগিছে, কোমলীয়া পাতবোৰ কোমলতে মৰহিছে। খোপনি যিমান শক্তিশালী সিমানে তেজৰে সোঁত, আৰু যিমানে তেজৰে সোঁত সিমানে ভাগৰি ভাঙি নপৰা ইতিহাসী উঠত।
1: বৰ্ণালী চৌধুৰীৰ এমুঠি কবিতা শুনিলে। কবিতাকেইটি পাঠ কৰিলে ময়ূৰী দত্তই। সাহিত্য চূড়া অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

0: মেঘে গাজে চহৰত লাগে ভয় বাৰিষাৰ বানত বাটপথ নদী যেন হয়
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব বেছি পানীত গাড়ী চলে বিপদ মাতি নলব
0: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায় বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব হাতত এডাল লাঠি লৈহে পানীত নামিব
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
3: মিডিয়ামৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু FM-ৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিৰেখাগাৰৰ পৰা

মানুহে মোক শিল্পী বুলি কয়। যদি মই শিল্পী হওঁ, বিধাতাৰ আশীৰ্বাদত মই শিল্পী হোৱা নাই, ৰাইজৰ আশীষতহে মই শিল্পী হৈছোঁ। সেয়েহে ৰাইজৰ লগত মোৰ জীৱনৰ সম্পৰ্ক ওতঃপ্ৰোতভাৱে জড়িত আৰু মই সেইকাৰণে ৰাইজৰ দুখত সমদুখী, ব্যথাত সমব্যথী। কথাষাৰ কৈছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। বিষ্ণুপ্ৰসাদ ৰাভা আছিল জনতাৰ শিল্পী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সদ্ভাৱেৰে জাতীয় সংহতি সুদৃঢ় কৰিব বিচাৰিছিল। তেখেত আছিল অসমৰ প্ৰথমগৰাকী সাংস্কৃতিক বিপ্লৱী। একেধাৰে কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, খেলুৱৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ সপোন আছিল হালোৱা হজোৱা কৃষক শ্ৰমিক বনুৱা মজদুৰ শ্ৰমিক লৈ এখন নতুন সমাজ গঢ়াৰ, য'ত নাথাকিব মানুহৰ মাজত ধনী দুখীয়া, উচ্চ নীচ আদি ভেদাভেদ, য'ত সকলোৱে জীয়াই থাকিব পাৰিব সম অধিকাৰেৰে। অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত আৰম্ভণিতে আজি আপোনালোকক শুনাবলৈ লৈছো বিষ্ণুপ্ৰসাদ ৰাভা আৰু প্ৰফুল্ল বালা বৰুৱাৰ দ্বৈতকণ্ঠৰ এটি গীত।

0: কলাগুরু বিষ্ণুপ্রসাদ রাভাদেবক অতি ঘনিষ্ঠভাবে লগ পাইছিল ভূপেন হাজরিকাদেবে।
1: লাহে লাহে কৈশোর গৈ পেলাই যৌবনত আহিলো, তেতিয়া অগ্নিযুগৰ ফিৰিঙতি 1939ত মই লিখিছোঁ। বোধহয় যদিও কাইদেউৰো চাহ পৰিছে, বিষ্ণু কাইদেউৰো চাহ পৰিছে, কিন্তু কথা বাৰ্তাবিলাক বেলেগ
2: হয়,
1: কথা বাৰ্তাবিলাক ঠিক
2: বেলেগ ধৰণে লিখিছে।
1: দুয়োৰে দুটা নিজস্ব স্বকীয়তা আছিল, আৰু মোৰ স্বকীয়তা আছিলে নে মই নাজানো, মই কিন্তু ফিল কৰিছিলোঁ যে মই এনেকৈ গান গাব লাগিব এতিয়া। হয়, গতিকে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: হয়,
1: আৰু তেতিয়া মাস্ক পঢ়াই নাই, মাস্ক জানিছিলে অলপ অলপ বিষ্ণু কাইদেউৰ পৰা ক্লাছ এইট মানত, খুব গালি পাৰে কেপিটেলিষ্টক। তাৰপিছত তেওঁ লাহে লাহে কিবা কিবি নানা ধৰণৰ লেফ্ট পাৰ্টিবিলাকত নোহোৱা হৈ যায় কেতিয়াবা কেতিয়াবা, সেইটো শিকিলোঁ তেওঁৰ পৰা। বিষ্ণুদাই ৰঙামাটিলৈ যে লৈ আহিছিলে, তেওঁ বহুতে কয়, এইটো মই খণ্ডন কৰিব খুজিছোঁ, বহুতো একেবাৰে উগ্ৰভাৱে যিবিলাকে ভাবে কয় যে বিষ্ণুৰাভাইনো বড়োসকলৰ কাৰণে কি কৰিলে, যেতিয়া গোটেই পৃথিৱীখনেই বড়োলেণ্ড আছিল বিষ্ণুৰাভাৰ কাৰণে, হয় নহয়? আৰু তেনেকুৱা, আৰু তেওঁ এই যে আমাক মোক যে জনজাতীয় কৃষ্টিৰ পিনে আগুৱাই দিছে, মই এজন আৰু বহুতক দিছে হয়তো, কিন্তু মোক মোৰ মনত আছে তেওঁ কৈছিল যে অলপমান বড়ো হেৰিটো শিকি লচোন। সেই তেতিয়া তেওঁ কৈছিল, মই বোলো কওকচোন কেনেকৈ, তেতিয়া কৈছিলে নিম্নি নামা মা, তোমাৰ নাম কি? মই কওঁ আংনি নামা ভূপেন। এনেকৈ এনেকৈ
2: বড়ো,
1: আৰু তেওঁ খুব ভাল জানিছিল 48টা ভাষা, 48টা। আজিকালি যোন দোৱান বুলি ক'লে খং উঠেনে মানুহ, দোৱান বা ভাষা যিয়ে হওক,
2: বিভিন্ন
1: বিভিন্ন জনজাতীয় হেৰি জানিছিলে। আৰু তেতিয়া আন্তৰিকতাৰ কথা যেনে তিলাই তিলাই ঘূৰি ফুৰে ওলাহেৰে খামতি ছোৱালী, খামতি ছোৱালী, এইবিলাক সুৰ, এইবিলাক তেওঁ একদম খামতি সুৰ দিছে।
0: সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভা আছিল ৰাভা মামা। ৰাভা মামাই তেখেতক গীত শিকাইছিল, নাচ শিকাইছিল,
3: বিষ্ণুবাক মই খুব ভালকৈ পাইছিলোঁ।
4: নাচিবলৈ শিকাইছিল নেকি?
3: নাচিবলৈ শিকাইছিল।
4: কওকচোন কেনেধৰণে শিকাইছিল?
3: তাৰমানে 43 তেওঁ আহিলে, আহি পেলাই মোকতো লৈ গ'ল, কিন্তু তেওঁ আমাৰ ভাত ঘৰৰ নিচিনা আমাৰ ঘৰতেই আছিলে, মাজে মাজে নোহোৱা হৈ যায়, মানে বিপ্লৱী কমিউনিষ্ট পাৰ্টিত জইন কৰিছিল নেকি তেতিয়া, সেইটো তেতিয়া বুজি নাপাওঁ।
4: তেখেতে আপোনাক কেনেধৰণে গীত মাত শিকাইছিলে, নাচিবলৈ শিকাইছিলে?
3: মানে চেকা চৰকাৰ শিকাইছিলে।
4: দিলীপ শৰ্মা আৰু আপুনি একেলগে বহুত ঠাইত গীত পৰিৱেশন কৰিছে, আৰু প্ৰায় এটা গীত আপোনালোক দুই একেলগে গাইছিলে, নাহৰ ফুলে নোহোৱা এটকৰ ফুলে হোৱাব। এই গীতটো আপোনালোকক প্ৰথম কেতিয়া ক'ত শিকাইছিলে?
3: ৰাভা মামাই কলিকতালৈ 43 নিলে নহয়, নি পেলাই তেতিয়াতো বুজিছে যে নাপাওঁ, সেইবিলাক ভাষা বুজি নাপাওঁ, গাবলৈ দিছে। আৰু মই কমলদালত গাইছোঁ, 43 পৰু আছিলোঁ, ইমান বুজি নাপাইছিলোঁ, কিন্তু 60 মুঠ কৰোঁ ইয়াত মই গালোঁ আকাশবাণীত, তেতিয়া সমানত গালোঁ। এতিয়া মই সেই গীতটি গাবলৈ মোৰ অলপ দিগদাৰ হয়, সেই গীতটি কিন্তু মানুহে খুব প্ৰাণেৰে সৈতে আঁকোৱালি লৈছে। আৰু মই এতিয়া ভাবোঁ যে লাভ ছং হিচাপে যদি অসমত গীত আছে, তেন্তে সেইটোৱে প্ৰথম হ'ব যেন লাগে মোৰ,
4: নাহৰ ফুলে,
3: নাহৰ ফুলে নুখুৱায়।
4: সেই গীতটো অসমীয়া শ্ৰেষ্ঠ ৰোমান্টিক
3: গীত, এইটো মই মানে মনে প্ৰাণে বিশ্বাস কৰোঁ মই।

তার উল্টা পিঠিত আসলে বিশ্বরে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তো মহরদেউ নাচা। কাপোৰ এযোৰ বাহিৰত যোৱা কাপোৰ, বাহিৰত যোৱা কাপোৰযোৰ ৰাতি ধুৱে

0: টাইপৰ এইফালে ফলা বৰুৱা কাট বুলি কৈছিল যেতিয়া পংকজ বৰুৱাই পিন্ধিছিলে সেই তেনেকুৱা কাটৰ পাঞ্জাৱী পিন্ধিছিলে পিন্ধি মোক লৈ যায় ৰেডিঅ'চনলৈ লৈ গৈছোঁ অডিশ্যন দিবলৈ মই অডিশ্যন দিছোঁ কলিকতা ৰেডিঅ'চন মই ঢুকি নাপাওঁ গতিকে মোক দুটা বালিচ দিছে তাৰ ওপৰত বহুৱাই মোক অডিশ্যনটো দিয়াইছিলে তেওঁ মানে একেবাৰে ভেম নাছিলে তাৰপিছত আকৌ পাইছোঁ মই পিছত ধৰক যেতিয়া মুক্তি দেউলখন যেতিয়া তেওঁ কিতাপ এখন লিখিছিলে মুক্তি দেউল তেতিয়া মই সেই গোবিন্দ কলিতা নিয়েল লাহিৰি এইসকল মানুহ আমাৰ ঘৰলৈ অহা দেখিছিলোঁ তেতিয়া বুজি চুজি নাপাওঁ সেইসকল মানুহক দেখিছিলোঁ মুক্তি দেউলত ভূপেন্দ্ৰাৰ গান আছিলে অগ্নিযোগৰ ফিৰিঙতি মই তেতিয়া সৌমেন ঠাকুৰ আহিছিলে আৰ্যনাট্য মন্দিৰ আছিলে আজি য'ত চিলড্ৰেন ৱাৰ্ড তাতে গণনাট্য সংঘৰ যিখন খুব ডাঙৰ কনফাৰেঞ্চ হৈছিলে গুৱাহাটীত তাত বিষ্ণুপ্ৰসাদ ৰাভা তেখেত প্ৰেচিডেণ্ট আছিলে সেই কনফাৰেঞ্চলৈ বল্লা চাহানী ওমৰ শ্বেখ সুনীল চৌধুৰী হেমন্ত মুখাৰ্জী নৰহৰি বুঢ়া ভকত মঘাই অজিয়া বলদেৱ অৰুণাৰ মণিপুৰৰ খুব ভাল নাচিছিলে তেখেতসকলে তেওঁলোক ফিলকিন লালু এখন মানে সৰ্বভাৰতীয় কনফাৰেঞ্চৰ নিচিনাই হৈছিলে তেখেতসকলে এনেকুৱাকৈ খাটিছিল দেখিলে আচৰিত ৰাতিয়ে দিন সমানকৈ খাটিছিলে পইচা পাতিৰ অভাৱ গতিকে ধান খেৰ পাৰি এটকা টকাৰ টিকেট কৰি তাত মানুহক বহুৱাইছিলে তেনেকেই মানুহ
1: গান
0: তেতিয়া সেই কনফাৰেঞ্চত প্ৰথম গীতটো মই শৰ্মাৰ লগত গাইছোঁ সেইখিনি মোৰ মনত পৰে বিষ্ণু ভাই ভূপেন্দ্ৰাৰ ৰং কিনিবা কোনে গীতটি বহুতো এজাক ল'ৰা ছোৱালীলৈ তেওঁ ৰং বচোতা হৈ নাচিছিলে সেইবিলাক কথা মোৰ মনত পৰে
2: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক ঘনিষ্ঠভাৱে পাইছিল ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰদেৱে আৰু তেখেতে ভ্ৰাম্যমান থিয়েটাৰ আৰম্ভ কৰাৰ কিছুদিনৰ পাছতে ইহ সংসাৰৰ পৰা চিৰবিদায় মাগিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে
3: বিষ্ণুধৰ কলাগুৰু বিষ্ণুধৰ দৰজী মন ভলা মানে মাতিলেই আহে নামাতিলে এইপিনে পাৰ হৈ গ'লে আগে দি নোহোৱাকে নাযায় ভলা মা মানুহ আৰু তাৰপিছত ভাল বন্ধু বুলিছিল বিষ্ণুপ্ৰসাদ য'তে ত'তে লগ পাইছোঁ বিষ্ণুপ্ৰসাদ বহুত দুখজনক কাহিনীৰ লগত মই জড়িত এনে ৰঙীয়া ষ্টেচনত মই তেজপুৰত যাম তেখেতেও তেজপুৰত যাব এটা একদম ঠা খাই থকা ডবা এটাত কেইবাৰ কুকুৰ মকৰ খাই বহি আছে বহি আছে মই আৰু প্লেটফৰ্মতেই এনে অলপ অহা যোৱা কৰি আছোঁ গাড়ী এৰিবৰ টাইম হোৱা নাই হঠাৎ মোক কুটা দেখিছে দেখিতো মোক মাতিছে অ' লখৰ অ' লখৰ মই ভাবিছোঁ ৰঙীয়াখন আকৌ বহুত লখৰ মানুহ ঠাই গতিকে কোনোবা বেলেগে এয়া ৰঙীয়া লখৰক মাতিছে তাৰপিছততো মই নাম ধৰি দিছে তেতিয়া মই ঘূৰি চাওঁ যে অইটো পুৰা বহি আছে এইটো কোচ মুচকাই চাব নোৱাৰি বিলাই চাব নোৱাৰি আপুনি কি কৰিছে কেনেকৈ বহি আছে ট্ৰেইনৰ ৰেলিংডাল ধৰি মাত্ৰ তাৰপিছত বোলো অঁ চিটিত নাই আৰু কি কৰিম মই ই এনেকৈ বহি আছোঁ কিয় আপোনাৰ ড্ৰাইভাৰ খালী আছে নেকি বোলো আছে তো আহক আহক উঠিম বুলি দোপ দিলে দুদিন আৰু ঘপকৈ ধৰি বহি পৰিলে ঘপকৈ বহি পৰিলে বহি বোলে কি হ'ল আপুনি কোনোবা আপাৰ ক্লাছত যাব নহয় বোলো আপাৰ ওচৰত গ'লে কি হ'ল মই নিম নহয় আপোনাক আপুনি যেনিবা আজি নিলে ইয়াৰ পিছত বিষ্ণুপ্ৰসাদ কোনে নিব মই যোন ক্লাছৰ মানুহ সেই ক্লাছতে যাম যাওঁ নগ'ল মানুহজন কম মৰ্মান্তিক ইয়াতকৈ মৰ্মান্তিক কিবা কাহিনী আছে অসমৰ বিষ্ণুপ্ৰসাদ গতি
1: ইয়াৰ মৰ্মান্তিক কাহিনী একো হ'ব নোৱাৰে আপুনি পিছৰ কাহিনীটো কওকচোন
3: যেতিয়া ইয়াত কলাল কাকতত যে বিষ্ণুপ্ৰসাদ অসুস্থ মই তেতিয়া 500 টকা টি এম কৰি পঠিয়াইছোঁ যিমান তলত লিখিছোঁ ষ্টাৰ্ট ট্ৰিটমেণ্ট মাইচলজি গোয়িং উইথ মোৰ মানি মই বেছি টকা লৈ আপোনাৰ কাৰণে গৈ আছোঁ মই ছেকেণ্ড শ্ব' এটা কৰাইছোঁ তেওঁৰ নামত শিল্পীসকলৰ পৰা অলপ গোটাইছোঁ ময়ো অলপ লৈছোঁ লৈ মাত্ৰ মই এদিন বা দুদিন পিছত তেজপুৰ পাইছোঁ গৈ তেওঁ বাহিৰত বহি আছে অঁ আহক আহক আপোনাৰ পইচা পালোঁ পাছে বৰ ডাঙৰ এটা অপৰাধ কৰিলোঁ নহয় সেইটোহে ক্ষমা কৰিবলগা হ'ল মই কৰোঁ আৰু আপুনি আকৌ মোৰ ওচৰত ক্ষমা খুজিবলগীয়া কি ইমান ডাঙৰ অপৰাধটো কৰিলেহে আপুনি লিখিছিল নহয় চাহ ট্ৰিটমেণ্ট জানে বনি পেট ভৰাই ভাতেই খাব পৰা নাছিলোঁ পইচাৰ অভাৱ পইচা পাই এসাঁজ পেট ভৰাই ভাত খালোঁ তেওঁ হাঁহি হৈ গৈছিল এই হাঁহি নে এটা জাতিৰ বুকুত উঠাবৰ আঘাত
2: এফালে বিষ্ণু ৰাভাদেৱৰ চিতাৰ জুইকুৰা দপদপকৈ জ্বলি উঠিছিল সেই সময়খিনিতে আকাশবাণীযোগে প্ৰচাৰ কৰা হৈছিল তেখেতে লিখা শেষৰ গীতটি সেই গীতটি কি পৰিস্থিতিত সুৰ কৰি খগেন মহন্তদেৱে গাইছিল সেই কথা আকাশবাণীৰ জীৱনৰ দিগবাণী অনুষ্ঠানত তেখেতে নিজেই কৈছিল এনেদৰে
4: 1969 চনৰ 19 জুনৰ দিনা নিশা 2:10

0: মিনিটত বিষ্ণু গগৈদেউ তেজপুৰত হস্পিটেলত ঢুকাল। খবৰটো ৰাতি নৌ পুৱাওঁতেই গুৱাহাটী পালেহি আৰু আমাৰ জনালে দধি মহন্তই। আমি তেতিয়া শিলপুখুৰীত আছিলোঁ, মই কেশৱ মহন্তৰ লগত আছিলোঁ। খবৰটো একেবাৰে পোহৰ হওঁ নহওঁ এনেকুৱা অৱস্থাতেই জনালে। জনোৱাৰ পিছত আৰু চক খাই উঠিলোঁ। বিষ্ণু গগৈদেউৰ লগত মোৰ বৰ দীঘলীয়া সান্নিধ্য জীৱনৰ, বৰ চক খালোঁ। ইয়াত হস্পিটেলত থাকোঁতে তেওঁৰ লগত ভালেমান ৰাতি মই আছিলোঁ, মাজে মাজে তেজপুৰলৈ গৈও আছিলোঁ। হঠাৎ সেই খবৰটো পোৱাৰ পিছত আমি সিদ্ধান্ত কৰিলোঁ যে তেজপুৰলৈ যাওঁগৈ। যেতিয়া নাককটা পুখুৰীৰ পৰা এখন টেক্সি লৈ অহা হ'ল, আহি পেলাই আমি যাবলৈ ঠিক কৰোঁতে দধি মহন্তই ক'লে যে মই কেশৱ মহন্ত, নিকুঞ্জলতা মহন্ত আমিখিনি যাওঁগৈ, আপুনি থাকক। আপুনি এবাৰ আকাশবাণী কেন্দ্ৰলৈ গৈ পেলাই তাতে সঞ্চালকজনক লগ পাই পেলাই পাৰিলে আপুনি কওক যে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিব লাগে। মই বোলো সেইটো কৰিবই চাগে ৰেডিঅ', আৰু মইনো গৈ পেলাই কি কওঁগৈ বাহিৰৰ মানুহ এটা হৈ। বোলে নহয়, আপুনি কওকগৈ, আৰু লগতে এইটো পাৰিলে বুলি তেখেতৰ জেপৰ পৰা এটা কাগজ এখিলা উলিয়াই দি পেলাই বোলে পৰহি দিনা মই এনেকৈ কমৰেড ৰাভাক লগ পাবলৈ যাওঁতে, পৰহি মই আহিছোঁ তেজপুৰৰ পৰা। তেতিয়া সেই নাৰ্ছ এজনী গৈ গাৰুৰ তলৰ পৰা এই কাগজখন উলিয়াই পেলাই কাউৰী কাউৰী বুলি ক'লে তাক দিব। মোক আকৌ বিষ্ণু খগাদেৱে কাউৰী বুলি মাতিছে,
1: কাউৰীৰ পৰা গাই আৰু।
0: গতিকে তাক দিব, সি কিবা এটা কৰিব। খুব খেহাই খেহাই হেনো ক'লে আৰু। সেইটোকে তেওঁ মানে আহি পিছদিনা দিবলৈ সময় নাপাইছিল, ইপিনে ঢুকালে আৰু। তাৰ পিছদিনা পুৱাই কাহিলি পোৱাতে মোক সেইটো দিলে, দি পেলাই ক'লে এইটোও পাৰিলে আকাশবাণীত আজি পঢ়ি দিবলৈ দিব। মোৰ মনটো বৰ দুখ লাগিছে, মই শেষবাৰৰ কাৰণে তেওঁক আকৌ এবাৰ চাম বুলি ভাবিছিলোঁ, লাগিয়ে আছিলোঁ তেওঁৰ লগতেই। তথাপিও এইটো কামো দি থৈ গ'ল তেওঁলোকে, যেতিয়া থাকিবলগীয়া হ'ল আহি আকাশবাণী পালোহি। উবেইটো লতিবৰুৱা ষ্টেচন ডাইৰেক্টৰ, তেখেতে জোৰ কৰি মোক কবিতাটো পঢ়ি চালে। মই ক'লোঁ যে এইটো আপোনালোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এক মিনিট সময় লাগিব, কোনোবাই পঢ়ি দিলে ভাল হ'ব বোধ কৰোঁ, এখেতৰ শেষ লিখা আছিল নেকি এইটো, এনেকৈ দধি মহন্ত দিছিল, এইটো ছাৰ আপোনাক দিলোঁ। ষ্টেচন ডাইৰেক্টৰ পঢ়ি চাই বোলে বাহ, এইটো সুন্দৰ কথা। তেতিয়া মোক ক'লে তুমি বাপ এইটো এটা সুৰ কৰা আজি। মই বোলো ছাৰ ৰাম ৰাম, মই নোৱাৰিম, বিষ্ণু ককাইদেউৰ গানত আজিলৈকে কোনো সুৰ কৰা নাই আৰু মোৰ সেইটো স্পৰ্ধা নাই, মই নোৱাৰোঁগৈ। তেওঁ তেতিয়া মোক খুব বুজালে, তেওঁ ক'লে যে বিষ্ণুৰেখা গ'ল মানে কি সকলো শেষ নেকি, আমাৰ কোনো কাম নাই নেকি, আমি এতিয়া তেওঁ য'ত এৰিছিল তাৰ পৰা আমি আৰম্ভ কৰিব লাগিব।
1: তেখেতে আমি জনাত বিষ্ণুৰেখাদেৱক বিশেষভাৱে শ্ৰদ্ধা কৰিছিল,
0: হয়
1: সেইগৰাকী ব্যক্তিয়ে,
0: হয় হয়। তেওঁ বুলিলতি বৰুৱাই এনেকুৱাকৈ মোক ধৰিলে, ধৰি পেলাই ক'লে যে নহয় আজি দুপৰীয়া সাজ তুমি মোৰ লগতে খাবা, ইয়াতে খাবা। মই তেতিয়া উদঙীয়া মানুহ আৰু, মোৰ চাকৰিও নাই বাকৰিও নাই, গান গাই ঘূৰি ফুৰা মানুহ, তেওঁ জানেই। বোলে তুমি দুপৰীয়া সাজ মোৰ লগতে খাবা, ইয়াতে তুমি ষ্টুডিঅ' মই ঠিক কৰি দিওঁ, হাৰমনিয়াম দিওঁ, তুমি সুৰ কৰা, আজিয়েই ৰাতিলৈ এইটো বজিব লাগিব
1: শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
0: সেইমতে মই দিনটোৰ ভিতৰত মোৰ মনটো সেমেকা, কিবা বিষ্ণু গগৈদেউ নাই, কিবা ৰিঙা ৰিঙা মন, তাৰ মাজেৰে মই গানটো সুৰ কৰিলোঁ। কৰি কৰি আবেলি পাঁচটা বাজিলগৈ সুৰটো হওঁতে হওঁতে। তাৰপিছতে পাঁচ বজাৰ পিছত মই আমি আপোনালোকৰ ষ্টুডিঅ'ত ৰেকৰ্ড কৰিলোঁ, ইয়াতে কৰি ৰাতি চাৰে নটাৰ পৰা দহটালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষৰ ছয় মিনিটমান সময় এই গীতটো বজাইছিল। আৰু গীতটো সেইখিনি সময়ত পিছদিনা তাৰ পাছৰ দিনা কেশৱ মহন্তত ঘূৰি অহাৰ পিছত মই যিটো মানে খবৰ পালোঁ, অসমখনতটো বাকী মানুহে শুনিছেই, সেইদিনা দুপৰীয়াৰ পৰা কৈ আছিল যে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আকাশবাণীয়ে আজি নিশা চাৰে ন বজাত প্ৰচাৰ কৰিব। সেই সূত্ৰে তেজপুৰৰ তেওঁক লৈ পেলাইতো সমদল ঘূৰি ফুৰিছে আৰু গোটেই, কোনোৱে কোনোৱে দুটামান ট্ৰেঞ্জিষ্টৰ গোটাই শ্মশানলৈ লৈ গৈছে। তেওঁ ৰাতি যেতিয়া দপদপকৈ জুইকুৰা জ্বলি আছে শ্মশানত, সেই অৱস্থাটোত এই গীতটো মানে বাজিছিল। আৰু দধি মহন্ত কেশৱ মহন্ত আহি কোৱা মতে যে শ্মশানখন একেবাৰে সঁচাকৈয়ে শ্মশান হৈ পৰিল, শব্দ নোহোৱা হৈ গ'ল, জুইৰ পুট পুট পাত পাত শব্দটো অকণমান আছে, বাকী চবেই ৰেডিঅ' শুনি আছে। আৰু যেতিয়া এই গানটো যেতিয়া গোৱা হৈছে বোলে জুমে জুমে দুটা তিনিটা ৰেডিঅ'ৰ ওচৰত মানুহে কেৱল উচুপিছে, এনে এটা পৰিৱেশত মানে এনে সুন্দৰকৈ খাপ খাই পৰিল সেইখিনি সময়ত। আৰু তেতিয়াৰ পৰা গীতটো সেইধৰণেই থাকি গ'ল আৰু।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা জীৱনৰ দিশবাণী অনুষ্ঠানত ভূপেন হাজৰিকা, অচ্যুত লহকৰ, সুদক্ষিণা শৰ্মা আৰু খগেন মহন্তই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে কোৱা কিছু কথা আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে লিখা তিনিটি গীতেৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গোলাম আলীৰ কণ্ঠৰীতি গজল।

গোলাম আলীৰ কণ্ঠৰ গজল শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 হৈছে। লগে লগে অন্ত পৰিল আজিৰ অনুষ্ঠান প্ৰচাৰৰ। কাইলৈ অনুষ্ঠান মুকলি কৰা হ'ব 5:30। আজিলৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।